এয়া আকাশবাণী তেজপুৰ। আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 15 তাৰিখ 2026 খ্ৰীষ্টাব্দৰ 30 জুন। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

মানুহৰ সেৱাৰ মাজেদি মই ঈশ্বৰক লগ পাব বিচাৰোঁ, কিয়নো ঈশ্বৰ স্বৰ্গতো নাই পাতালতো নাই, আছে মাত্ৰ আমাৰ প্ৰত্যেকৰে অন্তৰত। কথাষাৰ কৈছিল জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে।

0: coordination to ensure the safe movement of thousands of pilgrims. The first batches of pilgrims have started arriving in Jammu and Kashmir, while security forces remain on high alert with elaborate arrangements in place along the Jammu-Srinagar National Highway, transit camps and the twin routes leading to the holy cave shrine nestled in the Himalayas. Meanwhile, Special Operation Group SOG of the Jammu and Kashmir Police and National Security Guard NSG conducted a joint counter-terror mock drill at the historic Raghunath Mandir in Jammu yesterday ahead of the Amarnath Yatra. The exercise simulated a high-risk terrorist attack scenario, testing the response capabilities of security agencies through rapid intervention, area domination, hostage rescue, casualty evacuation and coordinated operations. And that is the end of this news bulletin.
1: Medium ever Sariko Ekara the Homic Passmeter, Hat Hundris Kiloharch Aru, FM Bender, Echo Egg the Homic Soy Megaharchot, Ea Agahmani Guahadir Mohabahu Mukutamala.
2: ভারত বর্ষত আধুনিক জীবনাদর্শৰ বাটকুটিয়া আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ সমাজ গঠন আৰু জ্ঞানান্বেষণত বৈপ্লৱিক পৰিৱৰ্তন সাধুতা ৰামমোহন ৰায়ে লৰ্ড আৰ্মহাৰ্ষ্টলৈ দিয়া এখন ঐতিহাসিক পত্ৰত লিখিছিল আমাৰ দৃঢ় বিশ্বাস আছিল যে শিক্ষা ক্ষেত্ৰত যি অৰ্থ ধাৰ্য কৰা হৈছিল তাৰে ইউৰোপৰ সুশিক্ষিত আৰু প্ৰতিভাৱান ব্যক্তিক নিযুক্তি দি ভাৰতবাসীক গণিত শাস্ত্ৰ দৰ্শন ৰসায়ন শাস্ত্ৰ শৰীৰতত্ত্ব আৰু অন্যান্য জ্ঞান বিজ্ঞানৰ বিষয়ত শিক্ষা দিয়াত খৰচ কৰা হ'ব যিহেতুকে এইবোৰ বিষয়ত শিক্ষা লাভ কৰিয়েই আজিৰ ইউৰোপীয় জাতিসমূহে সৰ্বসাধাৰণ মানৱ সমাজতকৈ অধিক গভীৰ আৰু সম্পূৰ্ণতৰ সাফল্য লাভ কৰিছে কিন্তু আমি দেখা পাইছোঁ যে চৰকাৰে এতিয়া সংস্কৃত স্কুল খুলি হিন্দু পণ্ডিতৰ হতুৱাই সেই শিক্ষা দিব খুজিছে যি শিক্ষা ভাৰতবৰ্ষত প্ৰচলিত হৈয়েই আছে ব্ৰিটিছ জাতিক যদি প্ৰকৃত জ্ঞানৰ পৰা আঁতৰ কৰি ৰখাটো উদ্দেশ্য হ'লহেঁতেন তেন্তে বেকনৰ দৰ্শনে অজ্ঞতা চিৰস্থায়ী কৰিব খোজা মধ্যযুগীয় স্কুল মেনবোৰৰ শিক্ষাৰ ঠাই নললেহেঁতেন সেই একে কাৰণেই সংস্কৃত শিক্ষাই সমগ্ৰ দেশ অন্ধকাৰতে ৰাখিব যদিহে ব্ৰিটিছ বিধানসভাৰ সেয়েই উদ্দেশ্য হয় যিহেতুকে দেশবাসীৰ উন্নতিহে চৰকাৰৰ লক্ষ্য সেইবাবে গণিত শাস্ত্ৰ দৰ্শন ৰসায়ন শাস্ত্ৰ শৰীৰতত্ত্বকো সামৰি লোৱা এক উদাৰনৈতিক আৰু প্ৰগতিশীল শিক্ষাৰ একান্ত প্ৰয়োজন শিক্ষিত ইউৰোপীয় ব্যক্তিক নিয়োগ কৰি প্ৰয়োজনীয় কিতাপ আহিলা আৰু যন্ত্ৰপাতিৰে কলেজ আদি স্থাপন কৰিলেহে এই লক্ষ্য সাধন হ'ব ৰামমোহনৰ সুস্পষ্ট শিক্ষাদৰ্শ তেতিয়াও ব্ৰিটিছ শাসক শ্ৰেণীৰ বোধগম্য হোৱা নাছিল আনহাতে ৰক্ষণশীল হিন্দু সমাজে এই শিক্ষাদৰ্শৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ কৰিছিল 1830 চনত সতীদাহ প্ৰথা নিষিদ্ধ কৰা আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবৰ বাবে ধৰ্মসভা প্ৰতিষ্ঠা হোৱা কথা মন কৰিলে ৰক্ষণশীল হিন্দু সমাজৰ অক্ষুণ্ণ প্ৰভাৱ আৰু শক্তিৰ কথা বুজিব পাৰি অৱশ্যে শিক্ষাৰ ক্ষেত্ৰত ৰামমোহনে নতুন আদৰ্শ সুস্পষ্ট কৰি দি উদাৰনৈতিকসকলৰ মাজত এক গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল ঐতিহ্যগত শিক্ষা ব্যৱস্থাৰ প্ৰয়োজনহীনতা প্ৰতিপন্ন কৰি তেওঁ ৰক্ষণশীল দলৰ যোগ্য প্ৰত্যুত্তৰ দিছিল ৰামমোহনৰ শিক্ষাদৰ্শ আছিল সুসংগত মানসিক আদৰ্শেৰে সমৃদ্ধ ব্যক্তি আৰু সমাজৰ নিশ্চিত কল্যাণ আৰু মানসিক বিকাশ তাৰ মূল কথা আছিল ইংৰাজী শিক্ষাৰ যোগেদি জীৱিকা অৰ্জনৰ পথ সুগম কৰাতকৈ পাশ্চাত্য জ্ঞান বিজ্ঞানৰ চৰ্চা যুক্তিবাদী চিন্তাৰ প্ৰাধান্য আৰু সামাজিক গতিশীলতা তাৰ প্ৰধান লক্ষ্য আছিল ইংৰাজী ভাষা শিক্ষা দিয়াৰ নীতি ব্ৰিটিছে গ্ৰহণ কৰিলেও ৰামমোহন ৰায়ৰ

বুলু মেধিৰ কণ্ঠৰ লোকগীতকেইটি শুনিলে শিল্পীৰ কণ্ঠৰ লোকগীত পুনৰ শুনিবলৈ পাব দিনৰ 1:50 মিনিটত।

0: বছৰত আকাশবাণী গুৱাহাটী
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুষ্টা মহন্ত গোস্বামীৰ সৈতে আলাপ।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাসবক সাদৰ আমন্ত্ৰণ জনালো।
4: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ ভজন।

পণ্ডিত ভীমসেন যোশীৰ কণ্ঠৰ ভজনকীৰ্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 খেল আৰু খেলুৱৈ অনুষ্ঠানত ফিফা বিশ্বকাপ ফুটবল 2026 সম্পৰ্কে এটি আলোচনা। আলোচনাটিত অংশগ্ৰহণ কৰিব কুলদীপ ভাগৱতী, সিদ্ধাৰ্থ শংকৰ ডেকা আৰু তৌহিদ আলী তালুকদাৰে। প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 9:30 সাধক সুন্দৰৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী বিউটি শৰ্মা বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ড শুনিবলৈ পাব। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 8:20 সুৰৰ শৰাই, শিল্পী সুৱাগমণি মহন্ত, সুৰ সংৰচনা দীপক কুমাৰ শৰ্মাৰ, প্ৰযোজনা ভাস্কৰজ্যোতি গগৈৰ।

দিনৰ 12:30 বজাত আইদেউৰ বুলনিৰ লাইভ ফোন ইন অনুষ্ঠানৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। অতিথি ডাক্তৰ দীপ্তিৰেখা শৰ্মা। অনুষ্ঠানটিৰ আগ ধৰিব জোনালী বৰুৱাই। দিনৰ 1:30 বজাত সুৰ সমলৈ পৰিচালনা হায়দৰ আলীৰ। বিয়লি 5:20 বজাত চাহগছৰ মাজে মাজে অনুষ্ঠানত কলিয়াবৰ সাংস্কৃতিক সংঘই পৰিৱেশন কৰা বিচিত্ৰ অনুষ্ঠান। সন্ধিয়া 6:10 বজাত কৃষিজগত অনুষ্ঠানৰ খেতি আৰু খেতিয়ক শিতানত ধ্ৰুৱজ্যোতি শইকীয়া আৰু তপন দত্ত বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ ডক্টৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 বজাত নিয়োগ বাতৰি, 7:15 বজাত আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 বজাত ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ, 8:30 বজাত গীতিমালিকা, আজিৰ শিল্পী মিহিৰ বৰদলৈ, সংগীতা বৰঠাকুৰ, পুলক বেনাৰ্জী, ইৰা তহবিলদাৰ আৰু দিলীপ কুমাৰ শৰ্মা, 9:15 বজাত জিলাৰ ৰেহৰূপ, 9:20 বজাত লাইভ ফোন ইন কল্পতৰু, 10:00 বজাত জীৱন সুৰভী। এই অনুষ্ঠানৰ অতিথি অৱসৰপ্ৰাপ্ত শিক্ষক তথা লেখক হেমপ্ৰসাদ বৰা। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। 11:05 বজাত পৰাগমালা লাইভ, 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা। এই অনুষ্ঠানত শুনিবলৈ পাব গীতেৰে কথাৰে, আগবঢ়াব কৰিশ্মা পূজাৰীয়ে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 বজাত মোৰ সংগীত যাত্ৰা অনুষ্ঠানত গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ 5ম খণ্ড, সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 11:10 বজাত আৰু সন্ধিয়া 7:45 বজাত সুদীপ্তা দত্তৰ কণ্ঠৰ আধুনিক গীত, 1:20 বজাত প্ৰাসংগিক, 1:50 বজাত বুলু মেধিৰ কণ্ঠৰ লোকগীত, 8:00 বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান,

বিয়লি 3:05 আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বজাত বড়ো অনুষ্ঠান।

বিয়লি 5:55 আৰু সন্ধিয়া 7:05 বৃন্দগান, সন্ধিয়া 6:40 নবনীতা মণ্ডল মল্লিকৰ কণ্ঠৰ ভজন, 7:20 আকৌ শুনো আহক। 7:30 ফিফা বিশ্বকাপ ফুটবল 2026ৰ বতৰা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। 7:35 পূবালীৰ সুৰত ভৱানীবালা ৰাভাৰ কণ্ঠৰ ৰাভা গীত। 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু,

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: আকাশবাণী গুৱাহাটী
3: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
0: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
3: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
0: উপজা দিনৰ সুবাস
2: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
3: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
0: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীত।

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন।
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনালোঁ।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস প্ৰতি বছৰে 30 জুনৰ দিনটো আন্তঃৰাষ্ট্ৰীয় গ্ৰহাণু দিৱস হিচাপে পালন কৰা হয়। এই দিৱসৰ দিনা মানুহৰ গ্ৰহাণু সম্পৰ্কে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে এই দিৱস বিশ্বজুৰি পালন কৰা হয়। প্ৰধানকৈ মঙ্গল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ ভিতৰত থাকি সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰা 100 কিলোমিটাৰ অথবা তাতকৈ কম ব্যাসৰ প্ৰস্তৰময় পিণ্ডসমূহকে গ্ৰহাণু বা ক্ষুদ্ৰ গ্ৰহ বোলা হয়। দুয়োটা নামেই সালসলনিকৈ ব্যৱহাৰ কৰা হয় যদিও সাধাৰণতে

বুৰৰ ভৌতিক ধৰ্ম অধ্যয়ন কৰা বিজ্ঞানীসকলে গ্ৰহাণু শব্দটো বিশেষভাৱে ব্যৱহাৰ কৰে। 20 শতিকাৰ শেষলৈকে এনে 7ৰো অধিক গ্ৰহাণু আৱিষ্কাৰ হৈছিল। 1801 চনৰ 1 জানুৱাৰীত গিউছেপ পিয়াজিয়ে ইটালীৰ পাৰ্লেমো নামে ঠাইৰ পৰা প্ৰথমটো গ্ৰহাণু আৱিষ্কাৰ কৰিছিল। যদিও তেওঁ প্ৰথমে ইয়াক এটা ধূমকেতু বুলি ভাবিছিল, পাছত দেখিলে যে ই মঙল আৰু বৃহস্পতি গ্ৰহৰ কক্ষপথৰ মাজত থাকি গ্ৰহবোৰৰ দৰে কক্ষপথেৰে সূৰ্যৰ চাৰিওফালে পৰিভ্ৰমণ কৰে, পাছত ই আকাশৰ পৰা অদৃশ্য হৈ পৰে। আনহাতে 1766 চনত জাৰ্মান জ্যোতিৰ্বিজ্ঞানী ইউহান ডি টেটিয়াছে আৰু সহযোগী ইউহান ই বোডে সূৰ্যৰ পৰা গ্ৰহসমূহৰ দূৰত্ব নিৰ্ণয় কৰাৰ এটা নিয়ম প্ৰস্তাৱ কৰে। আৰু 1881 চনত ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্চেলে ইউৰেনাছ গ্ৰহ আৱিষ্কাৰৰ ক্ষেত্ৰত এই পদ্ধতিৰ শুদ্ধতা প্ৰমাণ কৰে। এই নিয়ম অনুসৰি মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত আৰু এটা গ্ৰহ থাকিব লাগে, আৰু বহু বিজ্ঞানী ভাবিছিল যে পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটোৱেই সেই হেৰুৱা গ্ৰহটো। 1801 চনত জাৰ্মান গণিতজ্ঞ কাৰ্ল ফ্ৰিডৰিথ গৌছে গ্ৰহসমূহৰ কক্ষপথ গণনা কৰাৰ এটা নতুন পদ্ধতি উদ্ভাৱন কৰে, আৰু এই পদ্ধতি প্ৰয়োগ কৰি জাৰ্মান জ্যোতিৰ্বিজ্ঞানী ফ্ৰান্স ফন জাখে 1802 চনৰ 1 জানুৱাৰীত পিয়াজিয়ে আৱিষ্কাৰ কৰা গ্ৰহাণুটো পুনৰ আৱিষ্কাৰ কৰে। এই গ্ৰহাণুটোৰ নাম ৰখা হয় চিৰিজ। ইয়াৰ পাছৰ 6 বছৰমানৰ ভিতৰত আৰু 3টা গ্ৰহাণু ক্ৰমে পালাছ, জুনো আৰু ভেষ্টা আৱিষ্কাৰ হয়। ফলত আগৰ হেৰুৱা গ্ৰহৰ প্ৰকল্পটোৰ সমগ্ৰ এটা সমস্যাৰ সৃষ্টি হয়। অৱশ্যে এই আৱিষ্কাৰে গ্ৰহাণুবোৰ একেটা গ্ৰহৰে ভাগি যোৱা অংশ বুলি নতুন তত্ত্ব উত্থাপিত হোৱাত ই সহায় কৰে। পৰৱৰ্তী কালত 1845 চনত জ্যোতিৰ্বিজ্ঞানী কাৰ্লছ এল হেংকে 5ম গ্ৰহাণু এষ্ট্ৰিয়া আৱিষ্কাৰ কৰে। এনেদৰে 1866 চনলৈ 88টা গ্ৰহাণু আৱিষ্কাৰ হয়। 1891 চনলৈ এই সংখ্যা 322লৈ বৃদ্ধি পায়। আৰু সেই বছৰতে জাৰ্মান জ্যোতিৰ্বিজ্ঞানী মেক্স উলফে গ্ৰহাণু আৱিষ্কাৰৰ বাবে আলোকচিত্ৰ পদ্ধতি উদ্ভাৱন কৰে। ইয়ে গ্ৰহাণু আৱিষ্কাৰৰ হাৰ বহু পৰিমাণে বৃদ্ধি কৰে। এই পদ্ধতিৰে আৱিষ্কাৰ কৰা প্ৰথম গ্ৰহাণুটো হ'ল 323 ক্ৰমাংকৰ ব্ৰুচিয়া। এনেদৰে 19 শতিকাৰ শেষলৈকে আৱিষ্কাৰ হোৱা গ্ৰহাণুৰ সংখ্যা প্ৰায় 450লৈ বৃদ্ধি পায়, আৰু বিগত শতিকাৰ শেষলৈকে এই সংখ্যা 7000 অতিক্ৰম কৰে। গ্ৰহাণুৰ সংখ্যা যথেষ্ট বেছি হোৱা বাবে গ্ৰহাণুবোৰৰ নামৰ লগতে একোটা ক্ৰমাংকও সংযোগ কৰা হয়। গ্ৰহাণুসমূহৰ কক্ষপথ শুদ্ধভাৱে নিৰ্ণয় কৰাৰ পাছত এই ক্ৰমাংকসমূহ সংযোগ কৰা হয়। উদাহৰণস্বৰূপে চিৰিজৰ আনুষ্ঠানিক নাম হৈছে চিৰিজ 1, পালাছৰ নাম হৈছে পালাছ 2 ইত্যাদি। এতিয়ালৈকে 5000ৰো ওপৰ সংখ্যক গ্ৰহাণুক ক্ৰমাংক প্ৰদান কৰা হৈছে। এই গ্ৰহাণুক ক্ৰমাংক দিয়াৰ লগে লগে ইয়াৰ আৱিষ্কাৰকক গ্ৰহাণুটোৰ এটা নাম দিবলৈ অনুমতি প্ৰদান কৰা হয়। বৰ্তমানে অৱশ্যে এনেবোৰ বাছনি কৰা নাম অনুমোদনৰ বাবে আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থালৈ প্ৰেৰণ কৰা হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমার শর্মায়।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
3: অসম লোকসেৱা আয়োগে অসম চৰকাৰৰ ভূতত্ব আৰু খনন বিভাগত খালী হোৱা 11টা এছিষ্টেণ্ট জিঅ'লজিষ্ট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ মাহে 30,000 টকাৰ পৰা 1,10,000 টকালৈ, লগত 12,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী জিঅ'লজি বা এপ্লাইড জিঅ'লজি বিষয়ত পোষ্ট গ্ৰেজুয়েট ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট dgm.assam.gov.in। আবেদনৰ শেষ তাৰিখ 15 জুলাই। ষ্টেট বেংক অৱ ইণ্ডিয়াত খালী হোৱা 1000

0: 500টা প্ৰবেচনেৰী অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট sbi.bank.in। আবেদনৰ শেষ তাৰিখ 8 জুলাই। দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডত খালি হোৱা 25টা এছিষ্টেণ্ট মেনেজাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 31,630 টকাৰ পৰা 82,290 টকালৈ, লগত 7,900 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী কমেও 55% নম্বৰ পাই স্নাতক হ'ব লাগিব অথবা যিকোনো বিষয়ৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থকা হ'ব লাগিব। CAIIB MBA অথবা CA প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰাৰ্থী কমেও 4 বছৰৰ কৰ্ম অভিজ্ঞতা থকা হ'ব লাগিব। প্ৰাৰ্থীয়ে সম্পূৰ্ণ আবেদন পত্ৰ 30 জুনৰ ভিতৰত পোৱাকৈ এই ঠিকনালৈ পঠিয়াব লাগিব। দ্য মেনেজিং ডিৰেক্টৰ, দ্য আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেড, ফাৰ্ষ্ট ফ্ল'ৰ, হেড অফিচ HB ৰোড, পাণবজাৰ, গুৱাহাটী, পিন 7810001। বিতং তথ্যৰ বাবে acab.bank.in এই ৱেবছাইট চাব পাৰে। ভাৰত সঞ্চাৰ নিগম লিমিটেডত খালি হোৱা 100টা জুনিয়ৰ টেলিকম অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 16,400 টকাৰ পৰা 40,500 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী টেলিকমিউনিকেশ্যনছ, ইলেক্ট্ৰনিকছ, কম্পিউটাৰ, ইনফৰ্মেশ্যন টেকন'লজি, ইনষ্ট্ৰুমেণ্টেশ্যন, ৰেডিঅ' ইঞ্জিনিয়াৰিং আৰু ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, ইয়াৰে যিকোনো এটা শাখাত BE বা BTech ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইলেক্ট্ৰনিকছ বা কম্পিউটাৰ ছায়েন্স বিষয়ত MSc ডিগ্ৰী থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে BSNL.co.in এই ৱেবছাইট চাব পাৰে। আবেদনৰ শেষ তাৰিখ 4 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি কৈছো মনজিৎ গগৈয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূবৰ ৰাজ্যসমূহৰ ধাৰাষাৰ বৰষুণৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অৰুণাচল প্ৰদেশ আৰু অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে কালি টেলিফোনযোগে বাৰ্তালাপ কৰে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে বান পৰিস্থিতিৰ পৰ্যালোচনাৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূবত উপস্থিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ব্ৰাজিলে জাপানক 2-1 পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে।

0: খিলঞ্জীয়া সম্প্ৰদায়ক এই আইনৰ পৰিসৰৰ বাহিৰত ৰখা হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু দুদিনীয়া ভ্ৰমণসূচীৰে আজি অন্ধ্ৰপ্ৰদেশত উপস্থিত হ'ব। ৰাজ্যখনৰ ভিজিয়া নাগাৰামত আজি কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত ৰাষ্ট্ৰপতিগৰাকীয়ে অংশগ্ৰহণ কৰিব। কাইলৈ তেওঁ অনন্তপুৰামত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত উপস্থিত থাকিব। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ চলচ্চিত্ৰ উদ্যোগক উন্নীত কৰাৰ লক্ষ্যৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ অধ্যক্ষতাত নতুন দিল্লীত কালি অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই বৈঠকত প্ৰচাৰ ভাৰতীৰ অধ্যক্ষ প্ৰসূন যোশীৰ অধ্যক্ষতাত এটা উচ্চ পৰ্যায়ৰ অধ্যয়ন গোট গঠন কৰা হৈছে। এই গোটটোৱে দেশৰ চিনেমা উদ্যোগৰ সুযোগ আৰু প্ৰত্যাহ্বানসমূহ অধ্যয়ন কৰিব। মন্ত্ৰালয়ে ৰাজ্যসমূহে গ্ৰহণ কৰাৰ বাবে আৰ্হি ৰাজ্যিক চিনেমা নিয়মাৱলীও প্ৰস্তুত কৰিছে। ৰাজ্য চৰকাৰসমূহক এই নিয়মাৱলী গ্ৰহণ কৰিবলৈ আহান জনোৱা হৈছে। আফগানিস্তানৰ বিৰুদ্ধে পাকিস্তানে চলোৱা এয়াৰ ষ্ট্ৰাইকত শিশু আৰু মহিলাসহ বহু সাধাৰণ নাগৰিকৰ মৃত্যু হোৱাৰ পাছত ভাৰতে পাকিস্তানক কঠোৰ ভাষাৰে গৰিহণা দিছে। এটা বিবৃতিযোগে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে পাকিস্তানৰ আফগানিস্তানৰ সাৰ্বভৌমত্বৰ ওপৰত চলোৱা এই আক্ৰমণে আঞ্চলিক শান্তি আৰু স্থিতিশীলতাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই আনিছে। এই আক্ৰমণৰ জৰিয়তে পাকিস্তানৰ আভ্যন্তৰীণ ব্যৰ্থতা প্ৰতিফলিত হৈছে বুলিও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ভাৰতে আফগানিস্তানৰ নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা কৰিছে। এই বিবৃতিৰ জৰিয়তে ভাৰতে আফগানিস্তানৰ সাৰ্বভৌমত্ব আৰু ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি পুনৰ অদম্য সমৰ্থন প্ৰকাশ কৰিছে। আছাম ৰাইফলছে মণিপুৰত নিচামুক্তি ভাৰত অভিযান আৰু পালছ পলিঅ' প্ৰতিষেধক অভিযানৰ অধীনত ৰাজ্যখনৰ বিভিন্ন স্থানত ড্ৰাগছমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। কালি কাকচিং জিলাৰ চোৰাত তিনিটা ড্ৰাগছ বিৰোধী সংস্থাৰ সহযোগত অভিযান চলোৱা হয়। ছাত্ৰ ছাত্ৰীসহ শতাধিক ব্যক্তি এই কাৰ্যসূচীত উপস্থিত থাকে। এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিশেষজ্ঞসকলে ড্ৰাগছৰ ব্যৱহাৰৰ ফলত হ'ব পৰা মানসিক আৰু আৰ্থসামাজিক পৰিণতি সম্পৰ্কে আলোকপাত কৰে। অহা 3 জুলাইৰ পৰা আৰম্ভ হ'বলগীয়া 57-দিনীয়া বাৰ্ষিক অমৰনাথ যাত্ৰাৰ পূৰ্বে নিৰাপত্তা সংস্থাসমূহে পঞ্জাৱৰ পৰা জম্মু কাশ্মীৰলৈ যাত্ৰা পথছোৱাত প্ৰস্তুতি অব্যাহত ৰাখিছে। সহস্ৰাধিক তীৰ্থযাত্ৰীৰ যাত্ৰা নিৰাপদ আৰু সুচল কৰিবলৈ মক ড্ৰিলৰ আয়োজন কৰা হৈছে। প্ৰথম গোটৰ তীৰ্থযাত্ৰীসকল জম্মু কাশ্মীৰত উপস্থিত হ'বলৈ আৰম্ভ কৰিছে। জম্মু শ্ৰীনগৰ ৰাষ্ট্ৰীয় ঘাইপথ, শিবিৰ আৰু হিমালয়ৰ অমৰনাথ মন্দিৰলৈ যোৱা পথছোৱাত নিৰাপত্তা বাহিনীসমূহে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে। ফিফা বিশ্বকাপত যোৱা নিশা আমেৰিকাৰ টেক্সাছৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত 32 ৰাউণ্ডৰ এখন খেলত 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 পৰাস্ত কৰে। দ্বিতীয়াৰ্ধত খেলপথাৰত প্ৰৱেশ কৰি ব্ৰাজিলৰ হৈ গেব্ৰিয়েল মাৰ্টিনেলীয়ে ষ্টপেজ টাইমৰ 6ষ্ঠ মিনিটত বিজয়ী গলটো দিয়ে। ইয়াৰ পিছত ব্ৰাজিলে অহা দেওবাৰে নিউ জাৰ্চিৰ ইষ্ট ৰাডাৰফৰ্ডত 16 ৰাউণ্ডৰ এখন খেলত আইভৰী কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 ব্যৱধানত পেৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে কালি লছ এঞ্জেলছ ষ্টেডিয়ামত 32 ৰাউণ্ডৰ আন এখন মেচত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে 1-0 জয়লাভ কৰি সহায়যোগ কানাডাই 16 ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কালি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত দ্বিতীয় পৰ্যায়ৰ সাহসিকতাৰ বঁটাসমূহ প্ৰদান কৰে। চৰকাৰে পেট্ৰল আৰু ডিজেলৰ বিক্ৰীৰ লগতে বিতৰণৰ অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূবত উপস্থিত হ'ব আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত যোৱা নিশা অনুষ্ঠিত এখন খেলত ব্ৰাজিলে জাপানক 2-1 পৰাস্ত কৰে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈ, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

চৰ্দাৰ বল্লভ ভাই পেটেলে কৈছিল, যি জীৱনৰ সুখ আৰু দুখ দুয়োটাকে হৰ্ষমনেৰে গ্ৰহণ কৰিব জানে তেওঁহে জীৱনৰ সকলো সৌন্দৰ্য উপভোগ কৰিব পাৰে।

0: প্ৰিয় শ্ৰোতা, অসমীয়া কবি তথা সাহিত্যিক অমূল্য বৰুৱাৰ আজি উপজা দিন। বিৱৰ্তনৰ পথেৰে অমূল্য বৰুৱাই অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল, সেয়েহে তেওঁক কালান্তৰৰ কবি বুলি অভিহিত কৰা হৈছিল। অমূল্য বৰুৱাই ছাত্ৰ অৱস্থাতে অসমীয়া কাব্যজগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়বস্তুৰ অৱতাৰণাৰে লিখা অমূল্য বৰুৱাই কাব্যজগতত এক আলোড়নৰ সৃষ্টি কৰিছিল। অমূল্য বৰুৱাৰ জন্ম হৈছিল 1922 চনৰ 30 জুন তাৰিখে যোৰহাটৰ এটা মধ্যবিত্ত পৰিয়ালত। দেউতাক প্ৰমোদ বৰুৱা গড়কাপ্তানী বিভাগৰ এগৰাকী কৰ্মচাৰী আছিল আৰু মাকৰ নাম আছিল ৰেৱতী বৰুৱা। তেওঁ হাইস্কুলীয়া শিক্ষা যোৰহাটতে লাভ কৰিছিল। তেওঁক পঢ়োৱা শিক্ষকসকলৰ ভিতৰত আছিল ডিম্বেশ্বৰ নেওগ, মিত্ৰদেৱ মহন্ত, জহিৰুদ্দিন আহমেদ, লক্ষ্মীনাথ ফুকন, তাৰানাথ বৰপূজাৰী আদি। এখেতসকলৰ অনুপ্ৰেৰণাত আৰু বন্ধুবৰ্গৰ লগতে সাহিত্য চৰ্চা কৰিবলৈ উৎসাহিত হৈছিল। সহপাঠী হিচাপে পাইছিল ৰাজেন হাজৰিকা, যতিনাৰায়ণ শৰ্মা, পদুম বৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, আব্দুছ ছাত্তাৰ, নলিন বৰুৱা, পদ্ম বৰকটকী, ভদ্ৰেশ্বৰ হাজৰিকা আদি পৰৱৰ্তী কালৰ সমাজৰ বিভিন্ন ক্ষেত্ৰত নাম উজ্বলোৱা ব্যক্তিসকলক। 1945 চনত স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ কলিকতাত ইংৰাজী বিষয়ৰ MA আৰু আইন পঢ়িবলৈ লয়। 1939 চনত অমূল্য বৰুৱাই কলিকতাৰ পৰা প্ৰকাশিত আবাহন আলোচনীত কবিতা লিখিছিল। দ্বিতীয় মহাসমৰৰ সময়তো তেওঁ আৰু তেওঁৰ লগৰীয়াসকলে সাহিত্য সংস্কৃতি চৰ্চা কৰিবলৈ এৰা নাছিল। তেওঁ সম্পাদক হৈ ৰদালী সভা নামৰ আলোচনী এখন উলিয়াই তাত যোগসূত্ৰ নামৰ এটি বিপ্লৱী কবিতা লিখিছিল। কলেজত পঢ়ি থকা অৱস্থাতে অমূল্য বৰুৱাই কলেজ আলোচনীৰ ইংৰাজী বিভাগটোৰ সম্পাদনাৰ দায়িত্ব লৈ মকেৰী অফ চিভিলাইজেশ্যন নামৰ এটি বিপ্লৱী ভাৱৰ কবিতা লিখে। পাছত বোম্বাইৰ পৰা প্ৰকাশিত ত্ৰিবেণী নামৰ ইংৰাজী আলোচনীত এই কবিতাটো প্ৰকাশিত হৈছিল। সেই সময়ৰ আন আন অসমীয়া কবিসকলৰ দৰে অমূল্য বৰুৱায়ো ৰোমান্টিক কবিতাৰে লেখক জীৱনৰ সূত্ৰপাত কৰিছিল। পাছলৈ দ্বিতীয় মহাসমৰৰ বিভীষিকা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ ব্যাপকতা, ৰুছ দেশৰ সমাজবাদ আৰু বিশেষকৈ মাৰ্ক্সীয় দৰ্শনৰ প্ৰভাৱে তেওঁক বাস্তৱমুখী আৰু প্ৰগতিবাদী কবিতা ৰচনাত ইন্ধন যোগাইছিল। পাছলৈ তেখেতে নিষ্পেষিত নিপীড়িত মানুহৰ বাবে হাতত কলম তুলি ললে। দুৰন্ত মানৱতাবাদী আৰু সমাজ পৰিৱৰ্তনৰ ভাৱেৰে তেখেতে জয়ন্তী আলোচনীৰ পাতত অসমীয়া কবিতালৈ আধুনিকতাৰ ঢল বোৱাই আনিছিল। সৰ্বহাৰাৰ দুখ আৰু মানৱ জীৱনৰ ছবি প্ৰতিফলিত হোৱা কুকুৰ, বিপ্লৱী, আন্ধাৰৰ হাহাকাৰ, মুক্তিগান, ভাৰতীৰ মুক্তি স্বপ্ন, সিহঁত তেতিয়া জীৱ, আজিৰ বিহু আদি প্ৰগতিশীল কবিতাবোৰ আছিল তেখেতৰ প্ৰতিভাৰ অন্যতম স্বাক্ষৰ। মৰণোত্তৰভাৱে প্ৰকাশ পোৱা অচিনা তেখেতৰ একমাত্ৰ কবিতা পুথি।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এগৰাকী ভাৰতীয় ৰসায়ন বিজ্ঞানী চিন্তামণি নাগেশা ৰামচন্দ্ৰ ৰাও চমুকৈ CNR ৰাওৰ আজি উপজা দিন। CNR ৰাও হৈছে ৰাষ্ট্ৰীয় গৱেষণা অধ্যাপক, লিনাছ পাউলিং গৱেষণা অধ্যাপক, লগতে বাংগালোৰৰ জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ সন্মানীয় সভাপতি আছিল। 2005 চনত অধ্যাপক ৰাওক প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। ইয়াৰ লগতে তেওঁ হৈছে আন্তঃৰাষ্ট্ৰীয় বস্তু বিজ্ঞান গৱেষণা কেন্দ্ৰৰ সঞ্চালক। অধ্যাপক ৰাও এগৰাকী কঠিন অৱস্থা

আৰু বস্তুবিজ্ঞানৰ ক্ষেত্ৰৰ বিশ্বৰ অগ্ৰণী ৰসায়ন বিজ্ঞানীসকলৰ ভিতৰত অন্যতম। তেওঁ 5 দশকতকৈও অধিক কাল ধৰি এই ক্ষেত্ৰৰ গৱেষণালৈ উল্লেখনীয় বৰঙণি আগবঢ়াই আহিছে। সংক্ৰমণ মেটেল অক্সাইডৰ গৱেষণাত তেওঁৰ বৈজ্ঞানিক অৱদানে বহু মৌলিক প্ৰক্ৰিয়াৰ বুজাৰ ক্ষেত্ৰত বাট দেখুওৱাৰ লগতে পদাৰ্থৰ ৰাসায়নিক গঠন আৰু বস্তুগত বা ভৌতিক ধৰ্মসমূহৰ মাজৰ সম্পৰ্কৰ অধ্যয়নৰ ক্ষেত্ৰতো তেখেতে প্ৰভূত বৰঙণি যোগাইছে। অধ্যাপক ৰাও দ্বিমাত্ৰিক অক্সাইড পদাৰ্থ যেনে Na2CuO4 সংশ্লেষণৰ বাটকটীয়াসকলৰ অন্যতম। সংযুক্তিগতভাৱে নিয়ন্ত্ৰিত ধাতু অপৰিবাহী সংক্ৰমণৰ পদ্ধতিগত অধ্যয়নৰ ক্ষেত্ৰলৈও তেওঁৰ বৈজ্ঞানিক অৱদান আছে। তেওঁ 1500তকৈও অধিক গৱেষণা পত্ৰ লিখাৰ উপৰিও 42খন বিজ্ঞান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে। অধ্যাপক ৰাও 1951 চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু তাৰ 2 বছৰৰ পাছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। 1958 চনত তেওঁ পাৰডিউ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। কঠিন অৱস্থাৰ ৰসায়ন আৰু মেটেৰিয়েল বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰত বিজ্ঞান পুৰস্কাৰ 2004 চনত পোনপ্ৰথমবাৰৰ বাবে অধ্যাপক ৰাওক প্ৰদান কৰা হৈছিল। তেওঁ ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী আৰু পদ্মবিভূষণ আৰু কৰ্ণাটকৰ ৰাজ্যিক চৰকাৰৰ দ্বাৰা কৰ্ণাটক ৰত্ন সন্মানেৰেও বিভূষিত হৈছে।

0: যোগাসন শিতানত আমাৰ সৈতে যোগ প্ৰশিক্ষক হিমালয় শৰ্মা।
1: উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ হৈছে আন এবিধ বিপদজনক জীৱনশৈলীজনিত ৰোগ। তেজ পৰিবাহী নলিকাবোৰৰ মাজত কলেষ্টেৰল জমা হৈ ৰক্ত পৰিবহণত যেতিয়া বাধাৰ সৃষ্টি হয় তেতিয়া হৃদযন্ত্ৰটোৱে অধিক ক্ষিপ্ৰতাৰে কাম কৰিবলগীয়া হোৱা যিটো অৱস্থা, সেই অৱস্থাটোকে আমি সহজ ভাষাত উচ্চ ৰক্তচাপ বা হাই ব্লাড প্ৰেছাৰ বুলি কওঁ। উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণত প্ৰাণায়াম অনুশীলনে আমাক যথেষ্ট পৰিমাণে সহায় কৰে। প্ৰাণায়াম মানে হৈছে উশাহ নিশাহৰ ব্যায়াম বা ব্ৰিদিং এক্সাৰচাইজ। এই ৰোগ নিৰাময়ৰ বাবে বিভিন্ন প্ৰকাৰৰ প্ৰাণায়াম আছে যদিও তাৰ ভিতৰত এটি ফলপ্ৰসূ প্ৰাণায়াম হৈছে অনুলোম বিলোম প্ৰাণায়াম বা নাড়ী শুদ্ধি প্ৰাণায়াম। এই প্ৰাণায়াম অনুশীলনৰ বাবে বিছনা বা মজিয়াত ভৰি কোচাই বহি ল'ব লাগে। যিসকল ব্যক্তি তলত বহিব নোৱাৰে বা ভৰি কোচাই বহিব নোৱাৰে তেওঁলোকে চকী বা টোলত বহি প্ৰাণায়ামটো কৰিব পাৰিব। বাওঁহাতখন আঁঠুৰ ওপৰত খোলাকৈ ৰাখিব, সোঁহাতৰ তৰ্জনী আৰু মধ্যমা আঙুলি দুটা হাতৰ তলত লগাই দিব, অনামিকা কনিষ্ঠা আঙুলি একেলগ কৰি ৰাখিব, হাতখন নাকৰ ওচৰলৈ উঠাই আনি বুঢ়া আঙুলিৰে সোঁফালৰ নাকটো সামান্য হেঁচি বন্ধ কৰিব, বাওনাকেৰে দীঘলীয়াকৈ উশাহ ল'ব, উশাহ লোৱা সম্পূৰ্ণ হোৱাৰ লগে লগে অনামিকা কনিষ্ঠা আঙুলিৰে বাওনাকটো বন্ধ কৰি সোঁনাকেৰে দীঘলীয়াকৈ নিশাহ এৰি দিব, পুনৰ সোঁনাকেৰে উশাহ ল'ব, বাওনাকেৰে এৰি দিব। এইটো কোৱা হয় অল্টাৰনেট ব্ৰিডিং, যিটো নাকেৰে নিশাহ এৰি দিয়ে পুনৰ সেই নাকেৰে উশাহ ল'বৰ কাৰণে চেষ্টা কৰিব। এই অৱস্থিতিটো প্ৰথম অৱস্থাত 2-3 মিনিট সময় অব্যাহত ৰাখিব। পিছলৈ যেতিয়া ভালদৰে অভ্যস্ত হ'ব তেতিয়া 5 মিনিট পৰ্যন্ত এই প্ৰাণায়ামটো অনুশীলন কৰিব পাৰি। এই প্ৰাণায়ামটো অনুশীলনৰ জৰিয়তে উচ্চ ৰক্তচাপজনিত সমস্যা নিবাৰণ কৰাৰ উপৰিও যিসকল ব্যক্তি বহুমূত্ৰ বা ডায়েবেটিছ ৰোগত ভুগি আছে, চাইনেচাইটিছ, ব্ৰংকাইটিছ, লেৰিঞ্জাইটিছ, ফেৰিঞ্জাইটিছ, এষ্টমা বা হাঁপানী ৰোগ যিসকলৰ আছে, হাইপাৰথাইৰয়ডিজম, স্নায়ুবিক ৰোগ, যিসকল ব্যক্তিৰ ইনচমনিয়া বা ৰাতি টোপনি নোহোৱাৰ ৰোগ আছে, যিসকল ব্যক্তিৰ লাহে লাহে তেওঁলোকৰ মেমৰি লছ হ'বলৈ আৰম্ভ কৰিছে, নিয়মিতভাৱে যদি এই প্ৰাণায়ামটো অনুশীলন কৰে তেওঁলোকে যথেষ্ট সুফল লাভ কৰিবলৈ সক্ষম হ'ব।

ভাৰতীয় সেনাৰ ক্ষমতা আৰু পৰাক্ৰমৰ শ্ৰেষ্ঠতম নিদৰ্শন কাৰ্গিল সংঘৰ্ষ। 1999 চনৰ কাৰ্গিলৰ যুদ্ধত নিজৰ জীৱনৰ আহুতি দিছিল ভাৰতৰ বহুকেইগৰাকী বীৰপুত্ৰই, আৰু ইয়াৰে অন্যতম এগৰাকী বীৰপুত্ৰ হৈছে অসম সন্তান কেপ্টেইন জিন্টু গগৈ, যাৰ বাবে তেওঁক মৰণোত্তৰভাৱে প্ৰদান কৰা হয় বীৰ চক্ৰ সন্মান। কাৰ্গিলৰ যুদ্ধত এগৰাকী দুৰ্দান্ত সাহসী সৈনিকৰ পৰিচয় দি কেপ্টেইন জিন্টু গগৈয়ে শত্ৰুপক্ষৰ নিৰন্তৰ গুলীবৰ্ষণৰ মাজতো নিজৰ দলটোক বাতালিক ছেক্টৰত থকা লক্ষ্যস্থান কালাপাথৰ অঞ্চললৈ আগুৱাই লৈ গৈছিল। 1999 চনৰ 30 জুন তাৰিখৰ সেই অভিযানতে বীৰ অসম সন্তান কেপ্টেইন জিন্টু গগৈয়ে প্ৰতিপক্ষৰ কেইবাগৰাকীও সেনাক

হত্যা করে আর তার পিছতে শত্রুপক্ষৰ দ্বাৰা গুলিবিদ্ধ হৈ দেশৰ হকে প্ৰাণ আহুতি দিয়ে বীৰ সৈনিক গৰাকীয়ে। 1995 চনৰ 18 এপ্ৰিল তাৰিখে কোচবিহাৰত থকা ভাৰতীয় সেনাৰ গাৰোৱাল ৰাইফলছৰ 17 বেটেলিয়নত যোগদান কৰা জিন্টু গগৈৰ সৰুৰে পৰাই আছিল এটাই হাবিয়াস, সেয়া হ'ল ভাৰতীয় সেনাত ভৰ্তি হৈ দেশমাতৃক সেৱা কৰা। এই অনুপ্ৰেৰণা তেওঁ লাভ কৰিছিল নিজৰ পিতৃ তথা প্ৰাক্তন বায়ুসেনা বিষয়া থগিৰাম গগৈৰ পৰা। কেৱল সেনাবাহিনীত ভৰ্তি হোৱাই নহয়, বীৰ শ্বহীদগৰাকীৰ একান্ত ইচ্ছা আছিল শত্ৰুৰ সৈতে মুখামুখিৰ যুদ্ধত অৱতীৰ্ণ

0: তেওঁ লাভ কৰিছিল নিজৰ পিতৃ তথা প্ৰাক্তন বায়ুসেনা বিষয়া ঠগিৰাম গগৈৰ পৰা। কেৱল সেনাবাহিনীত ভৰ্তি হোৱাই নহয়, বীৰ শ্বহীদগৰাকীৰ একান্ত ইচ্ছা আছিল শত্ৰুৰ সৈতে মুখামুখিৰ যুদ্ধত অৱতীৰ্ণ হোৱা, যি তেওঁৰ দুৰ্দান্ত আত্মবল আৰু সাহসিকতাৰ পৰিচয় দাঙি ধৰে। মৃত্যুৰ পূৰ্বে বীৰ শ্বহীদগৰাকীয়ে জীৱনৰ অন্তিমটো অভিযানত শত্ৰুপক্ষ সম্বন্ধীয় বহুবোৰ তথ্য যুগুতাবলৈ সক্ষম হৈছিল, যাৰ ফলত ভাৰতীয় সেনাই কালাপাথৰ অঞ্চলত শত্ৰুমুক্ত কৰিবৰ বাবে উচিত কৌশল প্ৰস্তুত কৰিবলৈ সক্ষম হৈছিল। নিজৰ জীৱন ত্যাগ কৰি অসম মাতৃক গৌৰৱান্বিত কৰা এনে এগৰাকী বীৰ সৈনিকলৈ আমি জনাইছো শ্ৰদ্ধাঞ্জলি। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ, ব্ৰিটিছ বিৰোধী চাওতাল বিদ্ৰোহ আৰম্ভ হৈছিল 1855 চনৰ আজিৰ তাৰিখত। শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ সনথ জয়সূৰ্যৰ জন্ম হৈছিল 1969 চনৰ আজিৰ তাৰিখত। আমেৰিকান বক্সিং খেলুৱৈ মাইক টাইছনৰ জন্ম হৈছিল 1966 চনৰ আজিৰ তাৰিখত। মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত 23টা স্বৰ্ণপদক বিজয়ী মাইকেল ফেল্পছৰ জন্ম হৈছিল 1985 চনৰ আজিৰ তাৰিখত। ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য দাদাভাই নৌৰজীৰ মৃত্যু হৈছিল 1917 চনৰ আজিৰ তাৰিখত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ ঘাই ঘাই বাতৰিৰ মাজলৈ। ছিচেলত প্ৰৱাসী ভাৰতীয়ৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। প্ৰৱাসী ভাৰতীয়সকলে বিশ্বজুৰি ভাৰতৰ সংস্কৃতিৰ প্ৰমূল্যক তুলি ধৰি আহিছে বুলি মত প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ। ছিচেলত উন্নয়নমূলক প্ৰকল্পৰ বাবে 1250 কোটিৰ চুক্তি সম্পন্ন। আহাৰৰ বানত ৰাজ্যৰ 7 জিলাত বন্যাৰ্তৰ হাহাকাৰ, জোনাইত বানৰ শোচনীয় পৰিস্থিতি। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ টেলিফোন কৰি বান পৰিস্থিতিৰ বুজ ল'লে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। বন আৰু পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ কঠোৰ সকিয়নিৰ পাছতো মৰিগাঁৱত চলি আছে অৰ্ধশতাধিক অবৈধ কাঠফলা কল। আগন্তুক বৰ্ষত কৃষি বিভাগে ৰাজ্যত 5 লাখ লিচুপুলি ৰোপণ কৰিব বুলি কৃষিমন্ত্ৰী পীযুষ হাজৰিকাৰ প্ৰকাশ। এইবাৰ আহিছোঁ সম্পাদকীয় পৃষ্ঠালৈ। প্ৰচণ্ড তাপ প্ৰৱাহৰ ফলত সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অৰ্থনীতিতো ইয়াৰ প্ৰভাৱ পৰিব বুলি আশংকা কৰি দৈনিক অসম কাকতে প্ৰকাশ কৰিছে আজিৰ সম্পাদকীয়। ইৰাণে সামৰিক যুদ্ধৰ দৰে ফুটবলৰ যুদ্ধটো সাহস আৰু দৃঢ়তা বজাই ৰাখি বিশ্বৰ ক্ৰীড়াপ্ৰেমীক আপ্লুত কৰি ৰাখিবলৈ সক্ষম হোৱা কথাটো প্ৰকাশ কৰি আমাৰ সম্পাদকীয় প্ৰকাশ কৰিছে অসমীয়া প্ৰতিদিন কাকতে। শাৰীৰিক সুস্থতা এখন দেশৰ উন্নয়নৰ ক্ষেত্ৰত অধিক গুৰুত্বপূৰ্ণ বুলি আজিৰ সম্পাদকীয় প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। আমাৰ অসমৰ সম্পাদকীয়ত আছে শিক্ষা আৰু স্বাস্থ্যৰ উন্নতি হ'লেহে চৰকাৰ এখনৰ প্ৰকৃত সফলতা প্ৰতিফলিত হয়। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি ফিফা বিশ্বকাপ ফুটবলত প্ৰথমবাৰলৈ প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে কানাডাই। মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় যোগাসন প্ৰতিযোগিতাত 4টা সোণৰ পদকেৰে দেশলৈ গৌৰৱ কঢ়িয়ালে জগদীশ ভৰালীয়ে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদী ভালৈয়ে অনুষ্ঠান ইয়াতে সামৰিছোঁ। নমস্কাৰ।

0: রূপালী লহর,
1: নমস্কার। রূপালী লহরৰ আজিৰ খণ্ডটিলৈ আপোনাক স্বাগতম। আজিৰ রূপালী লহর অনুষ্ঠানটি সজোৱা হৈছে অসমীয়া চিনেমাৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰীয়ে অভিনয় কৰা চিনেমাৰ গীত আৰু কথাৰে। অভিনেত্ৰীগৰাকীৰ নামটো কম, কিন্তু এই গীতটি শুনাৰ পাছত

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: মোৰ সংগীত যাত্ৰা।
2: আৰম্ভ কৰিছো চিনেমা গীতৰ বিশেষ অনুষ্ঠান ৰূপালী লহৰ।
3: পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।

অভিনেত্রীগৰাকী কোন আপুনি নিশ্চয় ধৰিব পাৰিছে। হয়, ইলা কাকতি। সঁচাকৈ এই অভিনেত্রীগৰাকীক দৰ্শকে ভাল পাইছিল অথবা তেওঁ ভাল পোৱা আদায় কৰি ল'ব পাৰিছিল। গীতটি আছিল জয়ন্ত হাজৰিকা আৰু নিৰ্মলা মিশ্ৰৰ কণ্ঠৰ ধৰ্মকাই ছবিৰ। 1977 চনত মুক্তিপ্ৰাপ্ত ভৱেন দাস পৰিচালিত এই কলা বগা ছবিখনৰ নায়ক নায়িকা আছিল বিজু ফুকন আৰু ইলা কাকতি। সংগীত আছিল জয়ন্ত হাজৰিকাৰ। মাজুলীৰ সত্ৰীয়া সংস্কৃতিৰ সাধক ভোলা কাকতিৰ নাতিনী আছিল ইলা কাকতি। সৰুৰে পৰা সাংস্কৃতিক পৰিৱেশত ডাঙৰ দীঘল হোৱা ইলা কাকতি কম বয়সতে সত্ৰীয়া নৃত্যত পাৰদৰ্শী হৈ উঠিছিল। ভূপেন হাজৰিকাৰ সৈতে ককাক ভোলা কাকতিৰ আছিল মধুৰ সম্পৰ্ক। 1969 চনত ভূপেন হাজৰিকাৰ চিনেমা চিকমিক বিজুলীয়ে মুক্তি লাভ কৰিছিল। এই ছবিখনৰ সত্ৰীয়া নৃত্য সন্নিৱিষ্ট এটি গীতৰ দৃশ্যাংশত ইলা কাকতিয়ে অভিনয় কৰাৰ সুযোগ পাইছিল। চিনেমা জগতত সেয়া আছিল ইলা কাকতিৰ প্ৰথম খোজ। সেই গীতটিত কণ্ঠদান কৰিছিল সুমন কল্যাণপুৰীয়া।

ইলা কাকতিয়ে নায়িকা হিচাপে অভিনয় কৰা প্ৰথমখন চিনেমা আছিল দীবন বৰুৱা পৰিচালিত যোগ বিয়োগ। 1971 চনৰ এই চিনেমাখনত ইলা কাকতিয়ে গাঁৱৰ এগৰাকী সহজ সৰল যুৱতী জয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। মেখেলা চাদৰ পৰিহিতা সহজ সৰল গাঁৱৰ যুৱতীৰ ৰূপত তেওঁ সুন্দৰকৈ খাপ খাই পৰিছিল। তাৰোপৰি ৰমেন বৰুৱাই সংগীতেৰে সজোৱা যোগ বিয়োগ ছবিখনৰ দীপেন বৰুৱা আৰু পাহাৰী শইকীয়াৰ কণ্ঠৰ গীতবোৰ আছিল অতি জনপ্ৰিয়, যাৰ বাবে ইলা কাকতি দৰ্শকৰ ওচৰ চাপি যোৱাত বেছ সহায়ক হৈ পৰিছিল।

0: তামোল পান্দি বলে
1: ওই
0: মোর হলে ককাই ভাই নাই
1: আইজু আহে মাতে
2: ইলাকাকটিৰ হাঁহিটিত আছিল সাধাৰণ অসমীয়া নাৰীৰ কমনীয়তা আৰু সেই চিৰপৰিচিত মিঠা হাঁহিটোৰ বাবেই সকলো শ্ৰেণীৰ দৰ্শকৰ মাজত তেওঁ জনপ্ৰিয় হৈ পৰিছিল। লগতে আছিল অভিনয় দক্ষতা। অতুল বৰদলৈ পৰিচালিত বনৰীয়া ফুল চিনেমাখনত ইলাকাকটিয়ে এগৰাকী পাহাৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল। জয়ন্ত হাজৰিকা সংগীত সমৃদ্ধ বনৰীয়া ফুল ছবিখনৰ গীতকেইটিয়ে কেৱল অসমীয়া ছবিৰেই নহয় অসমীয়া সংগীতৰ ভঁৰালো চহকী কৰি থৈ গৈছে।

1970 চনত মুক্তি পোৱা দেউতি বৰুৱাই পৰিচালনা কৰা চিনেমা বৃষ্টিত বিষ্ণু খাৰঘৰীয়াৰ বায়েকৰ চৰিত্ৰত অভিনয় কৰিছিল ইলা কাকতিয়ে। এইখিনিতে জনাব খুজিছোঁ, এই ছবিখনৰ যোগেদি বিষ্ণু খাৰঘৰীয়াই চিনেমা জগতত অভিনয়ৰ পাতনি মেলিছিল। ইলা কাকতিয়ে ৰোমান্টিক নায়িকাৰ পৰা বায়েক, নবৌৱেক, মাতৃৰ চৰিত্ৰলৈকে অভিনয় কৰিছে। যিকোনো চৰিত্ৰতেই ইলা কাকতিয়ে বেছ দক্ষতাৰে প্ৰাণ দিব পাৰিছিল। শেহতীয়াকৈ 2001 চনৰ অশোক কুমাৰ বিষয়াৰ আই লাভ ইউ নামৰ চিনেমাখনত তেওঁ আইতাকৰ চৰিত্ৰটো অভিনয় কৰিছিল।

0: চুটুহাল পড়োতে হিয়া মোৰ দুহি হে যায় খং খং সাহনি আৰু যেন কুঁৱনি উঠে পিছে মিচি কিয়াই বিয়া নাম নগোৱালা এই মাত দিলে কিনো খাই যায় গাভৰু খেমি বা দাইন ধৰি বা ইহঁতৰ মগু জোনাই ঘোলাবাৰী এচাৰি ব্যৱহাৰ নকৰি দিয়া দেই আমাক বিদায়
1: দিয়া দেই আমাক বিদায়
2: 1980 চনৰ নিব বৰুৱাই পৰিচালনা কৰা আজলি নবৌ প্ৰথম অসমীয়া ইষ্টমেন কালাৰ ছবি। বাংলা ছবি ভাঙাগড়াৰ অসমীয়া সংস্কৰণ আছিল আজলি নবৌ। এই ছবিৰ নামভূমিকাত অভিনয় কৰিছিল ইলা কাকতিয়ে। বনৰীয়া ফুলত ইলা কাকতি আছিল ৰোমান্টিক নায়িকা, তেওঁৰ বিপৰীতে নায়ক আছিল বিজু ফুকন। আজলি নবৌত বিজু ফুকন আছিল তেওঁৰ দেউৰেক। ৰমেন বৰুৱা সংগীত সমৃদ্ধ এই চিনেমাখনৰ গীত গীতি গাইছিল দীপেন বৰুৱা আৰু ৰুণজুণ ফুকনে। গীত কেইটি অতি জনপ্ৰিয় যদিও ইলা কাকতিৰ ওঠত এটিও গীত নাছিল, কিন্তু ইলা কাকতি আৰু আজলি নবৌ যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি।

ইলাকাকুটিৰ স্বামী প্ৰশান্ত হাজৰিকাও আছিল এগৰাকী অভিনেতা। ইলাকাকুটিয়ে ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। স্বামীৰ সৈতে এখন আগশাৰীৰ থিয়েটাৰ প্ৰযোজনাৰ গুৰুদায়িত্বও তেওঁ বহন কৰিছিল। 1953 চনত জন্মগ্ৰহণ কৰা ইলাকাকুটিৰ মৃত্যু হয় 2003 চনত। অভিনয় জগতত 34 বছৰ খুব বেছি সময় নহয়, কিন্তু এই সময়ছোৱাৰ সীমিত অসমীয়া ছবিৰ কেইবাটিও ভিন্ন আৰু বিশেষ চৰিত্ৰত সু অভিনয় কৰি ইলাকাকুটি দৰ্শকৰ মনৰ মাজত বহি ৰ'ল চিৰকালৰ বাবে।

0: ৰূপালী লহৰ শুনিলে। আজিৰ অনুষ্ঠানৰ কথাংশৰ ৰচনা আছিল মৃন্ময় শৰ্মাৰ, প্ৰযোজনা আছিল ঋতুপৰ্ণ দাসৰ।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ। বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
8: RBI কয় যে আপনার পিন, OTP, CVV বা ইন্টারনেট ব্যাংকিং পাসওয়ার্ড কাকুয়ে নিদিব। অনলাইন ব্যাংকিং কেবল নিজের কম্পিউটার, মোবাইল বা সিকিউর নেটওয়ার্কের পরাহে করিব।
6: হ্যাঁ, এয়া খুয়ার চ্যাম্পিয়নশিপ আছিল নাকি?
8: RBI কয় জানি ল, সতর্ক হোক।
9: তোর লড়াটুক এতিয়া বহুত সুস্থ দেখা গৈছে।
10: হয়, সঠিক চিকিৎসায় সকলো সলনি করে দিলে।
9: পিছে এনে যত্ন কত পালি?
10: গুৱাহাটী ভেটাপাড়ার হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠানত।
9: ও, তাত পিছে শিশুর বাবেহে সুবিধা আছে নাকি?
10: নহয়ও, শিশুর স্বাস্থ্য শিবিৰ, পুষ্টি সম্পর্কীয় সজাগতা আর সকলো বয়সের লোকর বাবে বিশেষ স্বাস্থ্য সেবা উপলব্ধ।
9: ও, সঁচাকৈ বৰ ভাল কথা,
10: কারণ সকলোৰে বাবে সুস্থ স্বাস্থ্যবান ভবিষ্যৎ অতি প্রয়োজন।
4: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান, ভেটাপাড়া, গুৱাহাটী।
11: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম।
12: আইডিয়া, ইয়াতেই পাৰ্টি কৰিম,
13: পিজ্জা পাৰ্টি, ইয়ে।
8: তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম। RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
13: বাই গাৰ্লছ, কোন ফালে গৈছা?
8: শুনা নাই?
13: নো শ্বেয়াৰিং।
8: RBI কয় জানি লওক, সতৰ্ক হওক।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
14: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই মঞ্জিত গগৈ। আহাৰৰ প্ৰথমটো বানত ৰাজ্যৰ 7 জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7 জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। 7 জিলাৰ 14 ৰাজহচক্ৰৰ 257 গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজিৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ 176 গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লুহিতপুৰ দেউৰী, বেড়াবেংগুলী, অকলেণ্ডকে ধৰি কমেও 20 গাঁও জলমগ্ন কৰিছে। একেদৰে দিখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15 অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9 আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। চিমেন নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশ সহায় নিয়াত চিলাপথাৰ আৰু মূৰ্কং চেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত কালি চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সুত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক

0: নিবেদনযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বৰ্ণাঢ্যসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়।
1: বহুত বেছি দুৰ্যোগ হৈছিল, পানীৰে উপচি পৰিছিল, বহু গাঁও ডুবি গৈছিল। সেই ঠাইত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে আমি সুশান্ত বৰগোহাঁই, আমাৰ MP প্ৰদান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জীৱন গৈ ডাঙৰীয়া, আমি সকলোখিনি আজি আহিলোঁ। আহি গোটেই পৰিস্থিতিৰো বুজ ললোঁ, মানুহৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা হৈছে, আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীৰ লগতে ৱাটাৰ ৰিচোৰ্চৰ চিফ ইঞ্জিনিয়াৰকে ধৰি সকলো বিষয়া আহিছে। গতিকে তেখেতসকলেও য'ত খহনীয়া হৈছে, য'ত অন্যান্যখিনি মাথাউৰি ভাগিছে বা বেয়া হৈছে, এটাইখিনি চাই পেলাই এছেছ কৰা হৈছে যাতে আমি অতি সোনকালে কামখিনি কৰিব পাৰোঁ। আৰু যিসকল লোকে আজি ঘৰ বাৰী ভাগি পৰিছে বা অন্যান্য যিখিনি ক্ষয় ক্ষতি হৈছে, অতি সোনকালে আমি ক্ষয় ক্ষতিৰ ব্যৱস্থা কৰি আমি চেষ্টা কৰিম একমাহমানৰ ভিতৰতে তেখেতসকলক আমি যাতে যিখিনি প্ৰাপ্য সেইখিনি দিব পাৰোঁ।
0: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱাৰ বাবে জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, খৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। ডিব্ৰুগড় জিলাৰ টিংখং সমষ্টিৰ অন্তৰ্গত বুঢ়ীদিহিঙৰ কৃষকসকলৰ সৈতে কালি ৰাজ্য চৰকাৰৰ সাংস্কৃতিক আৰু উদ্যোগ বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰাৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। বৈঠকত আলু খেতিৰ প্ৰস্তুতি, জলসিঞ্চনৰ ব্যৱস্থা আৰু কৃষকসকলক লাভৱান কৰি তোলাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণৰ পোষকতা কৰা হয়। মন্ত্ৰী শ্ৰীবৰাই অঞ্চলটোৰ মাটিৰ উপযোগী বিভিন্ন শস্যৰ খেতিৰ সম্ভাৱনাৰ বিষয়েও আলোচনা কৰে। তেওঁ কয় যে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমত কৃষিখণ্ডৰ ইতিবাচক পৰিৱৰ্তন সম্ভৱ হৈছে। কৃষকক আত্মনিৰ্ভৰশীল আৰু লাভৱান কৰি তোলাৰ বাবে চৰকাৰে ভালেমান ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে নগাঁও জিলাৰ একাংশ ব্যক্তিগত বিদ্যালয়ৰ পঞ্জীয়ন আৰু সেৱাৰ কোড আবণ্টনৰ ক্ষেত্ৰত হোৱা অনিয়মৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কালি অসম চৰকাৰৰ শিক্ষা বিভাগৰ সচিব কৃষ্ণা বৰুৱাই নগাঁও সংমণ্ডলৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মুকুল কুমাৰ নাথৰ সৈতে আলোচনাত মিলিত হয়। নথি পত্ৰ পৰীক্ষাৰ লগতে সংশ্লিষ্ট বিদ্যালয়সমূহৰ মুৰববীৰ সৈতে আলোচনাৰ পাছতহে সকলো কথা মুকলিকৈ প্ৰকাশ কৰিব পৰা যাব বুলি সচিবগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী আঞ্চলিক বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।
2: নমস্কাৰ, আকাশবাণী সে সমাচাৰ প্ৰভাত কে সাথ মই মুকেশ কুমাৰ বল। মুখ্য সমাচাৰ। केंद्र सरकार ने पहली जुलाई से पेट्रोल और डीजल की बिक्री और वितरण पर लगे अस्थायी प्रतिबंध हटाए। पश्चिम बंगाल के मुख्यमंत्री शुभेंदु अधिकारी ने कहा, राज्य में समान नागरिक संहिता लागू की जाएगी। सूचना और प्रसारण मंत्रालय ने भारतीय फिल्म उद्योग को बढ़ावा देने के लिए महत्वपूर्ण निर्णयों की घोषणा की। दिल्ली सरकार ने इलेक्ट्रिक वाहन नीति को मंजूरी दी। 30 लाख रुपये तक की कारों को सड़क कर और पंजीकरण शुल्क से छूट दी। भारत ने अफगानिस्तान के रिहायशी इलाकों में पाकिस्तान के हवाई हमलों की कड़ी निंदा की। हमलों में 36 नागरिकों की मौत और 163 अन्य घायल। अमेरिका और ईरान होर्मुज जलडमरू मध्य पर जारी विवाद को सुलझाने के लिए आज कतर की राजधानी दोहा में वार्ता करेंगे। और फीफा फुटबॉल विश्व कप में ब्राजील ने जापान को 2-1 से हराकर राउंड ऑफ 16 में प्रवेश किया। अब समाचार विस्तार से। सरकार ने पेट्रोल और डीजल की बिक्री पर लगाए गए अस्थायी प्रतिबंध हटाने का फैसला किया है। पेट्रोलियम और प्राकृतिक गैस मंत्रालय ने कहा कि सार्वजनिक क्षेत्र की तेल कंपनियों के पेट्रोल पंपों पर

0: মিহিৰ বৰদলৈৰ কণ্ঠৰ হেমন্ত গোস্বামী ৰচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকাৰ এইবাৰৰ শিল্পী সংগীতা বৰঠাকুৰ, গীতৰ কথা আৰু প্ৰযোজনা ছৈয়দ সাদুল্লাৰ।

0: সৈয়দ সাদুল্লাৰ কথাৰে সংগীতা বৰঠাকুৰৰ কণ্ঠৰ গীতটি শুনিলে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক কীৰ্তিকমল ভূঞাৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত, প্ৰযোজনা অনুপম চৌধুৰীৰ।

0: সেয়া আছিল কীৰ্তিকমল ভূঞাৰ কথাৰে পুলক বেনাৰ্জীৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনক ইৰা তহবিলদাৰৰ কণ্ঠৰ গীত, গীতিকাৰ কেশৱ মহন্ত, প্ৰযোজনা খগেন মহন্তৰ।

ইৰা তহবিলদাৰৰ কণ্ঠত কেশৱ মহন্ত ৰচিত গীতটি শুনিলে। গীতিমালিকাৰ শেষত শুনোৱা হওক নগেন বৰাৰ ৰচনাৰে দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠৰ গীত।

গীতিমালিকা অনুষ্ঠানৰ শেষত সেয়া আছিল নগেন বৰাৰ ৰচনাৰে দিলীপ কুমাৰ শৰ্মাৰ কণ্ঠৰ গীত, প্ৰযোজনা আছিল জিতেন দেৱৰ। গীতিমালিকা অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল।

0: লক্ষী বজাৰত আকাশবাণী গুৱাহাটী।
1: 1 জুলাইত প্ৰতিষ্ঠাৰ 79 বছৰত প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনাতাঁৰ কেন্দ্ৰ আকাশবাণী গুৱাহাটীয়ে।
2: বহুজনৰ হিত আৰু সুখৰ অৰ্থে অব্যাহত এই অনিৰুদ্ধ যাত্ৰাক উদযাপন কৰাৰ মানসেৰে আপোনালৈ আমাৰ সাদৰ আমন্ত্ৰণ।
1: 1 জুলাইৰ সন্ধিয়া 6:30 পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আকাশবাণী গুৱাহাটীৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ আয়োজন।
2: উপজা দিনৰ সুবাস
0: পৰিৱেশিত হ'ব নন্দিতা শৰ্মাৰ কণ্ঠত লঘু শাস্ত্ৰীয় সংগীত,
1: সুবেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।
2: আৰু কণ্ঠশিল্পী মঞ্জুস্তা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু

0: লগতে উন্মোচন কৰা হ'ব পূৰ্বে আকাশবাণীয়ে প্ৰকাশ কৰা আকাশী নামৰ আলোচনীৰ এমুঠি নিৰ্বাচিত লেখাৰ সংকলন আকাশী
1: আৰু আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰি উলিওৱা এখন ই মেগাজিন
0: উপজা দিনৰ সুবাস
2: 1 জুলাইৰ সন্ধিয়া 6:30ৰ পৰা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত
3: আপোনাক সাদৰ আমন্ত্ৰণ জনাওঁ।

আজি পুৱা 9:20 ফোন ইন কল্পতৰু। আজিৰ অনুষ্ঠানটিত শ্ৰোতাসকলে নিজৰ ভাল লগা গীতটি শুনিবলৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612661876 আৰু 9435405222। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612661876 আৰু 9435405222। আজি দিনৰ 12:30 প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডৰ বুলনিৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটি নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত বান বিধ্বস্ত লোকৰ বাবে চৰকাৰে পুনৰ সংস্থাপন আঁচনিৰ প্ৰস্তুতি চলোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ বানে কৃষি ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দুদিনীয়া সূচীৰে উত্তৰ পূব ভ্ৰমণ অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশন ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ দুখন পৃথক খেলত ব্ৰাজিল আৰু পাৰাগুৱেৰ জয়লাভ। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। আহাৰাৰ প্ৰথমটো বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল প্লাৱিত হৈছে। 7খন জিলাৰ 14টা ৰাজহচক্ৰৰ 257খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচি বৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জোনাইৰ চিলে আৰু জোনাই নৈৰ বাঢ়নী পানীয়ে বাহিৰ জোনাই, লুহিজান, লোহিতপুৰ, দেউৰী, বেৰা বেংগলী, অকলেণ্ডকে ধৰি কমেও 20খন গাঁও জলমগ্ন কৰিছে। একেদৰে দীখাৰী নৈৰ বানে জোনাই অঞ্চলৰ 15খনৰো অধিক গাঁও বুৰাই পেলাইছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। চিমেন নৈৰ বাঢ়নী পানীয়ে নৈখনৰ ওপৰত থকা ৰেল দলঙৰ এটা অংশক সহায় নিয়াত চিলাপথাৰ আৰু মুৰ্কংচেলেকৰ মাজত অনিৰ্দিষ্ট কাললৈ ৰেল যোগাযোগ বন্ধ হৈ পৰিছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলাধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে।

0: ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধবস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ইপিনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি জিলাখনৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে ক্ষতিগ্ৰস্তসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকে বন্যাৰ্তসকলক প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। দুয়োগৰাকী মন্ত্ৰীয়ে জোনাই সমজিলা কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়।
1: বহুত বেছি দুৰ্যোগ হৈছিল, পানীৰে উপচি পৰিছিল, বহু গাঁও ডুবি গৈছিল। সেই ঠাইত আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আমি সুশান্ত বৰগোহাঁই, আমাৰ এম পি প্ৰধান বৰুৱা ডাঙৰীয়া, বিধায়ক ভুৱন পেগু ডাঙৰীয়া, জীৱন গৈ ডাঙৰীয়া, আমি সকলোখিনি আজি আহিলো। আহি গোটেই পৰিস্থিতিৰো বুজ ললো। মানুহৰ পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যিখিনি ব্যৱস্থা ল'ব লগা হৈছে আৰু আমাৰ ৱাটাৰ ৰিচোৰ্চ মন্ত্ৰীৰ লগতে ৱাটাৰ ৰিচোৰ্চৰ চিফ ইঞ্জিনিয়াৰকে ধৰি সকলো বিষয়া আহিছে। গতিকে তেখেতসকলেও য'ত খহনীয়া হৈছে, য'ত অন্যান্যখিনি মাথাৰি ভাগিছে বা বেয়া হৈছে, এটাইখিনি চাই পেলাই এছেছ কৰা হৈছে যাতে আমি অতি সোনকালে কামখিনি কৰিব পাৰোঁ। আৰু যিসকল লোকে আজি ঘৰ বাৰী ভাগি পৰিছে বা অন্যান্য যিখিনি ক্ষয় ক্ষতি হৈছে, অতি সোনকালে আমি ক্ষয় ক্ষতিৰ ব্যৱস্থা কৰি আমি চেষ্টা কৰিম একমাহমানৰ ভিতৰতে তেখেতসকলক আমি যাতে যিখিনি প্ৰাপ্য সেইখিনি দিব পাৰোঁ।
0: বিশ্বনাথ জিলাটো হেলেম আৰু গহপুৰ ৰাজচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজচক্ৰৰ 15খন গাঁও প্লাবিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাব্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰকেইটা হ'ল 1077 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0373231290 আৰু 0373245010। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত বন্য জন্তুসমূহে ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকী বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে দুদিনীয়া কাৰ্যসূচীৰে আজি উত্তৰ পূব ভ্ৰমণ কৰিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ শস্য, গাঁও আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব আৰু অধিক সহায় আৰু হস্তক্ষেপৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিব। ইয়াৰ পিছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষি পথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ ভাতৃ সংগঠন অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশন কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সাধাৰণ অধিৱেশনত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ বক্তব্য, পৰামৰ্শ আৰু উন্নতি সভাৰ জিলা প্ৰতিনিধিসকলৰ সৈতে হোৱা আলোচনা মৰ্মে কেতবোৰ সংকল্প গ্ৰহণ কৰা হয়। ইয়াৰে ভিতৰত ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন, স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প অন্যতম। অঞ্চলে অঞ্চলে উৎপাদন, ঘৰে ঘৰে উপাৰ্জন শীৰ্ষক সংকল্পত আলোকপাত কৰি অসম উন্নতি সভাৰ সভাপতি ডঃ সমুজ্জ্বল ভট্টাচাৰ্যই এইদৰে কয়।
2: In this conference, we'll discuss and we'll make out a roadmap through which we can start this economic movement throughout the state of Assam. District-wise, it may vary. Today, the district committee of all Unnati

0: Sabha is carrying their proposals how to start economic movement in each district. So on these projects we will discuss. We are inviting some of the resource person. We are in touch with different economists and other resource person also. So it's a vote on the part of the all Assam Students Union and Assam Unnati Sabha. It will be a planned economic movement. In other issues, our movement will continue. An influx of illegal foreigners is a core issue. To secure the academic career of the student community, that's our core issue. But at the same time, everybody is realizing that there is a need for a planned economic movement in the state of Assam.
1: এই অধিবেশনত অংশগ্ৰহণ কৰি সীতা জখলাৰ অধ্যক্ষ ৰঞ্জিত শৰ্মাই অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ অসম উন্নতি সভাৰ কৰ্মীসকলে অৰ্থনৈতিক স্বাৱলম্বনৰ প্ৰক্ৰিয়াটোক আগুৱাই নিবলৈ ওলোৱাটো শুভ লক্ষণ বুলি প্ৰকাশ কৰে। আই আই টি গুৱাহাটীৰ অধ্যাপক তথা নেইষ্টৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ কিৰণ কুমাৰে অৰ্থনৈতিক কাৰ্যসূচীসমূহ সফল কৰি তোলাৰ বাবে সজাগতাৰ প্ৰয়োজন আছে বুলি মন্তব্য কৰে। এই অধিৱেশনৰ পাছত বিষয় বাছনি সভা অনুষ্ঠিত হয়। এই সভাত ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক সভাপতি আৰু প্ৰজ্ঞানজ্যোতি ভূঞাক সাধাৰণ সম্পাদক হিচাপে লৈ অসম উন্নতি সভাৰ নতুন কেন্দ্ৰীয় সমিতিখন গঠন কৰা হয়। নতুন সমিতিৰ বিষয়ববীয়া আৰু সদস্যসকলক আছুৰ সভাপতি উৎপল শৰ্মাই সংকল্প বাক্য পাঠ কৰোৱায়। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ তিনিগৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে। বিমানবন্দৰটোৰ দুই নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা 26 জুনত বিমানবন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। মন্ত্ৰালয়ৰ নিয়ম অনুসৰি বিমানবন্দৰৰ যোগাযোগ ব্যৱস্থাত হিন্দী আৰু ইংৰাজীৰ লগতে থলুৱা আঞ্চলিক ভাষাকো সমানে গুৰুত্ব দিব লাগে। পত্ৰখনত উল্লেখ কৰা অনুসৰি যাত্ৰীৰ সুবিধাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত বিমান বা টাৰ্মিনেলৰ ভিতৰত যাত্ৰীসকলক ক্ষিপ্ৰ আৰু স্পষ্ট নিৰাপত্তা নিৰ্দেশনাৰ বাবে আঞ্চলিক ভাষাৰ ব্যৱহাৰ অত্যন্ত প্ৰয়োজনীয়। অসমীয়া ভাষাৰ অব্যৱহাৰত স্পৰ্শকাতৰ সময়ত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰঝাৰ বিমানবন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মিতভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমানবন্দৰ কৰ্তৃপক্ষক দাবী জনায়। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাৰ পৰা আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জোৎস্না মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটীৰ পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণীৰ 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। ফিফা বিশ্বকাপত ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত ভাৰতীয় সময় অনুসৰি যোৱা নিশা 10:30 বজাৰ পৰা আমেৰিকাৰ টেক্সাছৰ হিউষ্টন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গলত পৰাস্ত কৰে। খেলখনৰ 29 মিনিটত জাপানৰ কাইছু ছানৈ দিয়া গলৰ সহায়ত খেলৰ প্ৰথমাৰ্ধত 1-0 গলৰ ব্যৱধানত জাপান আগবাঢ়ি আছিল। দ্বিতীয়াৰ্ধত ব্ৰাজিলৰ কাছিমিৰুৰ আৰু গ্ৰেবিয়েল মাৰ্টিনেলিয়ে দিয়া 2টা গলৰ সহায়ত ব্ৰাজিলে জয়লাভ কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ব্ৰাজিলে অহা দেওবাৰে নিউজাৰ্চিৰ ইষ্ট ৰাডাৰফৰ্ডত 16 ৰাউণ্ডৰ এখন খেলত আইভৰি কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গলৰ ব্যৱধানত পাৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
2: সাম্প্ৰতিক বান পৰিস্থিতিত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। দি আছাম ট্ৰিবিউন, দ্য চেণ্টিনেল কাকতৰ লগতে আজি প্ৰকাশিত প্ৰতিখন কাকতে বাতৰিটো আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম আৰু অৰুণাচলৰ বান পৰিস্থিতি সন্দৰ্ভত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ফোনযোগে বাৰ্তালাপ কৰাৰ বাতৰি দ্য টাইমছ অফ ইণ্ডিয়া কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 3দিনীয়া ছিচেলছ ভ্ৰমণ সামৰি কালি স্বদেশত উপস্থিত হয়। কালি প্ৰধানমন্ত্ৰীগৰাকীয়ে ছিচেলছত থকা প্ৰৱাসী ভাৰতীয়সকলৰ সৈতে মত বিনিময়ো কৰে। অসমীয়া প্ৰতিদিন কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে।

0: আছে। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনীৰ শেষকৃত্য অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল লেফটেনেণ্ট জেনেৰেল অৱসৰপ্ৰাপ্ত ছৈয়দ আতা হাছমাইন উপস্থিত থাকিব। এয়া দৈনিক জনমভূমি কাকতৰ বাতৰি। বাতৰিটো আমাৰ অসম কাকতৰ শিৰোনাম, খামেনীৰ শেষকৃত্যত ভাৰতৰ প্ৰতিনিধি পবিত্ৰ মাৰ্ঘেৰিটা। অনাগত বৰ্ষত ৰাজ্যত 5,00,000 লিচুপুলি ৰোপণৰ বাবে কৃষি বিভাগে পৰিকল্পনা কৰাৰ বাতৰি দৈনিক অসম আৰু অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাষ্ট্ৰীয় ভূকম্পন বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যত বিগত 5 মাহত 72টা ভূমিকম্প অনুভূত হৈছে। কেৱল মে মাহতে 25টা জোকাৰণি অনুভূত হৈছে। এয়া নিয়মীয়া বাৰ্তা কাকতৰ বাতৰি। চলিত ফিফা বিশ্বকাপত কানাডাই দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে বাতৰিটো ইতিহাস ৰচি বিশ্বকাপৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত আয়োজক কানাডা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া হওক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক বৰষুণ আৰু বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰামৰ প্ৰায়বোৰ অঞ্চলতে মধ্যমীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। আনহাতে এই সময়ছোৱাত মণিপুৰ আৰু ত্ৰিপুৰাৰ বহু অঞ্চলত মজলীয়া বৰষুণৰ সম্ভাৱনা আছে। গুৱাহাটীৰ ৰিহাবাৰীৰ কৃষ্ণনগৰৰ নিবাসী তৰুলতা লহকৰৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 95 বছৰ। তৰুলতা লহকৰৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈও অধিক লোক ক্ষতিগ্ৰস্ত। বান বিধ্বস্ত লোকৰ বাবে চৰকাৰে পুনৰ সংস্থাপন আঁচনিৰ প্ৰস্তুতি চলোৱা বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। বানে কৃষি ক্ষেত্ৰত পেলোৱা প্ৰভাৱ সন্দৰ্ভত পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানৰ দুদিনীয়া সূচীৰে উত্তৰ পূব ভ্ৰমণ। অসম উন্নতি সভাৰ দ্বিতীয় সাধাৰণ অধিৱেশনত ৰাজ্যখনত পৰিকল্পিত অৰ্থনৈতিক আন্দোলন, স্বাৱলম্বিতাৰ বিপ্লৱ গঢ়াৰ সংকল্প আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ 2খন পৃথক খেলত ব্ৰাজিল আৰু পাৰাগুৱেৰ জয়লাভ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলার রেহরুপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি আমি লৈ আহিছো কাছাৰ জিলাৰ ৰেহৰূপ। আমাৰ সৈতে আছে শিলচৰৰ পৰা আমাৰ সংবাদদাতা আখিৰাণী দাস। বহু প্ৰতীক্ষিত শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন প্ৰক্ৰিয়া আৰু এখোজ আগুৱাই গৈছে। যদিও শিলচৰ পৌৰসভাক পৌৰ নিগমলৈ উন্নীত কৰা হৈছে, তথাপিও দীৰ্ঘদিন ধৰি কোনো নিৰ্বাচিত বৰ্ড নাছিল, ফলত কাছাৰ জিলাৰ জনসাধাৰণে শীঘ্ৰে বৰ্ড গঠনৰ দাবী উত্থাপন কৰি আহিছে। এই বিষয়ে সবিশেষ শুনক আমাৰ সংবাদদাতা আখিৰাণী দাসৰ পৰা।
2: অসম ৰাজ্যিক নিৰ্বাচন আয়োগে আগন্তুক শিলচৰ পৌৰ নিগম নিৰ্বাচন 2026ৰ প্ৰতি লক্ষ্য ৰাখি ৱাৰ্ড ভিত্তিক ভোটাৰ তালিকা প্ৰস্তুত, পুনৰীক্ষণ আৰু প্ৰকাশৰ সূচী জাৰি কৰিছে। অসম পৌৰ নিগম আইন 2022ৰ অধীনত অসম চৰকাৰে শিলচৰ পৌৰ নিগম গঠন কৰাৰ পৰিপ্ৰেক্ষিতত এই অধিসূচনা জাৰি কৰা হৈছে। 42টা ৱাৰ্ডৰে গঠিত শিলচৰ পৌৰ নিগমৰ প্ৰতিটো ৱাৰ্ডৰ বাবে ভোটাৰ তালিকা প্ৰস্তুতৰ কাম সম্পূৰ্ণ কৰা হ'ব। ইপিনে আয়োগে নিৰ্ধাৰিত সময়সূচী অনুসৰি ভোটাৰ তালিকাৰ খচৰা প্ৰকাশ কৰা হৈছে। খচৰা তালিকা সন্দৰ্ভত দাবী আপত্তি দাখিলৰ অন্তিম তাৰিখ 6 জুলাই। প্ৰাপ্ত দাবী আপত্তিসমূহ 13 জুলাইৰ ভিতৰত নিষ্পত্তি কৰা হ'ব আৰু 15 জুলাই শিলচৰ পৌৰ নিগমৰ সকলো ৱাৰ্ডৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ইফালে নিৰ্বাচনৰ নিৰ্দেশনাসমূহ সঠিকভাৱে ৰূপায়ণ কৰাৰ উদ্দেশ্যে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত পঞ্জীয়ন বিষয়াৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হয়। কাছাৰ জিলাৰ জিলা উন্নয়ন আয়ুক্ত ৰাজীৱ ৰায় আৰু জিলা নিৰ্বাচনী বিষয়া মাচি টপনয়ে এই প্ৰশিক্ষণ প্ৰদান কৰে। এই কাৰ্যসূচীত ভোটাৰ তালিকা প্ৰস্তুত আৰু সংশোধনৰ আইনী ব্যৱস্থা, নিৰ্ধাৰিত পদ্ধতি আৰু সংশ্লিষ্ট বিষয়াসকলৰ দায়িত্ব সম্পৰ্কে বিশদ নিৰ্দেশনা প্ৰদান কৰা হয়। ইয়াৰ উপৰিও পৌৰ নিগম নিৰ্বাচনৰ বাবে এখন সঠিক, স্বচ্ছ আৰু

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাছাৰ জিলাৰ ৰেহৰূপ শুনিলে সংবাদদাতা আছিল আখিৰাণী দাস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। ফোন ইন কল্পতৰু। আজিৰ অনুষ্ঠানটিলৈ মই বিনীতা ডেকাই জনাইছোঁ আদৰণি। শ্ৰোতাসকলে নিজৰ ভাল লগা গীতটি শুনিবলৈ আমালৈ ফোন কৰিব পাৰিব এই দুটি নম্বৰত 03612661876 আৰু 943540522। ফোন নম্বৰ দুটি পুনৰ কৈছোঁ 03612661876 আৰু 943540522। তেনেহ'লে পলম নকৰি নিজৰ ভাল লগা গীতটিৰ বিষয়ে জনাই আমালৈ ফোন কৰক। তেতিয়ালৈ আমি মঞ্জুস্না মহন্ত গোস্বামীৰ কণ্ঠৰ এই গীতটি শুনোৱা হওক।

0: মঞ্জ্যোৎস্না মহন্ত গোস্বামীর কণ্ঠৰ গীতটি শুনিলে। ফোন ইন কল্পতৰুৰ আজি আমালৈ প্ৰথমগৰাকী শ্ৰোতাই ফোন কৰিছে। হেল্ল'
1: হেল্ল' সুপ্ৰভাত, নমস্কাৰ। লগতে কল্পতৰু সমূহ শ্ৰোতালৈ মোৰ সুপ্ৰভাত জনালো।
0: হয় হয়, নমস্কাৰ। আপোনাৰ নামটো ক'ব?
1: মই গুৱাহাটীৰ এজেঞ্চি তৰুণ নগৰৰ পৰা জাহ্নৱী বৰদলৈ কৈছোঁ।
0: হয় হয়, আজি কি গীত?
1: মই আজি মঞ্জিল বুল ছবিখনৰ কিশোৰ কুমাৰৰ কণ্ঠ তুম হো মেৰে দিল কি ধড়কন তুম দিন লাগে না মন সেই গানটো শুনিব বিচাৰিছো।
0: হয়, আমি
1: এনেই মই গানটো ধৰক ইউটিউবত শুনিব পাৰোঁ, কিন্তু ৰেডিঅ'ত শুনা মজাটো অকণমান

0: বেলেগ লাগে,
1: একদম বেলেগ নহয় জানো। আৰু
0: সেইকাৰণে অনুৰোধ কৰিছো, আৰু সেইকাৰণে কল কৰোঁ, অকমান চেষ্টা কৰোঁ, সদায় নাপাওঁ, বহুত দিনৰ মূৰত আজি আকৌ পালো যেনিবা।
1: হয় হয়, ভাল লাগিছেনে আজি প্ৰথমেই পাইছে আপুনি প্ৰথমগৰাকী
0: হয়? বিৰাতেই ভাল লাগিছে, প্ৰথমে পোৱাৰ কাৰণে আৰু ভাল লাগিছে। তাৰমানে আমি গৃহিণী মানুহ এনেকুৱা সময়ত বহুত কামত ব্যস্ত থাকো ন,
1: হয় হয়,
0: ৰাতিপুৱা ডোখৰত অলপ খৰ ধৰটো বেছি লাগে নহয়, সেইকাৰণে তাৰমানে সেইখিনি সময়ত ফোনটো তথাপিতো ট্ৰাই কৰোঁ আৰু দেই কামৰ মাজে মাজে, আৰু প্ৰথমতে হৈ যোৱাৰ কাৰণে আৰু মনটো এনেও ভাল লাগি যায়, পুলকিত হৈ উঠিছে আৰু।
1: হয় হয় নিশ্চয়। আৰু
0: সুন্দৰ ভালে আছেনে আপুনি?
1: আছে আছে, হয় আপুনি ভালে আছে?
0: আছো আছো।

0: প্রথমতে হয়ে যাক কারণে আর মনটো এনেও ভাল লাগি যায়, পুলকিত হয়ে উঠিছে আর।
1: হয় হয় নিশ্চয়। আর
0: সুন্দর ভালো আছে না আপনি?
1: ও আচ্ছা আচ্ছা, আপনি ভালো আছে?
0: আছো আছো, ভালো আছো। মই ভাবিছো বহুত দিনৰ পিছত পাইছো খেত বোলো দেই আজি। মানুহৰ লগত নতুন নতুন মানুহৰ লগত পৰিচয় হোৱাটো মোৰ মানে অন্যতম হবি দেই।
1: খুব ভাল কথা,
0: খুব ভাল পাওঁ নতুন মানুহৰ লগত চিনাকি হৈ। মই মানে কৰবাত ফুৰিবলৈ গলো, ভ্ৰমণ কৰিবলৈ গলো, মই বহুত ঠাইত যতে ততে মানুহ চানুহ চিনাকি হৈ ফোন নম্বৰ চোন নম্বৰ লৈ আহো মানে। ভাল লাগে এনেই কিবা এটা নতুন নতুন কথা শিকিব পৰা নিচিনা লাগে মোৰ। তেওঁলোকৰ বিষয়ে কিবা কথা জানিলো, তেওঁ ঠাইখনৰ বিষয়ে জানিলো, ধৰক তেনেকুৱা মানে খুব ভাল পাওঁ।
1: আৰু আন্তৰিকতা এটা গঢ়ি উঠে নহয় জানো? খুব ভাল লাগিল কথা পাতি। এতিয়া আপোনাৰ অনুৰোধত আমি মঞ্জিল ছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ গীতটি শুনাই দিছোঁ।
0: ধন্যবাদ।

0: মঞ্জিল ছবিৰ কিশোৰ কুমাৰৰ কণ্ঠৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: ফোন ইন কল্পতৰুৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। হেল্ল'
5: হেল্ল' নমস্কাৰ বাইদেউ।
4: নমস্কাৰ, হয়, আপোনাৰ নামটো ক'ব।
5: হয়, মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই চৰগাঁও পানীগিটিৰ পৰা কৈছোঁ।
4: হয়, কি গীত শুনিব আজি?
5: আপোনাৰ মাছুম বোলছবিখনৰ লতা মংগেশকাৰে গোৱা তুজে নাৰাজ নেহি জিন্দেগী হেৰা নহুমে।
4: বৰ সুন্দৰ গীত শুনিব বিচাৰিছে, আমি শুনাব পাৰিম, নিশ্চয় শুনাব পাৰিম। আপুনি কি কৰি আছে এতিয়া?
5: মই এতিয়া আপোনাৰ দোকানতে আছোঁ, মোৰ এখন সৰু সুৰা দোকান আছে, তাতে আছোঁ মই। আৰু ৰেডিঅ' বাজি আছে, মানে মানে কিছুমান গ্ৰাহক আছে, শুনি আছে, ভাল লাগে।
4: আপোনালোক আটাইৰে অনুৰোধত আমি গীতটি শুনাই দিছো। হয়,
5: মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছিলো।
4: হয় হয়,
5: হয়, চানমাৰী ৰূপালী কলিতা, হাজৰা বেগম, মাইনা দাস, চুপিকা আহমেদ, মঞ্জু দাস, বিনী, গীতিকা চালয়, গৰিমা চালয়, সন্মানী বাজিছেন, মিণ্টু ডাৱৰীয়া, লক্ষ্য চহৰীয়া, হৰিকান্ত চহৰীয়া, দিলীপ ডেকা, অমৰ বসুমতাৰী, আৰু আপোনালোকৰ এতিয়া অতিকৈ নিয়মীয় শ্ৰোতা পানীখেতিৰে পবিত্ৰ মণ্ডল।

0: লতা মংগেশকাৰৰ কণ্ঠত মাছুম ছবিৰ গীতটি শুনিলে। হেল্ল'
1: হেল্ল'
0: হয়, কোনে কৈছে আপুনি?
1: মই প্ৰাঞ্জল ৰাজবংশী কৈছোঁ।
0: হয়, ক'ৰ পৰা কৈছে আপুনি?
1: মই পাঠশালা বাগানা হাতীনগৰৰ পৰা কৈছোঁ।
0: হয়, কি গীত শুনিব আজি?
1: ৰাজা ফিল্মখনৰ পৰা যা সজনা তুষ্ক বোলা এইটো গান শুনাই দিলে হয়।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম। আপুনি আমালৈ আগতে ফোন কৰিছিলে ন?
1: হয় হয়, কৰোঁ মাজে মাজে।
0: হয় হয়,
1: সময় পালে।
0: আৰু কিহত শুনে আপুনি? পাঠশালাৰ পৰা শুনে?
1: এফএমটো শুনো আৰু ৰেডিঅ' আছে।
0: ৰেডিঅ'ৰ পায়নে?
1: পায় পায়,
0: ভালকৈ পায়। হয় হয়, ভাল লাগিল জানি। আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।
1: আচ্ছা, ঠিক আছে, থেংক ইউ।

0: ৰাজা ছবিৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: শুনিন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছো। হেল্ল'
4: হেল্ল' নমস্কাৰ, মই হিতেশ্বৰ লগৰ।
0: হয় হয় ডাঙৰীয়া, আজি কি গীত শুনিব আপুনি?
4: এই বাৰিষাৰে বৰষুণ দিলে হ'ল আৰু মঞ্জস্না মহন্ত, আপোনাৰ লগততো প্ৰগ্ৰেমেই আছে কালি, মঞ্জস্না মহন্তৰ বিশেষ প্ৰগ্ৰেম।
0: হয় হয়,
4: যাব নোৱাৰিছো, আজিয়ে শুনিলে চাওঁ মই।
0: কিয় আপুনি নাহে নেকি কাইলৈ?
4: নহয় মোৰ ফাইনেল কৰা নাই। বহুত ভাঙিল মোৰ ৰেডিঅ', আজি আগৰ ৰেডিঅ'ৰ দৰে ৰেডিঅ' বিলাকো জোন নাই কিবা। কালি আৰু 1 তাৰিখ হিচাপে এটা নলবাৰীত কিনি ল'ম, কিনি লৈ যাওঁ নাযাওঁ ঠিক কৰি মই ইতিমধ্যে মোৰ বন্ধু হেৰিত মাতিছো,
0: ধন্যবাদ। আপোনালোকলৈকো শুভেচ্ছা থাকিল।
4: মোৰ বন্ধু কেইজনমানৰ নাম কম, আনন্দ গন্ধিয়া, বংকিম দাস, কল্পনা আমিন, চন্দ্ৰমা দেৱী, হাজিৰা বেগম, লক্ষ্য চহৰীয়া, মাইনা দাস, ৰূপালী কলিতা আৰু মোৰ ভণ্টী মাধৱী নাথ।
0: আপোনালোক আটাইৰে অনুৰোধত আমি মঞ্জস্না মহন্ত গোস্বামীৰ কণ্ঠৰ এই গীতটি শুনাই দিছোঁ।

0: মঞ্জ্যোৎস্না মহন্তক গোস্বামীৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আজি মোৰ সৈতে ডিউটিৰ মত সহযোগ কৰিছে অনামিকা বৰদলৈ বৰুৱা আৰু গীতালী ভট্টাচাৰ্যই। নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, মনোজ হাজৰিকা, বিশ্বদেৱ স্বৰ্গীয়াৰী আৰু অমলেশ কলিতা। এফ এম ট্ৰান্সমিটাৰত পপি চন্দ, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু আশিফ আহমেদে। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিবলৈ লৈছোঁ। হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ।
0: নমস্কাৰ।
1: মই লাল গণেশৰ পৰা মাইনা দাসে ক'লো।
0: লাল গণেশৰ পৰা কৈছে মাইনা দাস, কি গীত শুনিব আজি?
1: মই ডক্টৰ ভূপেন হাজৰিকাৰ কণ্ঠত আইটো কিহেৰে পুজিমে এই গানটো শুনিব বিচাৰো।
0: হয়, সুন্দৰ গীত এটি শুনিব বিচাৰিছে। হয় নিশ্চয় আমি আপোনাক গীতটি শুনাব পাৰিম। আপুনি অকলে আছেনে নে ঘৰত আৰু কোনোবাই শুনিব বিচাৰিছে? অকলে শুনি আছেনে?
1: হয়, মই অকলেই আছো আৰু মোৰ পোৱালী দুজন আছে আৰু সৰু সৰু।
0: হয় হয় আমালৈ এনেদৰে ফোন কৰি থাকিব।
1: হয় হয়
0: আপোনাৰ প্ৰিয় গীতটি আমি শুনাই দিছোঁ।
1: হয় ধন্যবাদ বাইদেউ।

0: ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। হেল্ল'
1: হেল্ল' বাইদেউ নমস্কাৰ, সুপ্ৰভাত।
0: নমস্কাৰ সুপ্ৰভাত, কোনে ক'লে আপুনি?
1: হয়, মই পশ্চিম দৰং হেঙালপাৰাৰ পৰা ক'লো, লক্ষ্য চহৰীয়া।
0: লক্ষ্য চহৰীয়া, কি গীত শুনিব আজি?
1: হয়, মই হিয়া দিয়া নিয়া বোলছবিৰ জুবিন গাৰ্গে গোৱা নহ'লে পৰিচয় হিয়াৰে চিনাকি জানো কোনো হ'ব পাৰে, এই শীৰ্ষক গীতটি মই শুনিব বিচাৰিছোঁ।
0: হয় হয়, নিশ্চয় আমি গীতটি শুনাব পাৰিম।
1: হয়
0: হয়, আপুনি কাইলৈতো আমাৰ প্ৰতিষ্ঠা দিৱস, আহিবনে নাহে গুৱাহাটীলৈ?
1: হয়, ভাবি আছোঁ যাম বুলি, কিন্তু ৰাতি অকণমান অসুবিধা হয় বাইদেউ, কিন্তু দিনত যদি সেই অনুষ্ঠানবোৰ হয় বা আমাৰ গাঁৱৰ ফালে যদি অনুষ্ঠানবোৰ অনুষ্ঠিত কৰিব মানে আকাশবাণীয়ে বিচাৰে, তেতিয়াহ'লে আমাৰ বহুত শ্ৰোতা উপকৃত হ'লহেঁতেন। গতিকে ইয়াৰ পৰৱৰ্তী কালত আপোনালোকে আমাৰ মঙলৈ বা চিপাঝাৰ এই অঞ্চলত যদি এই অনুষ্ঠানবোৰ পাতে তেতিয়াহ'লে আমাৰ বেছি সুবিধা হ'ব বুলি আমি ভাবিছোঁ। গতিকে এইটো এটা আমি আহ্বান জনাইছো আমাৰ ফালৰ পৰা।
0: হয় হয়, এই নিশ্চয় আপুনি ভাল কথাই কৈছে। যোৱা বছৰ পিছে ৰঙিয়াত হৈছিলে, তেনেদৰে কেতিয়াবা নিশ্চয় আমি আপোনালোকৰ তাতো অনুষ্ঠান পৰিৱেশন কৰিবলৈ যাব চাগে তেতিয়া কেতিয়াবা ভৱিষ্যতে।
1: এই মুহূৰ্তত মোৰ লগত কেইগৰাকীমান আকাশবাণীৰ হৃদয়ৰ শ্ৰোতা আছে, হিতেশ্বৰ লহকৰদা, বংকিম চন্দ্ৰ দাস, মনবাসী মণ্ডল, নিত্যানন্দ ডেকা, হাজাৰা বেগম, ইমৰাণ হুছেইন, জাহ্নৱী বৰদলৈ, ৰূপালী কলিতা আৰু হৰিকান্ত চহৰীয়া, এইসকলৰ কাৰণে মই এই গীতটো উচৰ্গা কৰিছো। ধন্যবাদ।
0: আপোনালোক আটাইৰে প্ৰিয় এই গীতটি আমি জুবিন গাৰ্গৰ কণ্ঠৰ হিয়া দিয়া নিয়া ছবিৰ শুনাই দিছোঁ।

আজি ফোন ইন কল্পতৰু অনুষ্ঠানটি শুনি থকা শ্ৰোতাসকল আৰু আমালৈ ফোন কৰা শ্ৰোতাসকলৰ লগতে ডিউটিৰ থকা অনামিকা বৰদলৈ বৰুৱা, নিয়ন্ত্ৰণ কক্ষ ট্ৰান্সমিটাৰত থকা আটাইলৈকে ধন্যবাদ জনাইছোঁ। হিয়া দিয়া নিয়া ছবিৰ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটিৰে মই বিনীতা ডেকাই আজিৰ ফোন ইন কল্পতৰু অনুষ্ঠানটি ইমানতে সামৰিছোঁ।

0: নমস্কাৰ আদৰ শ্ৰোতা, জীৱন সুৰভি অনুষ্ঠানৰ আন এটি নতুন খণ্ডলৈ আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছো। আদৰ শ্ৰোতা, আজি আমাৰ অতিথিগৰাকীক চিনাকি কৰাই দিবলৈ পাই ভাল পাম। তেখেত হেমপ্ৰসাদ বৰা ডাঙৰীয়া, নগাঁৱৰ পৰা আহিছে, অৱসৰপ্ৰাপ্ত শিক্ষক, লগতে এগৰাকী লেখক। আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ এই অনুষ্ঠানলৈ।
1: ধন্যবাদ।
0: আপুনি শিক্ষকতা কৰিলে গোটেই জীৱনকাল আপোনাৰ যিখিনি, আৰু এতিয়া লেখা মেলাৰ কামত আপুনি ব্যস্ত আছে, আৰু বিভিন্ন সামাজিক অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে। আপুনি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঞ্চলিক পৰ্যায়ৰ সভাপতি নগাঁৱত, গতিকে বিভিন্ন দায়িত্বত আছে। হয়, কেনেধৰণে এতিয়া জীৱন আপোনাৰ চলি আছে?
1: অৱসৰ লোৱাৰ পিছত মানে কি আৰু, তেতিয়া তাৰপিছত এখন কলেজত সোমালোঁ অধ্যক্ষ হিচাপে। সেই কলেজখন 4 বছৰ কৰিলোঁ, কৰি বৰ ভাল নালাগিল। আহি পেলাই ঘৰমুৱা হ'লোঁ, ঘৰতে এই সামাজিক লিখা পঢ়া কৰোঁ। তাৰপিছত এখন ঘৰৰ সন্মুখতে একঠা মাটি আছে, তাতে মই খেতি বাতি লাগি থাকোঁ। মই সুবিধা পালেই খেতি কৰোঁ,
0: খেতি কৰাত আপোনাৰ
1: নিচা আছে, শাক পাচলি।
0: অৱসৰ কেতিয়া গ্ৰহণ কৰিলে?
1: 13 চনত, 2013 চনত অৱসৰ গ্ৰহণ কৰিছোঁ।
0: ক'ৰ পৰা কৰিলে?
1: নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা।
0: সেইখনৰ কথা কওকচোন, তাততো বহু

0: বছৰ আপুনি চাকৰি
1: কৰিছে, কৰিছো,
0: গতিকে কেতিয়া আপুনি তাত আৰম্ভ কৰিছিলে চাকৰি জীৱন?
1: মই চাকৰি জীৱন প্ৰকৃততে এখন ওচৰৰ এখন ডাকঘাট হাইস্কুল বুলি এখনত শিক্ষকতা কৰিছিলোঁ। তাত দুবছৰ কৰাৰ পিছত আকৌ চাপৰমুখ বিবি হাংচাৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত মই কৰিছিলোঁ, তাত 8 বছৰ কৰিলোঁ। তাৰপিছতহে মই বিষয় শিক্ষক হিচাপে আহিলোঁ নগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 1984 চনত। এনেই 76 পৰা কৰিছোঁ মই শিক্ষকতা, আৰু 2013 চনত মই অৱসৰ ল'লোঁ।
0: এটা দীঘলীয়া আপোনাৰ যাত্ৰা আৰু এটা পৰিক্ৰমা দীঘলীয়া, গতিকে সেই অভিজ্ঞতাৰ কথা কওকচোন, আমাৰ শ্ৰোতাই শুনি ভাল পাব।
1: হয়, মই এনেই শিক্ষকতা কৰি খুব ভাল পাইছিলোঁ, ল'ৰা ছোৱালীক শিকাই ভাল পাওঁ, আৰু বহুত যিয়ে নজনা কথা ল'ৰা ছোৱালীক পঢ়াবলৈ গৈ শিকিছিলোঁ।
0: আপুনি শিকাইছিলোঁ আৰু
1: শিকিছিলোঁ বহুত কিবা জীৱনৰ পঢ়াকালৰ আধৰুৱা কথা মই ল'ৰা ছোৱালীক পঢ়াবলৈ যাওঁতে মই শিকি ল'বলগীয়া হৈছিল, আৰু মই সেইখিনি মোক বৰ উপকৃত কৰিছিল পাঠদানৰ ক্ষেত্ৰত। গতিকে সেইকাৰণে অভিভাৱকসকলে মোক অলপ ভাল পাইছিল বুলি অনুভৱ কৰিছিলোঁ, আৰু ল'ৰা ছোৱালীক গতাই দিছিল মোক চাব বা এইখিনি দেখুৱাই দিব, এইখিনি আগবঢ়াই লৈ যাব,
0: বিশ্বাস কৰিছিল,
1: বিশ্বাস কৰিছিল, বিশ্বাস কৰিছিল।
0: আপুনি অকণমান জনপ্ৰিয়ও আছিলে চাগে?
1: আছিলোঁ আৰু জনপ্ৰিয়। এতিয়া সেইখিনি সময়তে মানে একে সময়তে মোক কিছুমান কাম আছিল, যেনে মই মইনা পাৰিজাতৰ লগত জড়িত আছিলোঁ গাঁৱৰ গাঁওখনতে ভিতৰতে নিজে অনুষ্ঠানটো গঢ়ি লৈ পেলাই ল'ৰা ছোৱালীবিলাকক শিকাইছিলোঁ, সৰু সৰু ল'ৰা ছোৱালী মানে সিহঁতক মাতি আনি পেলাই কৰিছিলোঁ। তাৰপিছত চেমনীয়া চোৰা আছিল আমাৰ সময়ত, সেই চেমনীয়া চোৰাবিলাক ল'ৰা এই আমাৰ যুৱকবিলাকক মাতি আনি আনি সেইদিনা মানিছিলোঁ তেতিয়া আমাক, আৰু সেইখন মাতি আনি আনি কিবা নতুন নতুন কথাবিলাক শিকাইছিলোঁ। আৰু অলপ ডাঙৰ হোৱাৰ পিছত মই আৰু এটা কাম কৰিছিলোঁ কি, গাঁৱৰ যিবিলাক শিক্ষিত বোৱাৰী সিহঁতক উলিয়াই আনিছিলোঁ, আনি তোমালোকৰ অকল ৰান্ধিবিহি বাঁহীহে থাকিবা নাই, আহাচোন অলপমান ইয়াৰ লগত জড়িত হোৱা, এই বুলি আনি পেলাই মই সিহঁত তেওঁলোকক অলপ আগবঢ়াই দিছিলোঁ, আৰু সেইলোক আনন্দিত পাইছিলোঁ। মানে সপ্তাহত বা এদিন হ'ল দুদিন হ'ল লাইব্ৰেৰী পুথিভঁৰাল আছিল আমাৰ, পুথিভঁৰাললৈ লৈ আহোঁ, আহি পেলাই তাৰিখ এটা নিৰ্দিষ্ট তাৰিখ এটা ঠিক কৰোঁ, কৰি তেওঁলোকক মাতি আনি সেইবিলাক আলোচনা কৰোঁ, তেওঁলোকৰ প্ৰতিভাবিলাক প্ৰকাশ কৰাওঁ, তেতিয়া খুব আনন্দ লাভ কৰিছিলোঁ, ময়ো আনন্দ পাইছিলোঁ।
0: আৰু আপুনি বাৰু পঢ়ুৱালে, কিন্তু আপোনাৰ নিজৰ পঢ়া জীৱনৰ কথা কওকচোন, আপোনাৰ সৰুকালৰ কথালে পঢ়া শুনাৰ কথা কওক, আৰু আৰম্ভণিৰ পৰা ঘৰখনৰ কথা কওক, আপোনাৰ জন্ম,
1: মোৰ মা ঘৰৰে ৰন্ধা বঢ়া কামতেই বিশেষকৈ সামাজিক সেই কথাতে জড়িত, দেউতা শিক্ষক আছিল প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক, আমাৰ ককাও আছিল শিক্ষক প্ৰাথমিক বিদ্যালয়ৰ,
0: আটাইকেইগৰাকী
1: শিক্ষকেই, তাৰপিছত দেউতাও আছিল, দেউতাৰ লগতে আমি দুটা কাম কৰিছিলোঁ, এটা হ'ল দেউতাৰ লগত খেতি কৰিবলৈ যাওঁ, দেউতাও খেতি কৰে, তেতিয়া সেইখিনি সময়ত শিক্ষকৰ দা দৰমহা বৰ কম আছিল সেইখিনি সময়ত, গতিকে খেতি নকৰিলে নহয়, মাটিও আছিল অলপ বেছি নহয়, কৰি মেলি মেলিলে নিজে খাব পাৰি আৰু, গতিকে আমিও আমাৰ বাই ভনীকেইটাও আৰু আমিও যেতিয়া যেতিয়াবা পাৰোঁ তেতিয়াবাই দেউতাহঁতৰ লগত সহায় কৰোঁগৈ স্কুললৈ যোৱা সময়লৈকে, আকৌ স্কুলৰ পৰা আহি আমি তেতিয়া কুঁহিয়াৰ কৰিছিল দেউতাহঁতে, কুঁহিয়াৰ লগত কাম কৰোঁ, মৰা খেতি কৰিছিল, তাৰপিছত ধান ৰোৱা কাটা মাহ তোলা এইবিলাক কামত আমি জানো,
0: আপোনাৰ এই সকলো কামৰ অভিজ্ঞতা,
1: আমাৰ অভিজ্ঞতা আছে, নিজে কৰিছিলোঁ সেইখিনি,
0: কেনে আনন্দ পাইছিলে?
1: আনন্দ, খুব আনন্দ পাইছিলোঁ, আনন্দ পাইছিলোঁ যেতিয়া হেঁপাহ পলাই মানুহক কেতিয়াবা দান দক্ষিণা দেউতাহঁতে দিয়া দেখিছিলোঁ, লৈ যা ধানকেইটা লৈ যাচোন, চাউলকেইটা লৈ যাচোন, আৰু সেই ভাৱটো আমাৰো এতিয়াও আছে, আমাৰো আছে, হোৱা বস্তু এটা ঘৰতে হোৱা বস্তু এটা লোকক দিব বৰ আনন্দ পাওঁ, সেই ভাৱটো আছিল তেতিয়া।
0: এতিয়া আপুনি ক'লে নহয় আৰম্ভণি যে আপুনি মাটি ৰাখিছে এডৰা ঘৰৰ,
1: সংঘৰ ৰাখিছে, অভ্যাস আছে,
0: ভাল অভ্যাস,
1: তাৰে ধৰক জলকীয়া বেঙেনা মই সচৰাচৰ নিকিনো, কেইটামান নিৰ্দিষ্ট বস্তু মই জলকীয়া বেঙেনা কোনোবা সময়তহে অফ চিজনতহে নহয় সচৰাচৰ হৈ থাকে, এতিয়া মই বেঙেনা খাই থাকোঁ, জলকীয়া খাই থাকোঁ, পদিনা খাই থাকোঁ, ধনিয়া আছে মোৰ ঘৰত, লাই শাক আছে, চুকা পালেং শাক আছে ঘৰতে,
0: ঘৰৰ বাৰীখন আপোনাৰ চহকী আৰু
1: মোটামুটি চহকী, তুলনামূলক হিচাপে চহকী, জেগা কম নহয়,
0: আজিকালি নোহোৱা হৈ আহিছে,
1: নোহোৱা হৈ আহিছে,
0: আপুনি যে ৰাখিছে সেইখিনি কৰিছে,
1: হয় হয় হয়, আৰু ব্যস্ত থাকোঁ, মনটো ভাল লাগে,
0: মনটো ভাল লাগে,
1: ওলাই আহি খেতি ধৰা দেখোঁ, নিজে খুচৰোঁগৈ,
0: হয়
1: খন্তিখন লৈয়ে যাওঁ,
0: লৈ
1: যায় গ'লে লৈ যাওঁ, পানী অকণ দি যাওঁগৈ, আৰু সেই বাৰীত থকা জীৱবিলাকক শাক পাচলিবিলাকক মই জীৱ বুলি ভাবোঁ, যে সিহঁতে যেন মোলৈ বাচ্ছাই আছে, গতিকে পানী অকণ দি পাওঁ, ভাল পাওঁ,
0: খুব সুন্দৰ কথা
1: কৈছে, তেনেকুৱা লাগে,
0: জীৱ হয়েই, কিন্তু আমি নাভাবোঁ তেনেকৈ,
1: হয় হয় জীৱ হয়েই, ফুলজোপাত পানী অকণ দি ভাল পাওঁ,
0: প্ৰতিপালন কৰে,
1: খুব ভাল পাওঁ।
0: এতিয়া আপোনাৰ পঢ়া কথাখিনি কওকচোন, প্ৰাথমিক বিদ্যালয়ত আৰম্ভ কৰিলে,
1: মোৰ ঘৰ এনে মই যে য'ত আছোঁ তাৰ পৰা 5-3 কিলোমিটাৰমান

0: মাষ্টৰহঁত মই আচল
1: প্ৰকৃত অঞ্চলটোৰ নাম জানিলে মই
0: আছে দেওধৰ বুলি কয় পাখিমৰীয়া গাঁও
1: য'ত আপোনাৰ জন্ম
0: জন্ম হয় মৌখাটি গাঁও বুলি কয় তাৰ তাতে মহুৰ যুঁজ হয় আজিকালি সেই বিখ্যাত নগাঁৱত আমাৰ কাষৰ কাষতে মহুৰ যুঁজ হয় ডাঙৰ মহুৰ যুঁজ এখন হয় সেই তাৰ তাতেই মোৰ ঘৰ আছিল তাৰপিছত তেতিয়া তাতে ওচৰতে প্ৰাথমিক বিদ্যালয় আছে পাঠমীয়া প্ৰাথমিক বিদ্যালয় বুলি তাতেই মোৰ শিক্ষা আৰম্ভ তাৰপিছতে ওচৰতে এখন হাইস্কুল আছে বা বৰপাথৰী বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয় সেইখন বিদ্যালয়তে মই ক্লাছ টেনলৈকে তাতে পঢ়িছোঁ সেইখন বিদ্যালয়ৰে মই যোৱা লাষ্ট এবছৰ আগলৈকে সভাপতিও আছিলোঁ সেইখনৰ নিজে পঢ়া বিদ্যালয়ৰ মই সভাপতি আছিলোঁ তাৰপিছত মই 1970 চনত মেট্ৰিক পাছ কৰিছোঁ সত্তৰত 71 পিউ তেতিয়া পিউ আছিল প্ৰাক বিশ্ববিদ্যালয় তেতিয়া পাছ কৰিছোঁ আৰু 72-ৰ পৰা 74-লৈকে মই নগাঁও আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত মই বুৰঞ্জী বিভাগত অনাৰ্চ লৈ পেলাই বি এ পাছ কৰিলোঁ 75-ৰ পৰা 76 এইটো গুৱাহাটী ইউনিভাৰ্চিটিত মই মাষ্টাৰ ডিগ্ৰীটো কৰিলোঁ 81-83 চনত মই 1983 মই ই টি পাছ কৰিলোঁ বেচেলৰ অফ ইংলিছ টিচিং গুৱাহাটী ইউনিভাৰ্চিটিত তাৰপিছত 85 চনত মই বি টি পাছ কৰিছোঁ যেতিয়া বি টি আছিল এতিয়া বি এড
1: বুলি কয়
0: তেতিয়া বি টি আছিল তেতিয়া বি টি পাছ কৰিছোঁ নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ পৰা তেতিয়া কষ্ট কৰি কৰিম চাইকেলখন মাৰি মাৰি যাওঁ 4 কিলোমিটাৰমান হয় টাউনলৈ চাইকেল মাৰি মাৰি গৈ শিক্ষকতাও কৰিছিলোঁ পঢ়া শুনাও কৰিলোঁ কৰি সেইখিনি কৰিলোঁ আৰু তাৰ আধৰুৱা হ'ল দুবাৰমান এডমিশ্যন লৈ পেলাই গুচি আহিলোঁ সেইটো ল পঢ়িবলৈ মন আছিল
1: ক'ত এডমিশ্যন লৈছিলে
0: নগাঁও ল কলেজতে লৈছিলোঁ কিন্তু সেই একে সময়তে প্ৰতিবাৰতে পৰীক্ষাৰ সময়তে এবাৰ দেউতা ঢুকাল পৰীক্ষা হৈ থাকোঁতেই আৰু এবাৰ আৰু এনেকৈ বিপদ হ'ল পৰীক্ষা দিয়া নহ'ল আৰু সেইটোৱেই মোৰ আধৰুৱা হ'ল জীৱনত
1: ল কৰা নহ'ল
0: নহ'ল আৰু নহ'ল কিতাপ চিতাপ আনিলোঁ পঢ়িলোঁ অলপ পঢ়া পৰীক্ষা দিয়া নহ'ল এটাও এই তেনেকৈ কৰি আৰু
1: আক্ষেপ থাকি গ'ল
0: থাকিল অকণমান মই মোৰ ডাঙৰ ছোৱালীজনীক মই এবাৰ কৈছোঁ বোলো তোমালোকে লগতো পঢ়িবাচোন কৈছে তাই এমবেড কৰিবলৈ বিচাৰিছিল মই বোলো তই কৰা বাৰু সেইটো কিন্তু পাৰিলে লগতো পঢ়াচোন কৈছে মোক সুধিছে যে কিয় বোলো এজন মোক লয়েৰে ক'লে যে আমি ক'তটো কেতিয়াও খুলিব নালাগে আমি আমাৰ ৰিটায়াৰমেণ্ট নাই ভাল কথা এটা ক'লে মই সেই কথাটো অকণমান মোক অলপ দেৰিকৈ জানিলোঁ কথাটো মনলৈ আহিছে যে তেওঁলোকৰ ৰিটায়াৰমেণ্ট নাই সদায় 9টা বজাত ওলাবই লাগে ক'ৰ্টলৈ গতিকে তেওঁলোকৰ মৃত্যুকাললৈকে তেওঁলোকে যেতিয়ালৈকে নোৱাৰে তেতিয়ালৈকে প্ৰেক্টিছ থাকিব পাৰে কিতাপৰ লগত সম্পৰ্ক থাকে সেইটো খুব ভাল এটা যেন লাগিল চাফাচোন কথা তোমালোকে তোমালোকৰ ৰিটায়াৰমেণ্টৰ পিছত ক'ৰ্টলৈ গৈ যাব পাৰিবা মনটো ভাল লাগি থাকিব এখন সমাজ পাবা এই বুলি মই আজি এসপ্তাহ আগত মোৰ ডাঙৰ ছোৱালীজনীক কৈছোঁ আইন বোলো কৈছোঁ আৰু তোমাৰ আইনো জানিবা অলপ আইনবিলাকৰ লগত সম্পৰ্ক হৈ থাকিব দুটা পৰামৰ্শ দিব পাৰিবা সমাজক মানুহক প্ৰেক্টিছ নকৰিলেও
1: তাৰপিছত আপুনি চাকৰিত সোমালে
0: হয় মই 76-তে সোমাইছোঁ সোমাই 1.5-2 বছৰ দিন এখন ভেঞ্চাৰ স্কুলত কাম কৰিলোঁ তেতিয়াতো সোমালোঁ মই তাৰপিছত 77-ত মই স্বাপন বিহাংসায়ত এই শিক্ষকতা সোমালোঁ সেই গ্ৰেজুৱেট পোষ্টত তাৰপিছত মই 1984-ত মই নন উচ্চতৰ মাধ্যমিক বিষয় শিক্ষক হিচাপে আহিলোঁ আৰু তাতে মই উপাধ্যক্ষ লাষ্টত এবছৰ উপাধ্যক্ষ হ'লোঁ শেষৰ এবছৰ ৰিটায়াৰ হ'লোঁ আৰু হয়
1: এটা ভাল লগা আপোনাৰ যাত্ৰা তাৰ ভাল স্মৃতি আপোনাৰ থাকি গৈছে কিন্তু আপোনাৰ আন এটা পৰিচয় এতিয়া লেখক হিচাপে আপুনি কেইবাখনো পুথি লিখিছে ইতিমধ্যে লিখাৰ নিচাটো শিক্ষকৰ পঢ়া শুনাৰ লগত থাকেই সম্পৰ্ক পঢ়িয়ে থাকে পঢ়ুৱাই থাকে কিন্তু লেখাৰ কথাটো বা কিতাপ লিখিম বুলি আপোনাৰ যিটো কথা সেইটো কেতিয়াৰ পৰা কেনেকে আহিল
0: তেতিয়া মানে কি মই এনেই স্কুল অৱস্থাতে কলেজ অৱস্থাতে প্ৰবন্ধ পাতি লিখিছিলোঁ আলোচনীবিলাকলৈ যেতিয়া আহ্বান কৰে লিখিব লাগে বুলি তেতিয়া ইটো সিটোকে ভুলে শুদ্ধ লিখিছিলোঁ গতিকে তেতিয়াৰ পৰাই মই এটা এনকাৰেজমেণ্ট পাইছিলোঁ মানে ভাল হৈছে বুলি কোনোবাই প্ৰশংসা কৰিলে মোৰ তেতিয়া মনটো ভাল লাগে মোক ভাল পোৱা 2 এজন মানুহে ক'লে লিখিবাচোন তোমাৰ লিখাখন বৰ বেয়া নহয় এনেকৈ মানে ক'লে ঠিক তেনেকুৱা এটা আহি গ'ল তাৰপিছত গাঁৱৰ ল'ৰা ছোৱালীবিলাকক মই ৰচনা লিখিবলৈ শিকাইছিলোঁ গাঁৱত লিখিবাচোন এনেকৈ ৰচনা লিখিবাচোন সেইটো চাওঁ আৰু শিক্ষকতা কৰোঁতেতো বহীবিলাক চাবলগীয়া সেইবিলাক অভিজ্ঞতাৰ পৰা মোৰ লিখা ভাৱটো আহিল যে এনেকৈ লিখিলে দেখোন কাৰোবাৰ উপকাৰ হ'ব মই জনা কথাখিনি যদি কাৰোবাক বিলাই দিব পাৰোঁ থৈ যাব পাৰোঁ তেতিয়া কাৰোবাৰ উপকাৰ হ'ব গতিকে মই যদি মোৰতে লৈ গুচি যাওঁ মই জনা কথাখিনি তেতিয়াহ'লে কি লাভ হ'ব মইহে জনা হ'ব আনক দেখোন বিলোৱা নহ'ব দেখোন

0: বুলি ভাবি পেলাই তেতিয়া মই অলপ লিখিব ল'লোঁ আৰু তাৰপিছত টকা পইচাৰ অভাৱ আছিল তেতিয়া মই প্ৰকাশ কৰিব নোৱাৰোঁ কিবাকিবি লিখোঁ কিন্তু প্ৰকাশ কৰিব কৰিবলৈ মোক সাহসে নোকোলায় আৰু যেতিয়া অলপ পৰা হ'লোঁ মোক সেইটোৱে ভাৱ হ'ল যে মই এখন কিতাপ লিখিব বিচাৰি গোটাই পেলাই লিখিব পাৰোঁ দেখোন প্ৰকাশ কৰিব পাৰোঁ তে প্ৰেছলৈ গ'লোঁ কথা পাতিলোঁ তেতিয়া সেই ভাৱটো আহি গ'ল আৰু তেতিয়া এখন দুখনকৈ মই প্ৰথমতে ল'ৰা ছোৱালীবিলাকৰ এখন লিখিলোঁ শব্দ ব্ৰহ্ম বুলি এখন কিতাপ লিখিছিলোঁ তাৰমানে শব্দৰ অৰ্থ ইংৰাজী শব্দৰ ল'ৰা ছোৱালী কামত আহক বুলি আৰু মই প্ৰথম চাকৰি কৰিয়ে মই মানে এটা কাম কৰিছোঁ জিৰণি চোৰা এটা বনাইছিলোঁ নিজৰ পইচা নিজৰ টকাৰে সৈতে ভাবি মানে কি পথাৰত যেতিয়া হাল বাই আছিলোঁ তেতিয়া সৰুতে আমি হাল বাওঁ স্কুল অৱস্থাত হাল বাই থাকিলে আমাৰ প্ৰায় 3 কিলোমিটাৰমান মুকলি এখন পথাৰ আছে মানুহবিলাক সেইপিনে এটা ৰাস্তা আছে মানুহবিলাকে বৰষুণ চৰষুণ আহিলে ক'তো ৰুবলৈ জেগা নাই তেতিয়া মই কেতিয়াবা ময়ো ভাবি খাইছিলোঁ যেতিয়া বৰষুণ ধুমুহা আহে ক'ত ৰুবলৈ এডোখৰ জেগা নাই তাৰপিছত মই ভাবিলোঁ কিবা কেতিয়াবা পাৰিলে মই এটা আমাৰ মাটিডৰাৰ মূৰতে ৰাস্তা কিনাৰত এটা জিৰণি চোৱা বনাম জীৱনৰ প্ৰথম কামটোৱে মই এটা জিৰণি চোৱা বনাইছিলোঁ এতিয়াও আছে নিজৰ পইচাৰে নিজৰ মাটিতে ৰাস্তা কিনাৰতে এটা ৰাস্তা কিনাৰতে এটা জিৰ খুব কষ্টৰে বনাইছিলোঁ সেইখিনি সময়ত কাৰণ তেতিয়া বোধহয় 85 চনমান
1: কষ্টকৰটো কৰিছে কিন্তু আপোনাৰ চিন্তাটোৱে অকণমান ব্যতিক্ৰম আছিলে কাৰণ জিৰণি চোৰা আমি একক প্ৰচেষ্টাত কৰা নেদেখোঁ
0: তেতিয়া মোক কোনোবাই কৈছিল যে তুমি পথাৰৰ মাজত জিৰণি চোৰাটো বনাইছ তই ভাল ভাল কৰিছ গাঁৱৰ মানুহে কৈছিল
1: আৰু সহযোগ কৰিছিলে আপোনাৰ
0: কৈছে তাৰপিছত হ'ল কি কৈছ কিন্তু ইয়াত দেখোন আড্ডা চাড্ডা হ'ব নেকি মোৰ দৰ খোৱা আড্ডা চাড্ডা হ'ব নেকি মোৰ বোলো হ'ব পাৰে আগলৈ কিন্তু মই এনেই কৰিব নোৱাৰোঁ কিন্তু মই মানুহৰ সুবিধাৰ কাৰণে বাটৰুৱাৰ কাৰণে তাতে ৰুব পাৰিব বৰষুণ জাক আহিলে এই 3 কিলোমিটাৰ বাটত কোনো গছ হেৰি নাই গছ গছ একো চাহ এখন চিট এখন নাই কাৰোবাৰ নহ'লেও কাৰোবাৰ উপকাৰ হ'ব দেখোঁ এতিয়া আমাৰ ৰাস্তাৰে কিনে মানুহ আমাৰ ভাল লাগে যে কোনো চাইকেল মাৰি গৈছে
1: পকাৰে খাইছোঁ
0: এই মোৰ মানে 13 তাৰিখে 13 ফেব্ৰুৱাৰীত মোৰ মাৰ শ্ৰাদ্ধ পৰে মানে সেইদিনা তাৰ আগতে মই ঘৰটো ৰং চং দিওঁ প্ৰতিবাৰে দিওঁ কেতিয়াবা গেপ পৰে নপৰা নহয়
1: তাৰপাছত লিখাৰ কথাটো আমি
0: তাৰপিছত লিখাৰ কথা
1: প্ৰথম কিতাপখন ওলাল
0: শব্দ ব্ৰহ্ম মই বিলাবলৈ ল'লোঁ ওচৰ পাঁজৰ স্কুলবিলাকত কেইখনমান স্কুলত মই মোৰ পৰিচিত স্কুল কেইখনমান ল'লোঁ তেওঁলোকেও ভাল পালে তাৰপিছতে মই এই গাঁৱৰ সামাজিক কথাবিলাকৰ লগত জড়িত কাৰণৰ কাৰণে মই এটা বস্তু এটা মোৰ মূৰত সোমাল এই বিধৱা মানুহৰ বিলৈবিলাক ওচৰতে দুটামান ফেমিলি বিধৱা মানুহৰ যি অৱস্থা দেখিলোঁ আভাতি ঘাই ফুৰা আৰু এক শ্ৰেণী মতা মানুহৰ বিধৱাৰ প্ৰতি বৰ লোলোভ দৃষ্টি কিছুমান দেখিলোঁ দেখি পেলাই মোৰ সেই চেঞ্চটো আহি পেলাই মই তাৰ ওপৰত এখন উপন্যাস লিখিলোঁ সেই উপন্যাস এনেদৰে গল্প প্ৰবন্ধবিলাক লিখোঁ আৰু আলোচনী কোনোবাই বিচাৰে দিওঁ টেঙা দিওঁ সেই এখন প্ৰথম উপন্যাস এখন তাৰপিছত এখন উপন্যাস লিখিলোঁ সেই উপন্যাস হ'ল বিধৱাৰ চকুলো মচি বুলি তাৰপিছত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অলপ সদস্য হৈছিলোঁ হওঁতে তেতিয়া তেখেতসকলৰ আহ্বানত দুজনমান পুৰুষৰ বিষয়ে লিখিবলৈ দিলে সমাজকৰ্মী তেওঁলোকৰ ভিতৰত তেওঁলোকৰ বিষয়ে মই তেওঁলোকৰ আহ্বানতে লিখিলোঁ তেখেতসকলে মোক নিৰ্দেশ দিলে যে আমুকৰ ওপৰত এখন লিখক আমি প্ৰকাশ কৰিম তেনেকৈ হলধৰ ভূঞা বুলি এজন প্ৰখ্যাত নগাঁৱৰ মানুহ তেখেত শ্ৰীমন্ত শংকৰদেৱ হ'ব প্ৰতিষ্ঠাপক সংঘৰ প্ৰতিষ্ঠাপক সেই তেওঁৰ ওপৰত লিখিবলৈ দিলে যথেষ্ট ত্যাগী মানুহ যিজন মানুহে আমাৰ স্মৃতিত এতিয়াও শ্ৰীমন্ত শংকৰদেৱ শংকৰ মিছন আছে অন্ধ স্কুল আছে এই হৰিজন আন্দোলনত আগ্ৰাহক লৈছিল স্কুল পাতিছিল তাত মেট্ৰ সম্প্ৰদায়টোক উন্নত কৰিবৰ কাৰণে তেওঁ ঘৰৰ ওচৰতে স্কুল এখন পাতিছিল তে সেইবিলাক কথাই মানুহক যথেষ্ট আকৰ্ষণ কৰিছিল কুষ্ঠ ৰোগীৰ কাৰণে এখন চিকিৎসালয় পাতিছিল তেখেতে গতিকে সেই এটা ভাল দিশ কেইটামান দেখিছিলোঁ তেখেতৰ দেখি পেলাই ময়ো অনুপ্ৰাণিত হ'লোঁ আৰু তেখেতৰ ওপৰত সেইখন লিখিলোঁ জীৱনী এটা লিখিলোঁ তাৰপিছত এজন পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্ণ মিশ্ৰ বুলি যথেষ্ট অভাৱী মানুহ আছিল কিন্তু যথেষ্ট পণ্ডিত মানুহ যথেষ্ট জনা মানুহ মানে তেখেতৰ ওপৰত তেনেকৈ তথ্য অলপ সংগ্ৰহ কৰি লৈ এখন কিতাপ লিখিবলৈ সংঘয়ে আমাক দায়িত্ব দিলে মই এতিয়া

0: কিতাপকেইখন লিখি পেলাই প্ৰকাশ কৰিলোঁ। তাৰপিছত এনেকৈ আৰু কেইখনমান কিতাপ লিখিলোঁ, অনুভৱ, মোৰ জীৱনৰ যিবিলাক অনুভৱ, অনুভৱবিলাক প্ৰকাশ কৰি এখন গ্ৰন্থ লিখিলোঁ।
1: আপোনাৰ কেইবাখনো পুথি প্ৰকাশ হৈ ওলাইছে?
0: হয় হয়, তেৰখন
1: কিতাপ,
0: তেৰখন ওলাইছে। এখন ল'ৰা ছোৱালীবিলাকৰ ইংৰাজী মই অলপ পঢ়াইছিলোঁ, মই হিষ্ট্ৰী মানুহ আছিলোঁ, কিন্তু স্কুলত মোক পঢ়াবলৈ দিছিল বেছিভাগে তেতিয়া ইংৰাজী,
1: নাইন
0: টেনত। হয়, তেতিয়া বহুত অসুবিধা দেখিছিল ল'ৰা ছোৱালীবিলাকৰ, সামান্য বেচিক নলেজবিলাক নাই। তেতিয়া মই এন এপ্ৰ'চ টু ইংলিছ লাৰ্ণাৰ্ছ বুলি এখন কিতাপ লিখিলোঁ, গ্ৰামাৰ ইংলিছ, সেই গ্ৰামাৰখন লিখি পেলাই যথেষ্ট মই ল'ৰা ছোৱালী, নিজৰ ল'ৰা ছোৱালীকো শিকাইছিলোঁ আৰু মোৰ নিজৰ ল'ৰা ছোৱালীখিনিকো নিজে পঢ়াইছিলোঁ।
1: নিশ্চয় আপোনাৰ তেখেতসকলৰ কথাও জানিম আমি, আপোনাৰ পৰিয়ালৰ কথা।
0: হয় হয়, তাৰপিছত তেনেকৈ তেনেকৈ গৈ গৈ এতিয়াও ইখন সিখনকৈ লিখি আছোঁ, এতিয়াও এখন প্ৰকাশ কৰিব পৰা কিতাপ আছে, কল্পপ্ৰবন্ধ সংকলন এটা
1: মানে সাজু হৈ
0: আছে,
1: প্ৰবন্ধ
0: আৰু গল্প মিলাই পেলাই ক'ৰ ক'ৰ প্ৰকাশ পাইছে সেই সংগ্ৰহ কৰি পেলাই গোটাব লাগিব, মানে আছেই প্ৰকাশ কৰিব।
1: এতিয়া লিখাটো আপোনাৰ মোটামুটি নিচাৰ নিচিনা হৈছে?
0: আছে, নিচাৰ পালেই মানে পইণ্টাল লিখি দিওঁ, কোনোবাই এটা টপিক এটা পাই গ'লোঁ, ক'ৰবাত গৈ থাকোঁতে বা কিবা আহি থাকোঁতে সেই টপিকটো মই নোট কৰি থ'লোঁ। তাৰপিছত গাঁৱত ভাল লাগিলে, ঘৰত মানুহ কম হ'লে, ঘৰত মানুহ থাকিলে মই দিগদাৰি পাওঁ, পৰিৱেশ এটা পালে মই কলমত লাগি যাওঁ, লাগি পেলাই অকণমান লিখি লিখোঁ আৰু। তেতিয়া
1: আপুনি ঘৰখনৰ পৰিৱেশৰ কথা কৈছে, শান্ত পৰিৱেশৰ কথা কৈছে, ঘৰখনৰ কথা কওকচোন, আপোনাৰ পৰিবাৰৰ কথা কওক, ল'ৰা ছোৱালীৰ কথা ক'লে নিজে পঢ়ুৱাইছিলে।
0: মই সিহঁতক পঢ়াইছিলোঁ।
1: আপোনাৰ বিয়া কেতিয়া কৰালে?
0: মই 83 চনত বিয়া পাতিছোঁ।
1: হয়,
0: তেওঁক মই চাপৰ মুখৰ বিয়া পাতিছিলোঁ, তেওঁ পিছত শিক্ষয়িত্ৰী হৈছিল, আহোঁতে শিক্ষয়িত্ৰী নাছিল, আমাৰ মোৰ তাত থকাৰ পিছতহে শিক্ষক পদত পদ পাইছিল, প্ৰথমে বিদ্যালয়ৰ শিক্ষকতা কৰিছিল আৰু তেওঁ সহায় কৰিছিল, মই লিখা দেখিলে ভাল পায় সেইবিলাক লিখা।
1: নামটো
0: মণি বৰা, তেওঁ লিখিছিল। তাৰপিছত মই ছোৱালী, ল'ৰা ছোৱালীকেইটায়ো ইহঁতেও লিখে আজিকালি,
1: ল'ৰা ছোৱালী আপোনাৰ কি?
0: মোৰ ছোৱালী তিনিজনী আৰু ল'ৰা এটা, আৰু সিহঁত সিহঁত তিনিওজনীয়ে মাষ্টাৰ ডিগ্ৰী কৰিলে, বিটি কৰিলে, তিনিওজনীয়ে বিটি পঢ়িলে, আৰু তিনিওজনীয়ে বৰ্তমান শিক্ষয়িত্ৰী।
1: এতিয়া আপোনালোকৰ শিক্ষকতাটো এটা পৰম্পৰা যেন লাগিছে,
0: হৈ গৈছে,
1: আপোনাৰ ককা, আপোনাৰ দেউতা, আপুনি, আপোনাৰ তিনিওগৰাকী ল'ৰা ছোৱালী
0: শিক্ষক,
1: আপোনাৰ পৰা পাইছে
0: সিহঁতে কি ভাবিছে? মই ভাবিছিলোঁ বৌ শিক্ষকতা কৰি মই অলপ লিমিটেড ইনকামত চলোঁ, সিহঁত টান পাব নেকি, দেখিছোঁ দেখোন সিহঁতো এতিয়া নিজে নিজেই, আৰু সিহঁতে চব বিয়াৰ পিছত হৈছে
1: শিক্ষয়িত্ৰী,
0: তিনিওজনীকে মই বিয়া দিলোঁ, তিনিওজনী বিয়াৰ পিছতে শিক্ষয়িত্ৰী হৈছে,
1: সেইটো মাকৰ পৰা পাইছে
0: হয়, ল'ৰাটোহে ফিজিঅ'থেৰাপিষ্ট, ডাক্তৰ ফিজিঅ'থেৰাপি পঢ়িলে, পঢ়ি পেলাই সি সৰু, তাৰো বিয়া পাতি দিলোঁ।
1: আপুনি নাতিও পাইছে তাৰমানে?
0: ছোৱালী নাতি পাইছোঁ, ল'ৰা নাতি পোৱা, ল'ৰা নাতি পোৱা,
1: ছোৱালী নাতি একেই আপোনাৰ ল'ৰা নাতি, হয়, গতিকে আপোনাৰ দেখাত ককা যেন নালাগে, সুন্দৰ সোঠাও হৈ আহিছে। এতিয়া ধৰক আপুনি বিভিন্ন সমাজ, মই যিটো আপোনাৰ যিখন বায়'ডাটা বুলিয়ে কৈছোঁ এইখন পাইছোঁ, বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে আপুনি জড়িত হৈ আছে,
0: সভাৰ
1: সৈতে আপুনি জড়িত হৈ আছে, হয়, সেই বিষয়ে কওকচোন, আপুনি সেইবিলাক সভা সমিতিবিলাক থাকে?
0: হয়, মই ওচৰৰ বজাৰ, মোক সেইটোৱেই ভাব কি, ওচৰৰ যেতিয়া সাহিত্য সভা এটা অনুষ্ঠান নাছিল, তেতিয়া আমি এটা জ্যোতি সাহিত্য সভা বুলি এটা অনুষ্ঠান নিজেই মানুহ ল'ৰা ছোৱালী ওচৰ 500-600 গাঁৱৰ ভিতৰত গোটাই আমাৰ সমনীয়া বা তেনেকুৱা জ্যেষ্ঠ লোকসকলৰ পৰামৰ্শ লৈ এটা আঞ্চলিক ভিত্তিত এখন সভা পাতিলোঁ, পাতি পেলাই এখন হেৰি পাতিলোঁ, আৰু তাকে মোতে মোকে তাত প্ৰথম সভাপতি পাতি দিলে, প্ৰতিষ্ঠাতা সভাপতি, তাৰপৰা সি ৰেজিষ্ট্ৰেশ্যন পালে, পাই এতিয়া সেইটো চলি আছে জ্যোতি শাখা সাহিত্য সভা বুলি, আৰু সেইটোৰ জৰিয়তে মই গাঁৱৰ অঞ্চলবিলাকত সেই নিচা এটা আছিল দেখাকালত, গাঁৱৰ ছোৱালী বোৱাৰী এইবিলাকৰ মাজত পুথিভঁৰালবিলাকলৈ গৈ আমি এই 4-5 গাঁৱৰ ভিতৰত মই সাহিত্য অনুষ্ঠান পাতিছিলোঁ, সিহঁতক ক'ৰবাৰ কবিতা আবৃত্তি, ক'ৰবাৰ গল্প লিখিবলৈ এনকাৰেজ কৰিছিলোঁ, যে গল্প লিখা, প্ৰবন্ধ লিখা, এটা কৰিছিলোঁ, আৰু যথেষ্ট এতিয়া স্বীকাৰ কৰে যে আপোনালোকে সেই কলমটো ল'বলৈ নিশিকোৱা কি, যেতিয়া মোৰ জীৱনত লিখাই নহ'লে এতিয়া সেই কথাটো শুনিলে ভাল লাগে।
1: আপুনি মানে সৃষ্টিশীল কামত উৎসাহিত
0: কৰিছিলোঁ এই আটাইকেইখন গাঁৱৰ ভিতৰত, আৰু তাকে কোনো পিছৰখিনিয়েও সমিতিসমূহেও সেইবিলাক অনুসৰণ কৰিছিল, মই লক্ষ্য কৰিছিলোঁ।
1: এতিয়া বৰ্তমান আপুনি কিহৰ লগত জড়িত হৈ আছে?
0: এতিয়াতো গাঁৱৰ যিবিলাক অনুষ্ঠান, সাহিত্য সভাৰ অনুষ্ঠান, সেইটো প্ৰতি সপ্তাহত কিছুমান সন্ধ্যা অনুষ্ঠান থাকে, সেইসকলে মই গৈ থাকোঁ, তাৰপিছতে সংঘৰ লগত জড়িত থাকোঁ।

0: যেবিলাক যিবিলাক বিশেষকৈ সাহিত্য সম্পৰ্কীয় যিবিলাক আলোচনা চক্ৰবিলাক হয় সেইবিলাকত কেতিয়াবা বক্তৃতা চকৃতা দিবলৈ মাতে মাতে দুআষাৰ যি জানো আৰু প্ৰকাশ কৰোঁ আৰু যিখিনি অধ্যয়ন কৰি যিটো পাওঁ।
1: আপুনি একেবাৰে সক্ৰিয়ভাৱে এই সামাজিক জীৱনটো জীয়াই আছে, কাম কৰি আছে, আৰু ধৰক এই জীৱনৰ সুদীৰ্ঘ জীৱনৰ অনুভৱটো কওকচোন শ্ৰোতাই জানি ভাল পাব। এই যে ৰাইজৰ মাজতে থাকিলে, সদায় বিলাই দিলে, শিক্ষাও বিলাই দিলে, আগবঢ়াই দিছে সকলোকে, ধৰক
0: মই খুব আনন্দ পাওঁ। এজন মানে এটা কথা মই মানে বেদত এটা কথা পাইছিলোঁ মানে কি চাৰি প্ৰকাৰৰ সুখ আছে বুলি কয় দেই। সেই বস্তুটো পাইছিলোঁ যে এটা হ'ল ব্ৰহ্ম সুখ, কোনোবাই ঈশ্বৰক প্ৰাৰ্থনা কৰি সুখ পায়, কোনোবাই পায় দেৱ সুখ, কোনোবাই আকৌ গৃহস্থিক নিজৰ ঘৰখনত পৰিচৰ্যা কৰিয়ে সুখ পায়, কোনোবাই আকৌ নহয় সেৱা কৰি সুখ পায়। সেৱা মানে কিন্তু যিটো নিস্বাৰ্থভাৱে কাৰোবাক যদি সহায় কৰিবলৈ পায় তেতিয়া আনন্দ পায়। গতিকে সেই সেৱাটো বোলে আটাইতকৈ উত্তম সুখ, যিটো যিটো সুখ কাৰোবাক বিলাই দি পেলাই ভাল পায়। যিকোনো এটা শব্দ কৰি পেলাই যদি মই কাৰোবাক উপকৃত কৰিব পাৰোঁ তেতিয়াহ'লে মোৰো আনন্দ লাগে, তেওঁৰো উপকাৰ হয়, তেনেকুৱা ধৰণৰ মোৰ ভাৱ কিছুমান সদায় থাকে, কাৰোবাক উপকাৰ কৰি ভাল পাওঁ।
1: কাৰণ কিয়নো আমাৰ এই জীৱন সুৰভি যিটো অনুষ্ঠান, তাৰ উদ্দেশ্য এইটো আপোনাৰ গোটেই জীৱনৰ অভিজ্ঞতা সেই সুৰভিটো আমি বিলাই দিব খোজোঁ। আপোনাৰ জীৱনৰ এই সুৰভি আমি তাকেই বিচাৰিছোঁ, আনক সহায় কৰি যিটো তুষ্টি পোৱা
0: যায়,
1: খুব ভাল কথা কৈছে। মই আপোনাৰ কিতাপৰ তালিকাখন চাইছিলোঁ, ইয়াত 13খন কিতাপ আপুনি লিখিছে, তাৰ ভিতৰত 10 নম্বৰ আপোনাৰ এখন বৰ আমোদজনক লাগিছে মোৰ নামটো শুনি, সৰু সৰু মানুহৰ সৰু সৰু চিন্তা, এই কিতাপখনৰ কথা কওকচোন।
0: সেইবিষয়ে মানে কিছুমান একদম কোনোবাই মোৰ কথাবিলাকক হয়তো গুৰুত্ব নিদিব, কাৰোবাৰ মনত হয়তো হয়তো সেইটো কথা একেবাৰে সৰু কথা
1: নগণ্য,
0: মই ভাবোঁ যে সেইকাৰণে মই এটা নিহিকিন মানুহ, মোৰ কথাবিলাক সৰু, গতিকে সেই সৰু সৰু মানুহৰ কথাখিনি কৈছোঁ, কাৰোবাৰ যদি উপকাৰ হয় যদি হওকচোন, মই সৰুৱেই সৰুৱে ভাল পাওঁ।
1: এই সৰু সৰু কথাবিলাকতে আনন্দ থাকে,
0: আনন্দ থাকে, সেইবিলাক সৰু সৰু কথাবিলাক, কাৰণ ভুলবিলাক ভাঙি দিলোঁ, যিহেতু ভুল এনেকুৱা হয় আমি ভুল কৰিছিলোঁ, আৰু নিজৰ ভুলটো কৈ ভাল পাওঁ, খুব ভাল পাওঁ, ঢেৰ ভুল কৰিছোঁ, এতিয়া বৰ লাজ লাগি যায় নিজৰ জীৱনৰ আগৰ ভুলবিলাক, মই যি বহুত ভুল কৰিছোঁ সেই ভুলবিলাক মই এতিয়া কৈ দিওঁ, কৰিলে কাৰোবাৰ উপকাৰ হয় যদি হওক, আৰু আনে নকৰক
1: নকৰক, তেনেকুৱা কাম
0: সেই তেনেকুৱা কাম
1: মানুহ মাত্ৰেই ভুল হয়,
0: ভুল হয়
1: সেইটো স্বীকাৰ কৰাটো ডাঙৰ
0: কথা
1: হয়, খুব সুন্দৰ কথা। আপোনাৰ জীৱনৰ এই বাণী আপুনি সদায় আনক সহায়ৰ কথাটো কৈছে, বিলাই দিয়াৰ কথা কৈছে, আৰু ইমান সৃষ্টিশীল কামত লাগি আছে, আৰু প্ৰায় আজি অনুষ্ঠানৰ আমাৰ যি নিৰ্ধাৰিত সময় সেয়া শেষ হ'বৰ হৈছে, গতিকে ধৰক আপোনাৰ ক'লে এখন কিতাপৰ কাম আপুনি গোটাই থৈছে, আৰু কিবা পৰিকল্পনা তেনেকৈ ভাবি থকা কাম, আপুনি ধৰক অলপ ব্যতিক্ৰমী কাম ভাবি থাকে, মোৰ তেনেকুৱা হৈছে কৰিছেও, এই জিৰণি চৰাৰ কথাটোৱেই কৈছে, তেনেকুৱা কিবা আৰু ভাবি থকা কাম আছে নেকি পৰিকল্পনা?
0: হয় হয়, মোৰ মানে কি আৰু এটা ভাব, এতিয়া বয়সে হয়তো নকব সাহ কৰিব নোৱাৰিম, মোৰ এই বৃদ্ধ মানুহৰ অৱস্থাবিলাক বৰ বেয়া, দেখি পেলাই বৰ দুখ লাগে, কাৰোবাৰ কিবা দুৰ্ভাগ্যক্ৰমে কোনোবা কোনোবা পৰিয়ালত দেউতাকৰ বা মাকৰ অৱস্থা, বাকীবিলাক মানুহ মৃত্যু হৈ যোৱাৰ কাৰণে অবাঞ্চিতভাৱে কিছুমান দুখ আহে, কাৰোবাৰ আকৌ ইচ্ছাকৃতভাৱে পিতৃ ল'ৰা ছোৱালীয়ে নিজৰ ল'ৰা ছোৱালীক অৱহেলা কৰে, সেই শ্ৰেণীৰ মানুহ যে এতিয়া গৈ পেলাই বৃদ্ধ আশ্ৰমত থাকিবলৈ যে কোনোবাই উপকাৰ কৰিছেগৈ, সেই দিশটো বৰ ভাল লাগে। মোৰ ভাৱ হয় মোৰ যদি সুবিধা থাকিলেহেঁতেন, ময়ো তেনেকুৱা বৃদ্ধাশ্ৰম, আৰু মোৰ যদি এতিয়া বল থাকিলেহেঁতেন পৰিচালনা কৰিবলৈ, মই বনালেই কৰি থৈ গ'লেই নহ'ব, মোৰ পিছৰখিনি চাব লাগিব, মই কালি পঢ়িলে মোৰ বৃদ্ধ বয়স হৈ আহিছে, মোৰ এতিয়া প্ৰায় 74 বছৰ বয়স মোৰ, এতিয়া
1: বেছি হোৱা নাই তথাপি সুন্দৰ হৈ আছে, কাম কৰিব পৰা হৈ থাকে, আশা কৰিছোঁ পাৰিব।
0: গতিকে মোক সেই তেনেকুৱা এটা নিচা আছিল, 10 জন মানুহকো যদি মই তেনেকুৱা নিথৰুৱা মানুহক মই সহায় কৰিব পাৰিলোহেঁতেন, এতিয়াও যিটো বস্তু আগলৈ কণ্টিনিউ হ'ব লাগিব, কিন্তু আধুৱাতে আৰু গছ বন লতা গজিলে নহ'ব,
1: চিন্তা খুব সুন্দৰ চিন্তা, নিশ্চয় যিহেতু চিন্তা কৰিছে তাৰো বাট মুকলি হ'ব,
0: কিবা হ'ব,
1: চিন্তাটো আচল কথা, চিন্তাই বাট মুকলি কৰিব, আৰু আপোনাৰ যি পৰিকল্পনা আছে সেয়া বাস্তৱত ৰূপায়িত হওক তাকেই কামনা কৰিছোঁ আমি। আৰু শেষত আমাৰ শ্ৰোতাক কিবা জনাব নেকি? আপুনি আমি শুনিছোঁ ৰেডিঅ'টো আপোনাৰ লগৰীয়া, আৰু আমি খুব ভাল পাওঁ তেনেকুৱা মানুহ লগ পালে, ৰেডিঅ'ই আমাক খুব আমেজ দিয়ে, তাৰ অভিজ্ঞতাটো কওকচোন শেষত আমাৰ শ্ৰোতাই।
0: মই বাকী হোৱাতেই এতিয়া প্ৰায় মৰ্ণিং ৱাক কৰিছিলোঁ, আজিকালি গাটো কোনো আজিকালি ভাল নলগা হৈছে, সেইবিলাক অলপ দেৰিকৈ উঠিবলৈ লৈছোঁ, পুৱাতেই 6টা বজাতেই মই প্ৰথম হিন্দী নিউজটো শুনো, শুনিলৈ তাৰপিছতে যিখিনি কৰ্মনিকা এটা শুনি যাওঁ, কৃষি নিৰ্দেশনা শুনি ভাল পাওঁ, কৃষি নিৰ্দেশনা এটা আছে, মোৰ নিচা আছে আছে খেতিৰ লগত নিচা এটা আছে, সেইখিনি কিছুমান
1: পৰামৰ্শ, নগাঁও ৰেডিঅ' শুনি থাকে,
0: নগাঁও ৰেডিঅ'

0: আচলতে শুনি মই ভাল পাওঁ আৰু, তাৰপিছত সেইখিনি কথা বহুত শিকোঁ। আৰু বিশেষকৈ এতিয়াতো মই কেতিয়াবা তুলনা কৰি চাওঁ, টিভিও চাওঁ মাজে মাজে, কেতিয়াবা চব নাচাওঁ টিভি, মই আপুনি পোৱা হৈছোঁ আজিকালি। ৰেডিঅ'টো মানে কিছুমান ব্যতিক্ৰমী কথাখিনি কি ভাল পাওঁ কি, যে বৰ পুৰণা ভূপেন হাজৰিকাৰ বা তেনেকুৱা ধৰণৰ পুৰণা গীতসমূহ মই শুনিবলৈ পাওঁ, যিটো হেৰিত খুব কম পাওঁ, টিভিত কম পাওঁ,
1: টিভিত তেনেকুৱা অনুষ্ঠান নাথাকে
0: নাথাকে। সেই বস্তুটো মই বৰ আকৰ্ষণ কৰে, কাৰণ আমি সত্তৰ, আমি তেতিয়া মানুহ নহয়, সত্তৰ আশী দশকৰ মানুহ, গতিকে সেইখিনি সময়ৰ গায়কসকলে গোৱা গীতখিনি শুনি মই ভাল পাওঁ। তাতে মই কিবা কাম কৰি থাকিলে সেই পোৱালি ৰেডিঅ'টো নি লওঁ ওচৰতে,
1: সৰু ৰেডিঅ'
0: সৰু ৰেডিঅ' আছে, সেইটো নি লওঁ, নি লৈ পেলাই সেইখিনি কামো শুনি কৰি থাকোঁ মাজে মাজে, কাম কৰি থাকোঁ শুনি থাকোঁ।
1: আপুনি যে ক'লে সৰু ৰেডিঅ'টো লৈ ফুৰে, এতিয়া সেই ৰেডিঅ'ত আপুনি কিনিছিলে?
0: ৰেডিঅ'টো মানে মোৰ মাজতে মানে খুব গা বেয়া হৈছিল, তেতিয়া হয় কি টিভিটো ওচৰলৈকো যাওঁ, কেতিয়াবা টিভিও আমনি পাওঁ, তেতিয়া সেই ৰেডিঅ'টো অনুভৱ কৰোঁ, এওঁলোকে এটা ছাৰপ্ৰাইজ দিছে,

0: বোলে সেইখিনি শুনি কামো শুনি কৰি থাকোঁ মাজে মাজে কাম কাম কৰি থাকোঁ শুনি থাকোঁ।
1: আপুনি যে ক'লে সৰু ৰেডিঅ'টো লৈ ফুৰে, এতিয়া সেই ৰেডিঅ'ত আপুনি কি দিছিলে?
0: ৰেডিঅ'টো মানে মোৰ মাজতে মানে খুব গা বেয়া হৈছিল, তেতিয়া হয় কি টিভিটো ওচৰলৈকো যাওঁ, কেতিয়াবা টিভিও আমনি পাওঁ, তেতিয়া সেই ৰেডিঅ'ৰ ওচৰত অনুভৱ কৰোঁ। এওঁলোকে এটা ছাৰপ্ৰাইজ দিছে মোৰ শ্ৰীমতীয়ে, মোৰ জন্মদিনতে নে কি দিনত তেওঁলোকে আনি পেলাই দিছেহি, এতিয়া মোৰ খুব আনন্দ লাগিছে সেইদিনা,
1: উপহাৰ
0: দিছে।
1: আৰু এতিয়া সেই ৰেডিঅ'টো আপুনি
0: শুনি লৈ শুনি থাকোঁ, কেতিয়াবা ঠাণ্ডা দিনত জুই একোৱা ফুৱাওঁ, ওচৰতে ৰেডিঅ' ৰাখিয়ে লওঁ,
1: ৰাখিলে
0: শুনি থাকোঁ।
1: ছবিখন আমাৰ চকুত ভাহি উঠিছে আপোনাৰ সুন্দৰ, আৰু এনেকুৱাই আপোনাৰ জীৱন হওক, সদায় এনেদৰে সুন্দৰ সুন্দৰ কামেৰে আপোনাৰ জীৱন ভৰি থাকক। আমি প্ৰায় অনুষ্ঠানৰ শেষত উপনীত হৈছোঁ, নগাঁৱৰ পৰা আহি আমাৰ এই অনুষ্ঠানত ভাগ লৈছে, তাৰ বাবে অশেষ ধন্যবাদ হেমপ্ৰসাদ বৰা ডাঙৰীয়া। আৰু যদি পাছত এনেকুৱা সময় হয় আমি বিতংকৈ আৰু কথা পাতিম। আজি আপোনাৰ এই জীৱন সুৰভিৰ যি পৃষ্ঠা আমাৰ শ্ৰোতাৰ সৈতে ভাগ বতৰা কৰিলে তাৰ বাবে আপোনাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: আমি মই আপোনাক সকলোকে আমি ধন্যবাদ জনাইছোঁ। ৰেডিঅ' এনেকৈ চলি থাকক,
1: অশেষ ধন্যবাদ,
0: নমস্কাৰ।

0: अभी आप सुन रहे थे श्रोताओं कार्यक्रम एकल खोर पपीहा। आशा है कि आपको जरूर पसंद आया होगा। और अब इसी के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अपने मित्र अजीत
1: और विमलेश को उमंग कार्यक्रम की तकनीकी टीम के साथ कल तक के लिए आज्ञा दीजिए।
0: नमस्कार।
2: उमंग उमंग उमंग उमंग।
3: इमान परे श्रोता सकले, राष्ट्रीय शैक्षिक गवेषणा आरु प्रशिक्षण परिषदर द्वारा प्रयोजित अनुष्ठान उमंग शुनिले। আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
4: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্দিৰাণী ডেকা। আহাৰৰ প্ৰথমটো বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 14টা ৰাজহচক্ৰৰ 257খন গাঁও এই বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচি বৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহচক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও, লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰকেইটা হ'ল 1077 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 03732312940 আৰু 03732450100। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। কালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰ' পেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব। ইফালে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ 3গৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে। বিমানবন্দৰটোৰ 2 নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা 26 জুনত বিমানবন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰখনত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰ্জাৰ বিমানবন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মীয়াভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমানবন্দৰ কৰ্তৃপক্ষক দাবী জনায়। শিৱসাগৰ জিলাৰ ডিমৌৰ পালেঙী এৰালদলি গাঁৱত কালি সন্ধিয়া বাঘৰ আক্ৰমণত অচ্যুত চাংমাই নামৰ এজন লোক গুৰুতৰভাৱে আহত হয়। জানিব পৰা মতে আনদিনাৰ দৰে গাঁৱৰ পথেৰে খোজকাঢ়ি থকা অৱস্থাত পথৰ দাঁতিৰ পৰা হঠাতে জঁপিয়াই বাঘটোৱে তেওঁক আক্ৰমণ কৰে। এই আক্ৰমণত অচ্যুত চাংমাইৰ মুখমণ্ডল, হাত, ভৰি আৰু শৰীৰৰ বিভিন্ন অংশ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আক্ৰমণৰ সময়ত শ্ৰীচাংমাইৰ চিঞৰ বাখৰ শুনাৰ পাছতে স্থানীয় মানুহ আহি ঘটনাস্থলীত গোট খোৱাৰ সময়তে বাঘটো আঁতৰি যায়। আঘাতপ্ৰাপ্ত চাংমাইক ডিমৌ আদৰ্শ চিকিৎসালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে পৰৱৰ্তী সময়ত তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপতো শুনিব পাৰে। এতিয়াৰ বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে মামণি তালুকদাৰ, নিয়ন্ত্ৰণ কক্ষত আছে নিখিল শৰ্মা, বিবেক শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত মিথিলেশ কুমাৰ ৰঞ্জন আৰু মিতুল গগৈ, ষ্টুডিঅ'ত মই লীনা বৰা। নিবেদন কৰা হৈছে পৰাগমালা লাইভ, অনুষ্ঠানটি যুগুতাই আগবঢ়াইছে অমিত বাস্কোটায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাণজিৎ প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ গীতেৰে কথাৰে অনুষ্ঠানটিৰ এটি খণ্ড।
1: নমস্কাৰ প্ৰিয় শ্ৰোতা, গীতেৰে কথাৰে অনুষ্ঠানটিলৈ মই কৰিশ্মাই আপোনালোক সকলোকে জনাইছোঁ আন্তৰিক আদৰণি। প্ৰিয় শ্ৰোতা, প্ৰতিটো খণ্ডৰ দৰে আজিৰ খণ্ডটিতো আমি চেষ্টা কৰিছিলোঁ বাটে ঘাটে লগ পোৱা যিকোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰিছিলোঁ। এতিয়া যিহেতু গৰম বন্ধ আমাৰ একেবাৰে নিচেই কাষত, জুলাই মাহ বুলিলে গৰম বন্ধ, আজি আমি গৰম বন্ধ বুলি মনলৈ আহিলে শৈশৱৰ কেনেবোৰ মুহূৰ্তইনো আমাক চুই যায় সেয়া জনাৰ প্ৰয়াস কৰিছিলোঁ। শুনোচোন আহক, আজি আমি কাৰ সৈতেনো কথা পাতিলোঁ আৰু গৰম বন্ধৰ কেনে অনুভৱৰ সৈতে আমি সাক্ষী হলো।
2: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো।
1: আপোনাৰ পৰিচয়টো জনাবচোন।
3: মোৰ নাম চিংকু বৰা, মোৰ ঘৰ ওদালগুৰিত।
2: আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ বাটে ঘাটে লগ পোৱা একোজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত, জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ আহে গৰম বন্ধৰ কথা। আপোনাৰ গৰম বন্ধ বুলি ক'লে শৈশৱৰ কেনেকুৱা স্মৃতিয়ে জোকাৰি যায় বাৰু?
3: গৰম বন্ধ বুলি ক'লে মোৰ মনলৈ আহে স্কুল ছুটিৰ কথা, এমাহৰ বন্ধ, মামাহঁতৰ ঘৰলৈ যাওঁ, খেলা ধূলা আৰম্ভ কৰোঁ। জীৱনৰ আটাইতকৈ ভাল লগা সময়খিনিয়ে গৰম বন্ধ শৈশৱৰ মোৰ মতে দি।
2: হয়, ধন্যবাদ। আৰু এটি অনুৰোধ, আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আপোনাৰ মন পচন্দৰ এটি গীত আমাৰ শ্ৰোতাসকলক শুনাবলৈ চেষ্টা কৰোঁ। আপোনাৰ এটি মন পচন্দৰ গীতৰ বিষয়ে আমাক জনাওকচোন।
3: গৰম বন্ধত যেতিয়া মামাহঁতৰ ঘৰলৈ গৈছিলোঁ, তাত চিডি কেছেট আছিল তেতিয়াৰ দিনত, ডাক চিনেমাখনৰ ডাক গানটো শুনিবলৈ বিচাৰিম।
2: ধন্যবাদ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছোঁ। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
1: নয়ন নীলিম শৰ্মা, মই ৰঙিয়াৰ পৰা, আৰু আপোনালৈও বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটিৰ বাবে।
0: হয়, আমি এই অনুষ্ঠানটোৰ যোগেৰে চেষ্টা কৰোঁ বাটে ঘাটে লগ পোৱা যিকোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। আজি আমি আপোনাৰ কাষ চাপিছোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত আৰু জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ অহা কেইটামান দিন হৈছে গৰম বন্ধৰ দিনকেইটা। আপোনাৰ মনলৈ গৰম বন্ধ বুলি ক'লে কি আহে বাৰু?
1: গৰম বন্ধ মানে গৰম বন্ধৰ আগে আগে আপোনাৰ ছমাহলী পৰীক্ষা শেষ হয় আৰু ছমাহলী পৰীক্ষাৰ শেষৰ ৰাতিটো আচলতে টোপনি নাহে আমাৰ সেই সময়ত। ধৰক ক্লাছ 6-7 মানত পঢ়ি থাকোঁতে, তো সেই ৰাতিখন গোটেই ৰাতিখন টোপনি নাহে। এটা প্লেনিং বনোৱা যায় কি কৰিম কি নকৰিম, সেই ভাবি থাকোঁতে ৰাতি পুৱাই যায়। আকৌ তেতিয়াই আকৌ তাৰ অন্তৰালতে চলি থাকে মা দেউতাৰ বিশেষ বিশেষ প্লেন, আৰু প্ৰথম প্লেনটোৱে থাকে মামাহঁতৰ ঘৰ। গৰম বন্ধ মানে আচলতে মামাহঁতৰ ঘৰৰ লগত ভাল এটা সম্পৰ্ক থাকে। তো ঠিক সেই সময়তে মামাৰ ল'ৰাটোৱেও ওৰ তোৰ পৰা ৰব টেঙা ভালে কেতিয়াবা আনি জমা কৰি থৈ দিয়ে মই যাম বুলি। মই গৈয়ে মানে আপোনাৰ জ্বলা নিমখ সানি তেনেকৈ খাবলৈ নহয়, ফুটবল খেলিবলৈ। আৰু তেনেকৈ মোৰ ফুটবল খেলোঁতে এবাৰতো ভৰিখন ভাঙি থাকিল, আজিও ভৰিখন বেকা। তো বৰ মধুৰ আছিল আচলতে সেই সময়টো, তাৰে যিবিলাক আমাৰ ঘটনা পৰিঘটনা হৈছিলে বৰ মধুৰ আছিল। প্ৰত্যেকটো সময় আচলতে চিৰযুগমীয়া হৈ থাকে আমাৰ মনত।
0: হয়, আচলতে গৰম বন্ধৰ দিনকেইটা যেতিয়া আমি গাঁৱত অতিবাহিত কৰোঁ, সেই সময়বোৰৰ যি স্মৃতি আছিলে সেয়া সঁচাকৈয়ে আমি বুজাব নোৱাৰা ধৰণে মধুৰ। ধন্যবাদ। আমি এই অনুষ্ঠানটোৰ যোগেৰে চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ প্ৰিয় গীত এটিৰ বিষয়ে আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: প্ৰিয় গীত বুলি ক'লে আচলতে জুবিন দাক পাহৰিব নোৱাৰোঁ কেতিয়াও। তেখেতৰে এটি গীত আছিল শৰতৰে ইছৰাম, ইমান বেয়া গাইছোঁ আচলতে। তেখেতৰ কণ্ঠতে বহুত বেছি ভাল লাগে, ৰাইজেও বহুত বেছি মৰম দিয়ে তেখেতক। তো সেই গীতটো এবাৰ শুনিব বিচাৰিম।

0: গৰমৰ বন্ধ মানেই আছিল চিন্তাহীন কেইটামান দিন। আইতাৰ ঘৰ, আম গছৰ ছাঁ আৰু অপুৰন্ত হাঁহি ধেমালিৰ কেইটামান দিন। শৈশৱৰ গৰম বন্ধ আজিও যেন মনত জীপাল হৈ আছে, য'ত সময় লাহে লাহে বাগৰিছিল কিন্তু সুখবোৰ আছিল অপুৰন্ত।
1: নমস্কাৰ, আপোনাক আকাশবাণী গুৱাহাটীলৈ আন্তৰিক আদৰণি জনাইছো। প্ৰথমে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম।
2: মোৰ নামটো ৰাহুল, ৰাহুল শৰ্মা।
1: হয়, ধন্যবাদ। আমি এই অনুষ্ঠানটোৰ যোগেৰে কোনো এজন ব্যক্তিৰ কাষ চাপিবলৈ চেষ্টা কৰোঁ আৰু তেখেতৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত, গতিকে জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ অহা এটা শব্দই হৈছে গৰম বন্ধ। শৈশৱতে গৰম বন্ধ বুলি ক'লে কোনখিনি সময়ৰ কথা মনলৈ আহে বাৰু?
2: গৰম বন্ধ বুলি ক'লে একচুৱেলি গোটেই শৈশৱৰ দিনকেইটাৰ ভাল লগা বস্তুটোৱে আপোনাৰ গৰম বন্ধটো। আৰু যেতিয়াই

0: ছয়মাহিলী পৰীক্ষাটো শেষ হয়। শেষ হোৱাৰ পিছত আমি এমাহৰ বন্ধৰ কাৰণে কি কি কৰিম, আমি বন্ধুৰ লগত আলোচনা কৰোঁ কি কৰিম কি নকৰিম, ক'ত যাম। তাৰপিছত তাৰ ভিতৰতে এটা মোৰ ভাল লগা হয়, মোৰ আমাৰ ঘৰত মঙলদৈত, তাতে মোৰ আইতাৰ লগত মোৰ খুব ভাল আছিল, মামাহঁতৰ আইতাৰ লগত। তেওঁ কমকৈ শুনিছিল, মানে মামাহঁতৰ মাহীহঁততকেও আইতাই মোক বহুত মৰম কৰিছিল। মই ক'লে আছিলোঁ নাতি তেওঁৰ, মই যেতিয়া যাওঁ তেতিয়া মোক বাহিৰত ওলাব নিদিয়ে, মানে তাৰে মোৰ লগৰ যিকেইটা আছিল সেইকেইটা মানে ইহঁতে গাঁৱৰ ল'ৰা, তো ইহঁতে বহুত মানে মঙলদৈৰ গাঁৱৰ পৰিৱেশত আপোনাৰ সেই পুখুৰী এনেকুৱা ধৰণৰ হেৰি লাগে, সেইকাৰণে মোক যাব নিদিয়ে মানে বাহিৰত। তো তেতিয়া মই কি কৰোঁ, আইতাক মনে মনে ইংগিতেদি সেই কৰি পেলাই মই বোলে গা ধুব যাম এনেকৈ বুলি, আপুনি কাকো নক'ব এনেকৈ। তো সেইখিনি সময়ত মামাহঁতৰ পৰা লুকুৱাই পেলাই মোক আইতাই মানে আইতাৰ লগত মই যাই পেলাই আপোনাৰ পুখুৰীত গা ধুওঁ, আইতা ৰখি থাকে মোক তেনেকে, মোৰ লগৰ
1: সেইখিনি
0: কথাই মোৰ মনলৈ।
1: ধন্যবাদ। সঁচাকৈয়ে গৰম বন্ধ বুলি ক'লে আচলতে মামাৰ ঘৰ আৰু গৰম বন্ধ দুয়োটা শব্দই খুব ওতঃপ্ৰোতভাৱে সম্পৰ্কিত এটা শব্দ। ধন্যবাদ। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত আমাৰ শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ এটি প্ৰিয় গীতৰ বিষয়ে আমাক জনাওকচোন।
0: ফুল ফুলক গানটো মোৰ বিৰাট ভাল লাগে জুবিন দাৰ।
1: নিশ্চয়, আপোনাৰ অনুৰোধৰ গীতটি আমি শ্ৰোতাসকলক শুনাবৰ বাবে চেষ্টা কৰিম।

0: আপোনাৰ গৰম বন্ধ বুলি ক'লে শৈশৱৰ কেনেকুৱা স্মৃতিয়ে জোকাৰি যায় বাৰু?
1: ধন্যবাদ ইমান সুন্দৰ প্ৰশ্ন এটি আগবঢ়োৱাৰ বাবে। আচলতে গৰম বন্ধ বুলি ক'লে শৈশৱৰ সেই দিনকেইটালৈ বেছিকৈ মনত পৰে, যেতিয়া মামাৰ ঘৰলৈ দৌৰ মাৰিছিলোঁ। গৰম বন্ধ আহিল কি নাহিল মই মাৰ দেউতাৰ একদম দেউতাক সুধি সুধি সুধি সুধি হাইৰাণ কৰি দিওঁ যে মামাৰ ঘৰলৈ কেতিয়া যাম, কেতিয়া যাম, কেতিয়া যাম, কিমান দিন থাকিম, হিচাপ কৰি থাকোঁ আঙুলি মূৰত কিমান দিন থাকিবলৈ পাম। কাৰণ এনেকুৱা নহয় যে মই অকল মামাৰ ঘৰলৈ গৈছিলোঁ, গৰম বন্ধ বুলি কোৱাৰ লগে লগে বিভিন্ন ধৰণৰ কৰ্মশালাবিলাক আহি পৰিছিল, নাচৰ, গানৰ, নাটকৰ, সেইবোৰতো যোগদান কৰিছিলোঁ আৰু ভাল লাগিছিলে কৰি। নতুন নতুন বন্ধু বান্ধৱী লগ পাইছিলোঁ, মানে এক্সপ্ল'ৰ কৰিছিলোঁ। সেইটোৰ লগত মিলাই পেলাই মানে মই তেতিয়া হিচাপ কৰোঁ যে মই যদি এইকেইটা দিন এনেকৈ কৰ্মশালাটোত দিনটো দিওঁ তো মই মামাৰ ঘৰত কিমান দিন থাকিবলৈ পাওঁ, তেনেকুৱা আছিলে আৰু সময়বোৰ। আৰু লগতে স্কুলৰ হোমৱৰ্কবিলাক দিয়ে, সেই হোমৱৰ্কবিলাক এনেকুৱা ধৰণৰ আছিলে, প্ৰেক্টিকেল হোমৱৰ্ক, ধৰি লোৱা বাহনী বনাবলৈ দিব, চালনী এখন বনাবলৈ দিব, কিবা তেনেকুৱা ধৰণৰ। আকৌ কিছুমান ফটো কালেক্ট কৰি পেলাই সেই ফটোবোৰ কাটি কাটি বহী তেনেকৈ লগাবলৈ দিয়ে, গছৰ পাত, কিছুমান বেলেগ বেলেগ গছৰ পাত সেইবোৰ লগাবলৈ দিয়ে। আৰু সেই কামখিনি মানে এনেকুৱা আছিলে, জনাৰ সেইটো আগ্ৰহটো বেছি আছিলে ন তেতিয়া, তো তেতিয়া মানে এনেকুৱা আছিলে কি অ' এই বস্তুটো বা কেনেকুৱা লাগিব দেখিবলৈ, বনোৱাৰ পিছত কেনেকৈ বা বনাম, বনাবতো নাজানো, লাগিলে বেলেগেই বনাওক, চায়ে থাকিম। কিন্তু মানে বেলেগ এটা ধৰণৰ উৎসাহ আছিলে মানে সেইটো সময়ত। গৰম বন্ধৰ দিনখিনি সেই একমাহ সময় তেনেকৈ পাৰ হৈ গৈছিলে, গমেই নাপাইছিলোঁ, চকু প্ৰচাৰত মানে একদম পাৰ হৈ গৈছিলে, সেয়া আৰু ভাল লগা সময় আছিলে।
0: ধন্যবাদ। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ আপোনাৰ এটি প্ৰিয় গীত আমাৰ শ্ৰোতাসকলক শুনাবৰ বাবে। আপোনাৰ এটি প্ৰিয় গীতৰ বিষয়ে আমাক জনাওকচোন।
1: মই জুবিন দাৰ পাখি পাখি গীতটি শুনিব বিচাৰিছোঁ।

0: প্ৰিয় শ্ৰোতা, এইবাৰ তেজপুৰৰ লিপিকা বৰাৰ মুখেৰে শুনোচোন আহক, তেখেতেনো শৈশৱতে গৰম বন্ধ কেনেকৈ উদযাপন কৰিছিলে।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীলৈ আপোনাক আন্তৰিক আদৰণি জনাইছো। আমাৰ এই অনুষ্ঠানটোৰ যোগেৰে আমি চেষ্টা কৰোঁ বাটে ঘাটে লগ পোৱা একোজন ব্যক্তিৰ কাষ চাপিবলৈ আৰু তেওঁৰ মনৰ ভাৱ জানিবলৈ চেষ্টা কৰোঁ। এতিয়া যিহেতু জুলাই মাহ সমাগত, জুলাই মাহ বুলি ক'লে আমাৰ মনলৈ আহে গৰম বন্ধ।

আজি দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইফ আইডিৰ বুলনিৰ বিষয়ে মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আৰু আয়ুৰ্বেদিক চিকিৎসা। সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত থাকিব ডাক্তৰ দীপ্তিৰেখা শৰ্মা। আগ্ৰহী শ্ৰোতাই অনুষ্ঠান চলি থকা সময়ত এই দুটা নম্বৰত ফোন কৰি তেখেতৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটা হৈছে 9435405222 আৰু এটা হৈছে 03612661876। শুনিবলৈ নাপাহৰিব আজি দিনৰ 12:30 বজাত আইডিৰ বুলনি অনুষ্ঠানত।

0: हैं। इंडियन ऑयल कॉरपोरेशन लिमिटेड IOCL ने सोशल मीडिया पर प्रसारित हो रहे एक फर्जी नोटिस का खंडन किया है, जिसमें दावा किया गया था कि निजी पेट्रोलियम कंपनियां विभिन्न तेल विपणन कंपनियों के लोगो वाले एथेनॉल मिश्रित पेट्रोल बेच रही है। सोशल मीडिया पोस्ट में IOCL ने कहा कि ये दावा फर्जी है और निगम ने ऐसा कोई नोटिस जारी नहीं किया है। घरेलू शेयर बाजार के आज के कारोबार में ताजा समाचार मिलने तक सेंसेक्स 38 अंक गिरकर 76,690 और निफ्टी 13 अंक गिरकर 23,933 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: एया आकाशवाणी गुवाहाटी दुपरियार आंचलिक बातरी खोइते मय अरुणिमा गोस्वामी। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ, পি এম সূৰ্যঘৰ যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ এখন খেলত নেডাৰলেণ্ডৰ বিৰুদ্ধে মৰক্কোৰ পেনাল্টিৰ সহায়ত 3-2 জয়লাভ। শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমতো হোৱা বৰষুণৰ ফলত বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 14টা ৰাজহ চক্ৰৰ 257খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান জিলাখনৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে। অৰুণাচল প্ৰদেশত ভূমিস্খলনৰ ফলত চিজি মাগি ব্লক পইণ্টত চিজি নদীৰ সোঁত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত নদীখনৰ স্বাভাৱিক জলধাৰা বন্ধ হৈ পৰে। ইয়াৰ ফলত ধেমাজি জিলাৰ বিভিন্ন অংশত আকস্মিক বানৰ আশংকাই দেখা দিয়ে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ধেমাজি জিলাৰ বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ পাছত কালি জলসম্পদ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে বান ক্ষতিগ্ৰস্তক পুনৰ সংস্থাপনৰ বাবে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে।
2: বানপানী গোটেই সমস্যাটো মাননীয় মুখ্যমন্ত্ৰী বানক মুক্ত অসমৰ যিটো আমি ভাবিছিলোঁ আমাৰ ইয়াত আমাৰ মেনিফেষ্টোত আছিলে, তাৰ বাবে যোৱা 5টা বছৰে আমাৰ পীযুষ হাজৰিকা ডাঙৰে যথেষ্ট কাম কৰিলে। সেইকাৰণে আপোনালোকে মথাউৰি ভঙা নেদেখিব আমাৰ ইয়াত। সাধাৰণতে আজি ইমান ডাঙৰ ডাঙৰ বানপানী অসমত হৈছে কিন্তু মথাউৰি ভঙা নাই। হয় তাতে আমাৰ গৰাখহনীয়া সমস্যা একেবাৰে সমাধান নাই। আজি ক'ৰবাত খহিব আমি ৰখাম, আকৌ বেলেগ ফালে খহিব। কিন্তু আমাৰ কিছু এনেধৰণৰ পাহাৰৰ পৰা নামি অহা নদী আছে য'ত হঠাতে পাহাৰত হোৱা বৰষুণৰ বাবে আমি সমস্যা ইয়াতো হৈছে আমাৰ গহপুৰ আদি অঞ্চলত, বা আমি আজি যিখিনি বানপানীৰ কথা পাতিছোঁ সেই গোটেইখিনি অৰুণাচলৰ ফ্লেশ ফ্লাডৰ যোগেদি হোৱা এটা সমস্যা, হঠাতে হোৱা এটা বানপানী সমস্যা, আৰু এইখিনি আমি মোকাবিলা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। কিন্তু আমি যিবিলাক মথাউৰি বনালোঁ এতিয়ালৈকে যোৱা 5 বছৰে বনোৱা এটা মথাউৰিও আজিলৈকে ভঙা নাই। আমাৰ ৰেকৰ্ড কিছুমান থাকে, ৰেইনফল ৰেকৰ্ডৰ মতে ইতিমধ্যে প্ৰায় 60% এইবাৰ বৰষুণ হৈ গৈছে। বহাগৰ বিহু দিনৰ পৰা নেৰানেপেৰাকৈ মাজে সময়ে বৰষুণবিলাক দিয়ে আছে। আমি হস্তম হৈছোঁ আৰু আমাৰ আজিৰ দিনত আমাৰ যিবিলাক বানপানীৰ ৰেকৰ্ড এইবিলাক হ'ল আমি কিছু ডাটা বেছ ষ্টাডি কৰোঁ। আমাৰ ৰিচাৰ্চ নিজৰে আছে এনালাইচিছ চেণ্টাৰবিলাক, সেইকাৰণে আমি মৰ্ফলজিও ষ্টাডি কৰিছোঁ নদীৰ গতিপথৰ পৰা আৰম্ভ কৰি গোটেইখিনি। সেইকাৰণে
1: বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কবাণী জাৰি কৰিছে। জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ বাবে টোল ফ্ৰী হেল্পলাইন নম্বৰ মুকলি কৰিছে। টোল ফ্ৰী নম্বৰকেইটা হ'ল 1077 আৰু নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ 0373-231-2940 আৰু 0373-245010। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে ছটা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। এই পথছোৱাৰে 40 কিলোমিটাৰতকৈ অধিক বেগত যান বাহন চলাব নোৱাৰিব বুলি প্ৰকাশ কৰা হৈছে। শিৱসাগৰ জিলাৰ দিচাংমুখ, অফলা, সৰাগুৰিকে ধৰি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ কালি শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী তথা সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই পৰিদৰ্শন কৰে।

0: সংশ্লিষ্ট বিভাগসমূহক বানৰ সময়ত গ্ৰহণ কৰিবলগীয়া ব্যৱস্থা সন্দৰ্ভত নিৰ্দেশনা দিয়ে। পৰিদৰ্শনকালত মন্ত্ৰীগৰাকীয়ে বান প্ৰতিৰোধ আৰু অঞ্চলটোৰ সুৰক্ষাৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ ৰখা হ'ব। ইপিনে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালেসংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ বাবে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা দুখনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। তেওঁ কয় যে মধ্যবিত্ত বা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বাবে 3 কিলোৱাট ক্ষমতা সম্পন্ন বিজুলী সংযোগৰ ক্ষেত্ৰত চৰকাৰে 45,000 টকাৰ সাহায্য প্ৰদান কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সাহায্যৰ উপৰি ব্যক্তিগতভাৱে দিবলগীয়া অংশ সুদবিহীনভাৱে বেংকৰ পৰা ঋণ ল'ব পাৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, পি এম সূৰ্যঘৰ মুফ্ত বিজুলী যোজনা। তাৰমানে পি এম সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে, আপোনাৰ বিজুলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহাৰ্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,000 টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000।
0: লতাশিল আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই খাৰঘুলি অঞ্চলৰ পৰা 38 কিলোগ্ৰাম সোণ জব্দ কৰাৰ লগতে এজন যুৱকক আটক কৰিছে। বিস্কুটৰ আকাৰত মজুত ৰখা সোণখিনি ক'ৰ পৰা অনা হৈছিল এই সন্দৰ্ভত যুৱকজনে কোনো তথ্য এতিয়ালৈ সদৰি কৰা নাই। আৰক্ষীয়ে জব্দ কৰা সোণখিনিৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অসমীয়া ভাষা প্ৰয়োগ নকৰাক লৈ ৰাজ্যৰ 3গৰাকী প্ৰাক্তন আমোলা তথা আৰক্ষী বিষয়াই উদ্বেগ প্ৰকাশ কৰিছে। বিমান বন্দৰটোৰ 2 নম্বৰ টাৰ্মিনেলত জনসাধাৰণৰ বাবে কৰা ঘোষণাসমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰি কেৱল হিন্দী আৰু ইংৰাজী ব্যৱহাৰ কৰাৰ বিৰুদ্ধে প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, প্ৰাক্তন আই পি এছ বিষয়া জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু প্ৰাক্তন এ চি এছ বিষয়া মুকুল চন্দ্ৰ গগৈয়ে যোৱা 26 জুনত বিমান বন্দৰৰ মুখ্য বিষয়ালৈ এখন পত্ৰ প্ৰেৰণ কৰিছে। এই পত্ৰত তেওঁলোকে উল্লেখ কৰা অনুসৰি অসমীয়া ভাষা ব্যৱহাৰ নকৰাটো কেন্দ্ৰীয় অসামৰিক মন্ত্ৰালয়ৰ নিৰ্দেশনাৰ পৰিপন্থী। মন্ত্ৰালয়ৰ নীতি অনুসৰি বিমান বন্দৰ যোগাযোগ ব্যৱস্থাত হিন্দী আৰু ইংৰাজীৰ লগতে থলুৱা আঞ্চলিক ভাষাকো সমানে গুৰুত্ব দিয়া উচিত। পত্ৰখনত উল্লেখ কৰা অনুসৰি যাত্ৰীৰ সুবিধাৰ লগতে যিকোনো জৰুৰীকালীন পৰিস্থিতিৰ সময়ত বিমান বা টাৰ্মিনেলৰ ভিতৰত যাত্ৰীসকলক ক্ষিপ্ৰ আৰু স্পষ্ট নিৰাপত্তা নিৰ্দেশনাৰ বাবে আঞ্চলিক ভাষাৰ ব্যৱহাৰ অত্যন্ত প্ৰয়োজনীয়। অসমীয়া ভাষাৰ অনুপস্থিতিত এনে স্পৰ্শকাতৰ সময়ত ভুল বুজাবুজিৰ সৃষ্টি কৰিব পাৰে বুলিও পত্ৰখনত কোৱা হৈছে। কেন্দ্ৰীয় মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুসৰণ কৰি বৰঝাৰ বিমান বন্দৰৰ সকলো ৰাজহুৱা ঘোষণাত নিয়মিতভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেওঁলোকে এই পত্ৰযোগে বিমান বন্দৰ কৰ্তৃপক্ষক দাবী জনায়। যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক আৰু মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়া ডাঃ ভক্তিময় ভট্টাচাৰ্যৰ উদ্যোগত চাহবাগান কিশোৰী স্বাস্থ্য ক্লাব গঠন কৰা হৈছে। যোৰহাট জিলাৰ আয়ুক্ত আৰু অতিৰিক্ত আয়ুক্তৰ নিৰ্দেশনাত চাহবাগিচা অঞ্চলৰ কিশোৰীসকলক লৈ গঠন কৰা এই ক্লাবৰ জৰিয়তে কিশোৰীসকলৰ স্বাস্থ্যৰ প্ৰতি সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হৈছে। চিনামৰা চিকিৎসালয়ত যোৰহাট জিলা স্বাস্থ্য বিভাগ আৰু জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ লগত সংগতি ৰাখি এখন স্বাস্থ্য সচেতন সমাজ গঢ়াৰ লক্ষ্যৰে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডছক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো ৰাউণ্ড অফ 16ত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গ'লবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 2:30 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। সাম্প্ৰতিক বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত।

0: ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক্স সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ ঘোষণা। পি এম সূৰ্যঘৰ যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু বিশ্বকাপ ফুটবলৰ নক আউট পৰ্যায়ৰ এখন খেলত নেডাৰলেণ্ডছৰ বিৰুদ্ধে মৰক্কোৰ পেনাল্টিৰ সহায়ত 3-2 গ'লত জয়লাভ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: মোৰ সংগীত যাত্ৰা। অনুষ্ঠানটিৰ এইবাৰৰ অতিথি সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজা। তেখেতৰ সৈতে কথা পাতিছে অশোক ভট্টাচাৰ্যই। এয়া শুনক গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ 5ম খণ্ড।
3: নমস্কাৰ ওজা ডাঙৰীয়া।
4: নমস্কাৰ।
3: আপোনাৰ সংগীত যাত্ৰাৰ আজি 5ম খণ্ডত কথা পাতিছোঁ। মোৰ এটি প্ৰশ্নৰ উত্তৰ দিবচোন। আপুনি লোকগীতৰ শিল্পী হোৱাৰ প্ৰয়াস কৰিছিল, মঞ্চত গাইছে, বিভিন্ন অনুষ্ঠানত আপোনাক লোকগীতৰ শিল্পী হিচাপে শ্ৰোতাই বা দৰ্শকে পাইছে। আকাশবাণীত এই কথাটো মানে লোকগীতৰ শিল্পী হিচাপে আপুনি নাহিল কিয়?
4: মই এনেই ইয়াতে মই ৰেডিঅ' আৰ্টিষ্ট হিচাপে মই বৰগীত, নাম, হোলী এই তিনিটাত মই আৰু গাইছোঁ। তাতে কিন্তু মই লোকগীত খুব গাবৰ খুব ইচ্ছা। মই আৰু চেষ্টা কৰিছিলোঁ, অডিশ্যন দিছিলোঁ, অডিশ্যন দিয়াতো মই ফেইলৰ হ'লোঁ। মানে এই বিটখনতে মোৰ গণ্ডগোল লাগিলে, কাহাৰ বা বিটত অলপ বেলেগ বজালে মোৰ তেতিয়া মই নাৰ্ভাছ হৈ গ'লোঁ। গতিকে মই গম পাইছোঁ যে মই নাপাম, আৰু হৈ নাপালোঁ মই আৰু। তেতিয়া মই সেই ফাজে মোৰ বন্ধ হৈ গ'ল। কিন্তু মোৰ এতিয়াও ইচ্ছা আছে যে মই এদিন ৰেডিঅ'ত অডিশ্যন দিম আৰু ভাল ৰিজাল্ট পাম বুলি আশা আছে।
3: নিশ্চয় পাব। আপুনি এবাৰ বাৰু আপোনাৰ যিজন আপোনাৰ সহযোগী শিল্পী আছিল তেখেতৰ কিবা এটা গণ্ডগোল হৈ গ'ল, তেনেকুৱা গণ্ডগোল হ'লে আশা কৰিব নোৱাৰি সঁচাকৈ। কিন্তু তাৰপিছত আপুনি লোকগীতৰ অডিশ্যন বহুদিন ধৰি দিয়া নাই, আপুনি তাৰপিছত বহুত দীঘলীয়া এটা আপোনাৰ বিৰতি পৰিছে। এইবাৰ যেতিয়া আমাৰ লোকগীতৰ কণ্ঠ পৰীক্ষা হ'ব, আপোনাক নিশ্চয় আশা কৰিম আমি এগৰাকী প্ৰাৰ্থী হিচাপে। আৰু কিন্তু লোকগীত আপুনি গায়, অকণমান এই বৰগীত, হোলীগীত, নাম এইবিলাকৰ কথাটো পাতিয়ে আছোঁ, লোকগীতৰ এটি বা দুটি কলি অকণমান গাই দিয়কচোন।
4: মোৰ এটি প্ৰিয় গীত, মই খুব ভাল পাওঁ এইটো গীতটো, ৰাম নাম নললোঁ। এইটো গুৰুজনাৰ মানে মহাপুৰুষ মাধুৰ পদেৰে গায় পদখিনি, কিন্তু তাত সুন্দৰকৈ ঘোষাটো গাই দিছে। মই অলপ গাই দিওঁ অলপমান অকণমান।

0: এই গীতটি যিহেতু আপুনি আমাৰ লোকগীতৰ শিল্পী নহয়, গতিকে আপোনাৰ বাণীবন্ধন কৰা কোনো গীত আমাৰ হাতত নাই। কিন্তু আপোনাৰ এই গীতটি আপুনি এখন মঞ্চত পৰিৱেশন কৰিছিল, সেই বাণীবদ্ধিত ৰূপটো মোৰ হাতত আছে, আমি অকণমান সেই গীতটিকে শুনিছোঁ।
1: ঠিক আছে।

0: ঠিক আছে ওজা ডাঙৰীয়া, লোকগীতৰ শিল্পী হিচাপে আপোনাক পাম বুলি আশা কৰিলোঁ। আৰু বৰ্তমান যিটো ধাৰাত আপুনি গীত গাই আছে সেইখিনিতো আশা কৰিমেই আকৌ। তাৰোপৰি আপুনি অন্যান্য গীতৰ ধাৰালৈকেও আপুনি গৈছে, আপুনি নাও খেলৰ গীতত প্ৰৱেশ কৰিছে, আপুনি নাও খেলৰ গীতটোৰ লগত কেনেকৈ জড়িত হ'ল?
1: মই আগতেও কৈছোঁ যে আমাৰ অনুষ্ঠানত চব শিকাইছিল, তেনেকৈ বিখ্যাত শিল্পী আছিল আমাৰ তপোধন বায়ন। আমাৰ অনুষ্ঠানত যেতিয়া প্ৰগ্ৰাম কৰিব গ'লে নিৰ্দিষ্ট নিৰ্দিষ্ট শিল্পী আছে, যে তেওঁ নাও খেল দিব, এওঁ থিয় নাম গাব, এওঁ ভোটালত অংশগ্ৰহণ কৰিব, এওঁ বৰগীত গাব, এনেকুৱা বিভিন্ন বেলেগ বেলেগ অকলে সববিলাক নানে, বিভিন্ন আৰ্টিষ্টবিলাক লৈ যায়, প্ৰত্যেকে সুকীয়া সুকীয়া, কাবাৰ খোল বজাব, কাবাৰ বাঁহী বজাব, এনেকুৱা ধৰণে সুন্দৰভাৱে তেনেকুৱা ধৰণে শিল্পীবিলাক লৈ গৈছিল। তেওঁ নতুন নতুন শিল্পী সৃষ্টি হৈছিল। গতিকে মই নাও খেলটো মোৰ সেই প্ৰয়াত তপোধন বায়নৰ পৰা মই শিকিছিলোঁ, তেওঁৰ পৰা শিকিছিলোঁ। তেওঁ এইবিলাক তাত দিছিল, আমি মাদ্ৰাজতো দিছিলোঁ, আমি 1981 চনত গৈছিলোঁ, তেওঁ দিছে, মই মানে বঠা ধৰিছিলোঁ, লগৰ বঠা
0: ধৰিছিলোঁ, গতিকে
1: তেতিয়া গীতটো গাইছিলোঁ, লগত গাইছিলোঁ আৰু সেইফালে আপ্লুত হ'লোঁ আৰু। গতিকে মই তেনেকুৱা কেছেটতো গাইছোঁ, প্ৰথম কেছেট আমাৰ সেই সময়ত আমাৰ শৰ্মা ছাৰ আছিল, প্ৰভাত শৰ্মা ছাৰ, তেওঁৰ পৰিচালনাতে আমাৰ ৰেকৰ্ডিং কৰিছিল ৰমেন চৌধুৰীয়ে, কল্লোল গোষ্ঠীৰ পৰা প্ৰথম আমাৰ নাও খেলৰ, থিয় নামৰ আৰু হোলীৰ প্ৰথম কেছেট। কেছেটখন মোৰ তাৰ সময়টো মনত নাই, কিন্তু সেইখন প্ৰথম কেছেট ওলাইছিল। সেইখন কেছেটত মই হোলী গাইছিলোঁ আৰু মই নাও খেলে গাইছিলোঁ, আৰু বশিষ্ঠ শৰ্মা তেওঁ ছাৰে তেওঁ গাইছিল আমাৰ থিয় নাম। গতিকে সেইখন কেছেট বহুত পুৰণি, তাৰমানে একেলগে তাৰমানে নাম হোলী আৰু কি বোলে নাও খেলৰ গীত হৈছিল, তাতে মই গাইছিলোঁ।
0: নাও খেলটো আপোনালোকৰ বৰপেটা অঞ্চলত বেছ জনপ্ৰিয় এটি খেল, কম্পিটিশ্যন হয় তাৰ, আপুনি সেই খেলবিলাক দেখিছেও, নিজে গৈ চাইছেও, নহয় জানো?
1: কেতিয়াবা কম্পিটিশ্যন হৈছিল,
0: হয়, আপুনি কেতিয়াবা নাও খেলত মানে অংশগ্ৰহণ কৰিছে নেকি?
1: নাও খেলত মই অংশগ্ৰহণ কৰা নাই, এনে মানে চাইছোঁ, দেখিছোঁ, আমি সাঁতুৰিব পৰা নাছিলোঁ সেই সময়ত, গতিকে সাঁতুৰিব জানিব লাগে। আমাৰ মামাৰ ল'ৰাবিলাক বৰ বিখ্যাত আছে, তেওঁলোকে খুব এইবিলাক কৰিছিল, চাই চাইছিলোঁ, চাই ভাল লাগিছিল। আমাৰ 15 আগষ্টতো এইবিলাক হৈছিল, বানপানী আছিল, এতিয়া সেইবিলাক পানী নোহোৱা হৈ গ'ল, মানে নাও খেলটো বন্ধ হৈ গ'ল। আমাৰ বৰপেটাৰ থলুৱা মান আৰ্টিষ্টে এইবিলাক নাও বনাইছিল, নাও ৰং দিছিল সুন্দৰ, আপোনালোকে কলাখাটত দেখিলে গম পাব, সেই তেওঁলোকে নাও বেয়া হ'লে ভাঙি পেলাইছিল আৰু নতুনকৈ বনাইছিল, মানে হাৰিলে ভাঙি পেলাই, এনেকুৱা ধৰণৰ আছিল, ইমান ডাঙৰ হেৰি আছিল। গতিকে প্ৰত্যেকটো নাম আছে এইবিলাক, এওঁ নাও বনাই, তেওঁ নাওৰ গোটেই মানুহখিনি খুৱাই বোৱাই লৈ সুন্দৰকৈ নাওৰ প্ৰেক্টিচ কৰে, পাবই লাগিব ফাৰ্ষ্ট প্ৰাইজ, গতিকে তেনেকুৱা আছিল।
0: কিন্তু এই নাও খেলত যেতিয়া শিল্পীসকলে মানে খেলুৱৈসকলে এটা ডাঙৰ ডাঙৰ দল, বহুতকেইজন মানে বঠাধাৰী থাকে, তেওঁলোকেতো গান গাই গায়ে নাও
1: বৰ সুন্দৰকৈ গাইছিল
0: খেলত অংশগ্ৰহণ কৰে।
1: তেতিয়া পানী আছিল আমাৰ, পানী এতিয়াও আছে, কিন্তু ৰাস্তাবিলাক বন্ধ হৈ গ'ল, পানী অহা য'ত আমাৰ হাৰিজানতে আছিল, হাৰিজানটো এনেই বন্ধ হ'ল, দলং আদি মথাউৰিদি বন্ধ কৰিলে, সেই বন্ধ কৰাৰ আমাৰ নাৱৰ যিজন সৃষ্টি নাও বনাইছিল সেইবিলাক মানুহবিলাক ঢুকালে, গতিকে তেওঁলোকে ঢুকাৰ পিছত আৰু বাকী তেওঁলোকৰ ল'ৰা
0: পৰম্পৰাটো ভাঙি গৈছিল,
1: ভাঙি গ'ল, কিন্তু গীতবিলাকতো থাকি গ'ল, গতিকে গীতবিলাক এই মঞ্চত নাওবিলাক আহি গ'ল।
0: গতিকে আপোনালোকে মঞ্চত সেই নাৱৰ খেলৰ এটা
1: সুন্দৰ মানে
0: পৰিৱেশ
1: বনাই ৰং চং ধুনীয়া ৰং দিয়ে, আৰ্টিষ্ট আছে ৰং চং দিয়ে, গতিকে তেনেকুৱা আমি নাও খেল, নাও খেল আমি ষ্টেজত আমি গাওঁ।
0: হয়, এতিয়া এই নাও খেলৰ গীত কিবা মনত আছে নেকি আপোনাৰ?
1: আছে,
0: অকণমান গাই দিয়কচোন, শ্ৰোতাই শুনি ভাল পাব।

0: হে ভালস রে হে কানাই বুলাই, ভালস রে হে কানাই বুলাই, ও হো রাম ও হো হরি, এ জুরবা হা হা বেশ।
1: মানে এখানে কোন বঠার সাপ বিলাক
2: কোন মানে বঠার সাপ বিলাক
1: দুটো হই আহে
2: দুটো লয় নাখন খরগটিত যায়,
1: খরগটিত যায় হয়
2: এনেকা সুন্দর হয়।
1: বৰ ভাল লাগিল নাওখেলৰ গীতটি আপোনাৰ এই আপোনাৰ কণ্ঠত যিখিনি শুনিলোঁ। তাৰোপৰি আপোনাৰ পুৱাৰ যুগল প্ৰসংগ, আপুনি যুগল প্ৰসংগৰ লগতো জড়িত, আপোনাৰ সম্পৰ্ক তাৰ লগত, সেইখিনি কথা কওকচোন। আপুনি এই বিষয়ত কিছুমান গীতৰ সংকলনো প্ৰকাশ কৰিছে, কওকচোন যুগল প্ৰসংগৰ কথা।
0: পুৱাৰ যুগল প্ৰসংগ বুলি কওঁতে আমাৰ বৰপেটা সত্ৰত চৈধ্য প্ৰসংগ চলে, অন্য সত্ৰতো চলে, নচলা বুলি নকওঁ, কিন্তু আমাৰ সত্ৰত বৰপেটা সত্ৰত চৈধ্য প্ৰসংগ, পুৱা পাঁচটি প্ৰসংগ চলে, আবেলি বেলাভতি আমাৰ তিনিটা প্ৰসংগ চলে, আৰু গধূলি ছয়টা প্ৰসংগ, গতিকে পাঁচ তিনি চৈধ্য প্ৰসংগ। সেই চৈধ্য প্ৰসংগ প্ৰথম আমাৰ এনেই পুৱাৰ গীত, মহাপুৰুষ মাধৱদেৱৰ কৃষ্ণক জগোৱা যিটো পুৱাৰ গীত, আমাৰ দুটা আছে পুৱাৰ গীত, এটা জাগৰণৰ গীত আছে, চলনৰ গীত আছে। জাগৰণৰ গীত কৃষ্ণক জগোৱা যে তেজৰ অমলপতি পৰৱতী নিন্দা উঠৰ উঠিব গোপাল, গোপাল হৈ নিশি পৰৱতী বুলি, এনেকুৱা ধৰণে সুন্দৰভাৱে মই এখন কেছেটো বনাইছোঁ এতিয়া পুৱাৰ প্ৰসংগ বুলি, পাঁচটা প্ৰসংগ। তাৰপৰা আৰু তাৰ লগত সেই পুৱা প্ৰসংগ গাব লাগিব, দুটা গীত গাব লাগে সত্ৰত গায় আমাৰ, গতিকে সেই তাত এটা গীত বৰগীত গালে হয়, কিন্তু সত্ৰত দুটা গাব লাগে, পুৱাৰ গীত এটা, জাগৰণৰ গীত এটা, চলনৰ গীত এটা। চলন মানে আমি সেই যশ আমাৰ যশমতী পেক্ষিত নয়ন জিৰাই এনেকৰি শ্যাম কমলোচন এইবিলাক তেনেকৈ গোৱা হয়, সেইবিলাক চলনৰ গীত বুলি কয়। তাৰপিছত পুৱাৰ ভতিমা এটা আছে, প্ৰাতঃ সময় যশ অহিৰ আগত, প্ৰাতঃ সময় যশ জননী মুখ চম্বিত চাম জগা মানুহ কয় সুন্দৰভাৱে। তাৰপিছত আমি নাম ডাকা, নাম ডাকাৰ লগত যুগল প্ৰসংগ আৰম্ভ, সেইটো নামঘোষৰ পৰাই সৃষ্টি কৰি সুন্দৰভাৱে চৌব্বিছ পদৰ যুগল, নামচন্দ্ৰ চৈধ্য চৌব্বিছটা আৰু হৰণচন্দ্ৰ চৌব্বিছটা, মুঠ আঠচল্লিছটা, তাৰে সত্ৰত প্ৰত্যেকজনে গাব লাগে, পুৱা গাব লাগে, আবেলি গাব লাগে, গধূলি গাব লাগে, ৰাতি গাব লাগে, এনেকৈ তিনিটা তিনি ঠাইত গা হয়। গতিকে পুৱাৰ প্ৰসংগ মই এনে অকণমান গাইছোঁ এই

যদুনন্দন মাধৱ মধুসূদন, যাদৱ যদুনন্দন মাধৱ মধুসূদন, ইয়াৰ পিছত কীৰ্তন ঘোষ গায়। তাৰপিছত আমাৰ চতুৰ্থ প্ৰসংগত আমাৰ কৃষ্ণ

নমো, এনেকৈ চতুৰ্থ প্ৰসংগ। তাৰ সামৰণি আমাৰ পাঁচ প্ৰসংগ আছে, অৰ্থাৎ আমাৰ অভিযাগত, ৰাতিপুৱা অভিযাগত আমাৰ সুন্দৰভাৱে

0: এনেকৈ সুন্দৰভাৱে বিভিন্ন ভিন্ন হ্ৰদ গোৱা হয়।
1: হয়,
0: এইটো সামৰণি মাৰি
1: সামৰণিত হয়। এইখিনি হ'ল পুৱাৰ প্ৰসংগৰ কথা ক'লে, তেনেকৈ আপোনাৰ আবে মানে বিয়লিৰ প্ৰসংগ হয়, তেনেকৈ ৰাতিৰ প্ৰসংগ হয়, সেইবিলাকতো বিভিন্ন ধৰণে গায়। আপোনাৰ গোটেই সংগীতৰ সাধনাত আপোনাৰ বৰপেটাৰ সত্ৰৰ যিখিনি বা তাত স্থানীয়ভাৱে যি
0: ভঁৰাল ভঁৰাল হয়,
1: সেই ভঁৰালটোৰ পৰাই আপুনি মানে এতিয়াও গাই আছে,
0: এতিয়াও গাই
1: আছে। হয় হয়,
0: আগবাঢ়ি গৈছোঁ।
1: ঠিক আছে, উজা ডাঙৰীয়া, আমি আপোনাৰ পঞ্চম খণ্ডৰ এই সামৰ

মোৰ সংগীত যাত্ৰা অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে সত্ৰীয়া সংগীতৰ শিল্পী গুণীন্দ্ৰনাথ ওজাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ পঞ্চম খণ্ডটি শুনিলে। তেখেতৰ সৈতে আলাপ আৰু এই অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। গুণীন্দ্ৰনাথ ওজাৰ সংগীত যাত্ৰাৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে আইদেউৰ বুলনী।

0: সম শ্ৰোতালৈ প্ৰীতি ভৰা সম্ভাষণ জনাই মুকলি কৰিছো আজিৰ বুলনি। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই জোনালী বৰুৱা আৰু আমাৰ আমন্ত্ৰণ ক্ৰমে মোৰ সৈতে উপস্থিত আছে এগৰাকী আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ দীপ্তি ৰেখা শৰ্মা। ডাক্তৰ দীপ্তি ৰেখা, নমস্কাৰ।
1: নমস্কাৰ,
0: আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: প্ৰিয় শ্ৰোতা, ডাক্তৰ দীপ্তি ৰেখা শৰ্মা কামৰূপ জিলাৰ আমিনগাঁও স্থিত তোলাৰাম বাপনা অসামৰিক চিকিৎসালয়ৰ আয়ুৰ্বেদিক চিকিৎসা বিষয়া। প্ৰিয় শ্ৰোতা, আজি আপোনালোকলৈ বুলি আমি লৈ আহিছোঁ আমাৰ পোনপটীয়া ফোন ইন শিতান, আৰু আজিৰ শিতানৰ বিষয় মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যাত আয়ুৰ্বেদিক চিকিৎসা। আপোনালোকে ডাক্তৰ দীপ্তি ৰেখা শৰ্মাৰ সৈতে পোনপটীয়াকৈ ফোন যোগে কথা পাতিব পাৰিব আৰু সুধিব পাৰিব আপোনালোকৰ বিভিন্ন শাৰীৰিক সমস্যাৰ বিষয়ে। ইতিমধ্যে আমাৰ দুটিকৈ ফোনৰ লাইন মুকলি কৰি দিয়া হৈছে। নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। ফোন নম্বৰ দুটি মই পুনৰ কৈছোঁ, 9435405222 আৰু 03612661876। আপোনালোকে AIR গুৱাহাটী ফেচবুক পেজ যোগেও এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰ চাব পাৰিব। ডাক্টৰ শৰ্মা, তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ আজিৰ বিষয়। আমি জানো যে আয়ুৰ্বেদিক হ'ল ভাৰতৰ প্ৰায় 5000 বছৰৰ প্ৰাচীন এক ঐতিহ্যবাহী নিৰাময় পদ্ধতি, কিন্তু তথাপিও আপোনাৰ পৰা জানিব বিচাৰিম ইয়াৰ বিষয়ে কিছু আৰু অধিক। মূলত আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি কি?
1: হয়, এতিয়া আয়ুৰ্বেদিক বুলি কোৱাৰ লগে লগে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতি এক প্ৰাচীনতম চিকিৎসা পদ্ধতি, আৰু এই চিকিৎসা পদ্ধতিৰ আৰম্ভণিতে ব্ৰহ্মাদি জ্ঞানকে ধৰা হৈছে, আৰু এই ব্ৰহ্মজ্ঞান যি পৃথিৱীলৈ অনা হৈছিলে আৰু পৃথিৱীত প্ৰচাৰ আৰু প্ৰসাৰ চৰক সংহিতা, সুশ্ৰুত সংহিতা ইত্যাদিৰ দ্বাৰা ইত্যাদি প্ৰণেতাসকলে, যি চৰক সুশ্ৰুত ইত্যাদি প্ৰণেতাসকল আছিলে, তেওঁলোকে কিছু সংহিতা বা ক্লাছিক্স শাস্ত্ৰ লিখিছিলে, আৰু সেই শাস্ত্ৰ আমাৰ আয়ুৰ্বেদিক শাস্ত্ৰ হিচাপে পৰিগণিত হৈছিলে, আৰু সেই শাস্ত্ৰৰ ভিত্তিতে বহুতখিনি এনেকুৱা শাৰীৰিক, মানসিক বা বহুত হাৰ্বেল মেডিচিনৰ ওপৰতো তথ্যভিত্তিক কিছুমান আলোচনা কৰা হৈছে, আৰু সেই ভিত্তিতে আচলতে বহুতো ধৰণৰ চিকিৎসা কেনেকৈ কৰিব লাগিব, মানুহে স্বাস্থ্য কেনেকৈ বৰ্তাই ৰাখিব লাগিব, হেলথৰ ক্ষেত্ৰত বহুতো ধৰণৰ উপদেশ, এডভাইচ ইত্যাদি দিয়া হৈছে, আৰু সেইখিনি তথ্যভিত্তিক যিখিনি আলোচনা সেইখিনিকে আচলতে আয়ুৰ্বেদ শাস্ত্ৰ হিচাপে জ্ঞান কৰা হয়। আয়ুৰ্বেদিক শাস্ত্ৰত সুন্দৰকৈ স্বাস্থ্যৰ বিষয়েও কোৱা হৈছে, য'ত স্বাস্থ্য ৰক্ষণম আতুৰস্য বিকাৰ প্ৰচমনম, অৰ্থাৎ স্বাস্থ্য কেনেকৈ ৰক্ষা কৰিব লাগে স্বাস্থ্যৱানসকলে, আৰু নিৰোগী কেনেকৈ হৈ থাকিব লাগে, আৰু যিসকলৰ ধৰক কিবা কাৰণত বেমাৰ হৈছে বা তেওঁলোকে বেমাৰত পৰিছে তেওঁলোকৰ কেনেকৈ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সহায় হয় বা কি কৰিলে সহায় হয়, আতুৰ মানে তেওঁলোক আতুৰস্য বিকাৰ কেনেকৈ তেওঁলোকৰ বিকাৰখিনি আমি কি উপায়েৰে তেওঁলোকক ৰক্ষা কৰিব পাৰোঁ, সেই বিষয়েও য'ত জ্ঞান দিয়া হৈছে সেয়ে হৈছে আয়ুৰ্বেদ।
0: হয়, আপুনি খুব সুন্দৰকৈ আয়ুৰ্বেদিকৰ

0: সম্পৰ্কে আমাক জনালে। এতিয়া আমাৰ আজিৰ যিটো বিষয় যে মহিলাৰ বিভিন্ন শাৰীৰিক সমস্যা আয়ুৰ্বেদিক চিকিৎসা, এতিয়া মহিলাৰ কথা অহাৰ লগে লগে প্ৰথমেই আহি পৰে যে যেতিয়া নাৰীত্ব প্ৰাপ্ত হয় মানে ছোৱালী এগৰাকী যেতিয়া কন্যাকাল প্ৰাপ্ত হয় তেতিয়াই কিছুমান সমস্যা কিছু কিছু ছোৱালীৰ ক্ষেত্ৰত দেখা দিয়ে। তাৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ যে ধৰক কিছুমানৰ কিছু পলমকৈ হয় বা যেতিয়া হয় কাৰোবাৰ ৰক্তচাপ অধিক হয় বা কাৰোবাৰ কম হয়, সেই ক্ষেত্ৰত আয়ুৰ্বেদিক চিকিৎসা কেনেধৰণৰ
1: হয়? প্ৰথম যেতিয়া আৰম্ভ হয় আচলতে আমি 13-14 বছৰলৈকে বা 15 বছৰলৈকে আমি ৱেইট কৰিব পাৰোঁ। খুব এটাই সময় যে যাৰ প্ৰতিজনী শিশু যেতিয়া এজনী বালিকা অৱস্থালৈ যায় সেইটো সময়ত আচলতে তেওঁলোকে শৰীৰৰ গঠন, শৰীৰৰ গ্ৰ'থ হৰ্মন হওক বা যিকোনো হৰ্মনৰ ক্ষেত্ৰত থকা তাৰতম্য বা ইণ্ডিভিজুৱেলি কিছুমান ডিফাৰেঞ্চৰ ক্ষেত্ৰত পাৰ্থক্য থকাৰ কাৰণে সেই হৰ্মনখিনিয়ে ৰেগুলেট কৰা কিছুমান শাৰীৰিক গঠন বা ঋতুস্ৰাৱ অলপ দেৰিকৈ অলপ পলমকৈ হোৱা দেখা যাব পাৰে। কিন্তু এই ক্ষেত্ৰত আমি দেখা পাওঁ যে যদি ঋতুস্ৰাৱৰ সময়ত আমি কিছু আমি মেইনটেইন কৰিব পাৰোঁ আয়ুৰ্বেদিক উপায়েৰে, তেনেহ'লে সেই ঋতুস্ৰাৱ অনিয়মিত ঋতুস্ৰাৱক আমি নিয়মিত কৰিব পাৰিম আৰু খুব প্ৰপাৰলি তাক মেনেজ কৰিব পৰা যায়।
0: হয়, এইখিনিতে আমাৰ এটা ফোন আহিছে, ফোনটি লৈ লওঁ। হেল্ল'
2: হেল্ল'
0: হয়, আপুনি কোনে কৈছে?
2: মই লুৎফু ৰহমানে কৈছিলোঁ, গোৱালপাৰা জিলাৰ ধুপধৰা পদুপাৰাৰ পৰা।
0: হয় শ্ৰী ৰহমান ডাঙৰীয়া, কওক আপোনাৰ সমস্যাটো। কওক
2: সমস্যা মানে এনে ধৰক কোনো মহিলা যাতে গৰ্ভধাৰণ কৰাৰ পিছত
0: হয়
2: তেওঁলোকৰ খাদ্যৰ ক্ষেত্ৰত আৰু কেনেকুৱা ধৰণৰ পৰিৱৰ্তন কৰিব লাগে এই বিষয়ে বাইদেউক ক'ব দিবচোন।
1: হয়, এতিয়া ধন্যবাদ এই মানে প্ৰশ্নটোৰ বাবে। বহুতেই আচলতে প্ৰসূতি অৱস্থাত হওক বা গৰ্ভধাৰণৰ পিছত যিটো আমাৰ চিকিৎসা ব্যৱস্থাত এণ্টিনেটেল কেয়াৰ বুলি কোৱা হয়, অৰ্থাৎ সেই সময়ত গৰ্ভধাৰণ কৰাৰ পিছত বহুতো যত্ন ল'ব লাগে আৰু আয়ুৰ্বেদিকত এই বিষয়ে আচলতে মাসানুমাসিক গৰ্ভ বিকাশ, গৰ্ভৰ বিকাশ কি কেনেকৈ হ'ব আৰু সেই গৰ্ভ বিকাশৰ সময়ত প্ৰথম মাহত কি খাব, কেনেকৈ প্ৰতিপালন কৰিব লাগিব, ছেকেণ্ড মাহত কেনেকৈ প্ৰতিপালন কৰিব লাগিব, সেই বিষয়ে বিশদ বৰ্ণন দিয়া আছে। খাদ্যৰ ক্ষেত্ৰত খুব নিয়মিতভাৱে যাতে খাদ্য খায়, এনিমিয়া বা ৰক্তহীনতা যাতে নহয় তাৰ প্ৰতি অত্যন্ত গুৰুত্ব ৰাখিব লাগিব। কিছুমান বিশেষ ধৰণে বিশেষভাৱে নিৰ্মিত বা বিশেষ ধৰণে খাদ্য সেৱন কৰিব লাগিব, সেইমতে আহাৰ ফল মূল ইত্যাদিৰ ওপৰত গুৰুত্ব দিব লাগিব। যিসকলে মাছ মাংস সেৱন কৰে তেওঁলোকে ভিটামিন ডি বা ভিটামিন B12ৰ বিষয়ে যত্ন ৰাখিব লাগিব। ঘৰৰ মানুহে যাতে তেওঁলোকৰ প্ৰতিপালনৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰে সেইখিনিও গুৰুত্ব দিব লাগিব। আৰু আয়ুৰ্বেদিক কিছুমান মেডিচিন বা আয়ুৰ্বেদিক কিছুমান ছাপ্লিমেণ্ট যিখিনি থাকে সেইখিনি যদি আমি প্ৰয়োগ কৰিব পাৰোঁ, এতিয়া যদি মই কিছুমান নাম ক'ব লাগে তেনেহ'লে লোহা সফ বুলি থাকে নাইবা বিভিন্ন ধৰণৰ এনেকুৱা
0: গৰ্ভ অৱস্থাৰ সময়তো
1: হয় যিটো আপোনাৰ গৰ্ভ অৱস্থাক মেইনটেইন কৰিবলৈ ৰক্ষা কৰিবলৈ যিখিনি মেডিচিন দিব পাৰি বা ছাপৰ্টিভ কিছুমান মেডিচিন খাব পাৰি সেইখিনি যদি মেইনটেইন কৰা হয় এজন চিকিৎসকৰ চুপাৰভিজনত,
0: এজন চিকিৎসকৰ
1: তত্ত্বাৱধানত যদি তেওঁলোকে সম্পূৰ্ণ আয়ুৰ্বেদিক চিকিৎসা ব্যৱস্থা লয় তেনেহ'লে আজিকালি যিটো দেখিছোঁ আমি ইনফাৰ্টিলিটি কেছ হওক বা গৰ্ভধাৰণৰ পিছতো বাৰে বাৰে মিছ কেৰেজ হৈ যায় এনেকুৱা ধৰণৰ ক্ষেত্ৰতো গৰ্ভ ৰক্ষাৰ ক্ষেত্ৰত বহুতোখিনি প্ৰতিপালন কৰিব পৰা যায়।
0: হয় ৰহমান ডাঙৰীয়া, আমি আশা কৰোঁ আপুনি আপোনাৰ প্ৰশ্নটিৰ উত্তৰ পালে। আমি কথা পাতি আছিলোঁ ঋতুস্ৰাৱৰ অনিয়মীয়তা বা অত্যাধিক বিষৰ সম্পৰ্কে, কিন্তু এই মুহূৰ্তত আমাৰ আৰু এটা ফোন আহিছে, ফোনটো লৈ লওঁ। হেল্ল' হেল্ল' সংযোগ বিচ্ছিন্ন হৈছে, সম্ভৱ তেখেতে আকৌ কৰিব। আমি আকৌ আমাৰ কথালৈ ঘূৰি যাওঁ, আমি ঋতুস্ৰাৱৰ অনিয়মীয়তা সম্পৰ্কে কথা পাতি আছিলোঁ।
1: হয়, এতিয়া যদি বাল্য অৱস্থাৰ পৰাই ঋতুস্ৰাৱৰ অনিয়মিতা কেনেবাকৈ চলি আছে তেনেহ'লে তেওঁলোকক আমি প্ৰথম অৱস্থাতেই আহাৰৰ ওপৰত গুৰুত্ব দিব লাগিব। কাৰণ শিশু অৱস্থাৰ পৰা যেতিয়া বাল্য অৱস্থা বা এডলেচেণ্ট পিৰিয়ড বুলি যোনটো আমাৰ কোৱা হয় সেই পিৰিয়ডটোত দেখা যায় কিছুমান শিশুৰ বা কিছুমান উঠি অহা ছোৱালীৰ কিছুমান ডেফিচিয়েঞ্চি বা ৰক্তহীনতাৰ ভুগিবলৈ পায়।
0: এইখিনিতে আমাৰ ফোন কল আহিছে আৰু এটা, আমি লৈ লওঁ। হেল্ল'

0: हेलो हेलो हेलो हेलो
1: হেল্ল'
0: হয় কওকচোন, আপুনি কোনে কৈছে?
1: মই খ্ৰীষ্টান বস্তিৰ পৰা ললিতা সিঙে কৈছোঁ।
0: হয় কওক বাইদেউ।
1: মোৰ সমস্যাটো হৈছে, মই 3 বছৰৰ পৰা মানে আয়ুৰ্বেদিক মেডিচিন খায়ে আছোঁ, কিন্তু এতিয়া কেতিয়াবা কেতিয়াবা নাখালে কিছুমান বস্তু খালে মোৰ গাটো ভিতৰত বহুত জ্বলা পোৰা কৰে আৰু মাথাটো খুব বেয়া লাগে। মই কি কৰিব লাগিব বাইদেউ?
2: আপোনাৰ বয়স কিমান বাইদেউ?
1: মই এতিয়া 60+।
2: হয়, আপোনাৰ বিশেষ কিবা তেনেকুৱা বেমাৰ আছে নেকি, য'ত মানে ধৰক উচ্চ ৰক্তচাপ বা মধুমেহ?
1: সেইবিলাক নাই। মই 2021 চনত মই গৰ্ভলৈ অপাৰেশ্যন কৰিছিলোঁ।
2: হয়
1: অপাৰেশ্যন কৰি আগতে এলোপেথিক বহুত দেখুৱালোঁ। হস্পিটেল থাকিলে ভাল হয়, ঘৰত আহিলে আকৌ হয়। তাৰপিছত মই 23 চনৰ পৰা মই আয়ুৰ্বেদিক মেডিচিন 23 নহয় 24 24 না 23ৰ পৰা মই আয়ুৰ্বেদিক মেডিচিন খাই আছিলোঁ। এতিয়াও বৰ্তমান মাজে মাজে খাওঁ, কিন্তু কিছুমান বস্তু খালে মোৰ গাটো ভিতৰটো খুব গৰম হয়, পেটৰ পিঠি এইবিলাক আৰু মাথাটো মানে কিবা মোৰ ভাল নালাগে, মাথাটোতে গৰম হৈ যায়।
2: হয় বাইদেউ, এইটো ক্ষেত্ৰত মই ক'ব খুজিম যে যেতিয়া মানুহৰ মেন'প'জ হয় বা আমাৰ ঋতুস্ৰাৱ বন্ধ হয়, সেইটো সময়ত মানুহৰ বহুত দিনলৈকে বা বহুত বছৰলৈকে কিছুমান হট ফ্লাশ্বেছ, যিটো তেখেতে কৈছে যে যেনেকৈ খুব গৰম অনুভৱ হোৱা, এইটো ক্ষেত্ৰত তেখেতক আচলতে আৰু এটা চাবলগীয়া যে থাইৰয়ডৰ কিবা সমস্যা আছে নেকি বা বেলেগ কিবা সমস্যাৰ পৰা তেওঁ ভুগি আছে নেকি। আৰু এটা কথা হ'ব পাৰে, তেওঁ যিহেতু কৈছে যে চিকিৎসালয়ত তেওঁ থাকিলে নিশ্চয় ভাল পায় বা ঘৰত অহাৰ লগে লগে, এইটো এটা তেখেতৰ আহাৰৰ কিবা তাৰতম্য হয় নেকি, পাৰ্থক্য ক'ৰবাত আছে নেকি আহাৰৰ ক্ষেত্ৰত, নাইবা এই যে মেন'প'জৰ পিছত তেওঁৰ কেলছিয়াম ডেফিচিয়েঞ্চি হৈছে নেকি, এইখিনিও আচলতে চাব লগা খুব কথা। আৰু মোৰ মতে যে তেওঁ যদি আয়ুৰ্বেদিক কি মেডিচিন খাই আছে, এইখিনি এজন আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শত যদি লয় আৰু তেওঁৰ যিখিনি পুষ্টিহীনতা বা ৰক্তহীনতা যিখিনি আছে বা কেলছিয়াম ডেফিচিয়েঞ্চি, এই ক্ষেত্ৰত যদি কিবা ছাপোৰ্ট লাগে, তেওঁলোকে তেওঁ নিশ্চয় চিকিৎসকৰ পৰামৰ্শ অনুসৰি এইখিনি যদি কৰি লয় নিশ্চয় ভাল পাব।
0: হয়, আমি আশা কৰোঁ তেখেতে উত্তৰ পাইছে। ইতিমধ্যে আমালৈ আৰু এটা ফোন কল আহিছে, আমি ফোনটো লৈ লওঁ। হেল্ল' হয় বাইদেউ, আপুনি আৰম্ভণিৰ পৰা প্ৰশ্নটো কওক, প্ৰথমে আপোনাৰ পৰিচয়টো দিয়ক। হয়
3: মই মানে মাহেকীয়া সমস্যাৰ কথাটো ক'ব ওলাইছো কি, কেতিয়াবা তাৰমানে আমাৰ তিৰোতা মানুহৰ 2-3 মাহৰ মূৰত হয়, কেতিয়াবা আকৌ বহুতকে ব্লিডিং হয়, কেতিয়াবা আৰু কমকে হয় আৰু পেট বিষায়। এইবোৰ কিবা আয়ুৰ্বেদিকৰ কিবা উপায় আছে নেকি বা কিবা মেডিচিন আছে নেকি?
2: হয়, খুব সুন্দৰ এটি প্ৰশ্ন। বহুতো উঠি অহা ছোৱালীখিনিক আমি দেখা পাওঁ 18-20 বছৰ বয়সত, বা কণ্টিনিউ হয় কেতিয়াবা। আৰু খুব এটি প্ৰচলিত ধাৰণা আছে যে ছোৱালীখিনি যেতিয়া ডাঙৰ হ'ব বা বহুত দিন যেতিয়া হ'ব তেতিয়া নিশ্চয় নিজে নিজে ভাল হৈ যায় বুলি, সেইকাৰণে বহুতে চিকিৎসকৰ পৰামৰ্শ নলয় বা সেইমতে কাম নকৰে। আয়ুৰ্বেদিকত আচলতে ইয়াৰ পৰামৰ্শ যদি আমি দিবলৈ বিচাৰোঁ, অশোকাৰিষ্ট বুলি খুব এটি সুন্দৰ মেডিচিন আছে, য'ত আপুনি 2-3 মাহ যদি ছোৱালীজনীক খাবলৈ উপদেশ দিয়ে তেনেহ'লে সেইটো এটি খুব ভাল এটি চলিউশ্যন হ'ব পাৰে। তাৰ উপৰিও আয়ুৰ্বেদিক উপায়েৰে ধৰক কিছুমান সতাৱাৰী, যিটো সতমূল বুলি আমাৰ আয়ুৰ্বেদিকত কোৱা হয়, নাইবা অশ্বগন্ধা ইত্যাদি দিও আমাৰ কেৱল উদ্ভিদ জাতীয় কিছুমান মেডিচিনেৰেও ঠিক কৰিব পৰা যায়। নিশ্চয়কৈ আয়ুৰ্বেদিক চিকিৎসকৰ পৰামৰ্শ মতে থাকিলে সেই ছোৱালীজনীয়ে নিশ্চয় এই এনেকুৱা ধৰণৰ মানে প্ৰব্লেমৰ পৰা হাত সাৰিব পাৰিব।
0: হয়, আমি আশা কৰোঁ আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰটি পালে। আমাৰ আন এটি ফোন কল আমি লৈ লওঁ। হেল্ল'
1: হেল্ল'
0: হয়
1: হয়
0: নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক।
1: মই মঙলদৈ দুনি বৰপথাৰৰ পৰা দেৱজানী শৰ্মাই কৈছোঁ।
0: হয় শৰ্মা বাইদেউ কওক।
1: আমাৰ ভতিজী এজনী আছে বৰ্তমান 18 বছৰ,

0: তাৰমানে যোৱা অক্টোবৰ নৱেম্বৰত কিবা মাথা ইনফেকচন হৈ উঠি তাৰমানে আই চিত থবলগীয়া হৈছিলে। তাৰপিছত আৰু দুই তিনিবাৰমান মাহেকীয়া হ'ল বাৰু, এতিয়া মাহেকীয়া হোৱা পাঁচ ছয় মাহমান মাহেকীয়া হোৱাই নাই।
1: এতিয়া চাওক, আমাৰ বডিটো, মহিলাসকলৰ বডি শাৰীৰিক গঠনটোৱে এনেকুৱা যে হৰমনৰ ওপৰতেই সম্পূৰ্ণ নিৰ্ভৰ কৰে। এতিয়া যেতিয়া কিবা এটা ষ্টেটত থাকে, হয়তো তেওঁ চিকিৎসালয়ত থাকিব লগা হৈছে বহুদিন, নাইবা কিবা খেলিমেলি, ধৰক খাদ্যৰ খেলিমেলি হৈছে, বেমাৰৰ কাৰণে তেওঁৰ কম্প্ৰমাইজ ষ্টেটত যায়, সেইখিনি ক্ষেত্ৰত আচলতে আমাৰ বডিয়ে কোপ আপ কৰোঁতে অলপ সময় লয়। সেইকাৰণে হৰমনৰ ইৰেগুলাৰিটিৰ কাৰণে এমাহ দুমাহ, কেতিয়াবা খুব সোনকালে হোৱাও দেখা যায়, কেতিয়াবা অলপ দিন দেৰি হোৱা দেখা যায়। যদি পাঁচ ছমাহ হোৱা নাই তেনেহ'লে নিশ্চয়কৈ চিকিৎসকৰ দেখাবলৈ হৈছে। কিন্তু এই ক্ষেত্ৰত যদি তেওঁক কিবা এটা মেডিচিন, ধৰক শতমূল জাতীয় থকা বা অশোকাৰিষ্ট নৰ্মেল এনেকৈ যদি দিব পাৰে, বা মহিলা বা তেওঁৰ যোনটো স্ত্ৰীৰোগ বিশেষজ্ঞৰ যদি বা আয়ুৰ্বেদিক চিকিৎসা বিশেষজ্ঞৰ যদি তেওঁ কাষ চাপে, তেওঁ নিশ্চয়কৈ ইয়াৰ পৰা আৰাম পাব বা এই ইয়াৰ এই বেমাৰৰ পৰা উপশম পাব।
2: হয়, নিশ্চয়কৈ। এতিয়া ঋতুস্ৰাৱৰ সমস্যাৰ কথাই বহুকেইগৰাকীয়ে জানিব বিচাৰিছে। এতিয়া তাৰ লগতে এটা সংযোগ হৈ থাকে যিটো বগা স্ৰাৱ বুলি কয়, বগা স্ৰাৱৰ সমস্যা, সেই সমস্যাৰ আয়ুৰ্বেদিক চিকিৎসা কেনেধৰণৰ
1: হয়? চাওক, মই যোনটো ক'লোঁ যে হৰমনেল ডিষ্টাৰ্বেঞ্চ যেতিয়া থাকে মানুহৰ বহুত ধৰণৰ সমস্যা হ'ব পাৰে। এতিয়া ঋতুস্ৰাৱ হৈছে এগৰাকী মহিলাৰ নৰ্মেল ফিজিঅ'লজিকেল প্ৰচেছ, মানে নৰ্মেল শাৰীৰিক এটি ব্যৱস্থা, যিটোৰ দ্বাৰা প্ৰতি মাহতে তেওঁ 25-30 দিনৰ ভিতৰত যিকোনো এটি ডেটত তেওঁ হয়। কিন্তু এই ক্ষেত্ৰত যেতিয়াই অকণমান ইৰেগুলাৰিটি, ধৰক আজিকালি খাদ্যাভ্যাসৰ ইৰেগুলাৰিটি দেখা যায়, বা নাইবা আপোনাৰ লাইফষ্টাইল, জীৱনশৈলীৰ বিষয়ে বহুতেই খেলি মেলি দেখা যায়, এই ক্ষেত্ৰত আমাৰ শৰীৰৰ শাৰীৰিক গঠনেও বহুতখিনি ডিফাৰেঞ্চ অনা দেখা যায়।
2: হয়,
1: এতিয়া এই ক্ষেত্ৰত যদি আমি চাওঁ যে আয়ুৰ্বেদিকক যদি আপুনি গুৰুত্ব দিয়ে, তেনেহ'লে এইখিনি নৰ্মেলাইজ কৰিবলৈ বহুতখিনি আচলতে প্ৰক্ৰিয়া থাকে। সেই প্ৰক্ৰিয়াখিনিৰ দ্বাৰা নৰ্মেল আমাৰ শাৰীৰিক গঠন মেইনটেইন কৰা আৰু স্বাস্থ্য ৰক্ষা কৰাৰ জৰিয়তে আমাৰ এইখিনি ঠিক কৰিবলৈ এগৰাকী মহিলাক ঠিক কৰিব যত্ন কৰা হয়।
2: হয়, আৰু আপুনি খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ কথা ক'লে, এতিয়া আজিকালি যিটো যান্ত্ৰিক পূৰ্ণ এটা জীৱন নহয় জানো, তাৰ আমাৰ জীৱনশৈলীৰ সমানে সমানে খাদ্যাভ্যাসো যথেষ্ট সলনি হৈছে। এতিয়া সেই জীৱনশৈলীৰ লগত খাপ খুৱাই আমি আগবাঢ়ি যাবই লাগিব, কিন্তু কেনেধৰণৰ খাদ্যাভ্যাস বা এটা সুস্থ জীৱনশৈলীৰ দ্বাৰা আমি এটা সুস্বাস্থ্য আহৰণ কৰিব পাৰিম, এই বিষয়ে আমি নিশ্চয় কথা পাতিম। কিন্তু ইতিমধ্যে আমাৰ এটা ফোন আহিছে, আমি ফোনটো লৈ লওঁ। হেল্ল'
3: হেল্ল'
2: হয় কওক।
3: হেল্ল'
2: হয়,
3: মোৰ মানে এটা বেমাৰ আছে, আজি বহুত বছৰ হল, এনে বিষ হৈছিল, গোটেই গাটো মানে বিষ হৈছিল, বিষটোতো এতিয়া বৰ্তমান নাই, মই খোজ কাঢ়িব নোৱাৰো, আর দিনটো মই চিয়াৰতে বহি থাকো, চিয়াৰতে মোৰ সব কিছু হয়, গা বা ধোৱা, খাওয়া লোৱা সব কিছু, মানে
2: সমস্যাটো আপোনাৰেই, সমস্যাটো আপোনাৰেই ন, বিষৰ
3: আঠা নিচিনা বস্তু, হ্যাঁ ভারী বস্তু, এটোৰ কিবা আয়ুর্বেদিক কিবা আছে নেকি ব্যৱস্থা?
1: আপোনাৰ বয়স কিমান?
3: ডাক্তৰৰ মতে চিকিৎসা কৰিলো, কোনো বেমাৰ ধৰা নপৰে, ইনজেকশ্যন কৰিলো, এক্সৰে কৰিলো, তেজ পৰীক্ষা কৰিলো, কিমান পৰীক্ষা কৰিলো, কোনো বেমাৰে ধৰা নপৰে।
1: আপোনাৰ বয়স কিমান হ'ব?
3: মোৰ বয়সটো হ'ল আপোনাৰ 45।
1: হয়, চাওক, যেতিয়া কিছুমান বস্তু ধৰা নপৰে বা বহুতখিনি চিকিৎসালয়ো আপুনি ভাল পোৱা নাই, তেখেত তেনেকুৱা ক্ষেত্ৰত আমি আচলতে নাৰ্ভৰ বা আমাৰ যোনখিনি স্নায়ুগত বেমাৰ হ'ব পাৰে বুলি আমি ধৰিব পাৰোঁ। তেনেকুৱা ক্ষেত্ৰত আপুনি যদি তেনেকুৱাকৈ আপুনি ভাবি যদি চিকিৎসালয় এগৰাকী স্নায়ুৰোগ বিশেষজ্ঞ নাইবা আয়ুৰ্বেদিক কোনোবা মেডিচিন স্পেচিয়েলিষ্টক যদি দেখুৱাব পাৰে, নাইবা তেনেকুৱা ক্ষেত্ৰত হ'লেও আপুনি কিছুমান আয়ুৰ্বেদিক দৰৱ আছে, যেনেকৈ চজিনাৰ পাতৰ পৰা নিৰ্মিত মৰিঙা।

0: বুলি উদযাপন কৰা হয়। তাৰ ৰস যদি চজিনাৰ পাতৰ ৰস খাব পাৰে, যদি কিবা বডিত ইনফ্লেমেশ্যন থাকে বা যিখিনি আমাৰ দেখা পোৱা যায় যে বিষ, তেনেকুৱা ক্ষেত্ৰত আচলতে হালধিৰ ৰস বা হালধিৰ ৰস বা থেতেলিয়াই উতলাই তাক যদি আমি কম কৰি পেলাই কাঢ়া হিচাপে খাব পাৰোঁ, সেইটোও বহুত ভাল কাম কৰে। অৰ্জুন গছৰ ছালে ভাল কাম কৰে। এনেকুৱা ধৰণৰ আচলতে কিছুমান যদি প্ৰক্ৰিয়া আমি ঘৰতে নিৰ্মিত কিছুমান ঔষধি যদি আমি সেৱন কৰোঁ, তেনেহ'লে আপুনি বহুতো ধৰণৰ এনেকুৱা ইনফ্লেমেটৰী প্ৰব্লেমৰ পৰা আপুনি ভাল পাব পাৰে। আৰু লগতে যদি স্পেচিফিক কিছুমান ৰোগ বুলি ভাবিছে, তেনেহ'লে আপুনি নিশ্চয়কৈ এগৰাকী চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব। হয়
1: আপুনি কিছুমান ঘৰুৱা ঔষধৰ কথা ক'লে, যিসকল এতিয়া বিষৰ কথা যিহেতু তেখেত শ্ৰোতাজনে উল্লেখ কৰিলে, গতিকে আমাৰ মহিলাসকলেও বিভিন্ন বিষৰ দ্বাৰা আক্ৰান্ত, গতিকে সেই বিষত যে ঘৰুৱা যে হালধি ৰসৰ কথা ক'লে সজিনা, সেইবোৰ কোন সময়ত বা কি কি পৰিমাণত খালে সুস্থ হৈ থাকিব পাৰি?
0: এতিয়া মহিলাসকলৰ ক্ষেত্ৰত মই প্ৰথমতে কাৰণটো কৈ দিওঁ যে মহিলাসকলে যেতিয়া ঋতুস্ৰাৱ বন্ধ হোৱাৰ সময় হয়, সেইটো সময়তে পুষ্টিহীনতাৰ এটি লক্ষণ কেলছিয়াম ডেফিচিয়েঞ্চি, আৰু যাৰ পৰা অষ্টিঅ'পৰোছিছ আৰু তাৰপিছত গৈ অষ্টিঅ'আৰ্থ্ৰাইটিছ, এই দুটা লক্ষণ আচলতে যিটো বাত বিষ বুলি আমি অসমীয়াত কওঁ, বাত বিষৰ সমস্যাই সাধাৰণতে বেছি হয়। কেতিয়াবা আন বাত বা কেতিয়াবা এনেকুৱা ধৰণৰ বাত বিষ বেছি হোৱা দেখা যায়। হয়
1: এইখিনিতে আমাৰ আৰু এটা ফোন আহিছে, লৈ লওঁ। হেল্ল'
2: মানে চিকিৎসা কৰিলে মানে আমাৰ ডক্টৰৰ পৰা এতিয়ালৈকে ভাল হোৱাই নাই, মানে আপোনাৰ আয়ুৰ্বেদিকৰ পৰা মানে ভাল ভাল কৰিব পাৰিম নেকি বা কেনেকুৱা ধৰণৰ চিকিৎসা কৰিব লাগে আপোনাৰ ফালৰ পৰা জনাই দিব পাৰে নেকি বোলে কল কৰিছিলো বাইদেউ। আপোনাৰ ডক্টৰৰ পৰা মানে কিবা হৈছিলে কিবা উপায় দিব নেকি বোলে কল কৰিছিলো বাইদেউ। মোৰ নাম হৈছিলে বিক্ৰম চেৰাণ।
0: হয় চাওক, পাইলছ বা এনেকুৱা ধৰণৰ ৰোগত যিটো এনোৰেক্টেল ডিজিজ বুলি কোৱা হয়, ইয়াতে আমাৰ আয়ুৰ্বেদিকৰ খুব সুন্দৰ শৈল্য চিকিৎসা আছে, যিটো খাৰসূত্ৰ বুলি কোৱা হয়, য'ত আপোনাৰ বেমাৰটো কোনোপধ্যে আৰু বাৰে বাৰে হৈ নাথাকে, য'ত আমি দেখা পাওঁ যে বিভিন্ন ধৰণৰ চাৰ্জাৰী কৰাৰ পিছতো এইটো বেমাৰ বাৰে বাৰে হোৱা দেখা যায় এগৰাকী এজন মানুহৰ। কিন্তু আয়ুৰ্বেদিক চিকিৎসা যদি লয় আৰু আয়ুৰ্বেদিক মেডিচিন আৰু আয়ুৰ্বেদিক শৈল্য চিকিৎসাৰ দ্বাৰা আচলতে এই ৰোগটো নিৰাময় কৰিব পাৰে। আপুনি আয়ুৰ্বেদিক শৈল্য চিকিৎসক আছে, তেওঁলোকৰ লগত নিশ্চয় কথা পাতি ল'ব, আৰু আপোনাৰ বেমাৰটো সম্পূৰ্ণকৈ যদি গ্ৰেড ওৱান গ্ৰেড টুত থাকে, তেনেহ'লে নিশ্চয় মেডিচিনেৰে ঠিক হয়, আৰু নহ'লে কেতিয়াবা আয়ুৰ্বেদিক শৈল্য চিকিৎসা দৰকাৰ হয়, আৰু কিন্তু সম্পূৰ্ণ নিৰাময়ৰ ব্যৱস্থা আছে।
1: হয় প্ৰিয় শ্ৰোতা, আপোনালোকে শুনি আছে আইডৰ বুলনি পোনপটীয়া ফোন ইন শিতান, আৰু আমাৰ আজিৰ বিষয় হ'ল বিভিন্ন শাৰীৰিক সমস্যাত আয়ুৰ্বেদিক চিকিৎসা। আপোনালোকে এই দুটি নম্বৰত ফোন কৰি আমাৰ ষ্টুডিঅ'ত এই মুহূৰ্তত উপস্থিত থকা আয়ুৰ্বেদিক চিকিৎসক ডাক্টৰ দীপ্তিৰেখা শৰ্মাৰ সৈতে পোনপটীয়াকৈ আপোনালোকৰ সমস্যাৰ কথা পাতিব পাৰিব। ফোন নম্বৰ দুটি হ'ল 9435405222 আৰু 03612661876। আমি কথা পাতি আছিলোঁ মহিলাৰ বিভিন্ন বিষৰ সমস্যাৰ।
0: হয়, মই বাত বিষৰ কথালৈ কৈ আছিলোঁ যে বাত বিষ বুলি যেতিয়া আমাৰ দেখা যায়, তেতিয়াই মহিলাসকলক আচলতে আমি এই পুষ্টিহীনতা কেলছিয়াম ডেফিচিয়েঞ্চিৰ বিষয়ে আমি প্ৰথম ভাবোঁ। এনেকুৱা ক্ষেত্ৰতো আমাৰ প্ৰবাল পৃষ্টি বা সপ্তামৃত লোহ এনেকুৱা ধৰণৰ কিছুমান মেডিচিন আছে যিটো নিশ্চয়কৈ বিশেষজ্ঞৰ দ্বাৰাই দিয়া হয়, কিন্তু এইখিনি মেডিচিন খালে নেচাৰেলি প্ৰাকৃতিকভাৱে এগৰাকী মহিলা সুস্থতাৰ ফালে আহিব পাৰে। আৰু যিখিনি আমি বিষ বা এনেকুৱা ধৰণৰ উপশম দেখা পাওঁ, তেওঁলোকে এই ৰোগসমূহৰ পৰা নিৰাময় লাভ কৰিব পাৰে। আৰু আয়ুৰ্বেদিক চিকিৎসা যেতিয়া ল'ব, তেতিয়া আমি জানো নহয় আমি প্ৰকৃতিৰ পৰা উৎপন্ন বা প্ৰকৃতিয়ে আমাৰ উৎস, আৰু যেতিয়ালৈকে আমি প্ৰকৃতিৰ লগত থাকিম তেতিয়াই আমি নিশ্চয় সুস্থ হৈ থাকিম।
1: হয়, এইখিনিতে আমাৰ আৰু এটা ফোন আহিছে, আমি লৈ লওঁ। হেল্ল'
3: হেল্ল' মই দিল্লীশ্বৰ শৰ্মা কৈছিলোঁ।
1: হয় শ্ৰী শৰ্মা কওক।
3: মোৰ তাৰমানে আপোনাৰ যেতিয়া কথা পাম চাকৰিটো তাৰমানে আকৃতিটো পুৰা নাচি থাকে, এইটো আজি মোটামুটি 6 মাহমান হৈ গ'ল, এতিয়া কি উপায় কৰিলে ভাল হ'ব কওকচোন।
0: হয়, আপোনাৰ যিটো প্ৰব্লেম সেইটো হ'ব পাৰে নাৰ্ভৰ বা নিউৰলজিকেল বুলি কোৱা হয় স্নায়ুগত ৰোগ, আৰু এই ক্ষেত্ৰত আপুনি আপোনাৰ ট্ৰাইজেমিনেল আৰু ফেচিয়েল নাৰ্ভ

0: থাকে। আপুনি এতিয়া অকণমান ব্যায়াম কৰিব লাগিব, যোগাৰ ক্ষেত্ৰত এইটোত আচলতে খুব সুন্দৰ, যিটো আমাৰ সূক্ষ্ম ব্যায়াম বুলি কোৱা হয়, যিখিনি সূক্ষ্ম ব্যায়াম আমাৰ আমাৰ মুখৰ ক্ষেত্ৰত কিছুমান আছে, আৰু প্ৰাণায়াম য'ত অক্সিজেন আপোনাৰ নিশ্চয় বেছি লাগে, সেইখিনি আপুনি কৰিব লাগিব। প্ৰাণায়াম কৰক, আপুনি য়োগা কৰক, আৰু যদি স্নায়ুগত, যেনেকৈ মই ক'লোঁ, এই দুডাল নাৰ্ভে বেছিকৈ ইনভল্ভ হৈ থাকে, এই নাৰ্ভৰ যদি ৰিলেটেড কিবা আপোনাৰ সমস্যা হৈ আছে, এইটো আপুনি এগৰাকী চিকিৎসকৰ লগত পৰামৰ্শ লৈ সম্পূৰ্ণ ৰোগ নিৰ্ণয় কৰাৰ পিছতহে আচলতে আমি ৰোগটোৰ বিষয়ে ক'ব পাৰিম আৰু নিৰাময়ৰ ব্যৱস্থা কৰিব পাৰিম। কিন্তু আয়ুৰ্বেদিকত নিশ্চয় নিৰাময়ৰ ব্যৱস্থা আপুনি পাব। আৰু এই ক্ষেত্ৰত পঞ্চকৰ্ম, যিটো আমাৰ আয়ুৰ্বেদিক থেৰাপী, সেই পঞ্চকৰ্মা থেৰাপীৰো খুব সুন্দৰ ৰিজাল্ট পাব পাৰে। পঞ্চকৰ্মা থেৰাপীত আচলতে পাঁচবিধ থেৰাপী কৰা হয়, বমন বিৰেচন এনেকৈ, আৰু নিউৰোমাস্কুলাৰ যিবিলাক আমি দেখা পাওঁ, স্নায়ুগত আৰু মাংসগত, সেইখিনিত আচলতে খুব সুন্দৰ আমাৰ ৰিজাল্ট দেখিবলৈ পাওঁ।
1: হয়, আৰু এটা ফোন আহিছে, এইখিনিতে ফোনটো লৈ লওঁ। হেল্ল' হেল্ল' হেল্ল' সম্ভৱ যোগাযোগ বিচ্ছিন্ন হৈছে। এটা পঞ্চকৰ্মৰ কথা আপুনি ক'লে, হয় আমি হয় পুনৰবাৰ ক'ব আপোনাৰ পৰিচয়টো। হয়, আপোনাৰ সমস্যাটো কওক।
2: মানে মোৰ সমস্যা বুলি ক'লে, মোৰ ঘৰত এজন শিশু আছে, মানে দুবছৰ হ'ব এবাৰ ছেপ্টেম্বৰৰ 25 তাৰিখ পৰিলে, মানে শিশুজনৰ মানে গৰম দিন পৰিলে মানে গাটো ৰঙা পৰি পৰি উঠে, ৰঙা পৰি পৰি মানে উঠিলে মানে এনেকুৱা হৈ থাকে, কিন্তু ঠাণ্ডা দিন নহয়, কিন্তু বহুত ডক্টৰ তাত চালো, মলম খোৱা মলম দে, ঔষধ পাতি এনেকে দে, মানে ভাল হোৱাই নাই।
0: হয়, এইটো ক্ষেত্ৰত আমি এলাৰ্জিৰ কথাই ভাবিব লাগিব, যিহেতু গৰমৰ দিনত হয়, যেনেকৈ আমি শুনিছোঁ যে ঠাণ্ডাৰ পৰা এলাৰ্জি হয়, গলা বেয়া হয় নাইবা স্কিনত প্ৰব্লেম হয়, তেনেকৈ গৰমৰ পৰাও বহুতৰ হিট এলাৰ্জিও হয়। এই যদি এনেকুৱা হৈ আছে, এল'ভেৰা, যিটো আমি ঘৃতকুমাৰী বুলি কওঁ, এল'ভেৰাৰ ৰসটো উলিয়াই বা পাল্পটো উলিয়াই সেইটো লগাব পাৰে, চন্দন পিচি, বগা চন্দন বা ৰঙা চন্দন পিচি চন্দন লগাব পাৰে, গৰমৰ পৰা হোৱা যিকোনো এলাৰ্জি ভাল হয়। তাৰ লগতে চন্দনৰ পৰা বনোৱা এবিধ চিৰাপ থাকে, চন্দন আচাপ বুলি কোৱা হয়, যিটো আয়ুৰ্বেদিকভাৱে যিকোনো ভাল কোম্পানীৰ উপলব্ধ, আৰু সেই চন্দনাচপ যদি শিশুটিক 2 চামুচ আৰু 2 চামুচ চন্দনাচপ 2 চামুচ পানীৰ লগত খুৱাব পাৰে, তেনেহ'লে এমাহতে শিশুগৰাকীয়ে নিৰ্মূল হ'ব পাৰিব বুলি মোৰ ধাৰণা। হয়
1: হয়, আমি আশা কৰোঁ আমাৰ শ্ৰোতাজনে নিশ্চয়কৈ উত্তৰ দি পালে। এতিয়া হাৰ্বেল মেডিচিন বুলি যিটো কোৱা হয়, ভেষজ ঔষধ, সেই ভেষজ ঔষধ আৰু আয়ুৰ্বেদিক একেই নেকি বাৰু?
0: হয়, বহুতখিনি মিল আছে। আয়ুৰ্বেদিকৰ ক্ষেত্ৰত আচলতে আমি কিছুমান কম্পজিশ্যন বা বিভিন্ন ধৰণৰ উদ্ভিদ একেলগ কৰি বনোৱা, আৰু হাৰ্বো মিনাৰেল, আমাৰ ধৰক যোনটো উদ্ভিদৰ পৰা বনোৱা, তাৰ লগত কিছুমান খনিজ পদাৰ্থ যুক্ত হয়, কেতিয়াবা সেই খনিজ পদাৰ্থ আপোনাৰ কেলছিয়াম হ'ব পাৰে বা এনেকুৱা ধৰণৰ, যেনেকৈ মই কৈছিলোঁ প্ৰবাল পিষ্টি, প্ৰবাল যিটো আমাৰ মাণিক্য বুলি কোৱা হয়, প্ৰবাল মাণিকৰ নিচিনা খনিজ পদাৰ্থ উদ্ভিদৰ লগত মিক্স কৰি বনোৱা হয়, আৰু এইবিলাক শাস্ত্ৰগত, অৰ্থাৎ স্বৰূপ সংহিতা বা সুশ্ৰুত সংহিতাত এইখিনি কথা লিখা আছে, আৰু এইখিনিৰ তেনেকৈ বনোৱা যিখিনি মেডিচিন সেইখিনিক আয়ুৰ্বেদিক মেডিচিন বুলি কোৱা হয়। এতিয়া হাৰ্বেল মেডিচিনৰ ক্ষেত্ৰত সম্পূৰ্ণ উদ্ভিদ উৎস যাৰ হয় আৰু প্ৰাকৃতিকভাৱে সম্পূৰ্ণ নিৰ্মিত, আৰু য'ত খনিজ পদাৰ্থ খুব কম থাকিব বা নাথাকে, তেনেকুৱা ধৰণৰ মেডিচিনক আমি হাৰ্বেল বুলি কওঁ, বা এটা উদ্ভিদৰ পৰা বনোৱা যিখিনি মেডিচিন পোৱা যায় সেইখিনিক আমি হাৰ্বেল মেডিচিন বুলি কওঁ।
1: হয়, ডাক্টৰ দীপ্তিৰেখা শৰ্মা, আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। শেষত মহিলাৰ স্বাস্থ্য ৰক্ষাত সহায়ক হিচাপে দুবিধমান যদি আয়ুৰ্বেদিক উদ্ভিদ
0: হয়
1: কথা আপুনি কৈ দিয়ে।
0: হয়, এইটোখন মই এগৰাকী শ্ৰোতাৰ প্ৰশ্নৰ উত্তৰত মই কৈছিলোঁ, কিন্তু তথাপি মই ক'ব খুজিম যে তুলসী নাইবা অশ্বগন্ধা, শতাৱৰী যিটো শতমূল বুলি কওঁ, ঘৃতকুমাৰী ইত্যাদি যিখিনি উদ্ভিদ আছে, এইখিনি যদি আমি ছালৰ ক্ষেত্ৰতে হওক বা আমাৰ নিয়মিতভাৱে সেৱন কৰাৰ ক্ষেত্ৰত আমি সদায় ৰাখিব লাগে, যাতে মহিলাৰ স্বাস্থ্য যত্ন হয়।
1: হয়, ধন্যবাদ ডক্টৰ দীপ্তিৰেখা শৰ্মা, আপুনি আজি আমাৰ আমন্ত্ৰণ ক্ৰমে আমাৰ বুলনিলৈ আহি আৰু বিভিন্ন শাৰীৰিক সমস্যাত আয়ুৰ্বেদিক চিকিৎসা এই সম্পৰ্কে বহুতো কথাই জনালে, লগতে শ্ৰোতাৰ বিভিন্ন প্ৰশ্ন

0: to 23,958 when reports last came in. And with that, we end this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত শ্ৰোতাসকলে অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
3: নহ'ব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
2: তাৰ মানে?
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত কি হয়?
3: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
2: তেতিয়াহ'লে
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আধুনিক গীতৰ অনুষ্ঠানত নিবেদন কৰা হৈছে সুদীপা দত্তৰ কণ্ঠৰ গীত। প্ৰথম গীতৰ কথা ফজলুল কৰিমৰ।

শ্ৰোতাসকলে সুদীপা দত্তৰ কণ্ঠত ফজলুল কৰিম আৰু জীমনি চৌধুৰী ৰচিত আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: নমস্কাৰ শ্ৰোতাসকল, প্ৰাসংগিকলৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ তৃষ্ণা বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে।
1: নমস্কাৰ, আজি আমি প্ৰাসংগিক অনুষ্ঠানত লগ পাইছোঁ ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডক্টৰ তৃষ্ণা বাইদেউ। আৰু বাইদেউৱে বৰ্তমান ডিব্ৰুগড় জিলাখনত বিভিন্ন প্ৰান্তত হৈ থকা জাপানিজ এনকেফেলাইটিছকে আদি কৰি অনেক ধৰণৰ যিবিলাক সংক্ৰামক ৰোগ আছে, এই ৰোগৰ সম্পৰ্কে বিস্তৃতভাৱে আমি তেখেতৰ পৰা জানিব বিচাৰিম। আৰু ইতিমধ্যে ডিব্ৰুগড় জিলাখনত বৰ্তমানলৈকে জাপানিজ এনকেফেলাইটিছৰ তেনেকুৱা ধৰণৰ বিশেষ সংকটজাতীয় পৰিৱেশ সৃষ্টি হোৱা নাই। তৎসত্ত্বেও জিলা প্ৰশাসন তথা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ তৰফৰ পৰা সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বাইদেউৰ পৰা আমি বিশেষভাৱে সকলোখিনি জানিবলৈ চেষ্টা কৰিছোঁ।
2: হয়, নমস্কাৰ। প্ৰথম কথাটো হ'ল আমি জে ই আৰু এ ই এছ কি এইটো আমি জানিব লাগিব। এতিয়া আমি সকলো শ্ৰেণী মানুহৰ মাজত এটা এৱাৰনেছ দিছোঁ, যিহেতু আমাৰ আশাসকলে গাঁৱত কয়, আমি বি ডি অ' থ্ৰুৱেদি জিলা মানে গাঁও পঞ্চায়তৰ সভ্যসকলক বা এনেই অন্য ধৰণৰে হ'লেও আমি জে ইৰ ওপৰত সকলোকে সজাগতা দিছোঁ। জে ই আৰু এ ই এছৰ কথাটো হ'ল কি, প্ৰথম লক্ষণটো হৈছে জ্বৰ লগত আৰু থাকিব, ধৰক অচেতন হোৱা, বমি হোৱা, মূৰৰ বিষ হোৱা বা ডিঙি গলৰ মানে ষ্টিফনেছ হোৱা। কিন্তু জ্বৰ হ'লেই আমি আচলতে সদায় ডক্টৰৰ ওচৰত বা চিকিৎসালয়লৈ আহিব লাগে। আৰু প্ৰথম কামটো হৈছে আমি জ্বৰ হ'লে আমি লগে লগে তেজৰ এখন নমুনা ল'ব লাগে, কাৰণ মেলেৰিয়াৰো আমাৰ যিহেতু অধ্যুষিত জিলা ডিব্ৰুগড়, যদিও আমাৰ 3 বছৰ ধৰি আমি মেলেৰিয়াৰ কোনো কেছ ওলোৱা নাই, তথাপিও আমি সেইটো সাৱধানতা সদায় লওঁ। আৰু হস্পিটেললৈ আমি আনিবলৈ কওঁ, যিহেতু আমাৰ ডক্টৰে পৰীক্ষা কৰি তাৰপিছতহে জে ই বা এ ই এছটো আমাৰ ধৰা পৰিব। জে ই আৰু এ ই এছ ধৰা পৰাৰ প্ৰায় উপায় আছে যে আমি স্পাইনেল ফ্লুইড বুলি কওঁ, আমাৰ মজ্জাত যিটো ৰস থাকে চি এছ এফ বুলি যিটো কওঁ, সেইটো পৰীক্ষা কৰিলে আমাৰ জে ই ধৰা পৰে। আৰু যদি একেধৰণৰ লক্ষণ থাকে, জ্বৰৰ মূৰৰ বিষ, অচেতন হোৱা, বমি হোৱা, তেনেকুৱা ধৰণৰ লক্ষণ আমাৰ অন্যবিলাক ধৰক মেনেটিউবাৰকুলাৰ মেনিনজাইটিছ বা ইনফেক্টিভ মেনিনজাইটিছ সেইবিলাকতো হ'ব পাৰে। আৰু সকলো ধৰণৰ চিকিৎসাৰ কাৰণে আমি সাধাৰণতে যদি জে ই বুলি ভাবোঁ বা এ এছ বুলি ভাবোঁ, আমাৰ চৰকাৰী চিকিৎসালয়ত সুবিধাবোৰ আছে, কিন্তু জে ই চিকিৎসাৰ কাৰণে আমি সদায় মেডিকেল কলেজলৈ আমি কেছবিলাক ৰেফাৰ কৰিবলৈ কওঁ। আৰু চৰকাৰৰ ফালৰ পৰা আমাৰ সকলো টেষ্ট আমাৰ ফ্ৰী দিয়া আছে। এতিয়া ডিব্ৰুগড় জিলাত আমাৰ এই বছৰ 3টা, যোৱা বছৰৰ আমাৰ 7টা কেছ ওলাইছিলে, ডেথ হোৱা নাছিলে। কিন্তু আমাৰ প্ৰথমতে যদি আমি ধৰা পেলাব পাৰোঁ, আমি নিশ্চয়কৈ জে ইটো আমি মৃত্যুটো প্ৰতিৰোধ কৰিব পাৰিম। তাৰ কাৰণে আমি কিছুমান ষ্টেপছ আমি লৈছোঁ। আমি বছৰৰ আৰম্ভণিতে ধৰক মাৰ্চ মাহতে যেতিয়া আমাৰ জে ই আমাৰ আৰম্ভ হোৱাই নাছিলে, তেতিয়া আমি এখন ডিষ্ট্ৰিক্ট টাস্কফৰ্চ মিটিং এখন আমি কৰিছিলোঁ আমাৰ জিলা আয়ুক্ত মহোদয়ৰ নেতৃত্বত। তাতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহ আহে, সকলোকে আমি ইনভল্ভ কৰি ধৰক স্বাস্থ্য বিভাগ, ছ'চিয়েল ছাৰ্ভিচ বা ছ'চিয়েল ৱেলফেয়াৰ বা ভেটেনেৰি, ফিচাৰী, মিউনিচিপালিটি, পি এ চি ডিপাৰ্টমেণ্ট বা এগ্ৰিকালচাৰ তেনেকৈ আৰু ফৰেষ্ট্ৰী, চব সকলোৰে লগতে আমি এখন মিটিং পাতোঁ আৰু সকলোৰে দায়িত্ববোৰ আমি তেওঁলোকক ভাগে ভাগে বুজাই দিওঁ আৰু তেওঁলোকক কৰিবলগীয়া কামখিনি আমি কৰিবলৈ তেওঁলোকক এটা অনুৰোধ কৰোঁ। তাৰ ভিতৰতে ধৰক মই এটা কৈছোঁ, মিউনিচিপালিটিৰ কিছুমান দায়িত্ব থাকে, ধৰক য'তে ত'তে পানী জমা নোহোৱা বা নলাবোৰ চাফা কৰি ৰখা, বা ভেণ্ডৰবিলাকে যদি ক'ৰবাত নাৰিকলৰ খোলা বা টায়াৰ এনেকৈ জমা কৰি থৈছে, আমি জানো যে মহৰ পৰাই জেইটো হয়, গতিকে সেই মহে যাতে কণী পাৰিব নোৱাৰে, মহৰ উৎপত্তিস্থলটো যাতে আমি ধ্বংস কৰিব পাৰোঁ, সেইটো কাৰণে আমি সেইখিনি ব্যৱস্থা আমি মিউনিচিপালিটিক কৰিবলৈ কওঁ। আৰু তেওঁলোকে এইটো খুব ভালকৈ কৰিছে, যদি তেনেকুৱা ধৰণৰ কোনোবাই ভেণ্ডৰে যদি চাফা কৰি নাৰাখে বিক্ৰীৰ পিছত, তেওঁলোকক ফাইনো কেতিয়াবা তেওঁলোকৰ ফালৰ পৰা লয়। এগ্ৰিকালচাৰৰ ফালৰ পৰা আমি কিছুমান কওঁ যে পথাৰত ধৰক গ'লে মানে ৰাতিপুৱা গধূলি মহৰ কামোৰ হয়, তেতিয়া আপুনি ফুল শ্লিভ হাত চোলা বা পাতল ৰঙৰ চোলা পিন্ধিলে মানে ভাল, যাতে মহে কামুৰিব নোৱাৰে। ফিচাৰী ডিপাৰ্টমেণ্টৰ আমাৰ আছে ৰোল, ধৰক আমি এটা মাছ মেলোঁ, গাম্বুচিয়া ফিছ বুলি কয়, সেই মাছটো তেওঁলোকে আনি দি আমি নলাবিলাকত মেলি দিওঁ আৰু সেই মাছটোৱে মহৰ কণীবিলাক ধ্বংস কৰে।

0: আমাৰ নিজৰ স্বাস্থ্য বিভাগৰ কথাটো আপুনি জানে, আমাৰ সকলো আশাকৰ্মীয়ে স্লাইড লয়, লগতে তেওঁলোকে কিছুমান কাম কৰে য'ত আগতে মানে আমাৰ জেই হোৱাৰ আমাৰ কেছ আছিলে বা আমি ভাবোঁ যে এইটো হটস্পট বা হ'ব পাৰে, এইবিলাক ইয়াত তেওঁলোকে ঘৰে ঘৰে যায়, গৈ পিনে তেওঁলোকে আমাৰ চাফা পানীত মহে কণী পাৰিলে সেইটোৰ পৰা জেইটো হয়। গতিকে তেওঁলোকে চ'ৰ্চ ৰিডাকশ্যন বুলি কওঁ আমি, এই যে ক'ৰবাত পানী জমা হৈ থকা কুৰুকাত বা ফ্ৰিজৰ পিছফালে পানী জমা হৈ থকা ফুলদানিত, সেইবিলাক তেওঁলোকে ধ্বংস কৰে আৰু সেইটো ফটো দিলে মানে তেওঁলোকে এটা ইনচেণ্ট মাননি এটা পায়। সেইটো আশাৰ সেইটো এটা দায়িত্ব আমাৰ, সেইটো গোটেই মানে বছৰ ধৰি আমাৰ সেই কামটো আমাৰ হৈ থাকে। তাৰোপৰি আমাৰ আছে আঁঠুৱা ঔষধিকৰণ, মহটো যিমান হ'লেও থাকেই, গতিকে আমি সকলোকে আঁঠুৱা ল'বলৈ উপদেশ দিওঁ আৰু আঁঠুৱাবিলাক আমি ঔষধ মালাথিয়ন ঔষধত আমি বুৰাই আঁঠুৱাখন ধুই দিবলৈ কওঁ। সেই আঁঠুৱাটো ব্যৱহাৰ কৰিলে মহবিলাক তাতে লাগিলে মহবোৰ মৰি যায় আৰু বেমাৰটো হোৱাৰ সম্ভাৱনাটো কমি যায়। তাৰোপৰি এটা আছে আমাৰ ফগিং বুলি কয়, ধোঁৱাকৰণ, য'ত এইবিলাক মহৰ কণী পাৰিব লগা জেগা আছে বা আমাৰ যেতিয়া ক'ৰবাত কেছ ওলায় যে এই কেছ, তেতিয়া আমি গোটেই এৰিয়াটো আমি এটা মানে চেণ্টিমেণ্ট ছাৰ্ভে বুলি কয় আৰু তেওঁলোকৰ ওচৰ পাজৰে যাতে কাৰো হ'ব নোৱাৰে সেই মহৰ পৰা, ধোঁৱাকৰণটো আমি কৰি দিওঁ। আৰু গোটেইখিনি কামত আমাৰ এটা ডিপাৰ্টমেণ্টেই আছে যে যিকোনো বাহকজনিত ৰোগবিলাক হ'লে আমাৰ ৰিপৰ্টিং আৰু মানে ছাৰ্ভেলেঞ্চ কৰা হয়, সেইটো এটা আমাৰ ডিপাৰ্টমেণ্ট মানে বেলেগ এটা বিভাগেই আছে, তেওঁ কিছুমান কৰ্মীও আছে, তেওঁলোকে খুব ভালকৈ কাম কৰে। কিন্তু আমি ৰাইজক এটা কথা ক'ব বিচাৰোঁ যে আপুনি মেলেৰিয়া বা জেই বুলি ক'লে ভয় খাব নালাগে, কিবা যদি জ্বৰ হৈছে ওচৰৰ আশাকৰ্মীৰ লগত আপুনি আলোচনা কৰক, তেজৰ মোনা দিয়ক আৰু যদি দেখিছে যে জ্বৰৰ লগত অলপ হেৰি হৈছে, ধৰক অল্টাৰ চেঞ্চৰিয়াম বুলি যিটো কওঁ আমি ভুল বকে, কিন্তু সেইটো বহুতে মানে ভাবে, ভুল বকাটো মই আগতে কোৱা নাছিলোঁ, মানুহবিলাকে অলপ বেলেগ ধৰণেৰে ভাবে, সেইটো বহুতে কিছুমানেতো পাগল হ'ল বুলি কয় বা মানসিক ৰূপ আছে বুলি কয়। ভুল বকাটো আচলতে জ্বৰটো বেছি যেতিয়া মগজুলৈকে যায় তেতিয়া প্ৰেচাৰটো বাঢ়ি যায় বা বিভিন্ন কাৰণত, তেতিয়া তেওঁলোকে মানে অলপ ভ্ৰম বকাৰ নিচিনা বা কথা পাহৰি যোৱা অচেতনো হৈ যাব পাৰে, বেছি হ'লেতো আৰু জানে আৰু সেইটো মৃত্যুমুখতো পৰিব পাৰে। সেইকাৰণে আমি প্ৰাথমিক লক্ষণ দেখা দিলে হস্পিটেলত আহিবলৈ কওঁ, নিজে চিকিৎসা নকৰি সদায় ডাক্তৰৰ দ্বাৰা পৰীক্ষা কৰিব লাগে আৰু লেবৰেটৰী টেষ্টিংবিলাক আমাৰ ফ্ৰী থাকে যিখিনি জেইৰ কাৰণে হয়। এতিয়া যদি কিবা জেইৰ কেছ এটা ওলায় যদি মেডিকেল কলেজত থাকে তেতিয়া সম্পূৰ্ণ ফ্ৰী পাব, নাৰ্ছিং হোমত যদি যায় 1,00,000 টকালৈকে যিখিনি চিকিৎসা হ'ব সেইখিনি চৰকাৰৰ ফালৰ পৰা ফ্ৰী কৰি দিয়া হয়।
1: আমাৰ ডিব্ৰুগড় জিলাখন যিহেতু চাহ বাগিচাৰ অধ্যক্ষিত অঞ্চল, এই চাহ বাগিচা অঞ্চল আৰু গ্ৰাম্যাঞ্চলত এই ৰোগৰ প্ৰাদুৰ্ভাৱৰ কিবা তাৰতম্য দেখিবলৈ পোৱা যায় নেকি?
0: ঠিক বাগান বা গাঁও বুলি তেনেকুৱা তাৰতম্য নাই। আমাৰতো এতিয়া এবাৰ এটা নাহৰণিত এটা খোৱাঙত ওলাইছিলে, যোৱা বছৰৰ যিখিনি কেছ আছিলে আমাৰ ট্ৰেণ্ডটো তেনেকুৱা ধৰণৰ, আমাৰ গাহৰি পোহে য'ত কৰে সেই অঞ্চলবিলাকতে বেছিকৈ দেখা যায় বা খেতিৰ পথাৰত যিবিলাকে নামে। এতিয়া আমাৰ গাহৰিৰ ক্ষেত্ৰত আমি এটা কাম কৰোঁ, এইটো ছেৰ' ছাৰ্ভেলেঞ্চ বুলি কয়, গাহৰি পোৱালিবিলাকৰ যিবিলাক আগৰ পুৰণা ৰেকৰ্ড আমি চাওঁ, য'ত গাহৰি পুহিছিলে বা গাহৰি হোৱা অঞ্চলত যদি মানে পোহা অঞ্চলত যদি কাৰোবাৰ জেই হৈছিলে তেওঁ যদি গাহৰি পুহি আছে, গাহৰি পোৱালিবিলাকৰ পৰা আমি তেজৰ নমুনা আমি সংগ্ৰহ কৰিবলৈ কওঁ। এইটো আমি নিজে নকৰোঁ, এইটো ভেটেনেৰিয়ে কৰে আৰু সেইটো ছেৰ' ছাৰ্ভেলেঞ্চ বুলি কয়। তেওঁলোকৰ তেজত যদি সেই বস্তুটো ছেৰামত যদি পোৱা যায় তেতিয়াহ'লে আমি এলাৰ্টনেছ এটা কৰোঁ যে হ'ব পাৰে, তাৰমানে সেই মহে কামুৰি গাহৰিটোৰ পৰা কামুৰি মানুহ কামুৰিলে বেমাৰটো হ'ব পাৰে। সেইকাৰণে আমি সেই ছেৰ' ছাৰ্ভেলেঞ্চটো প্ৰত্যেক বছৰেই কৰোঁ। যোৱা বছৰ কৰোঁতে আমাৰ কেইটামান পজিটিভ আহিছিলে, এইবাৰ আমি কৰিলোঁ। পিছে গোটেই ডিব্ৰুগড় ডিষ্ট্ৰিক্টতেতো কৰাটো সম্ভৱ নহয়, আমি কিছুমান এৰিয়া ৱাইজ চেম্পল লওঁ, এইবাৰ আমাৰ নিগেটিভহে আহিছে।
1: বাইদেউ আৰু এটা কথা, এই আমাৰ সকলো প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত ইয়াৰ উপশমৰ যিটো ব্যৱস্থা উপলব্ধনে?
0: নহয়, প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আমাৰ জ্বৰৰ কাৰণে স্লাইড লোৱা বা তেজৰ পৰীক্ষা কৰাৰ সুবিধা আছে, কিন্তু যিটো স্পাইনেল ফ্লুইডৰ পৰীক্ষা CSF-ৰ যিটো জেই কাৰণে টেষ্ট কৰা হয় সেইটো অকল মেডিকেল কলেজতহে আমাৰ সুবিধা আছে। সেইকাৰণে আমি অসুবিধা হ'লে আমি ডিব্ৰুগড়লৈ মেডিকেল
1: জনসাধাৰণ ডিব্ৰুগড় জিলা যেতিয়া স্বাস্থ্য সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা আপোনালোকে কি আহ্বান কৰিব অনুৰোধ জনাব যে এই জাপানিজ এনকেফেলাইটিছৰ এটা ৰোগৰ পৰা প্ৰাদুৰ্ভাৱৰ পৰা হাত সাৰি থাকিবৰ কাৰণে আপুনি কি?
0: হয়, এইটো ভাল কথা কৈছে। প্ৰথম কথাটো হ'ল জ্বৰ হ'লে লুকুৱাই নাৰাখিব বা ঘৰতে বহি নাথাকিব, হস্পিটেললৈ বা স্বাস্থ্যকৰ্মীৰ লগত কণ্টেক্ট কৰিব, জাবৰ জোঁথৰ জমা কৰি নথ'ব, লেতেৰা কৰি নাৰাখিব, পানী জমা হ'বলৈ নিদিব, মহৰ যিবিলাক কণী পৰা স্থান থাকে এইবোৰ ধ্বংস কৰক, তাৰপৰা আঁঠুৱা ব্যৱহাৰ কৰক, গধূলি সময়ত ধূনা দিয়ক, খিৰিকী দুৱাৰবোৰ লগাই ৰাখক, ফুল স্লিভৰ চোলা পিন্ধক, লগতে ধৰক নিজৰ ঘৰতো ধূনা দিব পাৰে। আৰু মহৰ পৰা বাচি থাকিব পাৰিলে আমাৰ নিশ্চয় জেই বা মেলেৰিয়া দুয়োটাই এতিয়া আমাৰ ছিজন, সেইখিনিৰ পৰা বাচি থাকিব পাৰে বুলি ভাবে আৰু ভয় নাখাব, কিবা থাকিলে কিবা হ'লে সদায় ডক্টৰৰ পৰামৰ্শ ল'ব লাগে।
1: বাইদেউলৈ ধন্যবাদ জনাইছোঁ, বাইদেউ ধন্যবাদ।

0: প্ৰাসংগিক শুনিলে। আজিৰ অনুষ্ঠানত ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তৃষ্ণা বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে। সাক্ষাৎ গ্ৰহণ কৰিলে আমাৰ ডিব্ৰুগড়ৰ সংবাদদাতা যাদৱ গগৈয়ে। অনুষ্ঠানটিৰ প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সহযোগিতা আগবঢ়ালে অপূৰ্ব মালীয়ে। পৰৱৰ্তী প্ৰাসংগিক শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। নিবেদন কৰা হৈছে হায়দৰাবাদ।

0: শ্ৰোতাসকলে হায়দৰ আলীৰ পৰিচালনাত সুৰ সমলয় শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হুল দিৱস উপলক্ষে চান্থাল বিদ্ৰোহৰ নায়ক নায়িকাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কৃষিমন্ত্ৰী

0: শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণতান্ত্ৰিক সংগঠনৰ নিৰ্বাচিত প্ৰতিনিধিসকললৈ অভিনন্দন জনাইছে। মিজোৰামে শান্তি আৰু সুস্থিৰতা পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ 3-2 গ'লত পৰাজিত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে হুল দিৱস উপলক্ষে আজি চান্থাল জনজাতিৰ বিদ্ৰোহী আৰু শ্বহীদ নায়ক নায়িকাসকললৈ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই নায়ক নায়িকাসকলে জনজাতীয় সমাজক শোষণ কৰাৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে তেওঁলোকৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ বাবে যুঁজ দিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে লগতে কয় যে তেওঁলোকৰ এই ত্যাগ আৰু জাতিপ্ৰেমে দেশৰ নাগৰিকসকলক উদ্বুদ্ধ কৰি আহিছে। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই হুল দিৱস উপলক্ষে চান্থাল জনজাতিৰ বীৰ নায়ক নায়িকাসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীবিৰলাই কয় যে এই নায়ক নায়িকাসকলে দেশৰ স্বাধীনতা, জনজাতীয় পৰিচয় আৰু সামাজিক ন্যায়ৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিছিল। জনজাতীয় নেতা সিদ্ধু আৰু কানহুৰ নেতৃত্বত ভালেসংখ্যক চান্থাল ডেকা গাভৰুৱে ঐতিহাসিক চান্থাল হুল বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। তেওঁলোকে ব্ৰিটিছ শাসন, শোষণ আৰু অন্যায়ৰ বিৰুদ্ধে মাত মাতিছিল। শ্ৰীবিৰলাই কয় যে চান্থাল বিদ্ৰোহ হৈছে পানী, অৰণ্য, ভূমিৰ অধিকাৰ আৰু মৰ্যাদা তথা সন্মানৰ বাবে এখন যুঁজ। তেওঁ কয় যে এই আন্দোলনে ভাৰতৰ স্বাধীনতা সংগ্ৰামত বিশেষ অৰিহণা যোগাইছিল। লোকসভাৰ অধ্যক্ষগৰাকীয়ে লগতে কয় যে তেওঁলোকৰ ত্যাগ আৰু দেশপ্ৰেমে পৰৱৰ্তী প্ৰজন্মক উদ্বুদ্ধ কৰি থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও হুল দিৱস উপলক্ষে চান্থাল জনজাতিৰ বীৰসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে জনজাতীয় সুকীয়া পৰিচয় অক্ষুণ্ণ ৰখা আৰু মাতৃভূমিৰ বাবে সৰ্বোচ্চ ত্যাগ কৰা চান্থাল নায়ক নায়িকাসকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে স্বাধীনতা সংগ্ৰামী সিদ্ধু কানহু মুৰ্মু, চান্দ ভৈৰৱ আৰু সাহসী মহিলা ফুলু জানু আদিৰ সমন্বিত বিদ্ৰোহে ব্ৰিটিছ শাসনৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ লগতে স্বাধীনতা আন্দোলনৰ উৎসাহ জগাই তুলিছিল। কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। হাৰিয়ানাৰ হিছাৰত খেত বচাও অভিযানৰ সামৰণি অনুষ্ঠানত দিয়া ভাষণত শ্ৰীচৌহানে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে চৰকাৰে কৃষকসকলক ভূমিৰ গুণাগুণ, খেতিত প্ৰয়োগ কৰিবলগীয়া উপযুক্ত সাৰৰ পৰিমাণকে ধৰি বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰিবলৈ এটা মোবাইল এপ্লিকেশ্যন বিকশাই তোলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কৃষকসকলক ভূমিৰ উৰ্বৰতা অটুট ৰাখিব পৰাকৈ নিৰ্দিষ্ট পৰিমাণতহে সাৰ আৰু কীটনাশক প্ৰয়োগ কৰিবলৈ আহ্বান জনায়। তেওঁ জৈৱিক কৃষিৰ বাবেও কৃষকসকলক উৎসাহিত কৰে।
1: हम संतुलित खाद डालें, संतुलित कीटनाशक जितनी जरूरत है, जिन तत्वों की आवश्यकता वही डालें। अत्यधिक केमिकल फर्टिलाइजर के उपयोग से हमारी धरती बीमार हो रही है, हमारी मिट्टी खराब हो रही है और उसमें उत्पादित जो फल, सब्जी और अनाज है उसके कारण कई तरह की बीमारियां मानव शरीर में भी घर कर रही है। अलनीनो का प्रभाव यहां भी है, बारिश नहीं हो रही है, तो इस प्राकृतिक संतुलन को हमको बना के रखना पड़ेगा ताकि हमारी धरती सुरक्षित रहे तो हम भी सुरक्षित रहेंगे।
0: নিজৰ ভাষণত শ্ৰীচৌহানে কয় যে এলনিনোৰ প্ৰভাৱৰ বাবে বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত কৃষকসকলে সন্মুখীন হোৱা পৰিস্থিতিৰ মোকাবিলা কৰাৰ বাবে চৰকাৰে উপায় উদ্ভাৱনৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ হাৰিয়ানাৰ কৃষকসকলক ভাৰতৰ কৃষি ক্ষেত্ৰলৈ অনা বিপ্লৱৰ লগতে দেশৰ খাদ্য ভঁৰাল সমৃদ্ধ কৰি ৰখাৰ ক্ষেত্ৰত যোগোৱা বৰঙণিৰ বাবে প্ৰশংসা কৰে। শ্ৰীচৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ কৰিব। তেওঁ গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিব। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰিব। ইয়াৰ পিছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষি পথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ,

0: দলং আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ নাইবা সংসদীয়তাবাদ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিশ্বৰ গণতান্ত্ৰিক সংগঠনৰ সকলো নিৰ্বাচিত প্ৰতিনিধিলৈ অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে শ্ৰীবিৰলাই কয় যে জনসাধাৰণৰ অভিলাষ পূৰণ, অধিকাৰ ৰক্ষা আৰু আস্থা অৰ্জনৰ ক্ষেত্ৰত সংসদসমূহ সৰ্বোচ্চ প্ৰতিষ্ঠান হিচাপে বিবেচিত হৈ আহিছে। এই প্ৰতিষ্ঠানসমূহতে দেশৰ কল্যাণৰ বাবে বিভিন্ন ধাৰণাৰ উন্মেষতে নীতি নিৰ্ধাৰণ কৰা হয় আৰু দেশৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা হয়। শক্তিশালী, স্বতন্ত্ৰ আৰু জবাবদিহি সংসদীয় ব্যৱস্থাই গণতন্ত্ৰৰ প্ৰকৃত শক্তি আৰু নাগৰিকৰ অধিকাৰ ৰক্ষাৰ অভিভাৱক সদৃশ বুলিও শ্ৰীবিৰলাই প্ৰকাশ কৰে। অধ্যক্ষগৰাকীয়ে কয় যে ভাৰতীয় সংসদে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ব্যৱস্থাক প্ৰতিনিধিত্ব কৰাৰ লগতে সংবিধানৰ মহত্ব, গণতান্ত্ৰিক পৰম্পৰা আৰু জনপ্ৰতিনিধিত্বকো প্ৰতিফলিত কৰে। বৈচিত্ৰৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ সংসদ ৰাষ্ট্ৰৰ একতা, সামাজিক সম্প্ৰীতি, সাংবিধানিক প্ৰমূল্য আৰু জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ লোকৰ শক্তিশালী কণ্ঠ বুলি তেওঁ মন্তব্য কৰে। সময়ত সংসদৰ ভূমিকা কেৱল নীতি নিৰ্ধাৰণত সীমাবদ্ধ নহয়, বৰং চৰকাৰৰ দায়বদ্ধতা নিশ্চিত কৰা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ মৰ্যাদা ৰক্ষা কৰি জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰা বুলিও তেওঁ উল্লেখ কৰে। আজি এই দিৱস উদযাপনে সংসদৰ এই দায়িত্বৰ প্ৰতি সকলো প্ৰতিনিধিৰ মনত সজাগতাৰ সৃষ্টি কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। শান্তি চুক্তিৰ 40 সংখ্যক বাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এখন শান্তিপূৰ্ণ আৰু সুস্থিৰ মিজোৰাম গঢ়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰিবলৈ আহান জনায়। তেওঁ কয় যে শান্তি আৰু সুস্থিৰতা বহনক্ষম উন্নয়নৰ অন্যতম চৰ্ত। সম্প্ৰতি মিজোৰাম দেশৰ অন্যতম উন্নত ৰাজ্যকেইখনৰ এখন হিচাপে পৰিগণিত হৈছে আৰু ৰাজ্যখনলৈ পৰ্যটকৰ আগমনো বৃদ্ধি হৈছে বুলি তেওঁ কয়। ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে এই দিৱস উপলক্ষে কয় যে মিজোৰামৰ শান্তি আৰু সুস্থিৰতা কেৱল গৰ্বৰ বিষয় নহয় বৰং দেশৰ অন্য ৰাজ্যসমূহৰ বাবে আৰ্হিস্বৰূপ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে কংগোৰ স্বাধীনতা দিৱস উপলক্ষে দেশখনৰ বৈদেশিক মন্ত্ৰী থেৰেছে কাইকুৱাম্বা ৱাগানৰ চৰকাৰ আৰু জনসাধাৰণৰ প্ৰতি শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডঃ জয়শংকৰে কয় যে ভাৰতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক আৰু উন্নয়নমূলক অংশীদাৰিত্ব সমাগত সময়তো আগবঢ়াই নিয়াৰ পোষকতা কৰে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নকআউট পৰ্যায়ৰ এখন খেলত আজি মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ সহায়ত 3-2 গ'লত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গ'লেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গলবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱা খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। ইয়াৰ আগেয়ে 5 বাৰৰ বিশ্বকাপ চেম্পিয়ন ব্ৰাজিলে জাপানক 2-1 গ'লত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ব্ৰাজিলে অহা দেওবাৰে নিউজাৰ্চিৰ ইষ্ট ৰাডাৰফৰ্ডৰ 16 ৰাউণ্ডৰ এখন খেলত আইভৰী কোষ্ট বা নৰৱেৰ বিৰুদ্ধে খেলিব। 32 ৰাউণ্ডৰ আন এখন খেলত আমেৰিকাৰ বষ্টন ষ্টেডিয়ামত পেনাল্টিত 4-1 গ'লৰ ব্যৱধানত পাৰাগুৱে জাৰ্মানীক পৰাস্ত কৰে। আজি নিশা 10:30 বজাত আইভৰী কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাষ্ট্ৰপতি, লোকসভাৰ অধ্যক্ষ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে হুল দিৱস উপলক্ষে চান্থাল বিদ্ৰোহৰ নায়ক নায়িকাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। কৃষি ক্ষেত্ৰৰ উন্নয়ন অবিহনে বিকশিত ভাৰতৰ কল্পনা কৰিব নোৱাৰি বুলি কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে মন্তব্য কৰিছে। আন্তঃৰাষ্ট্ৰীয় সংসদীয় গণতন্ত্ৰ দিৱস উপলক্ষে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই গণতান্ত্ৰিক সংগঠনৰ নিৰ্বাচিত প্ৰতিনিধিসকললৈ অভিনন্দন জনাইছে। মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালদুৱামাই প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ এখন খেলত মৰক্কোৱে নেডাৰলেণ্ডক পেনাল্টিৰ 3-2 গ'লত পৰাজিত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসা

0: সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি? গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
0: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
3: নিবেদন কৰা হৈছে বুলু মেধিৰ কণ্ঠৰ লোকগীত।

0: শ্রোতাসকলে বুলু মেধিৰ কণ্ঠৰ লোকগীত শুনিলে। আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া 2:00 মিডডে নিউজ আৰু 2:15 দুপাহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: Good afternoon, this is Akashvani and I am Valsa Williams with the midday news. The headlines: Eurobank launches UPI-based remittance service from Greece to India. Commerce Minister Piyush Goyal calls it a milestone in India's digital payments expansion.

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। বিয়লি 3 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণ কৰিব। তেওঁ গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকতো অংশ লোৱাৰ কথা। এই বৈঠকত বানে অসম আৰু ইয়াৰ কাষৰীয়া গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতিৰ মূল্যায়ন কৰা হ'ব। ইয়াৰ পাছত শ্ৰীচৌহানে অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বানপীড়িত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া

0: অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতি মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰুদ্ধাৰৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ নিৰ্মাণৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া হ'ব। শেহতীয়া বানত অসমৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত অসমৰ ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ জিলাৰ লগতে নামনি অসমৰ বঙাইগাঁও, চিৰাং, নলবাৰীকে ধৰি মুঠ 7খন জিলাৰ 257খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। অৰুণাচলত হোৱা ধাৰাষাৰ বৰষুণৰ বাবে ধেমাজি জিলাৰ জোনাই, চিচিবৰগাঁও, গোগামুখ আৰু ধেমাজি ৰাজহ চক্ৰৰ 176খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। বৰ্তমান ধেমাজি জিলাৰ বান পৰিস্থিতি পূৰ্বতকৈ সামান্য উন্নত হৈছে। জিলাখনত বৰ্তমানলৈকে বানত ক্ষতিগ্ৰস্ত প্ৰায় 12,000 লোকৰ বাবে 9টা আশ্ৰয় শিবিৰ মুকলি কৰা হৈছে। ধেমাজিৰ বান পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে কয় যে জনসাধাৰণৰ সুৰক্ষাক প্ৰাধান্য দি চৰকাৰে কাম কৰি যাব। বান বিধ্বস্ত লোকৰ বাবে পুনৰ সংস্থাপন আঁচনিৰ বাবে চৰকাৰে প্ৰস্তুতি চলোৱা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। বিশ্বনাথ জিলাতো হেলেম আৰু গহপুৰ ৰাজহচক্ৰৰ 20খন গাঁও আৰু লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু সোৱণশিৰি ৰাজহচক্ৰৰ 15খন গাঁও প্লাৱিত হৈছে। ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে সম্ভাৱ্য বানৰ প্ৰতি লক্ষ্য ৰাখি জিলা দুৰ্যোগ ব্যৱস্থাপনা বিভাগে সতৰ্কতাবাণী জাৰি কৰিছে। ইপিনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেদি পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা সংস্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰূপেক্স জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ ৰখা হৈছে। অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত জাহাজ আৰু ফেৰী সেৱা বন্ধ থাকিব। ইপিনে কমলাবাৰী নিমাতীঘাটৰ মাজত নিয়মীয়াকৈ ফেৰী চলাচল কৰা নাই যদিও ছাত্ৰ ছাত্ৰীকে ধৰি ভালে সংখ্যক লোকৰ জৰুৰী কামৰ সুবিধাৰ অৰ্থে আজি পুৱা 9 বজাত প্ৰথমখন ফেৰীয়ে যাতায়াত আৰম্ভ কৰে। ফেৰীঘাটটোৰে আগবেলা আৰু পাছবেলা 2খনকৈ ফেৰীৰ চলাচল অব্যাহত থাকিব বুলি ঘাটটোৰ কৰ্মচাৰীসকলে প্ৰকাশ কৰিছে। অৱশ্যে ঘাটটোত পানীৰ স্তৰ কিমান বৃদ্ধি পালে যিকোনো মুহূৰ্ততে এই সেৱা সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ আশংকা কৰা হৈছে। পি এম সূৰ্যঘৰ বিনামূলীয়া বিজুলী যোজনাৰ অধীনত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে আৰ্থিক সাহায্য লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰে। তেওঁ কয় যে মধ্যবিত্ত বা দুখীয়া পৰিয়ালক সকাহ দিয়াৰ বাবে 3 কিলোৱাট ক্ষমতা সম্পন্ন বিজুলী সংযোগৰ ক্ষেত্ৰত চৰকাৰে 45,000 টকাৰ সাহায্য প্ৰদান কৰিব। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা এই সাহায্যৰ উপৰি ব্যক্তিগতভাৱে দিবলগীয়া অংশৰ সুদ বিহীনভাৱে বেংকৰ পৰা ঋণ ল'ব পাৰিব। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এইদৰে কয়।
1: প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা আঁচনি আনিছে, পি এম সূৰ্যঘৰ মুফ্ত বিজুলী যোজনা। তাৰমানে পি এম সূৰ্যঘৰ আঁচনিৰ লগত যদি আপুনি থাকে, আপোনাৰ বিজুলী বিলটোতো মুফ্ত হ'লেই, লগত 2 টকা আপুনি উপাৰ্জনো কৰিব পাৰিব। আৰু এই আঁচনিটোৰ জৰিয়তে 1 কিলোৱাটত ভাৰত চৰকাৰে 30,000 টকা সাহাৰ্য আগবঢ়াব, 2 কিলোৱাটত 60,000 আৰু 3 কিলোৱাটত 76,000। 3 কিলোৱাট লাগিলে 78,000 টকা মোদী ডাঙৰীয়াই দিব, ৰাজ্য চৰকাৰে 45,000 টকা দিব। ফলত নিজে কিমান দিব লাগিব? 1 কিলোৱাট লগালে 5,000, 2 কিলোৱাট লগালে 10,000, 3 কিলোৱাট ল'লে 27,000।
0: মিজোৰামে শান্তি আৰু সুস্থিৰতাৰ পৰিৱেশৰ মাজত বিকাশৰ পথত অগ্ৰসৰ হৈছে বুলি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পু লালডুৱামাই প্ৰকাশ কৰিছে। শান্তি চুক্তিৰ 40সংখ্যক বাৰ্ষিকী উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে জনসাধাৰণক এখন শান্তিপূৰ্ণ আৰু সুস্থিৰ মিজোৰাম গঢ়াৰ বাবে প্ৰচেষ্টা ল'বলৈ আহান জনায়। তেওঁ কয় যে শান্তি আৰু সুস্থিৰতা বহনক্ষম উন্নয়নৰ অন্যতম চৰ্ত। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
6: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
2: এতিয়া আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ কণ্ঠৰ গীত।

এয়া আকাশবাণী তেজপুৰ, আজি মঙলবাৰ 1433 ভাস্কৰাব্দৰ আহাৰ মাহৰ 15 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ 30 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই আকাশবাণী তেজপুৰ কেন্দ্ৰৰ বিয়লিৰ নিয়মীয়া অধিৱেশন মুকলি কৰিবলৈ লৈছোঁ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125 আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে, নিয়ন্ত্ৰণ কক্ষৰ দায়িত্বত আছে মঞ্জু বড়ো আৰু ৰাজীৱ গগৈ, ট্ৰান্সমিটাৰ

আছে সমীৰ নাৰ্জাৰী, পৰিবহণত আছে নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছে আজিৰ প্ৰচাৰণ সহায়ক প্ৰাঞ্জল শইকীয়া। মাইক্ৰফোনৰ সন্মুখত আজিৰ এই অধিৱেশন আগবঢ়াই নিবলৈ আপোনাৰ খবৰ সৈতে আছোঁ মই জিনিয়া শৰ্মা।

টমাছ আলভা এডিছনে কৈছিল, সময়ে হ'ল মানুহৰ আটাইতকৈ মূল্যৱান সম্পদ, কাৰণ সময় এবাৰ গ'লে কেতিয়াও ঘূৰি নাহে। নেপোলিয়নে কৈছিল, নিজৰ ওপৰত যাৰ বিশ্বাস নাই তেওঁ কোনো কামতে সফল হ'ব নোৱাৰে। ছেমুৱেল জনছনে কৈছিল, অফুৰন্ত কৌতূহল অথবা অনুসন্ধিৎসাই হ'ল বলিষ্ঠ মানুহৰ মনৰ প্ৰথম পৰিচয়।

এয়া আকাশবাণী তেজপুৰ। এতিয়া 5:30ৰ পৰা আৰম্ভ কৰিবলৈ লৈছোঁ আইদেউসকলৰ বাবে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। শ্ৰোতাসকল, আজিৰ অৰ্ধ আকাশ অনুষ্ঠানত শ্ৰোতাসকলক ডলি ঘোষৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনাবলৈ লৈছোঁ। আহকচোন শুনো।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত ডলি ঘোষৰ কণ্ঠত অসমীয়া আধুনিক গীত শুনি আছে। এইবাৰ শুনক শিল্পী কণ্ঠৰ আন এটি আধুনিক গীত।

শ্ৰোতাই অৰ্ধ আকাশ অনুষ্ঠানত ডলি ঘোষৰ কণ্ঠত অসমীয়া আধুনিক গীত শুনি আছে। অনুষ্ঠানত এইবাৰ শুনক শিল্পী কণ্ঠৰ আন এটি গীত।

অনুষ্ঠানত এইবাৰ শুনক শ্ৰীমন্ত মাধৱদেৱ বিৰচিত এটি বৰগীত, শিল্পী ৰুমি অঞ্জনা চৌধুৰী কণ্ঠৰ।

শ্ৰোতাই ইমান পৰে ভক্তিমূলক গীতৰ অনুষ্ঠানত দুয়োগৰাকী মহাপুৰুষ বিৰচিত দুটি বৰগীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিস্থিতি। এই অনুষ্ঠান পৰিস্থিতিৰ পিছতেই শ্ৰোতাই গীতালী অনুষ্ঠানত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। 6:45 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:00 হিন্দীত আৰু 7:05 ইংৰাজীত আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত বাতৰি শুনিবলৈ পাব। 7:10 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত অসমীয়া বাতৰি ৰিলে কৰি শুনোৱা হ'ব। 7:20 আগবঢ়োৱা হ'ব কৃষিভিত্তিক অনুষ্ঠান হিৰলুৰ পুনৰ প্ৰচাৰ। 7:50 আগবঢ়োৱা হ'ব আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। 8:00 আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব। 8:02 স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্যধনৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব। 8:30 শ্ৰোতাই লোকনাথ গোস্বামীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত শুনিবলৈ পাব। 8:45 আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত চামাচাৰ সন্ধ্যা আৰু 9:00 News@9 ৰিলে কৰি শুনোৱা হ'ব। 9:15 পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠান সেউজী ধৰণী অনুষ্ঠানটি পুনৰ প্ৰচাৰ শুনিবলৈ পাব। 9:00

ত্ৰিশ মিনিটত কিশোৰ কুমাৰৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। নিশা 10 বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত নিবেদন কৰা হ'ব পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহী বাদন। 10:30 আমাৰ কেন্দ্ৰৰ আজিৰ এই অধিৱেশনৰ অন্ত পৰিব। শ্ৰোতাসকল, এয়াই আছিল আজিৰ এই অধিৱেশনত প্ৰচাৰ হ'ব লগা অনুষ্ঠানসমূহৰ অনুষ্ঠান পৰিস্থিতি। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান গীতালী। আজি গীতালী অনুষ্ঠানত শ্ৰোতাই লতা মংগেশকাৰৰ কণ্ঠত কেইটিমান হিন্দী বোলছবিৰ গীত শুনিবলৈ পাব। অনুষ্ঠানৰ প্ৰথমেই শুনাবলৈ লৈছোঁ ৱহ কণ্ঠী বোলছবিত লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি।

শ্ৰোতাসকলে গীতালী অনুষ্ঠানটি শুনি আছে। অনুষ্ঠানত এইবাৰ শুনক লতা মংগেশকাৰৰ কণ্ঠৰ অনামিকা বোলছবিৰ এই গীতটি।

0: বনধন যোজনাৰ অধীনত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত আলোচনা কৰা হয়। এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আঁচনিসমূহ ৰূপায়ণৰ বাবে বিভিন্ন পৰামৰ্শ দিয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী ওৰামে এইদৰে কয়।
1: आज आसाम प्रदेश का जनजाति मंत्रालय का काम काज के बारे में डिस्कशन किया। माननीय मंत्री रमेश पेगू जी हमारे साथ थे और हमने जो जो काम कर रहा है ये सब के बारे में बातचीत किया। हमारा एकलव्य मॉडल रेसिडेंशियल स्कूल जो चल रहा है और होने वाला है उसका पोजीशन क्या है उसके बारे में डिस्कशन किया। हम लोग बंधन केंद्र VDVK बना के लाइवलीहुड में क्या क्या प्रोडक्ट मैंने मार्केटिंग कर पा रहे हैं उसके बारे में डिस्कशन किया। आसाम में अच्छा प्रोग्रेस कर रहा है। यहाँ का ट्राइबल म्यूजियम जनजाति का आर्ट कल्चर आर्टिफैक्ट इसके बारे में भी डिस्कशन किया। ये भी अच्छा कैसा हो इसके बारे में हुआ।
0: কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূব ভ্ৰমণলৈ আহিব। শ্ৰীচৌহানে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ গ্ৰামাঞ্চল, খেতিপথাৰ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত বানে পেলোৱা প্ৰভাৱৰ পৰ্যালোচনা কৰি চলি থকা সাহায্য অভিযানৰ অগ্ৰগতি মূল্যায়ন কৰিব। ইয়াৰ পাছত তেওঁ অৰুণাচল প্ৰদেশৰ বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি বান ক্ষতিগ্ৰস্ত গাঁও, কৃষিপথাৰ, সাহায্য শিবিৰৰ অৱস্থাৰ মূল্যায়ন কৰিব। এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীয়ে ক্ষতিগ্ৰস্ত কৃষক, স্থানীয় বাসিন্দা, মহিলা গোট আৰু যুৱক যুৱতীসকলৰ সৈতে পোনপটীয়াকৈ মত বিনিময় কৰি এতিয়ালৈকে গ্ৰহণ কৰা সাহায্য ব্যৱস্থাৰ বুজ ল'ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অৰুণাচল প্ৰদেশ চৰকাৰৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু অন্যান্য জনপ্ৰতিনিধিৰ সৈতেও আলোচনাত মিলিত হ'ব। এই আলোচনাত ক্ষতিগ্ৰস্ত কৃষকৰ শস্যৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণ আৰু শস্য বীমাৰ ধন প্ৰদান, বানৰ ফলত ক্ষতিগ্ৰস্ত পথ, দলং আৰু মথাউৰি পুনৰ নিৰ্মাণৰ লগতে গ্ৰাম্য আন্তঃগাঁথনি পুনৰ সংগঠনৰ কৌশলৰ ওপৰত গুৰুত্ব দিয়া হ'ব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: গুৱাহাটী মহানগৰী খাৰঘুলীত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। যোৱা নিশা এই বৃহৎ পৰিমাণৰ সোণ জব্দ কৰা ঘটনা সন্দৰ্ভত আজি লতাশিল থানাত আয়োজিত এখন সংবাদমেলত উপ আৰক্ষী আয়ুক্ত শম্ভৱী মিশ্ৰই কয় যে এই সৰবৰাহৰ ঘটনাৰ সৈতে মধ্যপ্ৰাচ্য আৰু ম্যানমাৰৰ সংযোগ আছে। মুম্বাই, দিল্লী, কলকাতা আৰু বেংগালুৰুৰ লোকো এই ঘটনাৰ সৈতে জড়িত থকাৰ সংসূত্ৰ পোৱা গৈছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এয়া হৈছে অসম আৰক্ষীৰ দ্বাৰা এতিয়ালৈকে সৰ্ববৃহৎ পৰিমাণ সোণ জব্দৰ ঘটনা। জব্দ কৰা সোণখিনি বজাৰ মূল্য প্ৰায় 55 কোটি টকা বুলি তেওঁ প্ৰকাশ কৰে। এই ঘটনা সন্দৰ্ভত মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ বাসিন্দা অক্ষয় বাংশদে গ্ৰেপ্তাৰ কৰি সোধা পোছা কৰি থকা হৈছে। ইয়াৰ পূৰ্বে লোকজনে 20 কিলোগ্ৰাম সোণ সৰবৰাহ কৰিছিল। কালি চতুৰ্থবাৰ সোণ সৰবৰাহৰ চেষ্টা কৰাৰ সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। মহানগৰ আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত তদন্তকাৰী সংস্থাৰ বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰিছে বুলি উপ আৰক্ষী আয়ুক্তগৰাকীয়ে প্ৰকাশ কৰে।
3: কালি ৰাতি আমাৰ এটা বহুত ডাঙৰ সাকচেছ হ'ল আমাৰ আসাম পুলিচৰ কাৰণে। অৰাউণ্ড 55 কৰোৰ ৰুপিজ গোল্ড চিজাৰ হ'ল। দ টোটেল কোৱান্টিটি ৱাজ 37 kgs, এলং উইথ ইট অৰাউণ্ড 15 grams অফ চিলভাৰ নডিউলছ আৰু 4টা ফোন, এপল আইফোন দুটা 12 and 17 এণ্ড দুটা ৰিয়েলমি এণ্ড চামচাং। আগৰ পৰা আমাৰ ওচৰত ইনপুটটো আছিলে, কিন্তু আমি স্পেচিফিক ইনপুট নাছিলে কি এইটো গোল্ড আছে কি ফেক গোল্ড আছে, আমি ফলো কৰি আছিলো অলং উইথ টাইম। কালি আমি একদম এক্সেক্ট মানুহটো পাই গলো। তো যেতিয়া আমি চাৰ্চ কৰিছো তাকো, আমাৰ গোটেই টিম বিলাক গৈছে চাৰ্চ কৰাৰ পিছত আমি এই মানখিনি যেতিয়া আমি কৈছো আপোনাৰ 37 kg গোল্ড তাৰ ওচৰত আমি পাইছো। অক্যুজ নামটো আছিলে অক্ষয় ভানসোড়ে, ইটো মহাৰাষ্ট্ৰ চাংলিৰ মানুহ হয় আৰু প্ৰেজেণ্টলি এইটো 2 মাহ আগতে আহিছে, গান্ধী বস্তি এৰিয়াত থাকিছে।
2: ৰাজ্যৰ অবৈধ কাঠফলা কলসমূহ শীঘ্ৰেই বন্ধ কৰাৰ বাবে বন বিভাগে নিৰ্দেশ দিছে। চোৰাং বনাঞ্চল ধবংসৰ ৰোধ কৰাৰ বাবে কঠোৰ পদক্ষেপ হিচাপে এই অভিযান কালি আৰম্ভ হৈছে। বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি ফেচবুক লাইভযোগে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে এসপ্তাহৰ ভিতৰত অবৈধ কাঠফলা কলসমূহ বন্ধ কৰাটো নিশ্চিত কৰিবলৈ বিভাগৰ প্ৰতিটো সংমণ্ডলক নিৰ্দেশ দিয়া হৈছে। তদুপৰি চৰকাৰী অনুজ্ঞাপ্ৰাপ্ত কাঠফলা কলসমূহে চৰকাৰী নীতি নিৰ্দেশনা সঠিকভাৱে মানি চলিছেনে নাই সেই বিষয়ে তথ্য গ্ৰহণ কৰি আপত্তিজনক কথা দেখা মাত্ৰেই ব্যৱস্থা ল'বলৈ কোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
4: আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশক্ৰমে এটা খুব কঠোৰভাৱে আমাৰ বিভাগটোক আমি নিৰ্দেশনা দিছো যাতে বিভাগে আমাৰ অসমৰ সকলো ঠাইতে থকা অবৈধ কাঠৰ মিলবিলাক অতি শীঘ্ৰে বন্ধ কৰিব লাগে। এই কাঠ

0: পাহাৰ মিলবিলাকত বিভিন্ন বনাঞ্চলৰ পৰা অহা কাঠসমূহ চোৰাংভাৱে আহি তাত বিভিন্ন ধৰণে ফলা হয়। আমি বিভাগৰ প্ৰতিটো ডিভিজনতে DFOসকলক, ৰেঞ্জ অফিচাৰসকলক বা সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশনা দিছো যে আমাৰ বিভাগৰ বিষয়া কৰ্মচাৰীসকলে গাঁৱে গাঁৱে প্ৰতিটো অঞ্চললৈকে গৈ এই অবৈধ কাঠফলা মিলসমূহ জব্দ কৰি অনাটো, তাৰ লগত যিখিনি কাঠৰ সংগ্ৰহ তাত পোৱা যায় এই কাঠসমূহ বৈধ হয়নে নহয় এইসমূহ চোৱাটো দৰকাৰ।
1: মিচিং সাহিত্য শাসিত পৰিষদ নিৰ্বাচনী বিধি 2005 অনুযায়ী পৰিষদৰ অন্তৰ্ভুক্ত জিলাসমূহৰ জিলা উপায়ুক্ত চলিত বৰ্ষৰ 1 জানুৱাৰীক নিৰ্ণায়ক তাৰিখ হিচাপে লৈ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰিবলৈ মিচিং সাহিত্য শাসিত পৰিষদে নিৰ্দেশ দিছে। পৰিষদৰ সংশ্লিষ্ট সমষ্টিসমূহৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়ে যোৱা 10 ফেব্ৰুৱাৰীত ভাৰতৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা বিধানসভা নিৰ্বাচনী তালিকাৰ প্ৰাসংগিক ভোটদাতাৰ অংশ সংশ্লিষ্ট সমষ্টিৰ ভোট গ্ৰহণ কেন্দ্ৰ অনুসৰি ভাগ কৰিব আৰু ইয়াক সংশ্লিষ্ট সমষ্টিসমূহক খচৰা নিৰ্বাচনী তালিকা হিচাপে প্ৰকাশ কৰিব। ইয়াৰ পাছত নিৰ্বাচনী পঞ্জীয়ন বিষয়া ইআৰঅসকলে দাবী, আপত্তি অথবা সংশোধনৰ কাৰণে আবেদন আহ্বান কৰিব আৰু নিৰ্ধাৰিত সময়সূচী অনুসৰি সংশোধিত চূড়ান্ত নিৰ্বাচনী তালিকা প্ৰকাশ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব। অহা 5 জুলাইত হ'বলগীয়া অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে কাৰ্যকৰী ব্যৱস্থা লৈছে। এই পৰীক্ষা স্বচ্ছ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু অসম লোকসেৱা আয়োগৰ সমন্বয়ত পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে নিৰাপত্তা আৰু প্ৰশাসনিক ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে। প্ৰশাসনে প্ৰকাশ কৰা অনুসৰি পৰীক্ষাৰ্থীয়ে আয়োগৰ সকলো নীতি নিৰ্দেশনা মানি চলিব লাগিব। সকলো পৰীক্ষাৰ্থীকে কিছু আগতীয়াকৈ পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে। তেজপুৰতো APSC পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে শোণিতপুৰ জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে। দৰং মহাবিদ্যালয় আৰু তেজপুৰ মহাবিদ্যালয়ত হ'বলগীয়া এই পৰীক্ষাৰ স্বচ্ছতা তথা নিৰাপত্তা সুনিশ্চিত কৰিবলৈ জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰৰ ভিতৰত নিষেধাজ্ঞা জাৰি কৰিছে। নলবাৰী জিলাৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয় আৰু নলবাৰী কলেজত এই পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত শান্তি শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি পৰীক্ষা কেন্দ্ৰৰ 100 মিটাৰ ব্যাসাৰ্ধৰ ভিতৰত বৈধ নিযুক্তিপ্ৰাপ্ত বিষয়াসকলৰ বাহিৰে কোনো লোক উপস্থিত থাকিব নোৱাৰিব। তদুপৰি পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, স্মাৰ্ট ঘড়ীকে ধৰি কোনো ধৰণৰ বৈদ্যুতিন আহিলা লৈ যোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। পঞ্চম দিনাৰ বাবে আদালতত উপস্থিত হোৱা অভিনেতাজনক আজি অভিযুক্ত শেখৰ জ্যোতি গোস্বামীৰ অধিবক্তাই বিভিন্ন প্ৰশ্ন উত্থাপন কৰি জেৰা কৰে। ইয়াৰ পাছতে অভিযুক্ত গোস্বামীৰ অধিবক্তা জেৰা প্ৰক্ৰিয়াৰ অন্ত পৰে। অহা 3 জুলাইত অন্য এজন অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ অধিবক্তাৰ জেৰাৰ বাবে অভিনেতাজন আকৌ আদালতত উপস্থিত হ'ব লাগিব। ইফালে ন্যায়াধীশ ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে কাইলৈ শ্বাহিদ চান আৰু নন্দিতা দত্তৰ সাক্ষ্য গ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ 79 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে কাইলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত উপজা দিনৰ সুবাস শীৰ্ষক এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানটি সন্ধিয়া 6:30 বজাত আৰম্ভ হ'ব। অনুষ্ঠানত নন্দিতা শৰ্মাৰ লঘু শাস্ত্ৰীয় সংগীত, সুভেশ বসুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ আৰু মঞ্জুষ্ণা মহন্ত গোস্বামীৰ সৈতে আলাপ আৰু গীতৰ লগতে আকাশবাণী গুৱাহাটী পূৰ্বে প্ৰকাশিত আকাশী আলোচনীখনৰ নিৰ্বাচিত লেখাৰ সংকলন উন্মোচন কৰা হ'ব। এই অনুষ্ঠানতে আকাশবাণী 90 বছৰ উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰে প্ৰকাশ কৰা ই মেগাজিনখনো উন্মোচন কৰা হ'ব। গোৱালপাৰা জিলাত কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত আজি জিলা পথ সুৰক্ষা সমিতিয়ে বিভিন্ন ঠাইত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। গোৱালপাৰা মহাবিদ্যালয়ত এই উপলক্ষে আয়োজিত সভাত জিলা আয়ুক্ত আৰু পথ সুৰক্ষা সমিতিৰ সভাপতি প্ৰদীপ তিমুং আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক বিদ্যুৎ বিকাশ বৰুৱাই অংশগ্ৰহণ কৰি বক্তৃতা প্ৰদান কৰে।
2: কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী CISFএ আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নতুন টাৰ্মিনেলত দুজন সন্দেহজনক বাংলাদেশী নাগৰিকক আটক কৰিছে। গুৱাহাটীৰ পৰা বিমানেৰে মুম্বাইলৈ যোৱাৰ পথত CISFএ সন্দেহজনক বাংলাদেশী নাগৰিক দুজনক আটক কৰে। ইতিমধ্যে দুয়োকে আজাৰা আৰক্ষীক গতাই দিয়া হৈছে। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 2:30 বজাত

0: on enhanced security. Lieutenant Governor Manoj Sinha, who is also the chairman of the Sri Amarnath Shrine Board, will flag off the first convoy. The 57-day pilgrimage to the 3,880-meter-high Amarnath Cave Shrine will commence on 3rd of July. The yatra will commence from the traditional 48 kilometers Noonwan Pehelgam route in Anantnag district and the shorter but steeper 14-kilometer Baltal route in Gandharbal district. Special programs were organized today on the occasion of Hool Divas across Jharkhand, including state capital Ranchi, to pay tribute to the heroes of the Hool Rebellion, Sidho Kanho, Chand Bhairav and Phulo Jano. In a social media post, Prime Minister Modi also paid tributes to Sidho Kanho, Chand Bhairav, Phulo Jano and all the brave tribal warriors who stood firm against the injustice of foreign rule. And Prime Minister of Japan, Sanae Takaichi, will arrive in New Delhi tomorrow evening on a three-day visit for the 16th India-Japan Annual Summit. The External Affairs Ministry said the summit will provide an opportunity for both sides to review and strengthen the full spectrum of bilateral cooperation and exchange views. And in FIFA World Cup, Ivory Coast will take on Norway in round of 32 clash in Texas, US tonight at 10:30 p.m. Indian time. And that is the end of this news bulletin.
1: Eya Akashvani. Batori hoite moi Pulok Gogoi. Etiar pradhan batori somuh hol. Rashtrapati Srimati Draupadi Murmue, Satra Satrihokolok Shikhar Joriote, ekhon sarbatmok aru khomotar adorkhore udbuddho samaj gorhar babe ahban janaise. ভাৰতে 26 খনৰ অধিক দেশৰ হৈতে 28 খন প্ৰৱৰ্জন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে টাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰসংঘই আফগানিস্তানৰ বিভিন্ন অঞ্চলত চলোৱা পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। Rashtrapati Srimati Draupadi Murmue, Satra Satrihokolok Shikhar Joriote, ekhon sarbatmok aru khomotar adorkhore udbuddho samaj gorhar babe ahban janaise. Andhra Pradeshor Bishakhapattanamor Kendriya Janajati Bishwabidyalayor pratham dikkhanto samaroh sambodhi Srimati Murmue ei ahban janay. Teo koy je shikkhito jubok jubati hokole kebol teoloke nije agbahi joar kotha bhaba uchit nohoy, borong samajor durbol shrenir lokokolor unnayonor babe kam kori rashtra gothonot obodan agbohua uchit. শ্রীমতী মুর্মুয়ে শিক্ষার্থীসকলক সামাজিক পরিবর্তনৰ একোগৰাকী প্ৰতিনিধি হিচাপে নিজক আগবঢ়াই লৈ যোৱাৰ বাবে আহ্বান জনায়। তেওঁ কয় যে শিক্ষা নিয়োগ নিশ্চিত কৰাৰ লগতে সমাজ সাংস্কৃতিক পৰম্পৰা আৰু অৰ্থনৈতিক উন্নয়নক শক্তিশালী কৰাৰ এটা প্ৰধান আহিলা। শ্ৰীমতী মুর্মুয়ে প্ৰতিগৰাকী শিক্ষিত যুৱক যুৱতীক পিছপৰা আৰু অনগ্ৰসৰ লোকসকলৰ সহায়ৰ জৰিয়তে 2047 চনৰ ভিতৰত এখন বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ সপোনক বাস্তৱায়িত কৰাৰ আহ্বান জনায়। অৰ্থপূৰ্ণ শিক্ষা ব্যৱস্থাত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে শিক্ষাৰ্থীসকলে প্ৰতিষ্ঠানগত শিক্ষা বাস্তৱ জীৱনৰ জ্ঞানৰ সৈতে একত্ৰিত কৰি তেওঁলোকৰ সংস্কৃতি পৰম্পৰা আৰু সম্প্ৰদায়ৰ সৈতে জড়িত হৈ থকা উচিত। দ্ৰুত পৰিৱৰ্তনশীল বিশ্বৰ প্ৰত্যাহ্বানসমূহৰ মুখামুখি হোৱাৰ বাবে প্ৰয়োজনীয় নতুন দক্ষতা আহৰণৰ ক্ষেত্ৰত এই দৃষ্টিভংগী যথেষ্ট সহায়ক হ'ব বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় জনজাতি বিশ্ববিদ্যালয়সমূহৰ দৰে সামাজিক ন্যায়ৰ বিভিন্ন বিষয়বস্তুক অগ্ৰাধিকাৰ দিয়া শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ জনজাতীয় শিক্ষা, স্বাস্থ্যসেৱা, দক্ষতা বিকাশ, বনাঞ্চলৰ অধিকাৰ আদি বিষয়সমূহক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত বিশেষ দায়িত্ব আছে। শ্ৰীমতী মুৰ্মুৱে জনজাতীয় লোকসকলৰ সবলীকৰণৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তি হাব, জনজাতীয় দক্ষতা বিকাশ কেন্দ্ৰ, তৃণমূল পৰ্যায়ত উন্নয়ন কাৰ্যসূচী আদিৰ দৰে বিষয়বস্তুসমূহক আগুৱাই নিয়াৰ বাবে বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে জনজাতীয় সমাজতে দেশৰ শিক্ষা ব্যৱস্থাৰ শিপা লুকাই আছে, যিয়ে প্ৰকৃতি, বনাঞ্চল, কৃষি, পশুধন আদিৰ দৰে বিভিন্ন বিষয়ৰ জ্ঞানক লৈ সামৰি লৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে আজি কয় যে ভাৰতে 26খনৰো অধিক দেশৰ সৈতে 28খন প্ৰৱৰ্জন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। তেওঁ অবৈধ প্ৰৱৰ্জন, শোষণমূলক প্ৰথা, প্ৰবঞ্চনামূলক মধ্যস্থতাকাৰী আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত দেশৰ সামূহিক দায়বদ্ধতাৰ কথা উল্লেখ কৰে। তেওঁ নতুন দিল্লীত আজি মানৱ সম্পদ গতিশীলতা মঞ্চত ভাষণ দি এই কথা উল্লেখ কৰে। তেওঁ প্ৰৱৰ্জনৰ ক্ষেত্ৰত প্ৰশাসনিক সংস্কাৰৰ বাবে ডিজিটেল ব্যৱস্থা আৰু সঁজুলি ব্যৱহাৰৰ কথা প্ৰকাশ কৰে। ডক্টৰ জয়শংকৰে কয় যে ই প্ৰৱৰ্জন মঞ্চ মুকলি কৰাৰে পৰাই এই মঞ্চৰ জৰিয়তে 50 লাখৰো অধিক লোকক প্ৰৱৰ্জনৰ অনুমতি দিয়া

হচ্ছে। তেওঁ লগতে নিৰাপদ শৃংখলাবদ্ধ বৈধ প্ৰব্ৰজন নিশ্চিত কৰাৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতাৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্ৰযুক্তিগত উদ্ভাৱনে উদ্যোগসমূহক অভূতপূৰ্ব গতিৰে নতুন ৰূপ দিছে। তেওঁ কয় যে বৰ্তমান বিশ্বত কৃত্ৰিম বুদ্ধিমত্তা, স্বয়ংক্ৰিয়কৰণ, ডিজিটেলাইজেচন আৰু সেউজ পৰিৱৰ্তনে ভৱিষ্যৎ অৰ্থনীতিৰ বাবে প্ৰয়োজনীয় দক্ষতা পুনৰ সংজ্ঞায়িত কৰিছে। তেওঁ কয় যে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত মানৱ সম্পদ অন্যতম গুৰুত্বপূৰ্ণ কাৰক হিচাপে উদ্ভাসিত হৈ উঠিছে। তেওঁ কয় যে আকাংক্ষাক সুযোগৰ সৈতে সংযোগ কৰা, চাহিদাৰ সৈতে প্ৰতিভাক সংযোগ কৰা আৰু ব্যক্তিৰ বাবে পথ সৃষ্টি কৰা যাতে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত অৱদান আগবঢ়াব পাৰে। ডঃ জয়শংকৰে কয় যে গতিশীলতাৰ ক্ষেত্ৰত ভাৰতৰ দৃষ্টিভংগী কেৱল দেশসমূহত নিয়োগৰ সুবিধা সহজ কৰি তোলাত সীমাবদ্ধ নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে বিবেচিত হৈছে। ডঃ জয়শংকৰে কয় যে এই মঞ্চই ধাৰণাৰ আদান প্ৰদান, অভিজ্ঞতাৰ পৰা শিক্ষা, গতিশীলতাৰ বাবে নতুন অন্বেষণ কৰাৰ সুবিধা প্ৰদান কৰিছে। তেওঁ লগতে কয় যে এই কাৰ্যসূচীয়ে নীতি নিৰ্ধাৰক, ঔদ্যোগিক নেতা, নিয়োগকৰ্তা আৰু ইয়াৰ অনুশীলনকাৰীসকলক একত্ৰিত কৰে। তেওঁ কয় যে ভাৰতে সমগ্ৰ বিশ্বৰ ইয়াৰ অংশীদাৰ দেশসমূহৰ সৈতে কাম কৰাৰ বাবে সাজু হৈ আছে। ইয়াৰ উপৰিও বিশ্বাসযোগ্য গতিশীলতাৰ পথে অৰ্থনৈতিক ভেটি সবল কৰাৰ লগতে সামাজিক সহনশীলতা আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতা অধিক গভীৰ কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি ষোড়শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জানিবলৈ দিছে যে এই সন্মিলনে ভাৰত আৰু জাপানৰ দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক আৰু গোলকীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব। ভাৰত ভ্ৰমণৰ দ্বিতীয় দিনা টাকাইচিক ৰাষ্ট্ৰপতি ভৱনত আনুষ্ঠানিক সম্বৰ্ধনা জনোৱা হ'ব। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। নেতা দুগৰাকীয়ে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে সহযোগিতা অধিক সুদৃঢ় কৰাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে ভাৰত আৰু জাপানৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ কথা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে এই আলোচনাৰ পাছতে নতুন দিল্লীত ভাৰত জাপান বাণিজ্যিক মঞ্চত অংশগ্ৰহণ কৰিব। জাপানৰ প্ৰধানমন্ত্ৰী টাকাইচিৰ এয়া হ'ব প্ৰথমটো আনুষ্ঠানিক ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰসংঘৰ আফগানিস্তানৰ স্থায়ী প্ৰতিনিধিগৰাকীয়ে আফগানিস্তানৰ পাখতিয়া আৰু কুনাৰ অঞ্চলত পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। এই আক্ৰমণত শিশু আৰু মহিলাকে ধৰি 36গৰাকী অসামৰিক লোকৰ মৃত্যু হোৱাৰ লগতে 163গৰাকী লোক আহত হৈছে। আন্তঃৰাষ্ট্ৰীয় আইন উলংঘাৰ অভিযোগ তুলি প্ৰতিনিধিগৰাকীয়ে পাকিস্তানক তাৎক্ষণিকভাৱে এই আক্ৰমণ বন্ধ ৰাখিবলৈ আহান জনাইছে। তালিবানৰ উপ মুখপাত্ৰ হামদুল্লা ফিটৰতে এটা বিজ্ঞপ্তিযোগে জানিবলৈ দিছে যে 28 জুনৰ নিশা পাকিস্তানে দেশখনত বিমান আক্ৰমণ চলায়। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে উভয় দেশকে তাৎক্ষণিকভাৱে সংঘাত বন্ধ কৰি অসামৰিক লোকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে আহান জনাইছে। কেন্দ্ৰীয় মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে তিনিদিনীয়া ত্ৰিপুৰা ভ্ৰমণৰ অংশ হিচাপে আজি আগৰতলা পৌৰ নিগমৰ মহিলা বিষয়ববীয়া আৰু স্থানীয় মহিলা আত্মসহায়ক গোটৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে ত্ৰিপুৰাক এখন আদৰ্শ ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মহিলাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত আলোকপাত কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত মহিলাৰ যথেষ্ট অৱদান আছে বুলি উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজহুৱা কল্যাণ আঁচনিসমূহৰ সুবিধা যাতে সকলো নাগৰিকে লাভ কৰে সেইটো সুনিশ্চিত কৰাৰ বাবে তেওঁ মহিলা নেতৃত্ব আৰু প্ৰতিনিধিসকলক সক্ৰিয়ভাৱে কাম কাজ কৰি যোৱাৰ বাবে আহান জনায়। অহা 3 জুলাইত অমৰনাথ যাত্ৰা আৰম্ভ হ'ব। 57 দিন ধৰি চলিবলগীয়া এই বাৰ্ষিক অমৰনাথ যাত্ৰাৰ বাবে কটকটীয়া সুৰক্ষা ব্যৱস্থা গঢ়ি তোলা হৈছে। এইবাৰ 55,000 তীৰ্থযাত্ৰীক অমৰনাথ যাত্ৰাৰ সুবিধা দিয়া হ'ব। জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল তথা অমৰনাথ দেৱোত্তৰ বৰ্ডৰ অধ্যক্ষ মনোজ সিনহাই অমৰনাথ যাত্ৰাৰ প্ৰথমটো দলৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব। ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিশ্বকাপত আজি পুৱা মৰক্কোৱে নেডাৰলেণ্ডছক পেনাল্টিৰ সহায়ত 3-2 গলত পৰাজিত কৰে। ইয়াৰ লগে লগে মৰক্কো প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। পৰৱৰ্তী সময়ত মৰক্কো কানাডাৰ সন্মুখীন হ'ব। আজিৰ খেলখন নিৰ্ধাৰিত সময়ত 1-1 গলেৰে অমীমাংসিত হোৱাত দুয়োটা দল অতিৰিক্ত সময়ৰ বাবে মুখামুখি হয়। অতিৰিক্ত সময়ো গলবিহীনভাৱে সমাপ্ত হয়। পেনাল্টিৰ জৰিয়তে ফলাফল নিৰ্ণয় হোৱাত খেলখনত মৰক্কোৱে 3-2 ব্যৱধানত জয়লাভ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি

0: এটা আকৌ এবাৰ পঢ়ি দিছো। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ জৰিয়তে এখন সৰ্বাত্মক আৰু সমতাৰ আদৰ্শৰে উদ্বুদ্ধ সমাজ গঢ়াৰ বাবে আহ্বান জনাইছে। ভাৰতে 26খনৰো অধিক দেশৰ সৈতে 28খন প্ৰৱৰ্জন আৰু গতিশীলতা অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছে। জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকায়েছি 16শ ভাৰত জাপান বাৰ্ষিক সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যে কাইলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ৰাষ্ট্ৰসংঘই আফগানিস্তানৰ বিভিন্ন অঞ্চলত চলোৱা পাকিস্তানৰ বিমান আক্ৰমণৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ নক আউট পৰ্যায়ৰ খেলত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8:30 বজাত হ'বলগীয়া অন্য এখন খেলত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী মুখ্য বাতৰি নিশা 8:00 বজাত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত কিলোহাৰ্জ 1125ত আৰু এফ এম বেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান শিৰলুৰ পুনঃ প্ৰচাৰ। এয়া আকাশবাণী তেজপুৰ। আৰম্ভ কৰিবলৈ লৈছোঁ কৃষিভিত্তিক অনুষ্ঠান শিৰলুৰ।

0: শ্রোতাসকল, আজির শিরলু অনুষ্ঠানত আমি বিজ্ঞানসম্মত গোপালন এই বিষয়ে কিছু কথা পাতিম। আৰু তাৰ বাবে আজি আমি আমাৰ ষ্টুডিঅলৈ আমন্ত্ৰণ কৰি আনিছোঁ বিস্তৃত গো উন্নয়ন আঁচনি তেজপুৰৰ গ্ৰাম্য দুগ্ধ সম্প্ৰসাৰণ বিষয়া ডাক্তৰ মিনতী দাসক। নমস্কাৰ ডাক্তৰ দাস।
1: নমস্কাৰ।
0: আপোনাক আমাৰ এই শিৰলু অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি আপোনাৰ পৰা জানিব খুজিম যে বিজ্ঞানসন্মত গোপালন বুলিলেনো কি বুজা যায়, এই বিষয়ে অলপ কওকচোন।
1: চমুকৈ ক'বলৈ হ'লে স্বাস্থ্যসন্মত বাসস্থান, সুষম খাদ্য, উন্নত প্ৰজনন আৰু স্বাস্থ্যবিধিৰ বৈজ্ঞানিক নীতি ব্যৱহাৰ কৰি গোপালন কৰাকে বিজ্ঞানসন্মত গোপালন বুলি কোৱা হয়। বিজ্ঞানসন্মত গোপালনৰ দ্বাৰা গোপালকসকল যথেষ্ট লাভৱান হোৱা দেখা যায়, কিয়নো ইয়াৰ দ্বাৰা গৰুৰ বেমাৰ আজাৰ যথেষ্ট কম হয় আৰু লগতে মৃত্যুৰ হাৰো কমি যায়, যাৰ ফলত উৎপাদন বৃদ্ধি হয়।
0: ইয়াত আপুনি স্বাস্থ্যসন্মত বাসস্থানৰ কথা উল্লেখ কৰিছে, গোপালনৰ বাবে স্বাস্থ্যসন্মত বাসস্থান এটা কেনেধৰণৰ হোৱা উচিত বুলি আপুনি ভাবে আৰু এই ক্ষেত্ৰত আপুনি গোপালকসকলক কি ক'ব?
1: সফল গোপালনৰ বাবে গৰুৰ গোহালিটো স্বাস্থ্যসন্মতভাৱে সজাগ খুবেই দৰকাৰ, কিয়নো গৰুৰ গোহালিটোৱে গৰুৰ স্বাস্থ্য ৰক্ষাত এক মুখ্য ভূমিকা পালন কৰে। সাধাৰণতে গৰুৰ গোহালিটো ওখ ঠাইত ভেটি ওখ কৰি সাজিব লাগে। গোহালিটো উত্তৰা দক্ষিণাকৈ সাজিব লাগে যাতে যথেষ্ট পৰিমাণে মুকলি বতাহ চলাচল কৰিব পাৰে আৰু ৰাতিপুৱাৰ ৰ'দটো আৰু আবেলিৰ ৰ'দটো যাতে সম্পূৰ্ণকৈ পৰে। গোহালিৰ বেৰবোৰ মুখ তলৰ ফালে মুকলিকৈ নাৰাখি বেৰ দি ল'ব লাগে আৰু ওপৰৰ ফালে কিছু অংশ মুকলি কৰি ৰাখিব লাগে। তলৰ ফালে এক মিটাৰ বেৰ দি ওপৰৰখিনি মুকলি কৰি ৰাখি তাত আৱশ্যক অনুসৰি বাঁহৰ জালি বা থৈলা দিব পাৰি। গোহালিৰটো এনেকুৱা হ'ব লাগে যাতে তাত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰে আৰু মজিয়াত সূৰ্যৰ পোহৰ পৰিব লাগে আৰু পানীৰ পাত্ৰ, দানাৰ পাত্ৰ, নলা আদিত সূৰ্যৰ পোহৰ পোনপটীয়াকৈ পৰিব লাগে। মজিয়াখন এনেকৈ সাজিব লাগে যাতে ই নলাৰ ফালে এঢলীয়া হৈ থাকে আৰু চাফ চিকুণ কৰিবলৈ সুবিধা হয়। মজিয়াখন পকাকৈ সাজিলে সুবিধা হয়, কিয়নো চাফ চিকুণ কৰিবলৈ তেতিয়া যথেষ্ট সহজ হয়। গোহালিটো সাজোতে লক্ষ্য ৰাখিব লাগে যাতে সাধাৰণভাৱে স্থানীয়ভাৱে পোৱা বস্তুৰে গোহালি ঘৰটো সাজিব পাৰি। গোহালি ঘৰটোৰ ছালখন আমাৰ গাঁৱলীয়াভাৱে বাঁহ আৰু খেৰৰে সাজিলে সুবিধা হয়। কেতিয়াবা যদি টিংপাত দিয়াৰ কথা ভাবে তেতিয়া টিংপাতৰ সলনি এজবেষ্টত ব্যৱহাৰ কৰিলে বেছি সুবিধা হয়। গোহালিটোত পোহৰ ছাঁ আৰু পৰিষ্কাৰ পানীৰ সুব্যৱস্থা থকা প্ৰয়োজন আৰু বিজুলী বাতিৰ পোহৰৰ ব্যৱস্থা থাকিব লাগে। এজনী বৰ্ণশংকৰ গায়েই থিয় হৈ থাকিবৰ বাবে দীঘলে 5 ফুট আৰু বহলে 5 ফুট মাটিকালিৰ প্ৰয়োজন হয়।

0: পালনৰ ক্ষেত্ৰত আপুনি কৃত্ৰিম প্ৰজননৰ কথা আমি প্ৰায়ে কওঁ, এই কৃত্ৰিম প্ৰজননো কি আৰু ইয়াৰ দ্বাৰা গোপালকসকলৰ কেনেধৰণে লাভান্বিত হ'ব পাৰে এই বিষয়ে অলপ ক'ব নেকি?
1: গোপালনৰ ক্ষেত্ৰত আমি কৃত্ৰিম প্ৰজননৰ কথা প্ৰায়ে কওঁ। কৃত্ৰিম প্ৰজনন হৈছে এটা আধুনিক বৈজ্ঞানিক পদ্ধতি য'ত উন্নত জাতৰ সাৰৰ বীজ কৃত্ৰিমভাৱে সংগ্ৰহ কৰি যন্ত্ৰৰ সহায়ত পাল খোৱা সময়ত গাইৰ জৰায়ুত নিক্ষেপ কৰি গৰ্ভধাৰণ কৰোৱা হয়। কৃত্ৰিম প্ৰজনন হৈছে বিজ্ঞানসন্মত গোপালনৰ এক অন্যতম উপাদান। কৃত্ৰিম প্ৰজনন প্ৰথাৰ দ্বাৰা আমাৰ গোপালকসকল যথেষ্ট লাভৱান হোৱা দেখা যায়। সাধাৰণতে আমাৰ থলুৱা গাই এজনীয়ে দিনে 1.5 লিটাৰ গাখীৰ দিয়ে, কিন্তু কৃত্ৰিম প্ৰজনন প্ৰথাৰ দ্বাৰা লাভ কৰা বৰ্ণশংকৰ গাইজনীয়ে 5-6 লিটাৰ গাখীৰ দিব পাৰে। গৰুজনী প্ৰজননৰ বাবে সাৰৰ সংস্পৰ্শলৈ নহাৰ বাবে যৌন ৰোগৰ পৰা হাত সাৰি থাকিব পাৰে। কৃত্ৰিম প্ৰজননৰ দ্বাৰা জন্ম লাভ কৰা চৰিবোৰ কম সময়ৰ ভিতৰতে অৰ্থাৎ 20 বা 24 মাহৰ ভিতৰতে প্ৰজননৰ বাবে সক্ষম হয় আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম হয়। কিন্তু আমাৰ থলুৱা জাতৰ গৰু তাতকৈ বেছি বয়সতহে প্ৰজননক্ষম হয়। ইয়াৰোপৰি কৃত্ৰিম প্ৰজনন গোপালকৰ ঘৰতে কৰাব পাৰি, তাৰ বাবে গৰুজনী বহু দূৰলৈ লৈ যোৱাৰ প্ৰয়োজন নহয়। এটা মাত্ৰ সাৰ গৰুৰ শুক্ৰ ব্যৱহাৰ কৰি 1000জনী গাইক কৃত্ৰিম প্ৰজনন কৰাব পাৰি বাবে ইয়াত খৰচ যথেষ্ট কম হয়। উন্নত জাতৰ সাৰ গৰু এটা পোহাৰ খৰচ লাঘৱ হয় বাবে খৰচ অনুপাতে অতিশয় উপযোগী পদ্ধতি।
0: গাই এজনীক কৃত্ৰিম প্ৰজনন কৰাৰ উপযুক্ত সময়নো কেতিয়া এই বিষয়ে জনাওকচোন।
1: হয়, গাই এজনীৰ কৃত্ৰিম প্ৰজনন কৰাৰ উপযুক্ত সময় আছে আৰু উপযুক্ত সময়ত কৃত্ৰিম প্ৰজনন কৰালেহে এই গাইজনীয়ে গৰ্ভধাৰণ কৰে। গতিকে এই কৃত্ৰিম প্ৰজনন কৰাৰ সময়ত গাইজনী গৰম হোৱাৰ সময়ত কিছুমান লক্ষণ দেখুৱায়। সেই লক্ষণবোৰ হৈছে গাইজনীয়ে অনবৰতে হেম্বেলিয়াই থাকে। অৱশ্যে কিছুমান গাই গৰুৱে হেম্বেলিয়াই থকা দেখা নাযায়। গোহালি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাবলৈ উত্ৰাৱল হয় আৰু আন গৰুৰ ওপৰত জঁপিয়াই ঘাঁহ দানা আদি খোৱাৰ আগ্ৰহ কমি যায়। ক্ষীৰতী গাই হ'লে গাইৰ ক্ষেত্ৰত গাখীৰ কিছু কমি যায় আৰু কম পৰিমাণে ঘনাই প্ৰস্ৰাৱ কৰে আৰু জনিদাৰেদি তৰল বিজলীয়া পদাৰ্থ বৈ থাকে। চেউৰী বা গাইজনীৰ গাত এই লক্ষণবোৰ দেখা দিয়াৰ 12 ঘণ্টা বা অতি বেছি 18 ঘণ্টা পাছত কৃত্ৰিম প্ৰজনন কৰাব লাগে। যদি ৰাতিপুৱা প্ৰথম লক্ষণ দেখা যায় তেতিয়া আবেলি, আৰু যদি আবেলি এই লক্ষণসমূহ দেখা যায় তেতিয়া 5 দিনা ৰাতিপুৱা কৃত্ৰিম প্ৰজনন কৰাব লাগে। তেতিয়া গৰ্ভধাৰণৰ হাৰটো বাঢ়ি যায়। গাইজনী গৰম হোৱাৰ লক্ষণসমূহ দীঘলীয়াকৈ থাকিলে 12 ঘণ্টা পাছত পুনৰ এবাৰ কৃত্ৰিম প্ৰজনন কৰাব লাগে। গাইজনীয়ে গৰ্ভধাৰণ নকৰিলে 18 বা 21 দিন পিছত পুনৰ গৰম হোৱাৰ লক্ষণ দেখুৱায়। তেতিয়া এই একে পদ্ধতিৰে পুনৰ কৃত্ৰিম প্ৰজনন কৰাব লাগে। গাই এজনীৰ উৎপাদনকাল বৃদ্ধি কৰাবৰ বাবে পোৱালি জন্ম হোৱাৰ 60-90 দিনৰ ভিতৰত কৃত্ৰিম প্ৰজনন কৰাৰ আৱশ্যক।
0: এইবাৰ আহিছোঁ আন এটা কথা সুধিবলৈ। আমাৰ অসমত গো পালন কৰিবৰ বাবে উপযোগী জাতসমূহ কি কি বাৰু এই বিষয়ে জনাওকচোন।
1: অসমৰ থলুৱা গোসম্পদ উন্নয়নৰ কাৰণে জাৰ্চি, হলষ্টেইন ফ্ৰিজিয়ান, চাহিয়াল, গিৰ আদি জাতৰ গৰু গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত অসমৰ জলবায়ুত জাৰ্চি গৰু সহজে পালন কৰিব পাৰি আৰু ইয়াৰ বিভিন্ন ৰোগ প্ৰতিৰোধ ক্ষমতাও বেছি। 50% গুণবিশিষ্ট উন্নত জাতৰ গৰু আৰু 50% গুণবিশিষ্ট বৰ্ণশংকৰ জাতৰ গৰু বেছি উপযোগী বুলি প্ৰমাণিত হৈছে। এইখিনিতে মই এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে অসম চৰকাৰে গোপালকসকলক অতি ৰেহাই মূল্যত কৃত্ৰিম প্ৰজননৰ বাবে হিমায়িত শুক্ৰ যোগান ধৰি আহিছে। এই হিমায়িত শুক্ৰ বৰ্তমান 2 ধৰণে উপলব্ধ। এবিধ হৈছে সাধাৰণ শুক্ৰ, যাক আমি কনভেনশ্যনেল চিমেন বুলি কওঁ, আৰু আনবিধ হৈছে লিংগ নিৰ্ধাৰিত শুক্ৰ, যাক আমি চেক্স চৰ্টেড চিমেন বুলি কওঁ। এই চেক্স চৰ্টেড চিমেন যিটো লিংগ নিৰ্ধাৰিত শুক্ৰ, এই শুক্ৰটো ব্যৱহাৰ কৰিলে মাইকী পোৱালি হোৱাৰ হাৰ 90% বা তাতকৈ বেছি হয়। গতিকে আমাৰ গোপালকসকলে এই শুক্ৰ ব্যৱহাৰ কৰি এজনী গাইৰ পৰা মাইকী পোৱালি লাভ কৰিব পাৰে, যাৰ ফলত উৎপাদন বৃদ্ধি হয়। আৰু এটা কথা উল্লেখ কৰিব খুজিছোঁ যে অতি ৰেহাই মূল্যত দিয়া এই দুবিধ শুক্ৰৰে মূল্য একেই।
0: গোপালকসকলে গাভিনী গাই এজনীৰ কেনেধৰণে যত্ন লোৱা দৰকাৰ বুলি আপুনি ভাবে এই বিষয়ে জনাওকচোন।
1: হয়, গাভিনী গাই এজনীৰ যত্ন লোৱাটো খুবেই দৰকাৰ, কাৰণ সেই যত্নৰ ওপৰত

0: ওপৰতে ভৱিষ্যত পোৱালিটো কেনেকুৱা হ'ব সেইটো নিৰ্ভৰ কৰে। গাভিনী গাইৰ লালন পালনত সেইকাৰণে খেতিয়কসকলে যথেষ্ট গুৰুত্ব দিয়া দৰকাৰ। গাইজনীক কৃত্ৰিম প্ৰজনন কৰাৰ 60 দিন পাছতহে গৰ্ভধাৰণ পৰীক্ষা কৰা উচিত, আৰু এই গৰ্ভধাৰণ আমাৰ ডাক্তৰ মানে পশু চিকিৎসকৰ সৈতে কৰাব লাগে। গৰ্ভধাৰণৰ 6 মাহৰ পাছৰ পৰা গাইজনীক সাধাৰণ দানাৰ উপৰিও 2 কিলোগ্ৰামকৈ সুষম দানা আৰু উন্নত জাতৰ কেঁচা ঘাঁহ প্ৰচুৰ পৰিমাণে দিয়া উচিত। এজনী গাভিনী গাইক প্ৰতিদিনে 10-15 কিলোগ্ৰাম সেউজীয়া ঘাঁহ, 4-5 কিলোগ্ৰাম শুকান ঘাঁহ বা খেৰ, 3 কিলোগ্ৰাম যৌগিক দানা, 1 কিলোগ্ৰাম খলিহৈৰ পিঠা, 50 গ্ৰাম খনিজ মিশ্ৰণ আৰু 30 গ্ৰাম নিমখৰ আৱশ্যক। গৰ্ভৱতী গাইৰ বাবে দিনটোৰ সকলো সময়তে পৰিষ্কাৰ খোৱা পানী উপলব্ধ হোৱাটো সুনিশ্চিত কৰিব লাগে। প্ৰতিজনী গাভিনী গাইক কমেও 75-80 লিটাৰ খোৱা পানীৰ দৰকাৰ। গাভিনী অৱস্থাৰ শেষ পৰ্যায়ত গাইজনী ভালদৰে নিৰীক্ষণ কৰিবলৈ পোৱালি দিয়া স্থানলৈ স্থানান্তৰ কৰিব লাগে। পোৱালি দিয়া স্থানৰ মজিয়াখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি বীজাণুনাশক দৰৱ ছটিয়াই বীজাণুমুক্ত কৰি ৰাখিব লাগে। আৰু গাভিনী অৱস্থাত বিপাক সম্পৰ্কীয় ৰোগ যেনে প্ৰসূতি পক্ষাঘাত, যিটোক আমি মিল্ক ফিভাৰ বুলি কওঁ, আদি ৰোগ নহ'বৰ বাবে কেলছিয়াম মেগনেছিয়াম জাতীয় ঔষধ নিয়মীয়াকৈ এই গাভিনী অৱস্থাতে খুৱাই থাকিব লাগে।
1: হয়, প্ৰসৱৰ সময়ত যেতিয়া এজনী গাই যোগিবৰ হয়, সেই সময়ত গাইজনী কেনেধৰণে যত্ন লোৱা উচিত এই বিষয়ে অলপ জনাওকচোন।
0: প্ৰসৱৰ সময়ত আমি গাইজনীৰ যথেষ্ট যত্ন লোৱা দৰকাৰ। সাধাৰণতে গৰ্ভধাৰণৰ পৰা 2-80 দিনৰ মূৰত গাভিনী গৰুৱে পোৱালি জন্ম দিয়ে। পোৱালি জন্ম দিয়াৰ সময়ত গাইজনীক আমনি দিব নালাগে। প্ৰসৱৰ সময়ত অসুবিধা পালে পশু চিকিৎসকৰ সহায় ল'ব লাগে। জলখন পৰাৰ লগে লগে পুতি পেলাব লাগে। গাইজনীক জলখন কেতিয়াও খাব দিব নালাগে। আৰু যদি 12 ঘণ্টাৰ ভিতৰত জলখন নপৰে, তেতিয়া পশু চিকিৎসকৰ পৰামৰ্শ ল'ব লাগে। ওহাৰখন আৰু গাইজনীৰ পিছৰ অংশটো পটাচ পানীৰে ধুই পৰিষ্কাৰ কৰিব লাগে। পোৱালীৰ জন্মৰ তাৰিখ আৰু সময় লিপিবদ্ধ কৰি ৰাখিব লাগে। আৰু গাইৰ ওহাৰ হীৰা নহ'বৰ বাবে আগতেই আংশিকভাৱে গাখীৰ খীৰোৱাৰ ব্যৱস্থা কৰিব লাগে। এনে গাইৰ প্ৰথম 2 দিন ওহাৰৰ গাখীৰ সম্পূৰ্ণকৈ খীৰাই আনিব নালাগে, কিয়নো এনে কৰিলে গাইজনীৰ প্ৰসূতি পক্ষাঘাত, যিটোক আমি মিল্ক ফিভাৰ বুলি কওঁ, সেই ৰোগ হোৱাৰ সম্ভাৱনা থাকে।
1: এই নৱজাত পোৱালিটোৰ যতন সম্পৰ্কে কিছু কওকচোন আমাৰ গোপালকসকলক।
0: হয়, নৱজাতক পোৱালিৰ এটা যত্ন লোৱা খুবেই দৰকাৰ। নৱজাতক পোৱালি এটা জীৱনৰ প্ৰথম ঘণ্টাটো, অৰ্থাৎ জন্মৰ পিছৰ ঘণ্টাটো আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়, আৰু এইটোক আমি সোণালী ঘণ্টা বুলি কওঁ। আমাৰ গোপালকসকলে মনত ৰাখিবলগীয়া কথাকেইটামান হ'ল, পোৱালি জন্ম হোৱাৰ পাছতেই পোৱালিটোৰ মুখ আৰু নাকত থকা বিজলুৱা পদাৰ্থ এখন পৰিষ্কাৰ কাপোৰেৰে চাফা কৰি দিব লাগে। ইয়াৰ দ্বাৰা পোৱালিটোৱে উশাহ নিশাহ লোৱাত সুবিধা হয়। পোৱালিটোৱে যদি জন্মৰ পিছত উশাহ নিশাহ লোৱা দেখা নাযায়, তেনেহ'লে পিছঠেং দুখনত ধৰি মূৰটো তললৈ ওলমাই জকাৰি দিব লাগে, তেতিয়া পোৱালিটোৱে উশাহ লয়। আৰু যদি তেতিয়াও পোৱালিটোৱে উশাহ লোৱা দেখা নাযায়, তেতিয়াহ'লে নাকৰ ফুটা দুটাত নিজৰ মুখেৰে ফুৱাই দিব লাগে। আৰু পোৱালিটোৰ গোটেই গাটো পৰিষ্কাৰ কাপোৰেৰে মচি দিব লাগে। তাৰপিছত পোৱালিটো মাকৰ ওচৰত থ'ব লাগে। মাকে যেতিয়া চেলেকিব, তেতিয়া পোৱালিটোৰ গাত ৰক্ত সঞ্চালন বাঢ়ে আৰু তাৰ ফলত পোৱালিটো থিয় হৈ খোজকাঢ়িবলৈ সুবিধা হয়। নাভিৰ নলীডাল জন্মৰ পিছতে গুৰিৰ পৰা 2 চেণ্টিমিটাৰমান আঁতৰত কাটি দিব লাগে। আৰু এই কটা অংশটো আয়োডিনযুক্ত এলকহলত 0.5 মিনিটমান সময় ডুবাই ৰাখিব লাগে। তাৰ 12 ঘণ্টা পিছত আকৌ এই নলীডাল আয়োডিনযুক্ত এলকহলত 0.5 মিনিটমান ডুবাই ৰাখিব লাগে, কিয়নো এইটো যদি ভালদৰে বীজাণুমুক্ত কৰা নহয়, তেতিয়া ইয়াৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা থাকে। পোৱালিটো জন্ম হোৱাৰ 2 ঘণ্টাৰ ভিতৰতে মাকৰ গাখীৰ অৰ্থাৎ ফেহু খাবলৈ দিব লাগে। পোৱালিটোৱে যাতে খুব বেছি বা খুব কম পৰিমাণে গাখীৰ নাখায়, সেইটো লক্ষ্য কৰিব লাগে। আৰু পোৱালিটোৱে প্ৰথম গাখীৰ খোৱাৰ 2 ঘণ্টাৰ পিছত মলত্যাগ কৰে। যদি 2 ঘণ্টা পিছতো মলত্যাগ নকৰে, তেতিয়াহ'লে 0.5 চামুচ ছডিয়াম বাইকাৰ্বনেট 1 লিটাৰ কুহুমীয়া গৰম পানীত মিহলাই খাবলৈ দিব লাগে। পোৱালিটোক প্ৰথম 5 দিন অতি সঘনাই গাখীৰ খাবলৈ দিব লাগে। আৰু এটা কথা লক্ষ্য ৰাখিব লাগে, যাতে পোৱালিটোৱে তাৰ নিজৰ ওজনৰ 1/10 পৰিমাণৰ গাখীৰ খাবলৈ পায়। আৰু প্ৰতিটো 15 দিন বা মাহেকত পোৱালিটোৰ ওজন লিপিবদ্ধ কৰিব লাগে। তাৰ দ্বাৰা পোৱালিটোৰ বাঢ়ন ক্ষমতা কিমান হৈছে সেইটো চাব পাৰি।

0: দহ পোন্ধৰ দিনৰ ভিতৰত পোৱালিটোক প্ৰথম পালি পেলুৰ ঔষধ খুৱাব লাগে। ইয়াৰ পাছত ছমাহলৈ প্ৰতি মাহে মাহে এই পেলুৰ ঔষধ খুৱাব লাগে। পোৱালিটোৰ বয়স তিনিমাহ হোৱাৰ লগে লগে চিটা দিয়াবৰ বাবে ওচৰৰ পশু চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে। আৰু পোৱালিটোৰ যেতিয়া শিং গজে, তেতিয়া শিং গজা দেখিলে কষ্টিক পটাচেৰে এই শিং মাৰি পেলাব লাগে।
1: গৰু ম'হত দেখা দিয়া বিভিন্ন প্ৰকাৰৰ ৰোগবোৰৰ বাবে আমাৰ গোপালকসকলৰ অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতি হয়। অসমৰ জলবায়ুত সঘনাই দেখা দিয়া প্ৰধান কেইবিধমান ৰোগৰ বিষয়ে ক'ব নেকি বাৰু?
0: অসমত যিহেতু জলবায়ু সেমেকা আৰু গৰম, সেইবাবে ইয়াত যথেষ্ট পৰিমাণে বেমাৰ হোৱা দেখা যায়। আমাৰ দেশত এনে বহুতো ৰোগ সঘনাই হৈ থাকে, যাৰ বাবে গৰু ম'হৰ অকল উৎপাদন ক্ষমতা হ্ৰাস হোৱাই নহয়, গৌধনৰ মৃত্যু পৰ্যন্ত হয়। ইয়াৰ দ্বাৰা গোপালকসকলক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। ইয়াৰ ভিতৰত সঘনাই দেখা দিয়া ৰোগসমূহৰ বিষয়ে চমুকৈ কৈছোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ চবকা, বা যিটো আমি ফুট এণ্ড মাউথ ডিজিজ বুলি কওঁ। এই ৰোগবিধ হৈছে এটি অতি সচৰাচৰ

0: জীৱনত দেখা দিয়া বিভিন্ন প্ৰকাৰৰ ৰোগবোৰৰ বাবে আমাৰ গোপালকসকলৰ অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতি হয়। অসমৰ জলবায়ুত সঘনাই দেখা দিয়া প্ৰধান কেইবিধমান ৰোগৰ বিষয়ে ক'ব নেকি বাৰু?
1: অসমত যিহেতু জলবায়ু সেমেকা আৰু গৰম, সেইবাবে ইয়াত যথেষ্ট পৰিমাণে বেমাৰ হোৱা দেখা যায়। আমাৰ দেশত এনে বহুতো ৰোগ সঘনাই হৈ থাকে, যাৰ বাবে গৰু ম'হৰ অকল উৎপাদন ক্ষমতা হ্ৰাস হোৱাই নহয়, গৌধনৰ মৃত্যু পৰ্যন্ত হয়। ইয়াৰ দ্বাৰা গোপালকসকলক অৰ্থনৈতিকভাৱে যথেষ্ট ক্ষতিগ্ৰস্ত হোৱা দেখা যায়। ইয়াৰ ভিতৰত সঘনাই দেখা দিয়া ৰোগসমূহৰ বিষয়ে চমুকৈ কৈছোঁ। প্ৰথমতে ক'বলৈ লৈছোঁ চবকা, বা যিটো আমি ফুট এণ্ড মাউথ ডিজিজ বুলি কওঁ। এই ৰোগবিধ হৈছে এটি অতি সচৰা ভাইৰাছজনিত ৰোগ। ফটা খুৰাযুক্ত জন্তুৰ এই ৰোগ হোৱা দেখা যায়। এই ৰোগ হ'লে জ্বৰ হয়, মুখৰ পৰা লালটি ওলায়, জিভা দাঁতৰ গুৰি আদিত জ্বলা বান্ধে। খুৰাৰ মাজৰ অংশত ঘাঁ হোৱা বাবে গৰুটোৱে খোজ কৰাত অসুবিধা পায়। গৰুটো দুৰ্বল হয় আৰু ক্ষীৰতি গাইৰ গাখীৰ উৎপাদন কমি যায়। গৰুটোৱে খোৱা লোৱা বন্ধ কৰাৰ দৰে হয়, যাৰ ফলত গৰুটো যথেষ্টভাৱে দুৰ্বল হয়। হালোৱা গৰুৱে হাল বাবলৈ অক্ষম হয়, তাৰ ফলত আমাৰ খেতিয়কসকল যথেষ্ট ক্ষতিগ্ৰস্ত হয়। ব্ৰুচেলোচিছ নামৰ এবিধ বেমাৰ আছে, এইটো বেক্টেৰিয়াজনিত বেমাৰ। এই ৰোগত আক্ৰান্ত হ'লে গাভিনী গাইৰ শেষৰ গৰ্ভাৱস্থাত 5-7 মাহৰ ভিতৰত গৰ্ভপাত হয় আৰু আক্ৰান্ত হাড় গৰুবোৰ এই ৰোগৰ বীজাণু বাহক হিচাপে কাম কৰে। এই ৰোগ হ'লে গৰুৰ প্ৰজনন ক্ষমতা হ্ৰাস পায় আৰু মাকৰ পৰাই এই গৰুবোৰে এই ৰোগৰ বীজাণুটো পায়। আন এবিধ বেমাৰ হৈছে গলফুলা ৰোগ, যাক ইংৰাজীত হিমৰাজিক ছেপ্টিচেমিয়া বুলি কওঁ। বেক্টেৰিয়াজনিত এই ৰোগত আক্ৰান্ত গৰুবোৰৰ ডিঙিৰ অংশ বৰকৈ ফুলি উঠে। এই ৰোগ হ'লে জ্বৰ হয়, মুখেৰে লালটি ওলায় আৰু নাকেৰে পানী ওলায়। লক্ষণ দেখা দিয়াৰ 1-2 দিনৰ ভিতৰতে আক্ৰান্ত গৰুটো মৃত্যুমুখত পৰে। আন এবিধ ৰোগ হৈছে জহৰবাত, যাক ইংৰাজীত ব্লেক ৱাটাৰ বুলি কোৱা হয়। এই ৰোগ হ'লে অতিপাত জ্বৰ হয়, কঁকাল আৰু পিছঠেঙত বিষ হোৱাৰ বাবে আক্ৰান্ত গৰুটোৱে খৰাই খোজকাঢ়ে। কান্ধ, ডিঙি আদিৰ গধুৰ মাংসপেশী ফুলি উঠে। ফুলা ঠাইবোৰত যদি টিপি দিয়া যায় তেতিয়া কেৰকৰণি শব্দ এটা হয়, কাৰণ ভিতৰত গেছ জমা হৈ থাকে। লক্ষণ দেখা দিয়াৰ 1-2 দিনৰ ভিতৰতে আক্ৰান্ত গৰুটোৰ মৃত্যু হ'ব পাৰে। আন এটা ৰোগ হৈছে তেতুৱা ৰোগ, যাক এন্থ্ৰাক্স বুলি কোৱা হয়। ই এবিধ অতিশয় মাৰাত্মক বেক্টেৰিয়াজনিত ৰোগ। এই ৰোগত আক্ৰান্ত পশুবোৰৰ অতিপাত জ্বৰ হয়, শৰীৰৰ প্ৰাকৃতিক ছিদ্ৰ যেনে নাক, মুখ, বায়ু আদিৰ পৰা তেজ ওলায়। এই ৰোগ হ'লে গৰুটোৱে কোনো লক্ষণ নেদেখুৱাকৈয়ে হঠাতে মৃত্যুমুখত পৰিব পাৰে। আন এবিধ ৰোগ হৈছে লাম্পি স্কিন ডিজিজ। ই এবিধ অতিশয় সংক্ৰামক ভাইৰেল ৰোগ। এই ৰোগ হ'লে জ্বৰ হয়, ছালত কিছুমান গুটি গুটি হয়, মুখেৰে লালটি ওলায় আৰু নাকেৰে পানী ওলায়। যোৱা কেইবছৰমানত অসমত এই ৰোগৰ প্ৰাদুৰ্ভাৱ যথেষ্ট দেখা গৈছে। আক্ৰান্ত গৰুবোৰ দুৰ্বল হৈ আৰু উপযুক্ত চিকিৎসা নাপালে শেষত মৃত্যুমুখত পৰে।
0: ইমানখিনি আপুনি ৰোগৰ বিষয়ে ক'লে, গৰু ৰোগৰ বিষয়ে জনালে, এই ৰোগসমূহৰ প্ৰতিষেধক ব্যৱস্থাৰ বিষয়ে অলপ ক'ব নেকি?
1: হয়, প্ৰথমতে আমি চবকা ৰোগৰ প্ৰতিষেধকৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কাৰণ আমাৰ গোপালকসকলে এই চবকা ৰোগৰ কাৰণে যথেষ্ট ক্ষতিগ্ৰস্ত হ'ব লগা হয়। এই ৰোগৰ প্ৰতিষেধক আমাৰ চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়া হয়। প্ৰথম চিটাটো পোৱালিটোৰ 4 মাহ বয়সৰ পৰা দিয়া হয়। ইয়াৰ 1 মাহ পাছত দ্বিতীয় পালি চিটা দিয়া হয়। তাৰ পাছত প্ৰতি 6 মাহৰ মূৰে মূৰে এই চিটা দিয়া হয়। ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত এই ৰোগৰ চিটাকৰণ চলি আছে আৰু বৰ্তমান 7ম পৰ্যায়ৰ চিটাকৰণ চলি আছে। ব্ৰুচেলোচিছ নামৰ ৰোগবিধৰ চিটা কেৱল মাইকী পোৱালিক 4-8 মাহৰ ভিতৰত দিয়া হয় আৰু গোটেই জীৱনৰ বাবে এবাৰেই এই চিটা দিয়া হয়। গলফুলা ৰোগৰ চিটা প্ৰথম পালি 6 মাহ বয়সৰ দিয়া হয় আৰু পিছত প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বছৰি এই চিটা দিয়া হয়। জহৰবাত ৰোগৰ চিটা প্ৰথম পালি 6 মাহ বয়সৰ পৰা দিয়া হয় আৰু এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত প্ৰতি বছৰে এই চিটা দিয়া আৱশ্যক হয়। তেতুৱা বা এন্থ্ৰাক্স ৰোগৰ চিটা প্ৰথম পালি 4 মাহ বয়সৰ পৰা দিয়া হয় আৰু এই ৰোগৰ প্ৰাদুৰ্ভাৱ থকা অঞ্চলত বছৰি এই চিটা দিয়াৰ ব্যৱস্থা কৰা হয়। লাম্পি স্কিন ডিজিজৰ চিটা 4 মাহ বয়সৰ পৰা দিয়া হয়। আমাৰ ইয়াত লাম্পি স্কিন ডিজিজৰ চিটা উপলব্ধ নহয়, কিন্তু ইয়াৰ সমতুল্য গোডপক্স ভেকচিন বুলি এটা ভেকচিন আছে। সেই ভেকচিনটো অৰ্থাৎ চিটাটো আমাৰ ইয়াত ব্যৱহাৰ কৰি যথেষ্ট সুফল পোৱা গৈছে আৰু এই আটাইবোৰ চিটা চৰকাৰৰ ফালৰ পৰা বিনামূলীয়াকৈ দিয়া হয়।

0: আৰু কৃষকৰ বা গোপালকৰ ঘৰতে গৈ দিয়া হয়। গতিকে আমাৰ কৃষকসকলে এই সুবিধা লাভ কৰিব লাগে। এইখিনিতে মই এটা কথা উল্লেখ কৰিব খুজিছোঁ যে ৰাষ্ট্ৰীয় পশু ৰোগ নিয়ন্ত্ৰণ আঁচনিৰ অধীনত চবকা আৰু ব্ৰুচেলোচিছ ৰোগ নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰৰ 100% সাহায্য পুঁজিৰে এক আঁচনি গ্ৰহণ কৰা হৈছে। 2019 চনৰ 11 ছেপ্টেম্বৰত আৰম্ভ কৰা এই আঁচনিৰ জৰিয়তে 2030 চনৰ ভিতৰত এই ৰোগ দুবিধ নিৰ্মূলকৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু বৰ্তমান পূৰ্ণগতিত চবকা ৰোগৰ চিতাকৰণ আমাৰ ৰাজ্যত চলি আছে।
1: হয়, এইখিনিতে এটা কথা সুধিব খুজিছোঁ আপোনাক যে গোপামত এজনী গৰু যেতিয়া নতুনকৈ কিনি অনা হয় তেতিয়া সেই নতুনকৈ ক্ৰয় কৰা গৰুজনী জাকটোৰ মাজত সোমোৱাৰ আগত বা সেই গোপামখনত একেবাৰে ভিতৰত সোমোৱাই দিয়াৰ আগতে গোপালকসকলে কি ব্যৱস্থা গ্ৰহণ কৰা উচিত আপুনি এই বিষয়ে জনাওকচোন অকণমান।
0: আমি যেতিয়া নতুনকৈ গাই এজনী বা গৰু এটা ক্ৰয় কৰি আনো তেতিয়া লগে লগে এই আমাৰ পুৰণা জাকটোৰ মাজত বা পামখনত সোমোৱাই দিব নালাগে, কিয়নো এই গৰুটোৰ গাত বিভিন্ন ৰোগৰ বীজাণু আহিব পাৰে। গতিকে তাক গৰুটো সোমোৱাৰ আগতে আমি কিছুদিন গৰুটো নিৰীক্ষণত ৰাখিব লাগে। তাৰ কাৰণে গৰুটো ৰখাৰ কাৰণে এটা আছুতীয়া গোহালি থাকিব লাগে য'ত গৰুটো অন্ততঃ 30 দিন তাত ৰাখি নিৰীক্ষণ কৰিব পৰা যায়। এই গোহালিটোৰ মজিয়াখন বীজাণুনাশকেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে, গোটেই গোহালিটো পৰিষ্কাৰ কৰি ৰাখিব লাগে। আকৌ গৰুটো কিনাৰ সময়ত ভালদৰে চাব লাগে যে গৰুটো প্ৰমাণ থকা তেনেকুৱা চাৰ্টিফিকেট থকা আৰু ৰোগমুক্ত উৎস যিটো চ'ৰ্চ তাৰ পৰাহে আমি কিনিব লাগে, যাতে গৰুটোৰ গাত আমি জনাতে কোনো ধৰণৰ বেমাৰৰ বীজাণু লাগি নাহে। তাৰোপৰি গৰুটো যেতিয়া আমি গোহালিটোত ৰাখিম এই 30 দিনৰ কাৰণে তেতিয়া আমি নিয়মিতভাৱে যিখিনি চিতাকৰণ কৰিব লাগে সেই চিতাকৰণখিনি নিয়মিতভাৱে দিব লাগে, পেলুৰ ঔষধ খুৱাব লাগে। তাৰোপৰি অন্য কিবা ৰোগৰ লক্ষণ দেখা দিয়ে নেকি খুব সূক্ষ্মভাৱে আমি লক্ষ্য কৰিব লাগে। এইখিনি কৰাৰ পিছত যেতিয়া গৰুটো আমি দেখিম যে গৰুটোৰ গাত কোনো ধৰণৰ বেমাৰৰ বীজাণু নাই বা এই গৰুটো আমি এই জাকত সোমাবলৈ এতিয়া সক্ষম হ'ব তেতিয়াহে আমি গৰুটো জাকত ভৰাব লাগে। যদি বেমাৰৰ কোনো লক্ষণ দেখা পাওঁ বা গৰুটো যদি তেনেকুৱা উপযুক্ত নহয় বুলি আমি ভাবোঁ তেতিয়া কেতিয়াও সেই গৰুটো আমি জাকত সোমাই দিব নালাগে। গৰুটো জাকত সোমাই দিয়াৰ পিছত সেই গোহালিটো পুনৰ বীজাণুনাশকেৰে চাফ চিকুণ কৰিব লাগে। আৰু এটা কথা মন কৰিব লাগে, যদি আমি একেলগে কেইবাটাও গৰু লৈ আহোঁ তেতিয়া সেই গৰুখিনি একেলগে ৰাখি আমি নিৰীক্ষণ কৰিব লাগে। সকলো গৰুকে কমেও 30 দিন আমি নিৰীক্ষণ কৰিব লাগে। এই 30 দিন নিৰীক্ষণ কৰাৰ পিছত আমি এই গোটেই গৰুখিনি একে সময়তে জাকত সোমোৱাই দিব লাগে। এটা দুটাকৈ জাকত সোমাই দিব নালাগে, কাৰণ তাৰ ফলত বেমাৰৰ বীজাণু সংক্ৰমণ হোৱাৰ আশংকা থাকে।
1: গোপাম এখনৰ সুৰক্ষাৰ ক্ষেত্ৰত জৈৱ সুৰক্ষাৰ দিশটো অতিশয় গুৰুত্বপূৰ্ণ। এই জৈৱ সুৰক্ষানো কি আৰু গোপালকসকলে কেনেধৰণৰ জৈৱ সুৰক্ষাৰ ব্যৱস্থা নিজৰ পামত অৱলম্বন কৰা উচিত এই বিষয়ে কিছু কথা আমাৰ গোপালকসকলক জানিবলৈ দিয়কচোন।
0: জৈৱ সুৰক্ষা হৈছে পাম এখনত বেক্টেৰিয়া, ভাইৰাছ আৰু অন্যান্য পৰজীৱীৰ সংক্ৰমণ ৰোধ কৰাৰ লগতে ৰোগ বিয়পিৰ পৰা প্ৰতিহত কৰাৰ প্ৰাথমিক আৰু সৰ্বোত্তম উপায়। সঠিক জৈৱ সুৰক্ষাই গোধনৰ স্বাস্থ্য ৰক্ষা কৰি পাম এখনৰ উপাদান বৃদ্ধিত সহায় কৰে। গোধন সুৰক্ষিত কৰি ৰাখিবলৈ কিছুমান নীতি নিয়ম কঠোৰভাৱে মানি চলা হয়। আৰু এটা কথা ক'ব লাগিব যে বিজ্ঞানসন্মত গোপালনত জৈৱ সুৰক্ষা হৈছে মূল চাবিকাঠি, কাৰণ জৈৱ সুৰক্ষাৰ পৰা গোধনৰ বেমাৰ আজাৰ কম হয় যাৰ ফলত মৃত্যুৰ হাৰ কমি যায় আৰু খেতিয়কসকলৰ আয়ৰ তুলনাত ব্যয়ৰ খৰচ কমি যায় যাৰ ফলত খেতিয়কসকল অৰ্থনৈতিকভাৱে লাভৱান হয়। আমি মানি চলিব লগা জৈৱ সুৰক্ষাৰ ব্যৱস্থা কিছুমান হৈছে গোহালি বা পামত প্ৰৱেশ পথ এটাই থাকিব লাগে আৰু প্ৰৱেশদ্বাৰত তলা বন্ধ কৰাৰ ব্যৱস্থা থাকিব লাগে। প্ৰৱেশ পথত বীজাণুনাশকৰে সৈতে এটা ফুটবাথ থাকিব লাগে, যেতিয়া মানুহে তাত প্ৰৱেশ কৰে ভৰি দুখন বা জোতাৰে তলিৰে সৈতে তাত ভৰি দুখন ডুবাই যাব। আৰু মূল চৌহদটোত প্ৰৱেশ পথত গাড়ী মটৰৰ চকাৰ কাৰণেও

0: এই বীজাণুনাশকৰে সৈতে হুইল ডিপ বুলি এটা ব্যৱস্থা থাকিব লাগে। পামৰ চাৰিওফালে ফেন্সিং দিব লাগে যাতে অন্য কোনো বাহিৰা জীৱ জন্তু পামখনত প্ৰৱেশ কৰিব নোৱাৰে। পামত যাতে এন্দুৰ, নিগনি, চৰাই চিৰিকটি, কুকুৰ, মেকুৰী প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে লক্ষ্য ৰাখিব লাগে। পামত প্ৰৱেশ কৰা সকলো লোকৰ বাবে বুট জোতা, কাপোৰ কানি আদি সুকীয়াকৈ ৰাখিব লাগে আৰু এইবিলাক বীজাণুমুক্ত কৰি ৰাখিব লাগে। পামত ব্যৱহাৰ কৰা সকলো সা সঁজুলি, বাচন বৰ্তন আজি বীজাণুনাশকেৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে। আৰু মই আগতে এটা কথা উল্লেখ কৰিলোঁ যে নতুনকৈ যদি গোধন ক্ৰয় কৰি অনা হয় তেতিয়া এই জৈৱ সুৰক্ষাটো আমি পালন কৰা দৰকাৰ। তেতিয়া নতুনকৈ ক্ৰয় কৰা গৰুটো আমি প্ৰথমতে আছুতীয়া গোহালিত 30 দিনৰ বাবে ৰাখিব লাগে। তাৰপিছত গৰুটো আমি খুব সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব লাগে। দৰকাৰী আমি চিতাকৰণ কৰিব লাগে, পেলুৰ ঔষধ খুৱাব লাগে। তাৰপিছত যেতিয়া দেখোঁ যে গৰুটো জাকত সোমাবৰ বাবে উপযুক্ত, তেতিয়াহে আমি গৰুটো জাকত সোমোৱাব লাগে। পামত মৃত পশুবোৰক তৎক্ষণাত আঁতৰাই পেলাব লাগে আৰু পামখনৰ পৰা আঁতৰত দহ গাঁত খান্দি ব্লিচিং পাউডাৰ ছটিয়াই ভালদৰে পুতি পেলাব লাগে। এই মৃত পশু পোতা ঠাইডোখৰ সদায় ওখ হ'ব লাগে যাতে তাত পানী সোমাই মাটিখিনি তললৈ বহি নাযায়। পামখনত নিয়মীয়াকৈ বীজাণুনাশক প্ৰয়োগ কৰিব লাগে আৰু পামৰ কৰ্মচাৰীৰ বাহিৰে আন অচিনাকি মানুহক পামত প্ৰৱেশ নিষিদ্ধ কৰিব লাগে। পামত সোমোৱাৰ আগতে হাত ভৰি ধোৱা আৰু বীজাণুনাশকেৰে ব্যৱহাৰ কৰি চাফ চিকুণ হোৱাটো বাধ্যতামূলক কৰিব লাগে। মহ মাখি আদি নিয়ন্ত্ৰণৰ বাবে পামৰ চৌহদ পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে আৰু নিয়মিতভাৱে কীটনাশক স্প্ৰে কৰি চাফ চিকুণ কৰি ৰাখিব লাগে যাতে মহ মাখি আদিৰ দ্বাৰা এই খচৰা বেমাৰবোৰ পামত হ'ব নোৱাৰে। পামৰ গৰুবোৰক নিয়মীয়াকৈ চিতা প্ৰদান কৰিব লাগে আৰু নিয়মীয়াকৈ পোৱালিবোৰক পেলুৰ ঔষধ খুৱাব লাগে, কিয়নো পেলুৰ পৰা পোৱালিবিলাকৰ বাঢ়ন ক্ষমতা হ্ৰাস পায়। পেলু হ'লে পোৱালিবিলাক যথেষ্ট দুৰ্বল হৈ পৰে। গৰুৰ গোহালি বা পামখন মানুহৰ বসতি বা আন পামৰ পৰা কিছু আঁতৰত সাজিব লাগে, কিয়নো এখন পামৰ পৰা আন এখন পামলৈ বেমাৰ সোঁচৰিব পাৰে বা মানুহৰ যাতায়াতৰ কাৰণেও এখন পামত কিছুমান বেমাৰৰ সংক্ৰমণ হ'ব পাৰে। গতিকে আমি জৈৱ সুৰক্ষাৰ ব্যৱস্থা প্ৰতিখন পামতে বা প্ৰতিটো গোহালিতে পালন কৰা উচিত, কাৰণ জৈৱ সুৰক্ষাৰ দ্বাৰাহে পাম এখন বা গোহালি এটাত থকা গৰুবোৰ ৰোগৰ আক্ৰমণৰ পৰা বাচি থাকিব পাৰে।
1: হয় ডাক্তৰ দাস, আজি আপোনাৰ লগত কৰা এই আলোচনাৰ পৰা বিজ্ঞানসন্মত গোপালন এই বিষয়ে আমি বহু কথা গম পালোঁ আৰু আশা কৰোঁ আজিৰ এই আলোচনাৰ পৰা আমাৰ শ্ৰোতাসকলৰ লগতে গোপালকসকলো নিশ্চয় উপকৃত হ'ব পাৰিব। আপুনি আপোনাৰ সময় দি আমাৰ এই অনুষ্ঠানত যোগদান কৰাৰ বাবে আপোনালৈ অশেষ ধন্যবাদ থাকিল। নমস্কাৰ।
0: নমস্কাৰ।
1: শিৰলু অনুষ্ঠানটি শুনিলে। আজিৰ শিৰলু অনুষ্ঠানত বিজ্ঞানসন্মত গোপালন এই শীৰ্ষক কথোপকথনটি শুনিলে। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিলে বিস্তৃত গুণোন্নয়ন আঁচনি তেজপুৰৰ গ্ৰাম্য দুগ্ধ সম্প্ৰসাৰণ বিষয়া ডাক্তৰ মিনতি দাসে, অনুষ্ঠানটি যুগুতাই আগ ধৰিলে জিনিয়া শৰ্মাই, অনুষ্ঠানটিৰ প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো।

সমূহ শ্ৰোতালৈ পুনৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ নিয়মীয়া অনুষ্ঠান আজিৰ দিনটো। শ্ৰোতাসকল, অনুষ্ঠানটিৰ প্ৰথমতে আজিৰ দিনটো অৰ্থাৎ 30 জুন তাৰিখে সংঘটিত হোৱা উল্লেখযোগ্য ঘটনাসমূহৰ সংক্ষিপ্ত বিৱৰণ দাঙি ধৰিবলৈ লৈছোঁ। 1855 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 30 জুন তাৰিখে চাওতাল বিপ্লৱৰ আৰম্ভ হৈছিল। 1937 চনৰ 30 জুন তাৰিখে বিশ্বৰ প্ৰথম জৰুৰীকালীন টেলিফোন নম্বৰ 999 লণ্ডনত আৰম্ভ হৈছিল। জন্মদিনসমূহ 1922 চনৰ আজিৰ দিনটোতে অসমীয়া কবি অমূল্য বৰুৱাৰ জন্ম হৈছিল। অমূল্য বৰুৱা আছিল এগৰাকী অসমীয়া কবি তথা সাহিত্যিক। বিৱৰ্তনৰ পথেৰে তেওঁ অসমীয়া কবিতাৰ প্ৰগতিশীল ধাৰাটো বোৱাই লৈ যাব বিচাৰিছিল, সেয়েহে তেওঁক কালান্তকৰ কবি বুলি কোৱা হৈছিল। এজনা কবিয়ে ছাত্ৰ অৱস্থাতে অসমীয়া কাব্য জগতলৈ এক বৈশিষ্ট্যপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। গতানুগতিকতাক আঁতৰাই থৈ নতুন বিষয়বস্তুৰ অৱতাৰণাৰে লিখা অমূল্য বৰুৱাৰ কাব্য জগতৰ এক আলোড়নৰ সৃষ্টি কৰিছিল। ১৯৩০ চনৰ আজিৰ দিনটিতে ভাৰতীয় ৰসায়ন বিজ্ঞানী CNR ৰাওৰ জন্ম হৈছিল। তেওঁ মূলতঃ কঠিন অৱস্থা আৰু গাঠনিক ৰসায়ন বিষয়ত কৰ্মৰত। ৰাও বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ প্ৰধান। 1913 চনৰ 16 অক্টোবৰত ভাৰত চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন CN ৰাওক প্ৰদান কৰা সম্পৰ্কে ঘোষণা কৰিছিল। 1943 চনৰ আজিৰ দিনটোতে বাংলাদেশী ঔপন্যাসিক কবি প্ৰবন্ধকাৰ চিন্তাবিদ আহমদ ছফাৰ জন্ম হৈছিল। জাতীয় অধ্যাপক আব্দুৰ ৰাজ্জাক চলিমুল্লাহ খান আৰু বহুতৰ মতে মীৰ মছাৰকৰ হুছেইন আৰু কাজী নজৰুল ইছলামৰ পিছত সবাতকৈ গুৰুত্বপূৰ্ণ বঙালী মুছলমান লেখক হৈছে আহমদ ছফা। তেখেতে লিখাত বাংলাদেশী

জাতিসত্তাৰ পৰিচয় নিৰ্ধাৰণ প্ৰাধান্য পাইছে। তেখেতে 18খন নন ফিকচন কিতাপ, 8খন উপন্যাস, 4খন কাব্যগ্ৰন্থ, 1খন চুটিগল্প সমগ্ৰ আৰু অন্যান্য কেইখনমান কিতাপ লিখিছিল। ১৯৬৬ চনৰ আজিৰ দিনটোতে আমেৰিকান বক্সিং খেলুৱৈ মাইক টাইছনৰ জন্ম হৈছিল। 1969 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 30 জুন তাৰিখে শ্ৰীলংকাৰ ক্ৰিকেট খেলুৱৈ সনথ জয়সূৰিয়াৰ জন্ম হৈছিল। 1985 চনৰ 30 জুন তাৰিখে মাৰ্কিন সাঁতোৰবিদ আৰু অলিম্পিকত 23টা স্বৰ্ণপদক বিজয়ী খেলুৱৈ মাইকেল ফেলপছৰ জন্মদিন। মৃত্যুদিনসমূহ 1917 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 30 জুন তাৰিখে প্ৰথম ভাৰতীয় দাদাভাই নৰজীৰ, ব্ৰিটিছ সংসদৰ প্ৰথম ভাৰতীয় সদস্য দাদাভাই নৰজীৰ মৃত্যু হৈছিল। 1971 চনৰ আজিৰ দিনটোতে ৰুছ দেশৰ মহাকাশচাৰী গ্লাডিস্লাভ ভলভস্কৰ মৃত্যু হৈছিল। 1999 চনৰ 30 জুন তাৰিখে কাৰ্গিল যুদ্ধৰ শ্বহীদ হৈছিল কেপ্টেইন জিন্টু গগৈ। অৰ্থাৎ আজিৰ দিনটো হৈছে কেপ্টেইন জিন্টু গগৈৰ মৃত্যুদিন। শ্ৰোতাসকল, আজি হৈছে বিশ্ব সামাজিক মাধ্যম দিৱস, অৰ্থাৎ ৱৰ্ল্ড ছ'চিয়েল মিডিয়া ডে। প্ৰতি বছৰৰ 30 জুন তাৰিখে উদযাপন কৰা হয় গ্ল'বেল মিডিয়া আৰু প্ৰযুক্তি কোম্পানী মেছাবৰ দ্বাৰা 2010 চনত বিশ্বজুৰি মানুহৰ যোগাযোগ আৰু বাৰ্তা আদান প্ৰদানত সামাজিক মাধ্যমৰ অৱদানক স্বীকৃতি দিবলৈ এই দিৱসৰ শুভাৰম্ভ কৰা হৈছিল। সামাজিক মাধ্যম দিৱসৰ গুৰুত্ব সংযোগ স্থাপন। ই বিশ্বৰ যিকোনো প্ৰান্তত থকা মানুহ, পৰিয়াল আৰু সমাজক ডিজিটেল মাধ্যমেৰে একেলগ কৰে। ব্যৱসায়িক সম্প্ৰসাৰণ, সৰু বৰ সকলো ব্যৱসায় আৰু এণ্টাৰপ্ৰিনৰৰ বাবে গ্ৰাহকৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰাৰ ই এক সৰ্বশ্ৰেষ্ঠ মাধ্যম। সজাগতা সৃষ্টি, বিভিন্ন সামাজিক সমস্যা আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ এই মাধ্যমসমূহে এক শক্তিশালী ভূমিকা পালন কৰে। ডিজিটেল সুৰক্ষা, সামাজিক মাধ্যমৰ সুফল গ্ৰহণ কৰাৰ লগতে নিজক তথ্য সুৰক্ষিত কৰিবলৈ শক্তিশালী পাছৱৰ্ড আৰু টু ফেক্টৰ পাছৱৰ্ড দিয়াটো ডিজিটেলি সুৰক্ষিত কৰাটো সামাজিক মাধ্যম দিৱসৰ গুৰুত্বপূৰ্ণ বিষয়। সামাজিক মাধ্যমে ৰাইজক বন্ধু আৰু পৰিয়ালৰ সৈতে সংযোগ কৰাই নহয়, ইয়ে বহুতো শৈক্ষিক শিক্ষানুষ্ঠান, ব্যক্তিগত প্ৰতিষ্ঠান, গৱেষণা সংস্থা, ক্ষুদ্ৰ আৰু বৃহৎ ব্যৱসায়ৰ কাম কৰাৰ নীতিয়ে সলনি কৰি পেলাইছে। সামাজিক মাধ্যমৰ উপস্থিতি সকলোতে দেখিবলৈ পোৱা গৈছে। সমগ্ৰ বিশ্বত 3.81 বিলিয়ন ব্যৱহাৰকাৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰে, য'ত 2019 চনত ভাৰতত 574 মিলিয়ন ইণ্টাৰনেট ব্যৱহাৰকাৰী আছে। 2020 চনৰ ডিচেম্বৰলৈকে ভাৰতৰ সক্ৰিয় ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 639 মিলিয়নলৈ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছিল। ৯৯% ইউনাইটেড আৰৱ ইমিৰেটছ হৈছে বিশ্বৰ সৰ্বাধিক সক্ৰিয় সামাজিক

মাধ্যমৰ অংশগ্ৰহণকাৰী। প্ৰতিদিনে গড়ে ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 140 মিনিট সময় সামাজিক মাধ্যমত ব্যয় কৰে। চীনৰ পিছতে ভাৰত হৈছে দ্বিতীয় বৃহৎ অনলাইন মাৰ্কেট। আজিৰ দিনটো অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। শ্ৰোতাসকল, খন্তেক পাছতে অৰ্থাৎ 8 বজাৰ পৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা প্ৰচাৰিত মুখ্য বাতৰিৰ শিৰোনামা ৰিলে কৰি শুনোৱা হ'ব।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অৰুণাচল প্ৰদেশৰ পাদদেশত হোৱা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা শেহতীয়া বানত ৰাজ্যৰ 7খন জিলাৰ 45,000তকৈ অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ সময়ত ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ হোৱা জীৱ জন্তুৰ সুৰক্ষাৰ বাবে 6টা এনিমেল কৰিডৰত অত্যাধুনিক ছেন্সৰ কেমেৰা স্থাপন কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ বাবে অফলামুখ নিমাতীঘাটৰ মাজত চলাচল কৰা ৰোপেক জাহাজ সেৱাকে ধৰি সকলো ধৰণৰ ফেৰী সেৱা আজিৰে পৰা সাময়িকভাৱে বন্ধ থাকিব। কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে আজি কইনাধাৰা ৰাজ্যিক অতিথিশালাত ৰাজ্যৰ জনজাতি পৰিক্ৰমা বিভাগৰ কাম কাজ পৰ্যালোচনা কৰে। মিচিং স্বায়ত্তশাসিত পৰিষদ নিৰ্বাচনী নিয়ম 2005 অনুযায়ী পৰিষদৰ অন্তৰ্ভুক্ত জিলাসমূহৰ জিলা উপায়ুক্তক চলিত বৰ্ষৰ 1 জানুৱাৰীক নিৰ্ণায়ক তাৰিখ হিচাপে লৈ ভোটদাতাৰ তালিকা প্ৰস্তুত কৰিবলৈ মিচিং স্বায়ত্তশাসিত পৰিষদে নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীৰ খাৰঘৰীত আজি 37 কিলোগ্ৰাম সোণ জব্দ হোৱা ঘটনাৰ সৈতে আন্তঃৰাষ্ট্ৰীয় চোৰাং সোণ সৰবৰাহকাৰী জড়িত থকা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টেগ আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিনেতা ৰবি শৰ্মাক অভিযুক্ত পক্ষৰ অধিবক্তাৰ জেৰা অব্যাহত আছে। ৰাইজৰ অবৈধ কাঠফলা কলসমূহ শীঘ্ৰে বন্ধ কৰাৰ বাবে বন বিভাগক নিৰ্দেশ দিয়া হৈছে বুলি বন তথা পৰিৱেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ফেচবুক লাইভযোগে প্ৰকাশ কৰিছে। আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত আজি নিশা 10:30 বজাত আইভৰি কোষ্ট নৰৱেৰ সন্মুখীন হ'ব। নিশা 8 বজাত ফ্ৰান্স ছুইডেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া মুখ্য বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25 মিনিটত শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত এয়া আকাশবাণী তেজপুৰ। এতিয়া আগবঢ়াবলৈ লৈছো স্বাস্থ্য বিষয়ক অনুষ্ঠান স্বাস্থ্য ধনৰ পুনঃ প্ৰচাৰ।
2: এয়া আকাশবাণী তেজপুৰ, আৰম্ভ কৰিবলৈ ওলাইছো আমাৰ স্বাস্থ্য সম্পৰ্কীয় অনুষ্ঠান স্বাস্থ্য ধন। শ্ৰোতাসকল, পুৰুষেই হওক বা মহিলাই, প্ৰায়ে দেখিবলৈ পোৱা যায় এক সমস্যাত তেওঁলোকে ভোগে। সেয়া হৈছে প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাটো প্ৰায়ে তেওঁলোকে ভোগা দেখিবলৈ পোৱা যায়। এই সমস্যাৰ কাৰণ কি, কিহৰ বাবে এই সমস্যাত ভুগিবলগীয়া হয় তেওঁলোকে? বৰ্তমান সময়ত বিশেষকৈ গৰমৰ দিনত দেখিবলৈ পোৱা যায় এই সমস্যাৰ তেওঁলোকে বাৰুকৈ সন্মুখীন হ'বলগীয়া হয়। এই সমস্যাৰ পৰানো আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ, লগতে ইয়াৰ কেনেধৰণৰ চিকিৎসা আছে, সেই সন্দৰ্ভত আজি আমি আমাৰ এই অনুষ্ঠানত আলোচনা কৰিম। আৰু এই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি আমাৰ সৈতে আছে গুৱাহাটীস্থিত GNRC হাস্পতালৰ ইউৰোলজি বিভাগৰ চিকিৎসক ডাক্তৰ সৌৰভ কুমাৰ দাস। তেখেতে শ্ৰোতাসকলক এই সন্দৰ্ভত বিশদভাৱে ক'ব। ছাৰ, প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ মাজলৈ।
3: নমস্কাৰ, অনেক ধন্যবাদ।
2: ছাৰ, আমি শ্ৰোতাসকলক কৈছোঁ আজি আমি কি বিষয়তনো আলোচনা কৰিম। তাৰ পূৰ্বে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ইউৰোলজিনো কি, বা এগৰাকী ইউৰোলজিষ্টে কেনেধৰণে এই ৰোগৰ চিকিৎসা কৰে?
3: ইউৰোলজি বুলি ক'বলৈ গ'লে আমাৰ অসমীয়াত বেছিকেলি মূত্ৰ শল্য চিকিৎসা বিভাগ, তাৰমানে আমাৰ মূত্ৰ যিটো আমাৰ পেচাব শৰীৰত প্ৰডাকশ্যন হয় সেই অংগ

0: অংগকেইটা লৈ পেলাই যিটো আমি মেডিচিন বা তাৰ যিবিলাক মানে আপোনাৰ বেমাৰ আজাৰ হ'ব পাৰে সেই বেমাৰ আজাৰত আমি যি তাক চাৰ্জিকেল ট্ৰিটমেণ্ট কৰোঁ মানে অপাৰেশ্যন কৰি যদি ট্ৰিটমেণ্ট কৰা যায় বা কেতিয়াবা মেডিচিন দি পেলাই ট্ৰিটমেণ্ট কৰা যায় সেই যিজন বিশেষজ্ঞই সেইখিনি ট্ৰিটমেণ্ট কৰে তেখেতে হৈছে ইউৰোলজিষ্ট আৰু লগতে কিডনি ট্ৰেন্সপ্লাণ্ট যিটো আছে বা পুৰুষৰ যৌনগত সমস্যা সেই গোটেইখিনি সমস্যা সামৰি পেলাই এজন ইউৰোলজিষ্ট বিশেষজ্ঞই চাব পাৰে।
1: ছাৰ, আমি প্ৰথমে শ্ৰোতাসকলক কৈছোঁ এয়া কেৱল পুৰুষৰ সমস্যা নহয়, এয়া কেৱল মহিলাৰ সমস্যা নহয়, উভয়ৰে সমস্যা। এই সমস্যানো কিয় সৃষ্টি হয়?
0: আজিৰ যুগত মানে কিছুমান আমাৰ যিবিলাক বেমাৰ দেখা গৈছে ইউৰোলজিৰ ক্ষেত্ৰত কিছুমান জেনেটিকেল হ'ব পাৰে বা কিছুমান ফিজিঅলজিকেল হ'ব পাৰে। যেনে এটা এক্সাম্পল দিছোঁ যে প্ৰষ্টেট গ্ৰন্থিটো, প্ৰষ্টেট গ্ৰন্থিটো চব পুৰুষৰ দেহতেই থাকে, তো সেইটো এটা বেমাৰ নহয়। কিন্তু যেতিয়া তেওঁ আকাৰত বাঢ়িবলৈ আৰম্ভ কৰে এটা সময়ত ঠিক 40 বছৰ বা 50 বছৰ বয়সৰ পিছত, ঠিক তেতিয়াই তেওঁৰ লক্ষণ কিছুমান ধৰা দিয়ে। আমি সবিশেষ পিছত আলোচনা কৰিম। তো সেই তেনেকৈ সেইটো এটা তেওঁৰ নৰ্মেলি প্ৰষ্টেটটো থাকেই, এইটো এটা বেমাৰ নহয়। কিন্তু কিছুমান আছে যেনেকৈ ষ্টোন ডিজিজ, কিডনিৰ পাথৰবিলাক হয়, যিবিলাক বিকৰ পাথৰ বা কিডনি ষ্টোন হয়, তো সেইবিলাক আকৌ সেইবিলাক জেনেটিকেলিও হ'ব পাৰে বা বহু ক্ষেত্ৰত কোনো কাৰণ বিচাৰি পোৱা নাযায়। অনুমান কৰা যায় যে আমাৰ খাদ্যভাসৰ কাৰণে সলনি হ'ব পাৰে বা আমাৰ আজি পৰিৱেশৰ যি সৃষ্টি, পৰিৱেশত আমাৰ আজি লাইফ ষ্টাইল যিটো হৈছে, জীৱনশৈলী, সেইবিলাক কাৰণত হ'ব পাৰে। বা কিছুমান কণ্ডিশ্যন থাকে য'ত আমাৰ কেলছিয়াম আৰু যিবিলাক মিনাৰেলছ আমাৰ কিডনিৰ মাজেৰে পাৰ হৈ যায়, সেইবিলাক মিনাৰেলছৰ কিছুমান ইমবেলেঞ্চ হয়, ভাৰসাম্যতাহীন হৈ যায়, হৈ পেলাই কিডনি ষ্টোন হ'ব পাৰে। তো বেছিকেলি সেইবিলাক কাৰণতে আমাৰ আজি আধুনিক যুগত কিছুমান ইউৰোলজিকেল বেমাৰবিলাকৰ মাত্ৰাটো অলপ বৃদ্ধি পাইছে।
1: ছাৰ, আমি এটা এটাকৈ আলোচনা কৰি যাম। প্ৰথমতে আমি প্ৰস্ৰাৱজনিত যি সমস্যা সেই সন্দৰ্ভত আলোচনা কৰোঁ। UTI এটা আজিকালি কমন শব্দ হৈ পৰিছে। UTI সমস্যাত ইমান কিয় বৃদ্ধি পাইছে, বা পুৰুষ মহিলা যুৱতীয়ে হওক, আনকি দেখিবলৈ পোৱা যায় শিশু এই ৰোগত আক্ৰান্ত হৈছে, কিয়?
0: UTI যিটো আমাৰ ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন বা মূত্ৰশৈলীৰ যিটো সংক্ৰমণ, আমাৰ যিটো পেচাব, এইটো ষ্টেৰাইল বস্তু, তাৰ ইনফেকশ্যন নাথাকে। আমি ভাবোঁ কেতিয়াবা যে পেচাবৰ ইনফেকশ্যন থাকে, বেছিকেলি আমাৰ পেচাবটো একদম ষ্টেৰাইল বস্তু হয়, তাত কিন্তু ইনফেকশ্যন নাথাকে। তাত যদি ইনফেকশ্যন সোমাবলৈ হয় বাহিৰৰ পৰাই সোমাব লাগিব। তো বাহিৰৰ পৰা সোমাবলৈ হ'লে তাত আমি কিছুমান আছে, আমাৰ বাহিৰৰ পৰা কেতিয়াবা ইনষ্ট্ৰুমেণ্টেশ্যন হয়, কিছুমান অপাৰেশ্যন হ'ল কেতিয়াবা, বা কেতিয়াবা পেচাবৰ পেচেণ্টৰ কেথেটাৰ লগালে, সেইবিলাক ক্ষেত্ৰত হ'ব পাৰে। বা কিছুমান মাইকী মানুহ এগৰাকীৰ, মহিলা এগৰাকীৰ চিজাৰিয়ান ছেকশ্যন হ'ল বা তেওঁ কিবা এটা অভিৰ অপাৰেশ্যন হ'ল, তেওঁক পেচাবৰ পাইপ দিব লগা হ'ল, সেই ক্ষেত্ৰতো বাহিৰৰ পৰা সংক্ৰমণ হ'ব পাৰে। ইন জেনেৰেল সেনেকুৱা নোহোৱাটো আমি বহুতখিনি দেখা পাওঁ, যাৰ ইনফেকশ্যন বাৰ বাৰ ইনফেকশ্যন হৈ থাকে। সৰু ছোৱালী এজনীও আজিকালি ইনফেকশ্যন হোৱা দেখা যায়। ভাবা যায় যে এইবিলাক ক্ষেত্ৰত আপোনাৰ যিটো পানী খোৱাৰ পৰিমাণ, পানী খোৱাৰ পৰিমাণটো অকণমান কম হয়, আৰু আমাৰ যিটো হাইজিন, আমি য'তে ত'তে পেচাব কৰিব লাগে, তাৰ পৰা সংক্ৰমণ হ'ব পাৰে। বা কনষ্টিপেশ্যন, যিটো কৌষ্ঠকাঠিন্য, পায়খানা খুব টান হয়, খোলচা কৰি পায়খানাটো নহয়, তো সেইবিলাক ক্ষেত্ৰতো সেই কৌষ্ঠকাঠিন্যৰ পৰা কিছুমান ইনফেকশ্যন সোমাব পাৰে মহিলাৰ ক্ষেত্ৰত। কাৰণ কি হৈছে, মহিলাৰ যিটো আপোনাৰ ইউৰেথ্ৰা বুলি কয়, মূত্ৰবাহিকা নলী, তো ইউৰিনেৰী ব্লাডৰ পৰা যিটো পেচাবৰ নলী ওলাই যায় বাহিৰলৈ, সেইটো অকণ চুটি 3-4 চেণ্টিমিটাৰ, য'ত নেকি সেইটো পুৰুষৰ ক্ষেত্ৰত 18-20 চেণ্টিমিটাৰ দীঘল থাকে। সেই চুটি হোৱা খেতিকে, তো বাহিৰৰ যিটো আমাৰ স্কিনৰ যিটো ইনফেকশ্যন থাকে, আমাৰ কমন বেক্টেৰিয়াবিলাক থাকে স্কিনত, তো সেই তাৰ পৰা বেক্টেৰিয়াবিলাক সোমাই যাবলৈ সহজ হয়। যদিহে তেওঁ ঘনাই পানীটো খাই থাকে, তেতিয়া সেই পানীৰ লগত পেচাব কৰিব পাৰিলে এই বেক্টেৰিয়াখিনি বা যিখিনি বীজাণু থাকে সেই ওলাই যাব পাৰে। যিহেতু আজিকালি পানী খোৱাটো কমি গৈছে, আমি খুব বহুত দূৰ আমি জাৰ্ণি কৰোঁ, কেতিয়াবা কামৰ প্ৰেচাৰত আমি বাথৰুমত নাযাওঁ, পেচাবটো ধৰি ৰাখোঁ, তো সেই বীজাণুবিলাকে পেচাবৰ সংক্ৰমণ বৃদ্ধি কৰিবলৈ সুবিধা পায়।
1: আপুনি ইনফেকশ্যনৰ কথা কৈছে, বাহিৰত প্ৰায়ে দেখিবলৈ পোৱা যায় মহিলাসকলৰ এইটো এটি সমস্যা যে তেওঁলোকে বহু সময় ধৰি এনে যাত্ৰা কৰাৰ সময়ত বা ক'ৰবালৈ ওলাই গ'লে, তেওঁলোকে বজাৰ সমাৰতো গ'লে টয়লেটৰ ব্যৱস্থা কিন্তু বৰ্তমানো বহু জেগাত নাই, বা থাকিলেও সেয়া পৰিষ্কাৰ পৰিচ্ছন্ন নহয়। এনে বহু সমস্যা আছে মহিলাৰ, ইয়াৰ ফলতো UTIৰ সমস্যা বৃদ্ধি পাইছে বুলি ভাবেনে আপুনি?
0: নিশ্চয়, আমাৰ ৰিচাৰ্চবিলাকে কয় যে এনেকুৱা ক্ষেত্ৰতো মানে বহুতখিনি বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বৃদ্ধি পোৱাৰ দেখা গৈছে।
1: এই ক্ষেত্ৰত কি কৰা উচিত?
0: এই ক্ষেত্ৰত আমি নিজৰ হাইজিন নিজে মেইনটেইন কৰিব লাগিব। বহুতে কি কৰে, আপোনাৰ ৱাইপ কৰি লয়, ৱাইপ এটা লগত লৈ ফুৰে, য'ত কৰিব বাথৰুমটো তাতে ৱাইপটো কৰি পেলাই ৱাইপ কৰিব পাৰে। বা আমি যেতিয়া ওলাই যাম সেই সময়ত পানী বেছি খাব নালাগে, ঘৰত থকা সময়ত খালে, বাকী আহি পেলাই খালে, যাতে যাওঁতে যিখিনি বস্তু কিছুমান আপোনাৰ ডায়েবেটিক বুলি কয় যে পেচাবৰ বৃদ্ধিটো বঢ়াই দিয়ে, পেচাব বেছিকৈ সৃষ্টি কৰে, সেইবিলাক বস্তু পৰিহাৰ কৰিব লাগে। যেনে কল্ড ড্ৰিংকছ, যাত্ৰা কৰাৰ আগতে কফি খালে, কফি খালে আপোনাৰ পেচাব লাগিবই, কাৰণ কফিটো হ'ল ডায়েবেটিক, সি মানে প্ৰডাকশ্যনটো বঢ়াই দিয়ে। তো সেইবিলাক বস্তু পৰিহাৰ কৰিলে বেছি ভাল।
1: আৰু শিশুৰ ক্ষেত্ৰত,
0: শিশুৰ ক্ষেত্ৰত সাধাৰণতে ইনফেকশ্যন হ'ব নালাগে, যদিহে হৈছে বহু ক্ষেত্ৰতে তেওঁৰ কিবা এটা বিকাৰ এটা আছে ভিতৰত, কিবা এটা মানে আমাৰ যিটো মূত্ৰতন্ত্ৰ তাত কিবা এটা খেলিমেলি যদি ঘটিছে, তো সেইটো আমি তেওঁক ভালকৈ পৰীক্ষা কৰি, পেচেণ্টজনৰ পৰীক্ষা কৰি পেলাই চাব লাগিব। আৰু যদি ল'ৰাৰ ক্ষেত্ৰত হয়, তো সেইটো ডেফিনেটলি

0: হয় ছোৱালীৰ ক্ষেত্ৰত, কিন্তু এই মই যিটো যিকেইটা কাৰণ ক'লো সৰু সৰু ছোৱালীৰ ক্ষেত্ৰতো সেই কাৰণকেইটা ইনফেকশ্যন হ'ব পাৰে। তথাপিও সৰু বাচ্চাৰ যদি ইনফেকশ্যন হয় তেতিয়া আমি বহুত ছিৰিয়াছলি বা বহুত গভীৰভাৱে ল'ব লাগে, তেওঁ গোটেইখিনি পৰীক্ষা নিৰীক্ষা কৰি পেলাই আমি তেওঁক হেৰি কৰোঁ।
1: এইবাৰ আমি আহিছোঁ প্ৰোষ্টেটৰ ক্ষেত্ৰলৈ। এই যি সমস্যা পুৰুষৰ দেখিবলৈ পোৱা যায়, আপুনি কৈছে 40 বছৰৰ পাছত বা 50 বছৰৰ পাছত এনেধৰণৰ সমস্যা হ'ব পাৰে, এই সমস্যা হ'লে কেনেধৰণৰ চিকিৎসা আছে বা অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত কেনেধৰণৰ আছে, বা অস্ত্ৰোপচাৰ হোৱাৰ পাছত তেওঁলোকে কিবা অসুবিধাৰ সন্মুখীন হ'ব পাৰে নেকি?
0: প্ৰষ্টেটটো হ'ল আপোনাৰ আমাৰ যিটো ইউৰিনেৰী ব্লাডৰ পৰা মূত্ৰটো ওলাই যায়, মূত্ৰ নলী, মূত্ৰবাহিকা নলী, সেই আগুৰি থকা এটা অংগ। সেই অংগটো আমাৰ সব পুৰুষৰ দেহত থাকে। তো সেইটো যেতিয়া বাঢ়িবলৈ আৰম্ভ কৰে 40-50 বছৰ পিছত, তাৰ লাহে লাহে তাৰ লক্ষণবিলাক দেখা যায়। লক্ষণবিলাক কেনেকুৱা, যে খুব ঘনাই পেচাব লগা, পেচাবৰ যিটো স্পীড হাৰ সেইটো কমি যোৱা, ৰাতি ঘনে ঘনে পেচাব লগা, যাৰ ফলত নেকি তেওঁ টোপনিও লোকচান হয়, 4-5 বাৰ উঠি পেলাই পেচাব কৰিব লাগিব, পেচাবটো লাগিলে ধৰি ৰাখিব নোৱাৰে, ঘনাই যদি এতিয়াই লাগে এতিয়াই বাথৰুম যাব লাগিব, বা পেচাবটো কেতিয়াবা ৰখি ৰখি যোৱা, বহুত খুব জোৰ দিব লাগে, কেতিয়াবা কেতিয়াবা জোৰ দিওঁতে দেহৰ হাৰ্নিয়াৰ সৃষ্টি হৈ যাব পাৰে। তো সেইবিলাক হ'ল প্ৰষ্টেটৰ লক্ষণ। এতিয়া প্ৰষ্টেটৰ ট্ৰিটমেণ্টৰ কাৰণে আমি প্ৰথমতে তেওঁক মানুহটো চাব লাগিব, প্ৰষ্টেটৰ কি হৈছে, মানে তেওঁ নৰ্মেলি বাঢ়িছে নে কিবা বেলেগ কাৰণত বাঢ়িছে নে ইনফেকশ্যন হৈছে। যদিহে তেওঁ নৰ্মেলি বাঢ়ি আছে, যিটো নৰ্মেলি বাঢ়ে, তেতিয়াহ'লে আমাৰ বহুতখিনি উপায় আছে। মেডিচিন দিয়াৰ আগতে আমাৰ কিছুমান উপায় আছে যিবিলাক আমি নিজে এডভাইচ কৰিব পাৰোঁ। খুব বেছি খোজকাঢ়া, খোজকাঢ়িলে কি হয়, সেই প্ৰষ্টেটৰ আশে পাশে যিখিনি অংগ প্ৰত্যংগ থাকে সেইখিনি ব্লাড চাৰ্কুলেশ্যনটো বাঢ়ি যায়। বহু মানুহৰ ক্ষেত্ৰত সেই খোজকাঢ়িলে বা পানীৰ পৰিমাণটো নিয়মিত কৰিলে, কিছুমান খাদ্যভাস সলনি কৰিলে, তো প্ৰষ্টেটৰ পৰিমাণটো, তেওঁৰ প্ৰষ্টেটৰ যিটো লক্ষণ, সেইবিলাকতো বহুত সুফল পোৱা যায়। যদি তাৰপিছত নাপায়, নেক্সট ষ্টেজত আমি কিছুমান মেডিচিন দিওঁ। মেডিচিনত আজিকালি বহুতেই ভাল ভাল মেডিচিন ওলাইছে, সেই দৰৱবিলাকতে বহুতেই প্ৰস্তুত বাঢ়ি যায়। অপাৰেশ্যন আমি চবকে নকৰোঁ, কিছুমান ইণ্ডিকেশ্যন আছে, প্ৰস্তুত বাঢ়ি যোৱাৰ ফলত তেওঁৰ যিখিনি লাইফ ষ্টাইলটো বহুত বেয়া হৈ গৈছে, তেওঁৰ কমফৰ্টেবল হ'ব পৰা নাই, মেডিচিনে কাম কৰা নাই, তেতিয়া এটা কণ্ডিশ্যন থাকে, বা প্ৰস্তুত বাঢ়ি যোৱাৰ কাৰণে তেওঁৰ খুব সঘনাই ৰক্তপাত হৈছে, ৰক্তক্ষৰণ হৈছে, বাৰে বাৰে UTI হৈছে, পেচাবৰ ইনফেকশ্যন হৈছে, তেতিয়া নাইবা যদি তেখেতৰ ব্লাডৰ ভিতৰত যিটো আমাৰ মূত্ৰথলী থাকে তাৰ ভিতৰত পাথৰ সৃষ্টি হ'ল বা পেচাব বন্ধ হৈ গৈছে, কেথেটাৰ পাইপ দিব লগা হৈছে, সেইবিলাক ক্ষেত্ৰত আমি অপাৰেশ্যন কৰোঁ।
1: অপাৰেশ্যন কৰাৰ পাছত ৰোগীজন কিমান দিনৰ ভিতৰত সুস্থ হ'ব পাৰে?
0: অপাৰেশ্যন বেলেগ ধৰণৰ বহুত বিভিন্ন ধৰণৰ আছে। আজিকালি আমাৰ লেজাৰ ট্ৰিটমেণ্ট আছে, যিটো অত্যাধুনিক লেজাৰ ট্ৰিটমেণ্ট, যে আমি আজিকালি নো কাট, মানে কাটিব নালাগে, পেচাবৰ ৰাস্তাৰে কৰিব পাৰি সেই ট্ৰিটমেণ্টটো। তো সেই ট্ৰিটমেণ্ট কৰিলে আমি ছেকেণ্ড ডে বা থাৰ্ড ডে আমি পেচেণ্ট ঘৰ যাব পাৰে। প্ৰষ্টেট অনুযায়ী আমাৰ পাইপ যদি কেথেটাৰ থাকে সেইটো কেইদিনমান ৰাখিব লাগে। তেওঁ নেক্সট অহা নেক্সট মানে আপোনাৰ এসপ্তাহ পিছতে তেওঁ নৰ্মেল কাম কাজ কৰিব পাৰে।
1: অসুবিধা কোনো ধৰণৰ নহয়,
0: তেনেকুৱা অসুবিধা নহয়। আৰু
1: আৰু এক প্ৰশ্ন ছাৰ, এইখিনিতে প্ৰষ্টেটৰ অপাৰেশ্যন এবাৰ এগৰাকী ৰোগীয়ে কৰিলে তেওঁ আকৌ সেই ৰোগত আক্ৰান্ত হ'ব পাৰে নেকি, বা আকৌ তেওঁ প্ৰষ্টেটৰ অপাৰেশ্যন কৰিবলগীয়া হ'ব পাৰে নেকি?
0: এইটো চান্স থাকে, কিন্তু সেইটো কয় যে 10 বছৰত আপোনাৰ 50% চান্স এনেকুৱা থাকে যে 10 বছৰত আকৌ এবাৰ হ'ব পাৰে তেওঁ প্ৰষ্টেটৰ। কিন্তু ডিপেণ্ড কৰে তেওঁৰ প্ৰষ্টেটটো কেনেকুৱা আছিলে, কিমান ডাঙৰ আছিলে, প্ৰষ্টেট অপাৰেশ্যন সময়ত তেওঁ কেনেকুৱা কণ্ডিশ্যন আছিলে, ব্লিডিং আছিলে নেকি, বা তেওঁৰ পিছত লক্ষণবিলাক কেনেকুৱা হ'ল, সেইখিনি হয় কৰি পেলাই দেখা যায়। কিন্তু সাধাৰণতে এইটো কৰিব লগা নহয়, থিয়ৰিটিকেলি যদি কয় যে 10 বছৰত প্ৰষ্টেটটো আকৌ এবাৰ হ'ব পাৰে, কাৰণ আমি প্ৰষ্টেটটো উঠাই নিদিওঁ। কেঞ্চাৰ বেমাৰ নাথাকিলে প্ৰস্তুতটো উঠাই দিয়ে নাযায়। তাক মানে নাৰিকল যেনেকৈ ৰোকে পিঠা বনাবৰ কাৰণে, আমি নাৰিকল বা লাড়ু বনাবৰ কাৰণে নাৰিকলটো যেনেকৈ ৰোকে, তেনেকৈ ৰোকে ৰুকি দিয়া যায় বস্তু বেছিকেলি। অকল কেঞ্চাৰ বেমাৰ থাকিলে প্ৰস্তুতটো একেবাৰে গুচাই দিয়া যায়। তো সেইটো কাৰণে তেওঁৰ আকৌ হ'ব পাৰে, কেতিয়াবা লক্ষণ সৃষ্টি হ'ব পাৰে, অৱলম্বন কৰিব লাগিব, বা কিছুমান ইনিচিয়েল ষ্টেজত কিছুমান মেডিচিনবিলাক খালে আকৌ এইটো অপাৰেশ্যন কৰা দৰকাৰ নপৰে।
1: এবাৰ আমি আহিছো বৃক্কলৈ। বৃক্কৰ পাথৰ এটা ডাঙৰ সমস্যা বুলিয়ে কব লাগিব, বহুতে ভাবে বা বহুতে জানে যে পানী নোখোৱাৰ ফলত এনেধৰণৰ সমস্যা হয়, কেৱল এইটোৱে কাৰণ নে অন্য কোনো কাৰণো আছে?
0: বহু কাৰণ আছে। আমাৰ যেতিয়াই কিডনী ষ্টোন হয়, সেই কিডনী ষ্টোন একেদিনে সৃষ্টি নহয়, আমাৰ যেতিয়াই শৰীৰত যিখিনি তেজ চলাচল কৰি থাকে, সেই তেজত আমাৰ শৰীৰৰ যিবিলাক মেটাবলিজিম হৈ থাকে, বা আমাৰ যিটো ফেক্টৰী, বডিত যিবিলাক ফেক্টৰী চলি আছে, তাৰবিলাক মানে বস্তু আমি বিসৰ্জন কৰিব লাগে, উলিয়াই দিব লাগে, সেই কিডনীৰ মাজেৰে যায়। কিডনীৰ মাজেৰে গৈ কিডনীত ফিল্টাৰ হয়, হৈ পেলাই যিখিনি আমাৰ শৰীৰৰ কাৰণে অলাগতিয়াল সেইখিনি বস্তু পেচাবত উলিয়াই দিয়ে। সেই উলিয়াই দিওঁতে কিছুমান বস্তু সেই কিডনী যেতিয়া পেচাবত উলিয়াই দিব লাগে, সেই কিডনীৰ কোষবিলাকত থাকি যায়, গ্লোমেৰুলাই বুলি কয়, তাত আপোনাৰ তাৰ পৰা লাগি ধৰে, ওলাই যাব নোৱাৰে। তো সেইকাৰণে পানী খাব, পানী খালে কম পাথৰ হয় বুলি কওঁ, মানে পানী যেতিয়া খাব, যেতিয়া সেই কণিকাবিলাক থাকে, সি ৱাশ আউট হৈ যাব পাৰে, ওলাই যাব পাৰে। যদি পানী খোৱাত কম হয়, সি লাগি দাগি ধৰি এটা এটা এটা কেনেদৰে তৰপে তৰপে লাগি সৃষ্টি হয় ডাঙৰ পাথৰ, এতিয়া অকল সেইটোৱে কাৰণ নাই পানী খোৱা কমটোৱে নহয়, কিছুমান বেলেগ বেলেগ কাৰণো আছে। খাদ্য হোৱা আমাৰ কি কি খাওঁ, আমি কিছুমান খাদ্য আছে যিবিলাকে পাথৰ কৰাত সহায় কৰে, যেনে অক্সিজেনত থকা পাথৰবিলাক খাদ্যবিলাক, যেনেকে বিজুলোৱা আহাৰবিলাক, মাটিৰ তলৰ যিবিলাক আমাৰ খাদ্য থাকে, গাজৰ বাদ দি পেলাই আপোনাৰ কাঠ, আলু, মিঠা আলু,

0: কচু, সেইবিলাক আৰু বেঙেনা, সেইবিলাক যদি ভেন্দি, সেইবিলাক বস্তুৱে আপোনাৰ পাত্ৰ ভাত সৃষ্টি কৰা হয় বুলি কয়। হাই প্ৰটিন ডায়েট, যিবিলাক খুব ৰেড মিট খায়, ৰঙা মাংসটো যিটো খায়, মাটনৰ পৰা আৰম্ভ কৰি চাই জন্তু এইবিলাক মাংস খায়, সেইবিলাকখিনি মানুহৰ প্ৰটিনটো বেছি থাকে, সেই প্ৰটিনে গৈ পেলাই পাথৰ হ'ব পাৰে। ঠিক তেনেকৈ পালেং শাক খালেও কিছুমানে পাথৰ হ'ব, কিন্তু এনেকুৱা নহয় যে অলপ এদিন পালে, সপ্তাহত এদিন পালেং শাক খালে তেওঁৰ পাথৰ হ'ব, এনেকুৱা নহয়। যিবিলাক মানে এই বস্তুটো যাৰ টেণ্ডেঞ্চি থাকে, যিগৰাকী ব্যক্তিৰ পাথৰ হোৱাৰ টেণ্ডেঞ্চি থাকে, যদি তেওঁ যদি এইবিলাক বস্তু অকণ কমাই চলে, তেতিয়াহ'লে পাথৰৰ পৰা সুফল পাব পাৰিব, নহ'লে অন্যথা তেওঁৰ আকৌ পাথৰ হৈ থাকিব।
1: বিষৰ পাথৰ হ'লে অস্ত্ৰোপচাৰ কৰিবই লাগিব নে ইয়াৰ ঔষধৰ জৰিয়তেও ভাল পাব পাৰে?
0: নিশ্চয় ঔষধৰ জৰিয়তে ভাল পাব পাৰে। আমি প্ৰত্যেক পাথৰকে আমি অপাৰেশ্যন কৰিব নালাগে। যেতিয়া সৰু পাথৰ থাকে, 4-4 mm বা 5 mm পাথৰ কিডনীত সোমাই আছে, তেতিয়া আমি অবজাৰ্ভে কৰোঁ মেডিচিন দি পেলাই। আৰু যেতিয়া সি যেতিয়া নামি আহে, মানে কিডনীৰ পৰা নামি যিটো মূত্ৰ নলী থাকে তাত সোমাই যায়, তেতিয়া কিডনীটো ব্লক হৈ যায়, ব্লক হ'লে কিডনী ফুলি যাব পাৰে। তো সেইটো তেতিয়া আমি বেলেগ মেডিচিন দিব লগা হৈ যায়। প্ৰথম অৱস্থাত মেডিচিনে দিয়া যায়, যদিহে মেডিচিনে কাম নকৰে বা কিডনী ক্ৰিয়েটিনটো বাঢ়ি গৈছে, বেছি ফুলি গৈছে, সেই ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ'ব পাৰে।
1: মানে সকলো ক্ষেত্ৰতে নহয়, কিছু ক্ষেত্ৰত যিসকলত চিকিৎসকে যি পৰামৰ্শ দিব সেয়া আচলতে আমি মানি যদি আমি চলো, তেনেহ'লে এনেধৰণৰ সমস্যাৰ পৰা আমি হাত সাৰি থাকিব পাৰোঁ। ডায়েবেটিছ ৰোগী বা আজিকালি প্ৰায় দেখিবলৈ পোৱা যায় যে উচ্চ ৰক্তচাপ, হাই প্ৰেছাৰ, কামৰ কাৰণে হওক বা আজিকালিৰ জীৱনশৈলীৰ বাবে হওক, বহু লোকে ভুগি আছে। বিকট ইয়াৰ প্ৰভাৱ পৰে
0: প্ৰেছাৰ, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ, যিটো আমি অসমীয়াত মধুমেহ বুলি কওঁ। এই দুটাৰ ৰোগে আপোনাৰ বৃক্কত বা কিডনীত ডাইৰেক্টলি প্ৰভাৱ পেলায়। কেনেকৈ পেলায়? আমাৰ যিটো কিডনীত ব্লাড চাপ্লাই থাকে, সৰু সৰু ৰক্তকণিকা হিৰাবিলাক থাকে, সেইবিলাকত এটা এথেৰোস্ক্লেৰোছিছ বা কিছুমান তৰপে তৰপে লেয়াৰ হ'লে আৰম্ভ কৰে। যেতিয়াই আমাৰ শৰীৰৰ 1/4 একভাগ ব্লাড, মানে তেজ যিটো হাৰ্টৰ মাজেৰে যায়, সেই হাৰ্টৰ মাজেৰে যোৱা ব্লাডটো কিডনী পায়গৈ। কিডনীত যদি প্ৰেছাৰৰ কাৰণে যদি প্ৰেছাৰ পৰিব, সেইকাৰণে কি হয়, এই দুটা বেমাৰে আপোনাৰ ডায়েবেটিছ আৰু হেৰিয়ে ডাইৰেক্টলি আৰু ইনডাইৰেক্টলি কিডনীকেইটাত এফেক্ট কৰিব পাৰে। কি হয়, এইবিলাক বস্তু লুকাই থাকে। আমি যদি উচ্চ ৰক্তচাপ বা ব্লাড প্ৰেছাৰ আৰু ডায়েবেটিছৰ ট্ৰিটমেণ্টটো নকৰোঁ, ই লাহে লাহে লাহে লাহে লাহে আমাৰ কিডনীটো এফেক্ট কৰি থাকিব। বাহিৰৰ পৰা গম নাপাওঁ, আমাৰ ক্ৰিয়েটিন নৰ্মেল থাকিব, প্ৰেছাৰ ঠিকে থাকে হৈ থাকিব, পেচেণ্টজন সুস্থ হ'বলৈ ধুনীয়া ঘূৰি থাকিব, কিন্তু হঠাৎ এদিন কিডনীটো এফেক্ট কৰিব পাৰে। সেইকাৰণে যেতিয়াই আমাৰ এইবিলাক থাকে, উচ্চ ৰক্তচাপ, ডায়েবেটিছ থাকে, মই ভাল মেডিচিন ডক্টৰক, ভাল নেফ্ৰলজি ডক্টৰ, ভাল ইউৰিনৰ সোনকালে দেখাই দিয়াটো বেছি দৰকাৰী।
1: মানে আমি পৰীক্ষা কৰিব লাগে, আমাৰ বিকটোৰো পৰীক্ষা কৰিব লাগে, যদি আমাৰ ডায়েবেটিছ আছে বা হাই প্ৰেছাৰ আছে, নহয় জানো ছাৰ? এই ক্ষেত্ৰত ছাৰ, বিকৰ পাথৰৰ ক্ষেত্ৰত সকলোৰে প্ৰচলিত এক কথা আছে যে যদি গাখীৰ খায় তেনেহ'লে, খুব বেছিকৈ যদি গাখীৰ খায় তেনেহ'লে পাথৰ হোৱাৰ সম্ভাৱনা থাকে।
0: গাখীৰৰ অকণমান মানে কি হয়, বস্তু দুমুখীয়া বস্তু হয়, খুব বেছিকৈ গাখীৰ খালে হ'ব পাৰে, কিন্তু অলপ গাখীৰ খালে পাথৰ নহয়। সেইটো আমাৰ এটা ভুল ধাৰণা থাকে যে পাথৰ হৈছে গাখীৰ খোৱা একদম বন্ধ কৰি দিয়ে, কিন্তু একচুৱেলি সেইটো নহয়। গাখীৰত এটা বস্তু থাকে আপোনাৰ, সেইটো হ'ল কেলছিয়াম। সেই কেলছিয়ামটো বহুতে ভাবে কি কেলছিয়াম খালে পাথৰ হ'ব, নহয়। কেলছিয়ামটোৱে পাথৰ প্ৰটেকশ্যনে কৰে। কেনেকৈ কৰে? সেই যেতিয়া আমাৰ শৰীৰত কিছুমান বস্তু থাকে, আমি যেতিয়া খোৱা বস্তু খাওঁ, সেইবিলাক হ'ল অক্সেলেট। সেই অক্সেলেটবিলাক যেতিয়া আমি মুখেৰে খাওঁ, সেই খোৱা বস্তুত থাকে, বিজুলা বস্তুটো যিটো থাকে, সেই বস্তুটো যেতিয়া আমাৰ জি আই টি বা আমাৰ যিটো খাদ্য নদীত সোমাই যায়, পাকস্থলী পাৰ হৈ পেলাই খাদ্য অন্তৰবিলাকত সোমাই যায়, তেতিয়া এই কেলছিয়ামটো গৈ পেলাই তাক ধৰি দিয়ে, সেই অক্সিলেটটো শৰীৰৰ ভিতৰত সোমাব নিদিয়ে। যদি অক্সিলেটটো শৰীৰৰ ভিতৰত সোমাব নোৱাৰে, সি তেতিয়া পাথৰ সৃষ্টি কৰিব নোৱাৰে। আৰু যদি আমি কেলছিয়াম পৰ্যাপ্ত পৰিমাণে শৰীৰত কেলছিয়াম নাথাকে, আমাৰ খাদ্য নদীত কেলছিয়াম নাথাকে, তেতিয়া কি হ'ব, এই অক্সিলেটটো সোমাই যায়, সোমাই পেলাই সি কিডনীৰে ওলাই যাব খোজে। যেতিয়া ওলাই যায় তেতিয়া কিডনীত কেলছিয়াম থাকে, সেই কেলছিয়ামৰ লগ লাগে, লগ লাগি পেলাই তাতেই পাথৰ সৃষ্টি কৰে।
1: হয়, এনেধৰণৰ কথা আচলতে আচলতে কমকে পৰিমাণে খালে আচলতে নহয়, সেয়া এক ভুল ধাৰণা। ছাৰ, আপুনি লেজাৰ ট্ৰিটমেণ্টৰ কথা কৈছে, কেনেধৰণে কৰা হয় এই ট্ৰিটমেণ্ট, অকণমান ক'ব নেকি?
0: লেজাৰটো এটা মানে যিটো আমাৰ ষ্টোন আৰু কিডনীৰ কাৰণে ইউজ কৰোঁ। তো আজিকালি আমাৰ বিভিন্ন ধৰণৰ লেজাৰ আছে। লেটেষ্ট যিটো লেজাৰ TFL বুলি কয়, থুলিয়াম ফাইবাৰ লেজাৰ, তো তাৰ সময়ত একদম ডাঙৰকৈ ডাঙৰ পাথৰো মানে গুৰি কৰি উলিয়াই দিব পাৰি। নো কাট নো ব্লিডিং, মানে কাটিব নালাগে, একো ব্লিডিঙো নহয়, সেনেকুৱা ধৰণে কৰিব পাৰি। তো সেইটো লেজাৰ আমাৰ অসমতো আছে, আমাৰ হস্পিটেলতো আছে। এনেকুৱা ধৰণৰ লেজাৰ দি আমাৰ পেচেণ্টৰ বহুতেই উপকৃত হয়, থাকিব নালাগে হস্পিটেলত। আজি কৰিলে অপাৰেশ্যন, কাইলৈ ঘূৰি ৰাতিপুৱা ঘৰ গুচি যাব পাৰিব। বা কিছুমান আমি ডে সৰু পাথৰ থাকিলে ডে কেয়াৰ প্ৰচিডিউৰ কৰিব কৰিব পাৰি। ঠিক তেনেদৰে সেই লেজাৰেৰে আপোনাৰ প্ৰষ্টেটৰ অপাৰেশ্যনো কৰিব পাৰি। তাৰপৰা এই প্ৰষ্টেটটো লেজাৰ দি কৰিলেও মানুহজনৰ বহুতখিনি সুবিধা হয়, ব্লিডিংটো কমি যায়, হস্পিটেল ষ্টেটো কমি যায়, বেছিদিন থাকিব নালাগে, আৰু সোনকালে ৰিকভাৰী হয় বুলি কয়।
1: ছাৰ, আমি যিহেতু জীৱনশৈলীৰ কথা কৈছোঁ, বৰ্তমান আমি ডিজিটেল যুগত বাস কৰি আছোঁ, বৰ্তমান আমাৰ কৰ্মক্ষেত্ৰৰ পৰিশ্ৰমৰ সংখ্যাও আগতকৈ বহু কমি গৈছে, বহু ল'ৰা ছোৱালীয়ে ঘৰত বহিয়েই বৰ্তমান স্কুলৰ পাঠ্যক্ৰম তেওঁলোকে ঘৰৰ পৰাই কৰিব পাৰে, বহুতে ৱৰ্ক ফ্ৰম হোম কৰি আছে, এই জীৱনশৈলীয়েও আমাৰ এনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে নেকি?
0: বহু ক্ষেত্ৰতে আজিকালি দেখা যায় কিছুমান

0: বেমাৰ বাঢ়ি গৈছে। তো বাৰাখে বহুতে অনুমান কৰে যে এইটো আপোনাৰ জীৱনশৈলীৰ পৰিৱৰ্তনৰ কাৰণে হৈছে। আজিকালি আমাৰ যিটো জীৱনশৈলী, আমি কামেই কৰি থাকোঁ, ধৰক বহি পেলাই বেছি কাম কৰোঁ, ফিজিকেল এক্টিভিটিটো কমি গৈছে, ব্যায়াম কৰাৰ সময়টো কমি গৈছে। যেতিয়াই ব্যায়াম কম কৰিম তেতিয়া আমাৰ অলাগতিয়াল চৰ্বিবিলাক জমা হ'বলৈ আৰম্ভ কৰে, সেইটো হয় নহয়। সেই অলাগতিয়াল চৰ্বিয়ে আপোনাৰ বহুত হৰ্মনেল আৰু কেমিকেল চেঞ্জেছ কৰে বডিত, যাৰ পৰা আমাৰ এই ৰোগবিলাক বৃদ্ধি পাব পাৰে। নেক্সটটো হৈছে আমাৰ যিটো ফাষ্টফুড, আমি কামৰ পৰিৱৰ্তনৰ কাৰণে আমি ঘৰত বহিয়াতকৈ আমি ফাষ্টফুডত বেছি গুৰুত্ব দিয়া কৰিছোঁ। তো সেইকাৰণে চল্ট লেক চল্ট ইনটেকটো বাঢ়ি যায়, ফ্ৰাইড বস্তুবিলাক বাঢ়ি যায়। তো সেইবিলাকেই আমাৰ এইবিলাক ৰোগৰ সৃষ্টি কৰিব পাৰে।
1: খাদ্যৰ কথা যিহেতু আপুনি কৈছে, কেনেধৰণৰ খাদ্য আমি খাব লাগে? আচলতে
0: খাদ্যটো আমি সদায় নিয়মিত থাকিব লাগে, এক নম্বৰ কথা। তাৰ সময়মতে খাদ্য খাব লাগে। তাৰপিছত আমি যিটো আমাৰ ঘৰত বনোৱা যিটো আহাৰ, অসমীয়া মানুহৰ যিটো ঘৰত বনোৱা আহাৰ, তাতকৈ উত্তম আহাৰ মই নাই বুলি ভাবোঁ। তো সেইটোত আমাৰ নিমখটো কম থাকে, আমাৰ তেলটো ফ্ৰাই বস্তু আমি বেছি নাখাওঁ, সাধাৰণতে বইল টাইপৰ বস্তুবিলাকেই বেছি খাওঁ। আৰু আমাৰ সেউজীয়া শাক পাচলি যিটো থাকে আমাৰ ঘৰৰ যিটো শাক পাচলি, সেইটো আমাৰ অফুৰন্ত পৰিমাণে থাকে, সেইটো অতিকে দৰকাৰী।
1: আৰু ব্যায়ামৰ ক্ষেত্ৰত যদি আমি ঘৰত কৰিবলগীয়া হয়, এনেধৰণৰ কি ব্যায়াম আছে যি আমাক এই ৰোগৰ পৰা আমাক পৰিত্ৰাণ দিব পাৰে?
0: খোজকঢ়াটো সবতকৈ ধুনীয়া ব্যায়াম হয়। আমি যদি 20 মিনিট বা আধা ঘণ্টা খোজকাঢ়িব পাৰোঁ, আমি যোনে যিজন ব্যক্তিয়ে খোজকাঢ়িব আধা ঘণ্টা, তেওঁ এমাহ পিছত নিজেই অনুভৱ কৰিব যে তেওঁৰ শৰীৰত কি কি পৰিৱৰ্তন হৈছে। আৰু যদি কোনোবাই খোজকাঢ়িব দিগদাৰ পায়, এয়াৰ চাইক্লিং বুলি কয়, আমি বিচনাত শুই শুই বতাহতে চাইকেল চলাই দিছোঁ, বৰষুণ লৰচৰ কৰিব পাৰোঁ, সেইটো যদি 10 মিনিট কৰে সেইটোও যথেষ্ট।
1: এনেধৰণৰ কিছু ব্যায়াম আচলতে আমি ঘৰতে কৰিব পাৰোঁ, কোনো জিমলৈ যোৱাৰ আচলতে প্ৰয়োজন নাই, আমি এই ৰোগৰ পৰা হাত সাৰি থাকিব পাৰোঁ। যিহেতু আমি বিভিন্ন কথা পাতিছোঁ এই ৰোগসমূহৰ পৰা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ, পানী খাব লাগে, বা আপুনি কৈছে খাদ্য অভ্যাস আমি সলাব লাগে, ব্যায়াম কৰিব লাগে, এতিয়া সময় যিহেতু বহু পৰিৱৰ্তন হৈছে, চিকিৎসা বিজ্ঞানো বহু উন্নত হৈছে, কেনেধৰণৰ চিকিৎসা আছে প্ৰথমতে আমি জানিব বিচাৰিছোঁ, প্ৰস্ৰাৱজনিত সমস্যাৰ চিকিৎসা কেনেধৰণৰ বৰ্তমান সময়ত আগবঢ়োৱা হয়, তাৰ পাছত বিকৰ।
0: আচ্ছা, প্ৰস্ৰাৱজনিত বুলি ক'লে মেইনলি প্ৰষ্টেটটো আহি পৰে। তো প্ৰষ্টেটৰ মই ক'লে আজিকালি ধুনীয়া ট্ৰিটমেণ্ট আছে, চাৰ্জিকেল অপশ্যনবিলাক আছে, আৰু লেজাৰ ট্ৰিটমেণ্ট আছে বা মেডিচিন অপশ্যন আছে। আৰু বাকী আপোনাৰ কিছুমান যিবিলাক পেচাবৰ বাৰ বাৰ ইনফেকশ্যন হৈ থাকে, বা কিছুমান মহিলাৰো কিছুমান পেচাবৰ দিগদাৰী হয়, বা পেচাবটো যে বয়সস্থ মহিলা কিছুমান দিগদাৰী হয়, তো তাত কিছুমান ইমপ্লাণ্ট বহোৱা যায়। তো আজিকালি নতুন নতুন বহুত বহুত পদ্ধতি আহিছে, সেইবিলাকো কৰিব পাৰি। মানে কিডনি ষ্টোনৰ ক্ষেত্ৰত, কিডনি যদি পাথৰ হয়, আপোনাৰ আজিকালি যিটো সুবিধা আছে, আগতে অপেন চাৰ্জাৰী কৰিব লগা হৈছিলে, ডাঙৰ পাথৰ এটা যদি হৈ যায় 4 চেণ্টিমিটাৰ 6 চেণ্টিমিটাৰ পাথৰ হ'লে অপেন চাৰ্জাৰী কৰিব লগা হৈছে। কিন্তু আজিকালি 6 চেণ্টিমিটাৰ নিচিনা ডাঙৰ পাথৰৰ কাৰণে অপেন চাৰ্জাৰী কৰিব নালাগে, সৰু এটা ড্ৰিল বা ফুটা এটা কৰি পেলাই পিছফালৰ পৰা গোটেই পাথৰটো ভাঙি পেলাই উলিয়াই দিব পাৰি। আৰু কিছু আৰু তাতকৈ যদি সৰু পাথৰ হয়, তেতিয়াহ'লে আমি লেজাৰ দি কৰিব পাৰি, য'ত নেকি নো কাট নো ব্লিডিং। আমাৰ কিডনিৰ বেলেগ বেলেগ জেগাত কিছুমান পাথৰ থাকে, বিভিন্ন ধৰণৰ পাথৰ আছে, আগতে এইবিলাক অপেন চাৰ্জাৰী কৰি উলিয়াব নোৱাৰি বা ড্ৰিল কৰিব বিচাৰি নাপায়। তো আমি সেইবিলাক সৰু লেজাৰ এটা ফাইবাৰ দি গৈ পেলাই ধুনীয়া কৰি পাথৰবিলাক গোটেই পৰিষ্কাৰ কৰি দিব পাৰি।
1: ইয়াৰ ফলত কিডনিত কিবা এফেক্ট হয় নেকি?
0: সাধাৰণতে এফেক্ট হোৱা দেখা নাযায়, কিছুমান ক্ষেত্ৰত কিছুমান পেচেণ্টৰ সেইটো কিডনি অনুযায়ী তেওঁৰ চবৰেটো একে নহয়, আকাৰটো কিছুমান বেলেগ থাকিব পাৰে, যদি তেওঁৰ ইনফেকশ্যন হৈ থাকে বাৰ বাৰ, তো কিছুমান থাকে, কিছুমান কিছুমানৰ ব্লিডিং চান্সটো বাঢ়ি যাব পাৰে, তো সেইবিলাক আগতে বুজাই দিয়া যায়। তাৰ প্ৰতিকাৰ আছে, এনেকুৱা তাৰ প্ৰতিকাৰ নাই, যদি সেইটো কিবা ইনফেকশ্যন বা কিবা হ'ব তাৰ প্ৰতিকাৰ থাকে। তো সেইখিনি গোটেইখিনি চালি জাৰি চাই পেলাই কোনটো পদ্ধতিত কৰিলে ভাল হ'ব, সেই পেচেণ্টৰ লগত আলোচনা কৰি পেলাই আগবঢ়া যায়।
1: অসমত এতিয়া বহু চিকিৎসালয় আছে, এই চিকিৎসালয়সমূহত এনেধৰণৰ সুবিধা আপুনি ভাবে বৰ্তমান আছে?
0: আমাৰ অসমত এতিয়া বিশ্বৰ যিটো উন্নতমানৰ বস্তু আছে, আমাৰ কিডনি ট্ৰিটমেণ্টৰ কাৰণে গোটেইখিনি আছে, আৰু বিশ্বমানৰ আমাৰ ইউৰোলজিষ্ট গোটেই অসমত ভৰ্তি আছে।
1: হয়, তেনেহ'লে আমি বাহিৰলৈ যোৱাৰ কথা চিন্তা কৰিব আচলতে নালাগে। হয়, আমি অসমতে পাৰোঁ, কেৱল ৰোগীয়ে নিজৰ মনৰ যি শক্তি সেয়া বৃদ্ধি কৰিব লাগিব আচলতে, আৰু নিজে সাৱধান হ'ব লাগিব, চিকিৎসকৰ পৰামৰ্শ প্ৰতিটো ক্ষেত্ৰত ল'ব লাগিব। ছাৰ, বহু ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এই যি সমস্যা, প্ৰস্ৰাৱজনিত সমস্যা বা বিকৰ সমস্যাত বহুতে এতিয়াও কিন্তু গাঁৱলীয়া ঔষধ বুলি কওঁ কিছু ব্যৱহাৰ কৰে, যে এই ধৰক দুপৰ টেঙাৰ পাত খালো মোৰ সমস্যা সমাধান হ'ব। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে?
0: দুপৰ টেঙাৰ পাতটো সম্বন্ধত মই মোৰ নিজৰ একদম একেবাৰে চাইণ্টিফিক এভিডেন্স মই একো পোৱা নাই, কিন্তু মই সুধিছিলোঁ এজন আয়ুৰ্বেদিক লোক মানুহক, তেখেতে কৈছে যে তেওঁৰ ডায়েবেটিক এফেক্ট থাকে, ডায়েবেটিক মানে পানীৰ যিটো আমাৰ পৰিমাণটো কিডনিত বঢ়াই দিয়ে, তেতিয়া ৱাশ আউট যিটো হয়। তো সেই ক্ষেত্ৰত যদি সৰু পাথৰ থাকে সম্ভৱ, সেইটো সৰু পাথৰ থাকিলে ওলাই যাব পাৰে, বা পাথৰ প্ৰতিকাৰ পৰা পাৱেহে পাব পাৰে, পাথৰ যাতে ভৱিষ্যতে নহয় সেইটো ক্ষেত্ৰত সুফল পাব পাৰে। সেইটো ওপৰত মই একো নিগেটিভ বা পজিটিভ কমেণ্ট নিদিওঁ, জাষ্ট মই এইটো মই জাষ্ট এজন আয়ুৰ্বেদিক ডক্টৰৰ পৰা সুধি পেলাই জানাহে বস্তু, মই সুধিছিলোঁ তেখেতক কি হয় একচুৱেলি মানে।
1: আৰু ধৰক কিছুমানে কিন্তু কেৱল সেয়াই নহয়, নিজেও চিকিৎসা কৰে, বহুত দেৰিকৈ যেতিয়া সমস্যাটো বাঢ়ি যায় তেতিয়াহে চিকিৎসকৰ ওচৰত আহে।
0: হয়, নিশ্চয় নিশ্চয়, সেইটো মানে আমি এৱাৰনেছ

0: কৰিব লাগিব, আমাৰ যিটো সতৰ্কতা, সতৰ্কতা বৃদ্ধি কৰাৰ কাৰণে আপোনালোক আছে, আপোনালোকে মানে জৰিয়তেই আজিকালি ৰাইজে বহুতখিনি বস্তু গম পায়। তো সেইকাৰণে আমাৰ আজিকালি সৰু সৰু পাথৰো আহি যায়। আজি সৰু ছোৱালী এজনী আহিছে 7 বছৰৰ, তাইৰ 6-7 ফ'ৰ MM পাথৰ এটা হৈছে। তাই যিটো তেওঁৰ দেউতাক সতৰ্ক হৈছে কাৰণে লৈ আহিছে, লগে লগে ট্ৰিটমেণ্টখিনি আৰম্ভ কৰিব পৰা যাব। সেই ক্ষেত্ৰত আমি বহুত সুবিধা হৈছে আজিকালি।
1: স্যার, আপুনি কৈছে সৰু ছোৱালী, বৰ্তমান এই সমস্যা কিন্তু সৰু শিশুসকলৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা যায়, আগতকৈ বহুত বেছি এতিয়া বৃদ্ধি পাইছে, কিহৰ বাবে?
0: এইটো আপোনাৰ সেই একেই আৰু, এইটো জেনেটিকেল কণ্ডিশ্যনো হ'ব পাৰে। জেনেটিকেল কণ্ডিশ্যন হ'লে একদম সৰুৰ পৰা হয়, কেতিয়াবা 2 বছৰৰ বাচ্চাৰো পাথৰ হ'ব পাৰে। আৰু যিটো আমাৰ খাদ্য হওক বা কিছুমান মেটাবলিক কিছুমান ডিজিজ থাকে, মেটাবলিক ডিজিজ মানে যিটো আমাৰ ইনহেৰিটেড বংশগতভাৱে আহি থাকে, সেইবিলাক ডিজিজতো আপোনাৰ এইবিলাক হ'ব পাৰে।
1: ছাৰ, প্ৰথমতে আপুনি এটা কথা উনুকিয়াইছিল যে বৰ্তমান সময়ত পুৰুষ মহিলাৰ এটা ডাঙৰ সমস্যা হৈছে যৌন সম্বন্ধীয় কিছুমান সমস্যা। এই সমস্যাসমূহনো কি বা কিহৰ বাবে বৃদ্ধি পাইছে অকণমান ক'ব নেকি?
0: বেছিভাগ যিটো সমস্যা দেখা যায় আমাৰ ষ্ট্ৰেছ ৰিলেটেড সমস্যা বুলি ক'ব লাগিব। তেওঁলোকৰ মানে বিয়াৰ কিছু নিছিল, কিছু বছৰ সময়তে হাজবেণ্ড ৱাইফ দুজনে কাম কৰে, দুজনে অফিচত ব্যস্ত থাকে, দুজনৰ টাইমিং বেলেগ বেলেগ থাকে, লগ পোৱা নাযায়, যিটো মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং হ'ব লাগে সেই আণ্ডাৰষ্টেণ্ডিংটো নাহে, ৰিলেশ্যনশ্বিপৰ ষ্টেবিলিটি থাকিব লাগে সেইটো পটককে নাহে। তো সেইকাৰণে কি হৈছে আমাৰ এই যিটো যৌনগত সমস্যা বা ছেক্সুৱেল প্ৰব্লেমবিলাক সেইবিলাকো বৃদ্ধি পাইছে। ইৰেক্টাইল ডিছফাংচন পুৰুষৰ ক্ষেত্ৰত বহুখিনি বৃদ্ধি পাইছে। তো সেইবিলাক আমাৰ ওচৰত পায়ে ৰোগীবিলাক আহি থাকে, মানুহখিনি আহি থাকে, সেইবিলাক যেতিয়া গম পাওঁ ঘৰতে ক'লে, তো সেইটো মেইনলি চাইকলজিকেল বা ষ্ট্ৰেছ ৰিলেটেড বস্তুবিলাকে আমি বেছিকৈ পোৱা যায়। তাৰ লগতে কিছুমান আছে যিবিলাকৰ হাইপাৰ কলেষ্ট্ৰল বা কলেষ্ট্ৰল বৃদ্ধি হোৱা বেমাৰ, বা যদি চুগাৰটো থাকে, ডায়েবেটিছ থাকে, উচ্চ ৰক্তচাপ, তো সেইখিনি মানুহো এই বস্তুটো ইৰেক্টাইল ডিছফাংচনটো বাঢ়ি গৈছে। আজিকালি বেছিভাগ ষ্ট্ৰেছৰ কাৰণে বহুত মানে স্মকাৰ্ছ, ক্ৰনিক স্মকাৰ্ছ হৈ গৈছে, স্মকিং কৰা মানুহৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পাইছে। এলকহলিজম, যদি ডেইলি যদি এলকহল লয় তেওঁৰ ক্ষেত্ৰত এই বস্তুটো বৃদ্ধি পায়। তো তেনেকে ধৰণে আজিৰ যুগত অকণমান বস্তুটো বৃদ্ধি হৈছে।
1: ইয়াৰ পৰা আমি কেনেধৰণে পৰিত্ৰাণ পাব পাৰোঁ বা এই সমস্যা আমি কেনেধৰণে হাত সাৰি থাকিব পাৰোঁ?
0: এইখিনি বস্তু এভইড কৰি ল'লে ব্লাড চুগাৰটো ভালকৈ কণ্ট্ৰল কৰি ৰাখিব লাগিব। যেতিয়াই ৰেগুলাৰ চেক কৰি যেতিয়াই পাৰিব তেতিয়া চিকিৎসকৰ ওচৰত যাওক, তেওঁলোকে মেডিচিনবিলাক চেঞ্জ কৰি থাকিব। প্ৰেছাৰৰ কাৰণে দৰৱটো যিখিনি দৰৱ এডভাইচ কৰা যায় সেই দৰৱখিনি ভালকৈ খাই থাকক। কলেষ্ট্ৰলৰ কাৰণে যিখিনি এক্সাৰচাইজ কৰিব লাগে, ব্যায়াম কৰিব লাগে, লগত দৰৱখিনি খাব লাগিব, যিখিনি খাদ্য পৰিহাৰ কৰিব লাগে সেইখিনি বাদ দি পেলাই চলিব লাগিব, পানীৰ পৰিমাণটো ঠিকে থাকিব লাগিব, চবতকৈ ওপৰত নিজৰ সম্বন্ধবিলাক, নিজৰ সম্বন্ধবিলাক ভালকৈ মেইনটেইন কৰি ৰাখিব লাগিব। সেইটো কাৰণে চবেই জানে কিন্তু আমাৰ কৰা নহয়। আমাৰ সমাজত দেখা যায় আজিকালি আমাৰ যিটো ফাষ্ট লাইফ বা যিটো ডিজিটেল লাইফ হৈ গৈছে, তাৰ কাৰণে আমি মোবাইলত বেছি ব্যস্ত থাকোঁ, নিজৰ পৰিবাৰৰ লগত হেৰিয়ে। তো সেইখিনি ল'ৰা ছোৱালী কিবা পৰিবাৰতকৈ মোবাইলত বেছি সময় ব্যস্ত থকা যায়। তো সেইখিনি মই অকণমান যদি পৰিৱৰ্তন কৰিব পাৰে, সেইখিনি বেছি কষ্টও নহয়, তো তেতিয়া সম্বন্ধবিলাকো বেছি সুমধুৰ হৈ উঠিব।
1: হয়, আচলতে ডিজিটেলৰ যুগত আমি বসবাস কৰোঁ বুলি কৈ কৈ বৰ্তমান আমাক মোবাইলেহে যেন আমাক চলাইছে, আমি মোবাইলক চলোৱা নাই, এনে এক পৰিস্থিতিৰ আচলতে উদ্ভৱ হৈছে, যাৰ ফলত এতিয়া সম্বন্ধসমূহো লাহে লাহে যেন এটা দূৰত্ব বৃদ্ধি পাইছে, আৰু ইয়াৰ ফলত কিন্তু আমাৰ বেমাৰেও আমাৰ দেহত বাহ লৈছে। এটা খুব ডাঙৰ কথা আচলতে ছাৰে কৈছে, আৰু এই ক্ষেত্ৰতো কিন্তু আমি মনোযোগ দিয়াটো অতিকৈ উচিত। ছাৰ, আপুনি খুব সুন্দৰকৈ আমাৰ শ্ৰোতাসকলক কৈ গৈছে যে আমি কি কৰা উচিত প্ৰতিটো ৰোগৰ ক্ষেত্ৰতে, সেয়া হয় প্ৰস্ৰাৱজনিত সমস্যাই হওক, বিকৰ সমস্যা হওক, বা এই যি আপুনি কৈছে আমাৰ বৰ্তমান দূৰত্বৰ সমস্যা সম্বন্ধৰ সকলো ক্ষেত্ৰত আপুনি খুব সুন্দৰকৈ উনুকিয়াই গৈছে। ইয়াৰ মাজতে আপোনাক এটা কথা সুধিব বিচাৰিছোঁ যে UTI যি সমস্যা, সেই সমস্যা প্ৰায়ে দেখিবলৈ পোৱা যায়, এবাৰ হ'ল, আকৌ এবাৰ হ'ল, এগৰাকী ৰোগীৰ বহুবাৰ হোৱা দেখিবলৈ পোৱা যায়, কিয়?
0: সেই ক্ষেত্ৰত হয় মানে আমাৰ ইনফেকশ্যনৰ চ'ৰ্চ থাকে, বেক্টেৰিয়া থাকে, সেই বীজাণুটো হয় বাৰ বাৰ সোমাই আছে, নহ'লে বহুত ক্ষেত্ৰত কি হয় আমি যেতিয়া প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰোঁ, আমাৰ এবাৰ UTI হ'ল, ইনফেকশ্যন হ'ল, দৰৱ খালোঁ, তাৰপিছতো আকৌ এমাহ বা দুমাহ পিছত সেই বেক্টেৰিয়াটো আকৌ উগ দিয়ে। তো কিহৰ কাৰণে আকৌ সেই লক্ষণখিনি আকৌ কিহৰ কাৰণে আহে? তো বহু ক্ষেত্ৰত দেখা যায় যে কি আমাৰ যিটো ইউৰিনেৰী ব্লাডাৰ মানে মূত্ৰথলী, তাত কিছুমান লেয়াৰ থাকে, কিছুমান কোষৰ তৰপ থাকে। তো প্ৰথমবাৰ ট্ৰিটমেণ্ট কৰিলে 5 দিন বা 7 দিন দৰৱ খালে, তো কিছুমান বেক্টেৰিয়া লুকাই যায় সেই তৰপৰ ভিতৰত, লুকাই যায়, লুকাই পেলাই সি দুমাহমান ডেৰমাহমান পিছত যেতিয়া বেক্টেৰিয়া দৰৱ চৰব নাই হেৰি নাই, তেতিয়া আকৌ ওলাই আহি পেলাই নিজৰ কলনী বৃদ্ধি কৰে, বংশ বৃদ্ধি কৰে, আকৌ ইনফেকশ্যন হয়। তো সেইটো পৰিহাৰ কৰিবৰ কাৰণে কি কৰা যায়, আমি সাধাৰণতে যিখিনি আমি ৰোগী পাওঁ তেওঁলোকক আমি এটা লং টাৰ্ম এটা এণ্টিবায়'টিক দিওঁ। সচৰাচৰ এই দৰৱটো ৰাতি খাব লগা হয়। ৰাতি খালে কি হয়, ৰাতি যেতিয়া শুই থাকে ইউৰিনটো আমি নকৰোঁ, ইউৰিনটো জমা হৈ থাকে, সেই সময়খিনিতে সাধাৰণতে সেই লুকাই থকা বেক্টেৰিয়াবিলাক ওলাই আহে। তো সেই ৰাতি যেতিয়া দৰৱটো খাওঁ, সেই দৰৱখিনিয়ে সেই বেক্টেৰিয়াবিলাক মাৰি পেলায়, সেই এনেখিনিকে আমি ৰিকাৰেঞ্চবিলাক পৰিহাৰ কৰিব পাৰোঁ।
1: আৰু ছাৰ, গৰমৰ দিনত এই সমস্যাটো অকণ বৃদ্ধি পায় নেকি?
0: বৃদ্ধি পায়, অকণ বৃদ্ধি পায়। গৰমৰ দুটা কাৰণ আছে, হ'ব পাৰে, এটা পানী খোৱাটো কমি যায়, তো সেইখিনি ৱাশ আউট হৈ নাযায়, আৰু 2 নম্বৰটো হৈছে আপোনাৰ কনষ্টিপেশ্যনটো বেছি হয় গৰমৰ দিনত, যিটো পানীৰ পৰিমাণ কমি যায়। কনষ্টিপেশ্যনৰ লগত আমাৰ

0: লক্ষণবিল বহুত সম্বন্ধ থাকে।
1: ছাৰ, সুন্দৰভাৱে আপুনি শ্ৰোতাসকলক আমাৰ আজি বুজাই দিছে এই ৰোগ সন্দৰ্ভত। শেষত আপুনি আমাৰ শ্ৰোতাসকলক কি উপদেশ দিব বিচাৰিব?
0: কিডনী সুস্বাস্থ্যৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে। প্ৰষ্টেটৰ কাৰণে আমি ৰেগুলাৰ চেকআপ সদায় কৰি থাকিব লাগে। কিছুমান সৰু সৰু টেষ্ট আছে, এজন ডক্টৰে চিকিৎসকে ইউৰিনোস্কোপী পৰীক্ষা কৰে, আমি ডিজিটেল ৰেক্টেল এক্সামিনেশ্যন বুলি কয় বা আঙুলিৰে আমি প্ৰষ্টেটটো চুই চাওঁ, সেইটো পিৰিয়ডিকেলি আফটাৰ 40 ইয়াৰ্ছ আমি সদায় কৰাটো উচিত প্ৰষ্টেট হেল্থৰ কাৰণে। এটা ছিৰাম PSA বুলি টেষ্ট এটা আছে, বা এটা বেছিক আল্ট্ৰাচাউণ্ড ইউৰোফ্লোমেট্ৰি সেইখিনি বেছি কৰি ল'ব লাগে। কিডনী ষ্ট'নৰ কাৰণে আমাৰ যিখিনি, যদি কোনোবা কিবা এবাৰ কিডনী ষ্ট'ন হৈছে, ৰেগুলাৰ সদায় চেকআপ কৰিব লাগে। আজিকালি আল্ট্ৰাচাউণ্ড মেচিনটো চবতে এভেইলেবল, চব জেগাতে, সৰু সৰু জেগাতে আছে। তো গৈ পেলাই এটলিষ্ট বছৰত এবাৰ যদি আল্ট্ৰাচাউণ্ড কৰিছে কিডনী ষ্ট'ন হৈছে নেকি বা কিডনী ৰোগ ফুলিছে নেকি, তো গম পোৱা যাব। নেক্সট হৈছে আমাৰ যিবিলাক ব্লাড চুগাৰ, ডায়েবেটিছ, ব্লাড চুগাৰটো ষ্ট্ৰিক্ট কেতিয়াও অৱহেলা কৰিব নালাগে। ব্লাড চুগাৰটো ষ্ট্ৰিক্টলি মেইনটেইন কৰিব লাগে। নিজৰ পানী খোৱা পৰিমাণটো, বাকী হওক নহওক, পানী খোৱা পৰিমাণটো নিজে সদায় বজাই ৰাখিব লাগে। বেছিকৈ পানী খাব নালাগে। এনেকুৱা নহয় যে মই এবাৰ চান্স পালোঁ 2 লিটাৰ পানী খাইলোঁ, তেনেকুৱা নহয়। 1 ঘণ্টাত আমি সদায় উপৰি এনেকৈ দিওঁ যাতে 1 ঘণ্টাত 1 গিলাচ কৰি পানী, 1 ঘণ্টা যদি 1 গিলাচ কৰি পানী খাব পাৰে, তেওঁ কিডনীটো ধুনীয়াকৈ পৰিষ্কাৰ হৈ থাকিব, প্ৰস্তুতৰ প্ৰব্লেমবিলাকো ভালেখিনি হ্ৰাস পাব। নিজৰ ব্যায়ামখিনি ভালকৈ কৰি থাকক, এটলিষ্ট 10 মিনিটে হওক দিনত খোজ কাঢ়ক, তেতিয়া নিজে সুস্বাস্থ্য নিজেই থাকিব পাৰিব।
1: আচলতে আমি সহজলভ্যভাৱে পানী পাওঁ, কিন্তু পানী যে আমাৰ কিমান ডাঙৰ মহা এটা ঔষধ আমাৰ শৰীৰৰ কাৰণে, সেই কথাটো আচলতে আমি অনুধাৱন কৰিব নোৱাৰোঁ। অশেষ ধন্যবাদ ছাৰ, আজি আপুনি আপোনাৰ মূল্যৱান সময় আমাৰ শ্ৰোতাসকলক দিলে আৰু এই সন্দৰ্ভত বিশদভাৱে আমাৰ শ্ৰোতাসকলক ক'লে।
0: ধন্যবাদ, আপোনাৰ লগ পাই খুবেই ভাল লাগিল। আটাইকেইলৈকে মোৰ ভৱিষ্যতত যদি আটাই সুস্বাস্থ্য অধিকাৰী হয় সেই আশাৰে মই সামৰিছো।
1: শ্ৰোতা, ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি থলিতে বাণীবন্ধন কৰাৰ লগতে আত ধৰি সম্পাদনা কৰিলে ৰূপলী বৰাই, প্ৰযোজনা অনুষ্ঠান মুৰব্বী ৰূপান্ত কুমাৰ দাসৰ।
2: শ্ৰোতাই ইমান পৰে স্বাস্থ্যধন অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ লোকনাথ গোস্বামীৰ কণ্ঠত কেইটিমান অসমীয়া আধুনিক গীত। অনুষ্ঠানৰ প্ৰথমেই শুনক হীৰেণ ভট্টাচাৰ্যৰ কথা আৰু লোকনাথ গোস্বামীৰ সুৰৰে এই গীতটি।

অনুষ্ঠানত এবাৰ শুনক লোকনাথ গোস্বামীৰ কণ্ঠৰ আন এটি আধুনিক গীত কথা আৰু সুৰ লোকনাথ গোস্বামীৰ।

অনুষ্ঠানৰ শেষত শুনক লোকনাথ গোস্বামীৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা গুণমণি বৰাৰ আৰু সুৰ অনুপম চৌধুৰীৰ।

শ্ৰোতাই ইমান পৰে লোকনাথ গোস্বামীৰ কণ্ঠৰ কেইটিমান অসমীয়া আধুনিক গীত শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতে 8:45 পৰা আকাশবাণী দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত চামাচাৰ সন্ধ্যা আৰু

মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু FM বণ্ডৰ 102.4 মেগাহাৰ্জত। এয়া আকাশবাণী তেজপুৰ। শ্ৰোতাসকল, এতিয়া আগবঢ়াবলৈ লৈছোঁ আমাৰ কেন্দ্ৰৰ পৰিৱেশ সম্পৰ্কীয় অনুষ্ঠান সেউজী ধৰণীৰ পুনঃ প্ৰচাৰ।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আকাশবাণী তেজপুৰ কেন্দ্ৰৰ সেউজী ধৰণী অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি এই অনুষ্ঠানত বাছি লোৱা বিষয়টি হৈছে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ। আমি জানো বৰ্তমান বৰষুণৰ পানীয়ে আমাৰ বহুখিনি অভাৱ পূৰণ কৰিলেও বহু ক্ষেত্ৰত সমস্যাৰো সৃষ্টি কৰে। গতিকে বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত আমাৰ বহুখিনি কৰণীয় আছে। এই বিষয়ে কথা পাতিবৰ বাবে আজি আমি আকাশবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ কৰি আনিছোঁ তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ চুমি সন্দিকৈ। নমস্কাৰ ডক্টৰ চুমি সন্দিকৈ বাইদেউ।
1: নমস্কাৰ।
0: আপোনাক আকাশবাণী তেজপুৰ কেন্দ্ৰলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আপুনি যিহেতু আজিৰ বিষয়টোৰ বিষয়ে অৱগত যে বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিভিন্ন পদ্ধতিসমূহ, প্ৰথমতে আমি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা কি বা কিয় প্ৰয়োজন?
1: বৰষুণৰ পানী সংৰক্ষণ বা ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং যিটোক আমি কওঁ, তাৰমানে বৰষুণৰ পানীখিনি আমি কোনোবা এটা জেগাত সংৰক্ষণ কৰি ৰাখিব লাগে, ষ্ট'ৰ কৰি ৰাখিব লাগে। এতিয়া এই বৰষুণৰ পানী সংৰক্ষণৰ মূলতঃ দুটা উদ্দেশ্য থাকে। এটা হৈছে ভৱিষ্যতৰ ব্যৱহাৰৰ বাবে আমি বৰষুণৰ পানী সঞ্চয় কৰি ৰখা তাৰ বাবে, আৰু দ্বিতীয়টো হৈছে আমাৰ যিটো ভূগৰ্ভস্থ পানী গ্ৰাউণ্ড ৱাটাৰ, তাৰ স্তৰটো বৃদ্ধি কৰা আৰু পুনৰ ভৰ্তি কৰা, গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ। হয়, এই দুটা উদ্দেশ্যৰ বাবে আমি আমাৰ বৰষুণৰ পানী সংৰক্ষণ কৰা হয়। আৰু এই আমাৰ বৰষুণৰ পানী সংৰক্ষণে আমাৰ যিটো কৃত্ৰিম বানপানী তাক অলপ নিয়ন্ত্ৰণ কৰা, একেবাৰে ৰোধ কৰিব নোৱাৰে, খৰাং পৰিস্থিতিৰ মোকাবিলা কৰা, আৰু যিটো আমাৰ দীৰ্ঘম্যাদী জল নিৰাপত্তা সেইটো নিশ্চিত কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু বৰষুণৰ পানী সংৰক্ষণ কৰাৰ প্ৰয়োজনৰ কাৰণ হৈছে আমাৰ যিটো খেতিটো আমাৰ আজিকালি দেখিছোঁ যে আমাৰ এই পৰিৱেশ যিটো আমাৰ সলনি হৈছে, আমাৰ ক্লাইমেট চেঞ্জ,
0: আমাৰ
1: হয় জলবায়ু পৰিৱৰ্তনৰ বাবে আমাৰ বৰষুণৰ পানী আমি দেখিছোঁ যে যিটো সময়ত আমাক দৰকাৰ সেইখিনি সময়ত আমি নাপাওঁ, সেইবাবে আমাৰ খেতিৰো আমাৰ বহুত ক্ষতিগ্ৰস্ত হৈছে। হয়, আৰু সেইটো কাৰণে আমি যদি সেই খেতিৰ জলসিঞ্চনৰ বাবে আমি বৰষুণৰ পানী আমি সংৰক্ষণ কৰি ৰাখোঁ, তেনেহ'লে আমাৰ খেতিৰ বাবে বহুত উপযোগী হ'ব।
0: হয়, সেইখিনি আমি খেতিপথাৰত ব্যৱহাৰ কৰিব পাৰিম। আৰু বৰষুণৰ পানী সংৰক্ষণৰ বিভিন্ন পদ্ধতি আছে নহয় জানো? ধৰক দুই এটা আমাৰ সাধাৰণভাৱে ঘৰুৱাভাৱে কিছুমানে সংৰক্ষণ কৰে, কিন্তু বহল অৰ্থত কেনেধৰণে সংৰক্ষণ কৰা, কি পদ্ধতি আছে অকণমান ক'ব নেকি?
1: আমাৰ এই বৰষুণৰ পানী সংৰক্ষণ কৰাৰ বিভিন্ন পদ্ধতিসমূহ আমাৰ স্থানীয় পৰিস্থিতি, যিটো আমাৰ নগৰ হয় নে গাঁও হয় সেইটোৰ ওপৰত আৰু আমাৰ নিৰ্ভৰ কৰে, আৰু আমাৰ যিটো লেণ্ড ইউজ মানে মাটি, মানে এইটো হেৰি আমাৰ খেতিৰ মাটি নে আমাৰ ঘৰৰ বাবে সেইটোৰ ওপৰতো মানে নিৰ্ভৰ কৰে। আৰু আমাৰ পানী সংৰক্ষণৰ উদ্দেশ্যটো কি, আমি সেই পানী সংৰক্ষণটো ঘৰৰ কামৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছোঁ নে খেতিত জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰিব বিচাৰিছোঁ তাৰ ওপৰতো নিৰ্ভৰ কৰে। সেইটোৰ ওপৰত নিৰ্ভৰ কৰিহে আমি আমাৰ সেই পদ্ধতিটো বাছি লোৱা উচিত।

0: যেনে এটা ৰুফটপ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং, যিটো হ'ল আমাৰ ছাদত যিটো কৰা হয়, ছাদত আমি এই বৰষুণৰ পানী আমাৰ পাইপ আছে বিভিন্ন আৰু নলাৰ সহায়ত সংগ্ৰহ কৰি ৰাখোঁ আৰু সেই পানীখিনি আমি ঘৰৰ বাবে ব্যৱহাৰ কৰোঁ। এতিয়া ঘৰৰ ফুলনি বাগিচাত পানী দিবলৈ বা বিভিন্ন কামত কাপোৰ কানি ধোৱাৰ বাবে উপযোগী সেইখিনি। আৰু যদি আমি বিশেষকৈ যদি আমি আমাৰ ভূগৰ্ভস্থ পানী যিটো আমাৰ গ্ৰাউণ্ড ৱাটাৰ তাক যদি ৰিচাৰ্জ কৰিবৰ কাৰণে আমি বৰষুণৰ পানী সঞ্চয় কৰিব বিচাৰিছোঁ, তেনেহ'লে আমাৰ ৰিচাৰ্জ পিট মানে এটা সৰু গাঁত নিৰ্মাণ কৰি তাত বালি শিলগুটি সমূহেৰে সেইটো ভৰ্তি কৰি আৰু তাত বৰষুণৰ পানী যেতিয়া তাত পৰিব তেতিয়াহ'লে আমাৰ ভূগৰ্ভস্থ পানী তাত লৈ প্ৰৱেশ কৰিব, ইনফিল্ট্ৰেট কৰিব আৰু সেই তাৰ স্তৰ বৃদ্ধি কৰাত সহায় কৰিব। আৰু আছে আমাৰ কিছুমান এতিয়া চেক ডেমছ, যদি আমি আমাৰ কিছুমানত এই সৰু জান আছে, জান জুৰি বা নলা তেনেকুৱাৰ ওপৰত যদি সৰু বান্ধ এটা নিৰ্মাণ কৰি দিওঁ আৰু তেতিয়া যেতিয়া আমাৰ তাত বৰষুণৰ পানী পৰিব তেনেহ'লে সেই পানীখিনিৰ প্ৰবাহ অলপ ধীৰ হৈ যাব আৰু তাৰ ফলত আমাৰ পানীখিনি ছাৰ্ফেচ ৱাটাৰ ৰান অফ নহয়, আমাৰ তলৰ এই ভূগৰ্ভস্থ পানীখিনি তললৈ সোমাই যাব আৰু সেই তেতিয়া আমাৰ এই যে কৃত্ৰিম বানপানীৰ পৰা ৰক্ষা পৰিব পাৰিম। আৰু কৃষি ক্ষেত্ৰত যদি আমাৰতো গাঁও এলেকাত আপুনি দেখিছেই বহুত পুখুৰী নিৰ্মাণ কৰা হয়, সেইটো এটা আমাৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেমেই হয় আৰু সেই তেতিয়া আমাৰ গাঁৱৰ মানুহবোৰে সেইটো জলসিঞ্চন আৰু পশুপালনৰ কাৰণে ব্যৱহাৰ কৰে। তাৰপৰা এতিয়া তেনেকুৱা কিছুমান পাহাৰীয়া অঞ্চলতো আমাৰ দেখা যায় য'ত আমাৰ ঢাল ঠাই, এঢলীয়া ঠাইত, তাত কি কৰা হয়, তাত আপুনি যদি এই কাউণ্টাৰ বণ্ডিং বুলি কয়, তাত আপুনি যদি এটা বান্ধ নিচিনা নিৰ্মাণ কৰি দিয়ে পাহাৰীয়া অঞ্চলত, তেতিয়া সেই বৰষুণৰ পানীখিনি আপোনাৰ
1: আহি পেলাই
0: আহি মানে তাত ৰখি যাব পাৰে আৰু তেতিয়া আমাৰ ভূগৰ্ভস্থ পানীখিনিৰ পিছে মানে স্তৰ বৃদ্ধি কৰে আৰু পাহাৰীয়া অঞ্চলত যিটো ছয়েল ইৰোজন হয় সেই তাকো তাৰ পৰাও ৰক্ষা পাব পাৰি,
1: ভূমিস্খলন
0: ৰোধ কৰিব পাৰি। হয়, তেনে বিভিন্ন পদ্ধতি আছে আৰু এতিয়া আমাৰ চৰকাৰে বিশেষকৈ গুৰুত্ব দিছে এই আমাৰ পৰম্পৰাগত কিছুমান যিবোৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং ছিষ্টেম আছে, যে আমাৰ পুখুৰী হওক আৰু মেঘালয়ত যে বেম্বু ড্ৰিপ বেম্বু ইৰিগেশ্যন ছিষ্টেম, তাত সেই বাঁহেৰে বৰষুণৰ পানী জলসিঞ্চনৰ বাবে ব্যৱহাৰ কৰা হয়, তেনেকুৱা কিছুমান পদ্ধতি পুনৰ বা ৰিভাইভেলৰ কাৰণে চৰকাৰে যথেষ্ট গুৰুত্ব দিছে।
1: হয়, আৰু যিটো আপুনি ক'লে ৰেইন ৱাটাৰ ৰিচাৰ্জ পিট, মানে যিটো ঘৰত বনাব পাৰি বা ডাঙৰ ডাঙৰ ঘৰ দুৱাৰ য'ত আছে
0: ছাদত, হয়
1: ছাদতো পাৰি,
0: ছাদতো পাৰি আৰু হেৰি আপোনাৰ বাগিচাত,
1: বাগিচাত সেইটো যথেষ্ট দৰকাৰী নহয় জানো,
0: যথেষ্ট দৰকাৰী হয়।
1: এতিয়া ধৰক ফ্লেটবিলাক আছে বহুত ডাঙৰ ডাঙৰ, সেইবিলাকতো যদি তেনেকুৱা ধৰণৰ মানে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং পিট বনোৱা হয় ভূগৰ্ভলে পানী যোৱাৰ, তেতিয়াও নিশ্চয় কৃত্ৰিম বানপানীৰ যিটো সমস্যা সেইটো কিছু পৰিমাণে ৰোধ হ'ব।
0: হয়, কৃত্ৰিম বানপানী আৰু আমাৰ যে ৱাটাৰ লগিং হয় এই পানী, সেই তাৰ পৰাও
1: হয় ৰাস্তা ব্লক হৈ যায় পানীৰ কাৰণে। হয়, আৰু এতিয়া বাৰিষা কালত এতিয়া বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে আমি, আপুনি ইতিমধ্যে কৈছে বাৰু কৃত্ৰিম বানপানী ৰোধ কৰিব পৰা যায়, কেনেধৰণৰ আৰু ব্যৱস্থা কৰিব পৰা যায় বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে, আৰু কি ব্যৱস্থা কৰিব পৰা যায়?
0: হয়, বৰষুণৰ আমি যদি বৰষুণৰ পানী সংৰক্ষণ কৰোঁ তেনেহ'লে আমি কৃত্ৰিম বানপানী আংশিকভাৱেহে ৰোধ কৰিব পাৰিম, তথাপি যথেষ্ট সহায় হয়। আৰু এই যে আমাৰ ভূগৰ্ভৰ ৰিচাৰ্জ পিট, এই এনেকুৱা সৰু সৰু গাঁত যদি আমি আমাৰ নিজৰ থকা ঘৰত বা এতিয়া নগৰ অঞ্চলত যিবোৰ ফ্লেটসমূহ আছে তাত যদি আমি তাৰ ব্যৱস্থা এটা কৰি লওঁ, সৰু গাঁত এটা নিৰ্মাণ কৰি তাতে আমি যদি আমাৰ বৰষুণৰ পানী তাত পৰাৰ ব্যৱস্থাটো কৰোঁ, তেনেহ'লে আমাৰ সেই নগৰ অঞ্চলতে হওক বা ঘৰতে হওক আমাৰ এই পানীৰ যিটো এই ৱাটাৰ লগিং যিটো আমাৰ হয়, আমি
1: দেখিছোঁ
0: হঠাৎ হৈ যায় পানী এটা ঠাইত খুব বাঢ়ি যায়, সেই সমস্যাটোৰ পৰা আমাৰ যথেষ্ট আমি পৰিত্ৰাণ পাব পাৰোঁ।
1: হয়, এতিয়া বৰষুণৰ পানী যদি আমাৰ সাধাৰণ জনগণে সংৰক্ষণ কৰিব বিচাৰে, এতিয়া আপুনি কৈছে চৰকাৰে গুৰুত্ব দিছে পুখুৰী আদি খন্দা, মাজতে এটা আঁচনিও লৈছিলে অমৃত সৰোবৰ বুলি, এইটো নিশ্চয় ইয়াৰ লগতে জড়িত, গতিকে আমাৰ সাধাৰণ জনগণে নিজাববীয়াকৈ কি কৰিব পাৰে তেওঁলোকে নিজৰ থকা ঠাইত? আৰু
0: আমাৰ থকা

0: ঠাইত আমাৰ চিভিল ইঞ্জিনিয়াৰ্ছ আছে, আমি তেওঁলোক সহায় ল'ব পাৰোঁ তেওঁলোকৰ। আৰু কিছুমান আমাৰ নগৰসমূহ আছে, তাত আমাৰ এই জলশক্তি কেন্দ্ৰ থাকে, জলশক্তি কেন্দ্ৰ, তেওঁলোকে পৰামৰ্শ দিয়ে। আৰু আমাৰ আপুনি কৈছে যেনে আমাৰ এই অমৃত সৰোবৰ পৰিকল্পনাটো আমাৰ চৰকাৰে যথেষ্ট গুৰুত্ব দিছে, আৰু আমি আমাৰ এই জলশক্তি মিছন বা জলশক্তি কেন্দ্ৰৰ যোগেদি তেওঁলোকে আমাক এটা নিৰ্দিষ্ট আমাক এটা প্লেন বা এনেকৈ বনাই দিয়ে, মানে সহায় কৰে। কিন্তু আমি যদি নিজৰ ঘৰৰ কাৰণে বিচাৰোঁ তেনেহ'লে আমি এজন চিভিল ইঞ্জিনিয়াৰক পৰামৰ্শ ল'লেও হ'ব।
1: এতিয়া আপুনি ইতিমধ্যে কৈছে যে গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰে বুলি কৈছে, এতিয়া ভূগৰ্ভৰ পানীটো কেনেকৈ মানে স্তৰটো ই বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে নিৰ্দিষ্ট কৰি ৰাখিব পাৰি, মানে স্বাভাৱিক কৰি ৰাখিব পাৰি, কেনেধৰণে ই সহায় কৰে?
0: আমাৰ এতিয়া নগৰ অঞ্চলত বিশেষকৈ আমাৰ অধিকাংশ মাটিয়ে কংক্ৰিট, তাত আমি ডাঙৰ ডাঙৰ পথ আৰু অট্টালিকা গোটেই আৱৰি ধৰিছে, ফলত এই বৰষুণৰ পানী মাটিয়ে মানে সেইটো শুহি ল'ব নোৱাৰে। আৰু সেইবাবে আমি যদি এনে অঞ্চলবোৰত আমাৰ বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখোঁ তেনেহ'লে সেই পানীখিনি মাটিৰ ভিতৰলৈ সোমাই যাবলৈ সুবিধা হয়। আমি যদি এই ৰিচাৰ্জ পিট, মই যিটো আগতেও কৈছোঁ যে আমি সেই ৰিচাৰ্জ পিটসমূহ যদি আমি নগৰ অঞ্চলবোৰত আমি নিৰ্মাণ কৰোঁ তেনেহ'লে আমাৰ এই ভূগৰ্ভস্থ পানীৰ স্তৰ বৃদ্ধি কৰাত যথেষ্ট সহায় হয়,
1: আৰু যিটো ওপৰত থকা পানীও পৰিমাণো কমি যাব তেতিয়া।
0: হয়, তেতিয়া আমাৰ এই যে পৃষ্ঠীয় পানীৰ প্ৰবাহ, আমাৰ এই পৃষ্ঠীয় পানীৰ প্ৰবাহো যথেষ্টভাৱে হ্ৰাস পাব। হয়, আৰু আমাৰ এই যে আমাৰ বৰষুণৰ পানী আজিকালি আমি দেখিছোঁ যে এই খুব কম সময়ৰ ভিতৰতে খুব বেছি বৰষুণৰ পানী আহি যায়, আৰু সেইটো হ'লে কি হয়, আমাৰ এই ড্ৰেইনসমূহত, ড্ৰেইনেজ ছিষ্টেমসমূহত খুব চাপ এটা পৰে, আৰু সেই চাপটো কমাবৰ কাৰণেও আমাৰ এই বৰষুণৰ পানী আমি সংৰক্ষণ কৰি ৰাখিলে আমাৰ এই ড্ৰেইন নলাবোৰৰ ওপৰত চাপটো যথেষ্ট পৰিমাণে কমি যাব। হয়, আৰু আমি যে এই মাটিৰ ভিতৰলৈ আমি যদি বৰষুণৰ পানী সংৰক্ষণ কৰি ৰাখোঁ তেনেহ'লে এই বৰষুণৰ পানী যথেষ্ট সময় পায় এই গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ কৰিবলৈ, নহ'লে পৃষ্ঠীয় পানীৰ প্ৰবাহৰ সৈতেই আমাৰ ড্ৰেইনসমূহত বৈ গুচি যায়গৈ, গুচি যায়, তেনেহ'লে সেই সময় নাপায় যিটো আমাৰ গ্ৰাউণ্ড ৱাটাৰ ৰিচাৰ্জ সেইটো। সেইকাৰণে যদি আমি এটা পিট বা নিৰ্মাণ কৰোঁ, ৰিচাৰ্জ পিট বা এনেকুৱা গাঁত, তেনেহ'লে এই আমাৰ ভূগৰ্ভস্থ পানীখিনি মানে
1: তাৰ স্তৰটো
0: বৃদ্ধি হ'বলৈ সহায় হ'ব।
1: গতিকে এইখিনি কথা খুবেই গুৰুত্বপূৰ্ণ, বৰষুণৰ পানী সংৰক্ষণৰ জৰিয়তে আমি আমাৰ যি ভূগৰ্ভৰ পানী স্তৰ সেইটো স্বাভাৱিক কৰি ৰখাটো আমাৰ অৰিহণা যোগাব, আৰু লগতে জলবায়ু পৰিৱৰ্তনে যি আমাৰ পৰিৱেশত প্ৰভাৱ পেলাইছে, সময় সময়ে দৰকাৰৰ সময়ত বৰষুণ নহয় আৰু প্ৰয়োজনতকৈ কেতিয়াবা অধিক বৰষুণ হয়, এইবিলাক সমস্যা খেতিটো আমি সেয়া সংৰক্ষণ কৰিলে লগাব পাৰিম।
0: আৰু এটা কথা মই ইয়াত ক'ব বিচাৰিম যে আমি এতিয়া দেখা পাওঁ খেতি মাটি আমি ভূগৰ্ভস্থ পানী ব্যৱহাৰ কৰি জলসিঞ্চন কৰি আছোঁ, কিন্তু আমাৰ তেজপুৰ বা ইয়াৰ ওচৰৰ ঠাইবোৰত তাৰ পানীত যিটো ভূগৰ্ভস্থ পানী তাত আমি আইৰণ বা আৰ্চেনিক তেনেকুৱা বিষাক্ত পদাৰ্থ পোৱা যায়। সেইকাৰণে আমি যদি ভূগৰ্ভস্থ পানীৰ ঠাইত যদি আমি বৰষুণৰ পানী ব্যৱহাৰ কৰোঁ জলসিঞ্চনৰ বাবে, খেতিৰ বাবে, তেনেহ'লে আমাৰ কাৰণে বেছি উপযোগী হ'ব।
1: হয়, ধন্যবাদ ডক্টৰ চুমি সন্দিকৈ বাইদেউ, আপুনি বৰষুণৰ পানী সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন পদ্ধতি আৰু ইয়াৰ প্ৰয়োজনীয়তা সম্পৰ্কে আমাক বহুখিনি কথা জনালে। আশা কৰোঁ ইয়াৰ জৰিয়তে আজি আমাৰ শ্ৰোতাসকল উপকৃত হ'ব। সেউজী ধৰণী অনুষ্ঠানটিৰ সময়ো শেষ হৈ আহিল, আপোনাক পুনৰ ধন্যবাদ জনাই এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ।
0: ধন্যবাদ বাইদেউ।
1: শ্ৰোতা, ইমান পৰে সেউজী ধৰণী অনুষ্ঠানটি শুনিলে। আজিৰ অনুষ্ঠানত বৰষুণৰ পানী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু সংৰক্ষণৰ বিভিন্ন পদ্ধতিৰ বিষয়ে আমাক জনালে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ চুমি সন্দিকৈয়ে। অনুষ্ঠানটিৰ আন্তৰিক সম্পাদনা কৰিলে মল্লিকা দত্তই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

0: অনুষ্ঠান সেউজী ধৰণীৰ পুনঃপ্ৰচাৰটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ শ্ৰোতাই ফোন যোগে কৰা অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে।
1: সমূহ শ্ৰোতালৈ প্ৰীতি সম্ভাষণ জনাই নিবেদন কৰিছোঁ ইতিপূৰ্বে বাণীবদ্ধ কৰা শ্ৰোতাৰ ফোনযোগে অনুৰোধৰ গীতৰ অনুষ্ঠান ফোন ইন গানে গানে। হেল্ল'
2: হেল্ল'
1: হয়, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
2: নমস্কাৰ, মই চৰাইদেউ জিলাৰ সোণাৰী চকাই ৰঙাপথাৰ গাঁৱৰ পৰা ভাইকন মুণ্ডাই ক'লো।
1: হয় ভাইকন মুণ্ডা, ভালে আছে?
2: ভাল ভাল, আপোনালোকৰ ভাল?
1: ভালে আছে, ভালে আছে, ধন্যবাদ। কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব বিচাৰিব?
2: 90 দশকৰ জনপ্ৰিয় বোল ছবি হৃদয়ৰ আৰে আৰে, সেই ছবিখনৰ গীত এটি শুনিবলৈ মন আছিলে।
1: কোনটো গীত শুনিব বিচাৰিব কওকচোন?
2: তুমি আজি নীৰৱে আছাৰ,
1: তুমি আজি নীৰৱে আছাৰ, এই গীতটি শুনিব বিচাৰিছে হৃদয়ৰ আৰে আৰে বোল ছবি। আমি নিশ্চয় চেষ্টা কৰিম আপোনাৰ অনুৰোধৰ গীতটি বজাই শুনাবলৈ।
2: আৰু এই গীতটি মই
1: হয় কওকচোন,
2: হয় অমল বসুমতাৰী, বিমল বসুমতাৰী, চন্দ্ৰকান্ত টাই, ৰাম লালুং, ৰমেশ পাত্ৰ, অৰুণ পাত্ৰ, যোগেন্দ্ৰ ৰংপি, অঞ্জলি বসুমতাৰী আৰু আকাশবাণী তেজপুৰ শুনি থকা সকলো শ্ৰোতালৈ।
1: ঠিকে আছে, ঠিকে আছে। আপুনি নাম উল্লেখ কৰা বহুকেইগৰাকী শ্ৰোতাই আমালৈ নিয়মীয়াকৈ ফোন কৰে, তেওঁলোকো আমাৰ নিয়মীয়া শ্ৰোতা, গতিকে সকলোৱে নিশ্চয় এই গীতটি শুনি আনন্দিত হ'ব। গতিকে এনেদৰে শুনি থাকিব আৰু আগলৈ ফোন কৰিব। শুনকচোন আপোনাৰ অনুৰোধৰ এই গীতটি।

0: ডাঙৰীয়া
1: ভালে আছে?
0: আছো, আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত বৰ্তমান ভালেৰে আছো।
1: থাকক, ভালে থাকিব সদায়, আমিও তেনেদৰে আশা কৰো। গতিকে কওক, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
0: গীতৰ কথা হ'ল স্নেহলতা দাসৰ,
1: হয়,
0: এটি লোকগীত আপোনালোকৰ পছন্দ মতে শুনাই দিলে ভাল পালো হয়।
1: নিশ্চয় নিশ্চয়, স্নেহলতা দাসৰ কণ্ঠৰ আপুনি এটি লোকগীত শুনিব বিচাৰিছে, আমি আপোনাৰ অনুৰোধত তেখেতৰ কণ্ঠৰ এটি লোকগীত শুনাই দিবলৈ নিশ্চয় চেষ্টা কৰিম। আপুনি আমাৰ অনুষ্ঠান শুনি আছে?
0: হয়, নিশ্চয় শুনি আছো।
1: গতিকে এনেদৰে আমাৰ অনুষ্ঠান শুনি থাকিব। আপোনালোকৰ দৰে শ্ৰোতাসকলৰ পৰা ফোন পালে আমি অতি আনন্দিত হওঁ। গতিকে এনেদৰে শুনি থাকিব আৰু আগলৈ ফোন কৰিব। গতিকে শুনকচোন আপোনাৰ অনুৰোধৰ এই গীতটি।
0: হয়, ধন্যবাদ।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ।
0: নমস্কাৰ, আকাশবাণী তেজপুৰৰ ফোন ইন গানে গানে অনুষ্ঠান। আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: মই ধেমাজি মাছখোৱা বৰপাক জীয়ামৰা পৰা কৈছোঁ, যোগেশ্বৰ শইকীয়া।
0: যোগেশ্বৰ শইকীয়া, হয় শইকীয়া ডাঙৰীয়া, ভালে আছে?
1: হয় হয় ভালে আছে।
0: ঠিকে আছে, কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: এই ভূপেন দা ভাগৰ বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে এই হাহাকাৰটো গীতটো যে বাংলাত গাইছে ভূপেন দাই,
0: হয়
1: সেই বাংলা গীতটো লগাই দিব লাগে।
0: বাংলা গীতটি শুনিব বিচাৰিছে, বিস্তীৰ্ণ দুপাৰে, হয়? ঠিক আছে,
1: ভূপেন দা হেৰি হৈ আছে, জন্মবাৰ্ষিকী হৈ আছে নহয়?
0: হয় হয়, এতিয়া ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী চলি আছে, গতিকে সেই সময়তে আপুনি তেখেতৰ কণ্ঠত এই বাংলা গীতটি শুনিব বিচাৰিছে, তেখেতৰ এটি যুগমীয়া গীত।
1: হয়, সকলোৱে কুশল কামনা কৰি ধন্যবাদ জনাইছো।
0: ধন্যবাদ ধন্যবাদ, আমিও আশা কৰিছো সকলো কুশলে থাকক, আপুনিও কুশলে থাকক। গতিকে শুনকচোন আপোনাৰ অনুৰোধৰ এই গীতটি।
2: বিস্তীর্ণ দুপারে অসংখ্য মা

0: হেল্ল'
1: হেল্ল'
0: হয় আকাশবাণী
1: হেল্ল'
0: তেজপুৰৰ ফোন
1: নমস্কাৰ।
0: ইন গানে গানে অনুষ্ঠান, আপুনি কোনে কৈছে আৰু ক'ৰ পৰা কৈছে?
1: হয়, মই ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলাৰ পৰা ক'লোঁ।
0: হয়, আপোনাৰ নামটো জনাব নেকি?
1: হয়, মোৰ নামটো নজৰুল ইছলাম।
0: নজৰুল ইছলাম, হয়,
1: হয়।
0: আপুনি আগতেও ফোন কৰিছে নহয় জানো?
1: হয় হয়, আগতে কৰিছোঁ।
0: নিশ্চয় নিশ্চয় আপোনাক পাইছোঁ। গতিকে কওকচোন, আজি আপুনি আমাৰ অনুষ্ঠানৰ পৰা কি গীত শুনিব?
1: হয়, ভূপেন হাজৰিকাদেৱৰ এটা কাৱালী শুনিব বিচাৰিছিলোঁ।
0: কাৱালী শুনিব বিচাৰিছে ভূপেন হাজৰিকাদেৱৰ কণ্ঠত? ঠিক আছে ঠিক আছে, ভূপেন হাজৰিকা আৰু সংগীসকলে গোৱা এটি কাৱালী, চাম্মা থাকিলে। হয় হয়, ঠিক আছে ঠিক আছে, তেখেতৰ এইটো অতি জনপ্ৰিয় গীত। গতিকে এই গীতটি আপোনাৰ অনুৰোধত আমি নিশ্চয় বজাই শুনাম। আৰু আপুনি আমাৰ অনুষ্ঠান শুনি আছে? হয় হয়, ঠিক আছে ঠিক আছে, এনেদৰে শুনি থাকিব আৰু ফোন কৰিব। গতিকে আমি আপোনাৰ অনুৰোধৰ গীতটি বজাই শুনাইছোঁ, শুনকচোন।

ফোন ইন গানে গানে অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানটি আঁত ধৰিলে নৱজ্যোতি হাজৰিকাই, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

এয়া আকাশবাণী তেজপুৰ। এতিয়া নিবেদন কৰিবলৈ লৈছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাই পণ্ডিত হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন শুনিবলৈ পাব। এয়া হৰিপ্ৰসাদ চৌৰাচীয়াৰ বাঁহীবাদন ৰাগ জান চান মোহিনী আলাপ আৰু জোৰ।

শ্ৰোতাই ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত হৰিপ্ৰসাদ চৌৰেচীয়াৰ বাঁহীবাদন শুনিলে। এয়া আকাশবাণী তেজপুৰ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰত, কিলোহাৰ্জ 1125ত আৰু এফ এম ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। শ্ৰোতাসকল, এতিয়া আমাৰ ষ্টুডিঅ'ৰ ঘড়ীত সময় নিশা 10:30 পাৰ হৈ গৈছে আৰু ইয়াৰ লগে লগে আমাৰ কেন্দ্ৰৰ আজিৰ এই অধিৱেশনৰো ইমানতে অন্ত।

কৰিল। আমাৰ কেন্দ্ৰৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ পুৱা 5:55 মিডিয়াম ৱেভৰ, ক্ষমা কৰিব, FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। বিয়লি নিয়মীয়া অধিৱেশন মুকলি কৰা হ'ব সন্ধ্যা 5:25 মিডিয়াম ৱেভৰ 266.66 কিলোহাৰ্জ 1125 আৰু FM ৰেণ্ডৰ 102.4 মেগাহাৰ্জত। আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছিল, নিয়ন্ত্ৰণ কক্ষত আছিল মঞ্জু বড়ো আৰু ৰাজীৱ গগৈ, ট্ৰান্সমিটাৰত আছিল সমীৰ নাৰ্জাৰী, পৰিবহণত আছিল নয়ন দৈমাৰী আৰু ডিউটি ৰুমত আছিল আজিৰ প্ৰচাৰণ সহায়ক প্ৰাঞ্জল শইকীয়া। প্ৰচাৰণ কক্ষৰ পৰা আজিৰ এই অধিৱেশন সামৰি মই জিনিয়া শৰ্মাই আজিলৈ সমূহ শ্ৰোতাৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।